এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আজি সোমবাৰ, অসমীয়া লেখেৰে 1948 জেঠ মাহৰ 31 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 15 তাৰিখ। পুৱা 5:55 হৈ যোৱাৰ লগে লগেই সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ অনুষ্ঠান। ষ্টুডিঅ'ত মই চয়নিকা বৰা, কাৰ্যকক্ষত মোৰ লগত আছে বিশ্বজিৎ কাকতি, নিয়ন্ত্ৰণ কক্ষত আছে ৰোহিত দাস।

এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 6:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হিন্দী আৰু ইংৰাজী বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

পুৱা 6:15 ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা, 6:30 কৃষি আলোচনা আৰু লোকগীত, 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:15 সুপ্ৰভাত, 7:30 মূৰ্চনা অনুষ্ঠানত শ্ৰোতাই শুনিবলৈ পাব কেইটিমান অসমীয়া গীত। 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা, 8:30 গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:20 কথা শিল্প, মোৰো এটা সপোন আছে গ্ৰন্থৰ ধাৰাবাহিক পাঠ শুনিবলৈ পাব। 9:40 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰি, 10:00 নাট্যানুষ্ঠানৰ নিবেদন প্ৰথম বিপ্লৱ,

এঘাৰ বজাত 12:05 3 বজাত আঞ্চলিক বাতৰি 4 বজাত আৰু নিশা 8 বজাত অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম শুনিবলৈ পাব। 11:05 12:15 1:50 আঢ়ৈ বজাত 3:05 4:02 আৰু 5:05 বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শুনিবলৈ পাব। 12 বজাত হিন্দী বাতৰি আৰু 1:40 অসমীয়া বাতৰি শুনিবলৈ পাব। 2 বজাত আৰু 2:15 ক্ৰমে ইংৰাজী আৰু হিন্দী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 4:30 বজাত যুৱ তৰংগ, 5 বজাত হিন্দী বাতৰি আৰু 5:15 অসমীয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব। 5:25 আমৈ, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান, 6 বজাত অসমীয়া বাতৰি, কৃষক বাণী অনুষ্ঠানটি শুনিবলৈ পাব আজি সন্ধিয়া 6:10। 6:40 খেলৰ আলোচনী, 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। 7 বজাত অনুষ্ঠান পৰিস্থিতি, এটি বৃন্দগীত শুনিবলৈ পাব আজি সন্ধিয়া 7:05। 7:10 ভাৰত চৰকাৰৰ 12 বছৰীয়া কাৰ্যকালত বিভিন্ন বিষয়ত হোৱা অগ্ৰগতিৰ বিশেষ প্ৰতিবেদন শুনিবলৈ পাব। 7:30 বজাত হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী, 8:02 আমাৰ স্বাস্থ্য, 8:32 লোকগীত শুনিবলৈ পাব। 8:45 সমাচাৰ সন্ধ্যা আৰু 9 বজাত News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:15 হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব। 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। 9:30 বজাৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাই উস্তাদ গোলাম মুস্তাফা খানৰ কণ্ঠৰ খেয়াল শুনিবলৈ পাব, ৰাগ হংসধ্বনি, আৰু পণ্ডিত ভজন চুপেৰিয়ৰ সন্তুৰবাদন শুনিবলৈ পাব। এয়াই আছিল আজি আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'ব লগা অনুষ্ঠানসূচী। এফএমএনৰ 102.7 MHz এয়া আকাশবাণী নগাঁও, নিবেদন কৰিছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

0: উপাসনা ভক্তিমূলক গীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ উপাসনা অনুষ্ঠানত শ্ৰোতাই ভূপেন হাজৰিকাৰ কণ্ঠৰ বৰগীত, শ্যামাৱত কাথাৰৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু অনুষ্ঠানৰ শেষত ভক্তিমূলক গীত শুনিলে নীলিমা খাতুনৰ কণ্ঠত। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ কৃষি আলোচনা।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। আৰম্ভ কৰিছোঁ কৃষি আলোচনা।
2: আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ ৰিজুস্মিতা শৰ্মা বাইদেউক। নমস্কাৰ, প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ। আজি আপোনাৰ লগত আমি আলোচনা কৰিবলৈ লোৱা বিষয়টি হৈছে বাৰিষাৰ আগত পশুধনৰ যতন, বেমাৰ আজাৰ আৰু ইয়াৰ নিয়ন্ত্ৰণ সম্পৰ্কে। যিহেতু এতিয়া বাৰিষা আহি আছে নহয় জানো, গতিকে বাৰিষাৰ আগত আমাৰ পশুধনৰ যতন আমি নিশ্চয় ল'ব লাগিব। খাদ্যৰ ক্ষেত্ৰতে হওক, বাসস্থান সম্পৰ্কে হওক, বা বিভিন্ন বেমাৰ আজাৰ সম্পৰ্কে হওক, প্ৰথমে আমি কেনেদৰে বাসস্থান আমি নিৰ্মাণ কৰিব লাগিব, কেনেকুৱা ঠাইত কৰিব লাগিব, প্ৰথমে এই বিষয়ে জনাওকচোন।
3: নমস্কাৰ। বানপানী অহাৰ আগতীয়াকৈ আমি প্ৰিপেয়াৰনেছটো কৰি থ'ব লাগে, চ' দেট বানপানী আহিলে আমি কি কৰিব লাগে সেই চিন্তাৰ পৰা আমি মুক্ত হৈ থাকিব লাগে। তাৰ কাৰণে প্ৰথম কথাটো হ'ল কি, আমি যোনটো আমাৰ গোহালিটো, গৰু গোহালিটো, তাৰ ব্যৱস্থাপনাটো আমি ল'ব লাগে। তাত যদি কিবা মেৰামতি কৰিব লগা আছে, লিকেজ আছে, পানী বোৱা ব্যৱস্থা আছে, সেইবোৰ আমি চব ঠিক ঠাক কৰি ল'ব লাগে। আমাৰ গোহালিটো নিৰ্মাণ কৰি ল'ব লাগে ভালকৈ, আৰু আমাৰ গোহালিটো যেন ওখ ঠাইত আমি কৰিছোঁ সেইটো চাব লাগে। পানী জমা যদি আছে যাতে নহয়, যদি ড্ৰেইনেজটো আমাৰ প্ৰপাৰ আছেনে নাই সেইটো চাব লাগে, চ' দেট পানী জমা হৈ নাথাকে। তো সেইখিনি আমাৰ মানে প্ৰথম জৰুৰী কথা। আৰু লগতে যদি আমি বানপানী এৰিয়াত আছোঁ, বান আক্ৰান্ত এৰিয়াত যদি আমি বসবাস কৰি আছোঁ, তেতিয়া আমি কমিউনিটি বেচিছত এটা ওখ ঠাই এটা বিচাৰি থ'ব লাগে, চ' দেট যদি বিপদটো আমাৰ মানে আহি পৰে, তেতিয়া আমি যেন আমাৰ খাদ্যটো আৰু পশু খাদ্যটো, পশুধনখিনিক আমি যেন তাত সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, সেইটো ব্যৱস্থা আমি আগতীয়াকৈ আমি কৰি থ'ব লাগে,
2: থাকিব লাগিব। হয়, এতিয়া আমি এইটো সময়ত ধৰক কিছুমান বেমাৰ আজাৰে দেখা দিয়ে, মানে বাৰিষাৰ সময়ত এফ এম ডি আছে বা বিভিন্ন ধৰণৰ ছালৰ বেমাৰ বা গৰুৰ তেনেকৈ শৌচ হয় পনীয়া, বিভিন্ন ধৰণৰ বেমাৰ আছে। এই বেমাৰসমূহৰ কাৰণে আগতীয়াকৈ কিবা প্ৰতিষেধক ব্যৱস্থা, চিটা বেজি দিয়াৰ কিবা ব্যৱস্থা কৰিব লাগিব নেকি আমি?
3: এতিয়া চাওক, বানপানীৰ আগে আগে আমি সদায় এটা কথাত গুৰুত্ব দিব লাগে যে পশুধনৰ খাদ্যটোৰ লগতে পশুৰ স্বাস্থ্যৰ ওপৰত আমি যত্নটো ল'ব লাগে। খাদ্যটো আমি পৰ্যাপ্ত মাত্ৰাত আমি ব্যৱস্থা কৰি থ'ব লাগে, চ' দেট আমাৰ সেইটো সময়ত যেন আমি আমাৰ পশুধনৰ খাদ্যৰ কাৰণে নাটনি নহয়, তাৰ কাৰণে আমি খেৰৰ ব্যৱস্থা বা আমাৰ ঘাঁহৰ ব্যৱস্থা সেইখিনি আমি কৰি থ'ব লাগে। আজিকালি উন্নতমানৰ ঘাঁহৰ জাতবিলাক আমাৰ জিলাবিলাকত উপলব্ধ আছে, খেতিও কৰে কৃষকসকলে। চ' তেওঁলোক সজাগ হ'ব লাগে যে আমি যিহেতু সেইটো সময়ৰ কাৰণে বা এনেও পৌষ্টিক আহাৰটো আমাৰ অত্যন্ত জৰুৰী পশুধনৰ কাৰণে, চ' আমি অলপমান ঘাঁহৰ খেতিটো কৰোঁ। আৰু যিহেতু আমাৰ বাৰিষা ছিজনটো মাৰ্চৰ পৰা আগষ্টলৈকে আমাৰ এইখিনি গোটেই অসমত বা নৰ্থ ইষ্টত, তো এই পিৰিয়ডটোত যেন আমি সেউজীয়া ঘাঁহো যথেষ্ট মানত পাওঁ, কিন্তু আকৌ বানপানী আহি গ'লে বিপদৰ সময় এটা আমি
2: সন্মুখীন
3: হ'বলগীয়া হয়। চ' তাৰ কাৰণে আমাৰ যেতিয়া পৰ্যাপ্ত মাত্ৰাত ঘাঁহ আমি কৰিবলৈ সক্ষম হৈছোঁ যেতিয়া হওঁ, তেতিয়া আমি সেইখিনি যেন কেনেকৈ সংৰক্ষণ কৰোঁ, চাইলেজ বনাওঁ, সেইটোৰ ব্যৱস্থাৰ ফালে আমি যাব লাগে। কিয়নো আমি যদি চাইলেজটো বনাই থওঁ, তেতিয়া আমাৰ নাটনিৰ সময়তে হওক, যেতিয়া আমি ঘাঁহ আমি আমাৰ লগত ব্যৱস্থা নাই ঘাঁহ খোৱাবলৈ বেলেগ অন্যান্য খাদ্যৰ, তো এইখিনি আমি পশুধনক দিব পাৰোঁ যোনটো অতি পৌষ্টিক, আৰু যাৰ ফলত যোনটো খোৱালে আমাৰ পশুধনৰ নিউট্ৰিশ্যনৰ মাত্ৰাটো বেছি, পশুধনৰ কাৰণে খুবেই উপযোগী বুলি ভাবোঁ।
2: যিহেতু আপুনি চাইলেজৰ কথা কৈছে, গতিকে আমাৰ সাধাৰণ গোপালকসকলে চাইলেজৰ বিষয়ে নাজানিবও পাৰে, গতিকে কেনেদৰে চাইলেজ আমি প্ৰস্তুত কৰিব লাগিব এই বিষয়ে কওকচোন।
3: চাইলেজটো আমি মাকৈৰ ঘাঁহৰ পৰা নেপিয়াৰৰ পৰা চৰগামৰ পৰা এই ধৰণৰ শস্যৰ পৰা আমি প্ৰস্তুত কৰিব পাৰোঁ। খালি আমি চাব লাগে যে কোনটো সময়ত আমি চপাই কাটিছোঁ হেৰিটো মাকৈটো, সেইটো আমাৰ মানে ব্লুমিঙৰ ষ্টেজটো এটা আছে, মিল্ক ড ষ্টেজ বুলি কয়, এইটো জাষ্ট গেৰ ধৰা সময়তে কাটিব লাগে আৰু এইখিনি কাটি ধুনীয়াকৈ তাৰ মইশ্চাৰ কণ্টেণ্টটো চাই সেইটো আমি দুটা মেথডতেই কৰিব পাৰোঁ গাঁৱৰ অৱস্থাত। এটা চাইলোপিট মেথডত কৰিলোঁ, গাঁত খান্দি কিনে আমি তাত ধুনীয়াকৈ প্লাষ্টিক পৰি কিনে পলিথিন দি আমি ধুনীয়াকৈ বতাহটো নুসুমোৱা ব্যৱস্থা কৰি কিনে পেকিংটো কৰিলোঁ। আৰু দুই নম্বৰ আছে যে পলিথিন বেগছবিলাকো আজিকালি পোৱা যায় য'ত নেকি ধুনীয়াকৈ চাইলেজখিনি ভৰাই মানে অক্সিজেন বতাহটো মুক্ত কৰিব লাগে আৰু চ' দেট তাত আমাৰ কোনো ধৰণৰ কমপ্লিট বতামুক্ত কণ্ডিশ্যনত যদি আমি ৰাখিব পাৰোঁ তেতিয়া আমি সেইখিনি সুন্দৰ খাদ্য হিচাপে আমাৰ প্ৰস্তুত হৈ যায় আমাৰ পশুধনৰ কাৰণে 30-45 দিনৰ ভিতৰত।
2: আমি শুনা পাইছোঁ যে এই চাইলেজ তৈয়াৰ কৰোঁতে ধৰক খেৰৰ পৰা আমি গুড় বা তেনেকুৱা ধৰণৰ কিবা বস্তু আমি সানি পেলাই থ'ব পাৰোঁ,
3: সেইটো আমি এড কৰিব পাৰোঁ, নিমখ গুড় আমি এড কৰিব পাৰোঁ,
2: লেয়াৰ হিচাপে
3: আমি দিব পাৰোঁ, সেইটোৱে আমাৰ এনাৰ্জিৰ চ'ৰ্চটো এটাও পাব আৰু নিদিয়াকৈও আমি প্ৰস্তুত কৰিব পাৰোঁ।
2: গতিকে চাইলেজ আৰু আপোনাৰ যোনটো ঘাঁহৰ খেতিৰ কথা কৈছে এইবিলাকৰ ওপৰত আমি গুৰুত্ব দিব লাগিব বাৰিষাৰ আগে আগে যাতে আমাৰ পশুধনে সেইখিনি সময়ত পৰ্যাপ্ত পৰিমাণে খাদ্য গ্ৰহণ কৰিব
3: পাৰে। হয়, আৰু লগতে খেৰ যদি আমাৰ লগত আছে তেতিয়া আমি খেৰতো ইউৰিয়া ট্ৰিটমেণ্ট বুলি এটা প্ৰযুক্তি আছে, মানে 2-4% আমি ইউৰিয়া লৈ 1 কেজি ঘাঁহত চৰি খেৰত আমি 2-4 কেজি যিকোনো পৰিমাণ আমি ল'ব পাৰোঁ, তাতকৈ বেছি ল'ব নোৱাৰোঁ, লৈ আমি ধুনীয়াকৈ পানীৰ লগত মিক্স কৰি 50 লিটাৰ পানীৰ লগত মিক্স কৰিলোঁ ইউৰিয়াটো, তাৰপিছত আমি সেইখিনি মিক্স কৰাৰ পিছত খেৰৰ ওপৰত ওপৰৰ পৰা আমি ছটিয়াই দিলোঁ, তাৰপিছত আকৌ প্ৰপাৰলি আমি মিক্স কৰিব লাগে খেৰটো আমাৰ ইউৰিয়া পানীৰ লগত, আৰু তাৰপিছত আমি সেইখিনি আকৌ পলিথিনত বা চাইলোপিটত আমি ধুনীয়াকৈ পেকেজিং কৰি মানে বতামুক্ত কৰি কিনে অক্সিজেনমুক্ত কৰি কিনে আমি সেইখিনি পেকেজিং কৰি ৰাখিব পাৰোঁ আৰু সেইখিনিও আমাৰ এটা মানে 45 দিনৰ পিছত আমি খুলিলে সেইটো এটা
2: ভাল খাদ্য,
3: উন্নত মানৰ, অলপ মানে খেৰৰ পৰা আমি ইমান বেছি প্ৰটিন নাপাওঁ কিন্তু ইউৰিয়া যিহেতু দিয়া থাকে আমি অলপমান প্ৰটিনৰ পাৰ্চেণ্টেজটো বেছি পাওঁ সেইটোৰ পৰা, আৰু এইটো ভাল খাদ্য হিচাপে আমি যোগান ধৰিব পাৰোঁ।
2: হয়, খাদ্য সম্পৰ্কে আমি বাৰু পাতিছোঁ, এতিয়া বেমাৰ আজাৰলৈ আহোঁ। এইখিনি সময়ত বাৰিষাৰ সময়ত যিহেতু যথেষ্ট পৰিমাণে আমাৰ পশুধন বেমাৰত আক্ৰান্ত হয়, বিভিন্ন ধৰণৰ বেমাৰ আহে, গতিকে আমি বাৰিষাৰ আগত কেনেধৰণৰ আমি প্ৰতিকাৰ কৰিব লাগিব?
3: আমি চাওক বাৰিষাৰ আগে আগে আমাৰ যিখিনি পশুধন আছে সেইখিনিক আমি পেলুৰ দৰৱটো দিয়া অতি জৰুৰী, আৰু আমাৰ এটা বস্তু আমি মানে সদায় মনত থ'ব লাগে যে যদি আমাৰ পোৱালি মানে ধৰক গৰুৰ পোৱালিক আমি দি আছোঁ তেতিয়া আমি 21-ৰ পৰা 1 মাহত আমি আৰম্ভ কৰিব পাৰোঁ পেলুৰ দৰৱটো, হয়, তাৰপিছত আমি মাহেকীয়াকৈ 6 মাহলৈ দিলোঁ আৰু তাৰপিছত আমি বছৰত 3-4 বাৰকৈ আমি কিন্তু সেইটো কণ্টিনিউটিটো মেইনটেইন কৰিবই লাগে। আৰু পেলু দৰৱ দিয়াৰ আমি প্ৰায় 15 দিনমানৰ পিছত আমি চিটাৰ ব্যৱস্থাটো কৰিব লাগে, যেনে আমাৰ বানপানীৰ সময়ত আমাৰ কিছু চিটাৰ অতি প্ৰয়োজন, যেনে FMD হ'ল, চবকা, HS, আমাৰ LSD-ৰ আৰু ব্লেক ৱাটাৰ, এইখিনিৰ চিটাখিনি আমি আমাৰ পশুপালন বিভাগৰ লগত যোগাযোগ কৰি তেওঁলোকৰ জৰিয়তে আমি আমাৰ পশুধনখিনিক চিটা দিয়া ব্যৱস্থাটো কৰিব লাগে। আৰু এটা কথা মনত থ'ব লাগে যে এটা চিটাৰ পৰা নেক্সট চিটাৰ কাৰণে আমি মিনিমাম 15 ডেইজৰ এটা গেপ যেন ৰাখোঁ, আৰু সেইখিনি আমি ব্যৱস্থাটো কৰিব লাগে, আৰু ওচৰৰ পশুপালন বিভাগটোৰ লগত সম্পৰ্কটো এটা বনাই থ'ব লাগে, যোগাযোগটো ৰাখিব লাগে, চ' দেট আমি গম পাই থাকোঁ, আমাৰ কৃষকে গম পাই থাকে যে আমাৰ কি ধৰণৰ স্কিমছ তেওঁলোকৰ আহিছে আৰু কি ধৰণৰ চিটাৰ ব্যৱস্থাটো আছে, আৰু সেইখিনি গোটেই কাৰণে আমাৰ ওচৰৰ যোনটো পশুপালন বিভাগ আছে তেওঁৰ তাৰ ডাক্তৰজনৰ লগত বা কম্পাউণ্ডাৰজনৰ লগত এটা যোগাযোগ বা এটা যোগসূত্ৰ ৰাখি থ'ব লাগে, কিয়নো কিছুমান আমাৰ বান আক্ৰান্ত এৰিয়াবিলাকত দুৰ্যোগত আমাৰ পশুৰ মৃত্যুও হয়, চ' কিছুমান স্কিমছ থাকে চৰকাৰৰ সময়ে সময়ে যে ইঞ্চুৰেঞ্চৰ স্কিমছ হ'ল, সেই স্কিমছখিনি যেন
2: তেওঁলোকে তেতিয়া সেইবোৰ গ্ৰহণ কৰিব পাৰিব। তাৰপিছত সেই আমি যেতিয়া ধৰক বাৰিষা আহিল, বাৰিষাৰ সময়ত কেতিয়াবা কিছুমান গাভিনী গৰু থাকে, ছাগলী থাকে, সেইসমূহ আমি কেনেদৰে বিশেষভাৱে যতন ল'ব লাগিব?
3: আমাৰ আজিৰ দিনত আমাৰ চিন্তা কৰিবলগীয়া নাই যে গাভিনী গৰুখিনিকো আমি পেলুৰ দৰৱখিনি আমি দিব পাৰোঁ। বিভিন্ন ধৰণৰ পেলুৰ দৰৱবিলাক আছে যোনটো সাতমহীয়া গাভিনী গৰুক আমি দিব পাৰোঁ আৰু সেইটোৰ পৰা যেন তেওঁলোকে মানে উপকৃত হ'ব পাৰে। চ' সেইসমূহ তেওঁলোকে ল'ব পাৰে, সেইখিনি ডাক্তৰৰ লগত যোগাযোগ কৰি। আৰু মাজে সময়তে এটা আৰু কথা ক'ব বিচাৰিম যে ডিস্পেন্সাৰীৰ লগত তেওঁলোকে গোবৰটো দি কিনে গৰু খোজটো বা যিকোনো পশুৰ খোজটো দি কিনে পৰীক্ষা কৰাই ল'ব লাগে। কিন্তু বিভিন্ন ধৰণৰ মানে পেলুবিলাক থাকে, চ' পেলুবিলাকৰ কাৰণে কোনটো পেলুৰ আক্ৰান্ত বেছিকৈ আৰু সঠিক ড'জটো বিৰাট ইম্পৰ্টেণ্ট। কিয়নো ড'জটো নিৰ্ধাৰণ হয় বডি ৱেইটৰ হিচাপত, আৰু যদি আমি সঠিক ড'জটো নিদিওঁ আমি দেখোঁ যে বহুতখিনি দৰৱৰ ৰেজিষ্টেঞ্চ হৈ যায়, এনিমেলবোৰ পশুধনবিলাক ৰেজিষ্টেণ্ট হৈ যায় আৰু দৰৱে কাম নকৰা হৈ যায়। সেইকাৰণে আমি দৰৱটো সলনি কৰাৰ লগে লগে আমি আমাৰ পশু চিকিৎসকৰ লগত
2: পৰামৰ্শ
3: কৰি ল'ব লাগে
2: তাৰপিছতে ধৰক কেতিয়াবা কিছুমান বেমাৰ সোঁচৰে। এতিয়া আমি যেতিয়া বাৰিষা সময় হ'ব, আপুনি ক'লে যে একেলগে বহু পশু আমি ৰাখিব পাৰোঁ, সেইখিনি সময়ত কিবা তেনেকুৱা ধৰণৰ যদি হয় তাৰ কাৰণে আমি কি ব্যৱস্থা ল'ম?
3: আমাৰ সময়ে সময়ে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টবিলাকৰ বা পশুপালন বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ, বিশ্ববিদ্যালয়ৰ পৰাও আৰু বিভিন্ন এন জি অ'বিলাকেও হেলথ কেম্পবিলাক, পশু শিবিৰবিলাক পাতে। সেই শিবিৰবিলাকত আমাৰ পশুধনখিনিক লৈ যাব লাগে আৰু সেই শিবিৰবিলাকৰ পৰা তেওঁলোকে দৰৱ বিনামূলীয়া দৰৱবিলাক পায়, খাদ্যও পায়। চ' সেইখিনিৰ ব্যৱস্থা যিহেতু এটা থাকে, সেইটোৰ লগতো তেওঁলোকে যোগাযোগ কৰি সেই ব্যৱস্থাটো ল'ব লাগে। আৰু সেই যোন জাগাত আমি পশুখিনি ৰাখিছোঁ সেইখিনি জাগাখিনি আমি অলপমান চাফ চিকুণকৈ ৰখা ব্যৱস্থাটো কৰিব লাগে, পৰিষ্কাৰ পৰিচালনাটো চাব লাগে, শুদ্ধ পানীৰ ব্যৱস্থা এটা কৰিব লাগে পশুৰ কাৰণে। কিন্তু যদি আমি লেতেৰা পানী খুৱাওঁ সেইটোৱে আকৌ বেমাৰৰ, যিহেতু সেইটো টাইমত অলপমান খাদ্যৰ পানীৰো অভাৱ হয় আৰু বিশুদ্ধ পানীৰ, আৰু ইমিউন ছিষ্টেমটো অলপমান পশুৰ ডাউন হৈ থাকে সেইটো সময়ত, প্ৰতিৰোধক শক্তিটো কমি থাকে। কিন্তু খাদ্যৰ এটা যিমান যি ক'লেও নাটনি এটা থাকে সেইটো সময়ত। চ' সেইকাৰণে আমি শুদ্ধ পানীৰ ব্যৱস্থা এটা কৰিব লাগে, চ' দেট আমাৰ পশুধনখিনিয়ে অসুবিধা নাপায় আৰু বেমাৰৰ সংক্ৰমণটো যেন হাত সাৰি থাকিব পাৰে। আৰু যিখিনি জাগাত আমি পশুধনখিনি ৰাখোঁ সেইখিনিত আমি ডিছইনফেক্ট কৰি থ'ব লাগে। আমি ব্লিচিং বা আমাৰ লাইম ষ্টোন চূণৰ বা আমি পটাচ পানীৰে আমি সেইখিনি জাগা ডিছইনফেক্ট বিশুদ্ধ কৰি থ'ব লাগে।
2: এনেকুৱা ধৰণৰ মানে আমি ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগিব।
3: মই পাতি আছিলোঁ, তাতে মই আৰু এটা কথা যোগ দিব বিচাৰিম। ভেকচিনটো আমি দিওঁতে 3 মাহ ওপৰৰ পশুক দিব লাগে আৰু যোনটো আমি ডিৱৰ্মিংটো কৰোঁ পেলু দৰৱটো আমি 21 মাহৰ ভিতৰতে আমি আৰম্ভ কৰিব পাৰোঁ। আৰু যেতিয়া আমি FMD ভেকচিনটো দিওঁ সেইটো বুষ্টাৰ ড'জটো আমি 4 মাহত দিব লাগে আৰু তাৰপিছত আকৌ 6 মাহ ইণ্টাৰভেলত দিব লাগে। আমাৰ ছাগলীৰ কাৰণে বা আমাৰ ছাগলী বা ভেড়ৰ কাৰণে বিভিন্ন ধৰণৰ ভেকচিনছ আছে। PPR বিৰাট ইম্পৰ্টেণ্ট ছাগলীৰ কাৰণে, আৰু এণ্টেৰ'টক্সিমিয়া, গোট পক্স, এইখিনি ভেকচিনছ আমি মানে দিয়া ব্যৱস্থাটো ৰাখিব লাগে। লগতে FMD2 দিব লাগে। আৰু গাহৰিৰ ক্ষেত্ৰত আমি ক্লাছিকেল ছুৱাইন ফিভাৰৰ ভেকচিনৰ ব্যৱস্থা এটা থাকে বিভাগত, সেইখিনি বিভাগৰ পৰা আমি সুবিধাটো ল'বলৈ চেষ্টা কৰিব লাগে।
2: আৰু এইখিনি সময়ত ছাগলী আৰু গাহৰিৰ কথা যিহেতু ওলাইছে, ছাগলীৰ কেনেকুৱা ধৰণৰ বেমাৰ দেখা দিয়ে বা গাহৰিৰ কেনেকুৱা ধৰণৰ?
3: ছুৱাইন ফিভাৰৰ কাৰণে মই ক'লোৱে, ক্লাছিকেল ছুৱাইন ফিভাৰৰ কাৰণে ভেকচিনেশ্যনটো আমি কৰাব লাগে আৰু বিশেষকৈ পেলুৰ দৰৱৰ পৰাও, পেলুৰ পৰাও তেওঁলোকক মানে মুক্ত কৰিবৰ কাৰণে দৰৱটো আমি নিয়মিতভাৱে দি থাকিব লাগে।

0: আৰু ছাগলীৰ ক্ষেত্ৰত পি পি আৰটো মানে খুব ৰেপিড এটা দেখা যায়, কমন দেখা যায়। চ' পি পি আৰৰ ভেকচিনেশ্যনছ এবাৰ কৰিলে আমি 3 বছৰলৈকে নকৰিলেও হৈ যায়। ত' সেইটো এটা ব্যৱস্থা খুব লাগে। লাম্পি ডিজিজৰ ভেকচিনেশ্যন সেইটো আমি কৰি থ'ব লাগে, এইটো বিভাগৰ লগত যোগাযোগ কৰি যোনটো সময়ত তেওঁলোকৰ তাত ব্যৱস্থাটো থাকে আমি সেইটো ব্যৱস্থাটো গ্ৰহণ কৰিব লাগে। এইখিনিতে মই কৈ সুখী হৈছোঁ যে আমাৰ এতিয়া আমাৰ জিলাবিলাকত বহুবৰ্ষীয় ঘাঁহ যেনে হাইব্ৰিড নেপিয়াৰ, কংগো ছিগনেল, গিনি পাৰা, চিটেৰিয়া এইবিধৰ ঘাঁহবিলাক আমাৰ জিলাবিলাকত এভেইলেবল আছে। আৰু লগতে আমাৰ এককালীন ঘাঁহ যেনে ছিজনেল ঘাঁহখিনি মাকৈ, ওটছ, মাখন, কাউপি এইখিনি আমি কৰিব পাৰোঁ। আৰু এইখিনি আমাৰ যিহেতু আমাৰ পশুধনখিনিক আমি এৰাল দি ৰাখি কিনে আমি ঘাঁহখিনি যোনটো খুৱাই আছোঁ এইটো নিম্নত মানৰ ঘাঁহ। আৰু এইখিনি যদি উন্নত মানৰ ঘাঁহৰ পৰা আমি মিনিমাম প্ৰটিন পাৰ্চেণ্টেজটো 8-10% প্ৰটিন পাম, যোনটো আমাৰ পশুধনৰ কাৰণে অতি স্বাস্থ্যৰ কাৰণে অতি ইম্পৰ্টেণ্ট হ'ব। আৰু সেইটো আমি যদি 5 কেজিৰ পৰা 6 কেজি ঘাঁহ দিওঁ আমি মিনিমাম 1 কেজি দানাৰ পৰা আমি ৰেহাই পাব পাৰোঁ। চ' এই সুবিধাটো আমাৰ পশুপালকসকলে ল'ব লাগে। আৰু আমাৰ যিহেতু নৰ্মেল অৱস্থাত আমাৰ যদি ঘাঁহ আমি চাব যাওঁ আমাৰ নৰ্মেল গৰুক আমাৰ 25-30 কেজি ঘাঁহ আমাক দিবই লাগে। আৰু 7-10 কেজি আমি ছাগলীক যদি ঘাঁহ উন্নতমানৰ ঘাঁহ খুৱাওঁ তো ডেফিনেটলি এইটোৱে আমাৰ পশুধনৰ স্বাস্থ্যত ইম্প্ৰুভমেণ্ট এটা আনিব। আৰু কিছু লুচাৰ্ন আৰু বাৰ্চিম নামৰ ঘাঁহো আছে যোন প্ৰটিন পাৰ্চেণ্টেজটো ইয়াত খুবেই বেছি, 18-20% প্ৰটিন পায়। এইটো মানে কিং অফ ফডাৰ বুলিয়ে কোৱা যায়, ৰজা বুলিয়ে কোৱা যায় ফডাৰৰ। চ' এইখিনি ঘাঁহ যদি আমি ব্যৱস্থাটো কৰি থ'ব পাৰোঁ তো ডেফিনেটলি আমি পশুধনৰ কাৰণে এটা ভাল এটা উৎপাদনৰ আমি বৃদ্ধি এটা বা স্বাস্থ্যৰ সুফল এটা আমি দেখা পাব পাৰোঁ।
1: তাৰোপৰি আমাৰ যিসকল মানে গাভিনী গৰুৱে হওক ছাগলীয়ে হওক সেইখিনিৰ বিশেষ যতন ল'ব লাগিব নেকি?
0: সেইখিনিৰ আমি এনেও গাভিনী গৰু ছাগলী আমি খাদ্যৰ যতন এটা আমাৰ সদায় ৰাখিবই লাগে। চ' যিহেতু গাভিনী অৱস্থাত গাইজনীয়ে বা ছাগলীজনীয়ে বা যিকোনো পশু এটা হয় বিভিন্ন নিউট্ৰিশ্যনৰ খনিজ লৱণৰ কমি এটা থাকে, কিয়নো তেওঁ এটা জীৱ এটা তেওঁৰ ভিতৰত তেওঁ এটা পালি থাকে। চ' তাৰ কাৰণে তেওঁৰ খাদ্যৰ ব্যৱস্থাটো বিৰাট ইম্পৰ্টেণ্ট। আমি সেইটো ট্ৰানজিশ্যন ৰাচন বুলি কয়, সেইটো পিৰিয়ডত যেন আমি খাদ্যৰ ব্যৱস্থাটো ভালকৈ ৰাখোঁ। স্পেচিয়েলি লাষ্ট 21 দিনটো যেন আমি ভালকৈ তেওঁক খোৱাৰ ব্যৱস্থাটো কৰোঁ। আৰু যদি আমাৰ সেইটো সময়ত বানপানীৰ সময়তে আমাৰ গৌধন পশুজনী মানে গাভিনী হৈ আছে তেতিয়া আমি আগতীয়াকৈ খাদ্যৰ যোগানটো আমি ৰাখি থ'ব লাগে।
1: ঠিক আছে, আজি আপুনি আহি বাৰিষাৰ আগত পশুধনৰ যতন, বেমাৰ আজাৰ আৰু ইয়াৰ নিয়ন্ত্ৰণ সম্পৰ্কে বা সাৱধানতা সম্পৰ্কে সুন্দৰভাৱে আগবঢ়ালে। আজিৰ আলোচনাতে আমি ইমানতে সামৰিছোঁ। নমস্কাৰ। ইমানপৰে বাৰিষাৰ আগত পশুধনৰ যতন, বেমাৰ আজাৰ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে হোৱা আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ ঋজুস্মিতা শৰ্মা আৰু আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে।
2: আজিৰ কৃষি আলোচনা ইমানেই। নমস্কাৰ।

কৃষি আলোচনা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও, নিবেদন কৰিছোঁ মিলেশ্বৰ ডেকাৰ কণ্ঠৰ লোকগীত।

মিলেশ্বৰ ডেকাৰ কণ্ঠৰ লোকগীত কেইটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি শুনিবলৈ পাব।

0: কৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত এমএছচি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে। আপুনি নিজকে সুস্থ আৰু

0: সক্ষম কৰি ৰাখিবলৈ হ'লে প্ৰতিদিনে নিৰ্দিষ্ট দূৰত্বলৈ খোজ কঢ়াৰো অভ্যাস কৰকচোন। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিস্লাভাত দেশখনৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে আলোচনাত মিলিত হ'ব। 52 সংখ্যক G7 সন্মিলন আজিৰ পৰা ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি প্ৰৱেশ পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰ্মুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আৰু মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা গ্ৰুপেৰ এখন খেলত পাকিস্তানক 64 ৰাণত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিস্লাভাত দেশখনৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে আলোচনাত মিলিত হ'ব। তেওঁ লগতে শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিকো সাক্ষাৎ কৰিব। ফ্ৰান্সৰ নিজ ভ্ৰমণ সামৰি শ্ৰীমোদী যোৱা নিশা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰাটিস্লাভাত উপস্থিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই ভ্ৰমণে ভাৰত শ্লোভাকিয়াৰ সম্পৰ্ক সুদৃঢ় কৰাৰ সুযোগ প্ৰদানৰ উপৰি দুয়োখন দেশৰ মাজত সহযোগিতাৰ নতুন খণ্ডৰ অন্বেষণত সহায় কৰিব। উল্লেখযোগ্য যে 1993 চনত শ্লোভাকিয়াই স্বাধীনতা লাভৰ পাছত এয়া হৈছে এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো শ্লোভাক ভ্ৰমণ। বিগত বৰ্ষৰ এপ্ৰিলত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শ্লোভাকিয়া ভ্ৰমণ কৰিছিল আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিয়ে কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত অংশ লোৱাৰ বাবে ভাৰতলৈ আহিছিল। এই ভ্ৰমণে শ্লোভাকিয়াৰ সৈতে বাণিজ্য, বিনিয়োগ, অটোমোবাইল আৰু ৰেলৱে নিৰ্মাণকে ধৰি বিভিন্ন খণ্ডত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ দিশত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধ পুনৰ নিশ্চিত কৰিব। 52 সংখ্যক G7 সন্মিলন আজিৰ পৰা ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত হ'ব। 3 দিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত G7 সদস্য ৰাষ্ট্ৰ কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু ইউৰোপীয় সংঘই অংশগ্ৰহণ কৰিব। এই সদস্য ৰাষ্ট্ৰসমূহৰ উপৰি ফ্ৰান্সে ভাৰত, ব্ৰাজিল, ইজিপ্ত, কেনিয়া, দক্ষিণ কোৰিয়া, কাটাৰ, ছৌদি আৰৱ, ছিৰিয়া, ইউক্ৰেইন আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰক 38 অংশীদাৰ দেশ হিচাপে আমন্ত্ৰণ জনাইছে। ভাৰতে G7 সন্মিলনত অংশীদাৰী দেশ হিচাপে এইবাৰ 3য়বাৰৰ বাবে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ এই অনুষ্ঠানত অংশ ল'ব। G7 সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণে গোলকীয় ভূ ৰাজনীতিত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকাকে সূচাইছে। গুৰুত্বপূৰ্ণ অৰ্থনৈতিক শক্তি, উন্নয়নশীল বিশ্বৰ মাজত কূটনৈতিক সেতু আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডত কৌশলগত অংশীদাৰ হিচাপে G7 ৰাষ্ট্ৰগোষ্ঠীৰ বাবে ভাৰত অতি গুৰুত্বপূৰ্ণ। একে সময়তে এই সন্মিলনত ভাৰতৰ অংশগ্ৰহণে গোলকীয় দক্ষিণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন, উন্নত প্ৰযুক্তিৰ সুবিধা লাভ তথা কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ পথ প্ৰশস্ত কৰিছে। সমগ্ৰ বিশ্বই ভূ ৰাজনৈতিক অস্থিৰতা, অৰ্থনৈতিক অনিশ্চয়তা আৰু নতুন প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ সময়ত এই সন্মিলনৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে দুয়োখন দেশৰ মাজত বাণিজ্য, প্ৰযুক্তিৰ প্ৰতিৰক্ষাকে ধৰি বিশেষ গোলকীয় কৌশলগত মিত্ৰতা সম্প্ৰসাৰিত কৰা সন্দৰ্ভত আলোচনা কৰি কালি ফ্ৰান্সৰ নিজ ভ্ৰমণ সামৰণি মাৰে। এই ভ্ৰমণ উদ্ভাৱন, কৃত্ৰিম বুদ্ধিমত্তা, কৌশলগত প্ৰযুক্তি, বাণিজ্য আৰু জনসাধাৰণৰ আদান প্ৰদানক কেন্দ্ৰ কৰি দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। এই ভ্ৰমণৰ গুৰুত্বপূৰ্ণ ফলাফলসমূহৰ ভিতৰত ভাৰত ফ্ৰান্স উদ্ভাৱন ৰোডমেপ 2030 গ্ৰহণ বিশেষভাৱে উল্লেখযোগ্য। ই কৃত্ৰিম বুদ্ধিমত্তা, ষ্টাৰ্টআপ, গৱেষণা, দক্ষতা আৰু উদ্ভাৱন পৰিৱেশতন্ত্ৰৰ সহযোগিতাৰ বাবে এক পৰিকাঠামো প্ৰদান কৰিব বুলি আশা কৰা হৈছে। দুয়োগৰাকী নেতাই যুটীয়াভাৱে কালি ফ্ৰান্সৰ নিচত ভাৰত ইনোভেটছ কাৰ্যসূচী মুকলি কৰে। এই উল্লেখযোগ্য পদক্ষেপৰ জৰিয়তে ষ্টাৰ্টআপ, পৰিৱেশতন্ত্ৰ আৰু অন্বেষণ সম্প্ৰসাৰণ কৰাত ভাৰতৰ ক্ষিপ্ৰ অগ্ৰগতি প্ৰতিফলিত হৈছে। ভাৰত ফ্ৰান্স উদ্ভাৱনী বৰ্ষৰ অধীনত আয়োজিত এই ধ্বজাবাহী কাৰ্যসূচীৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ প্ৰতিষ্ঠান, প্ৰযুক্তি আৰু বিনিয়োগ খণ্ডৰ কৰ্ণধাৰ তথা শতাধিক ষ্টাৰ্টআপক একেখন মঞ্চত মত বিনিময় কৰাৰ সুযোগ দিয়া হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানত 120 বিশেষ ষ্টাৰ্টআপ তথা আন্তৰ্জাতিক গুৰুত্ব থকা 13 গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্ৰত 20 অধিক উৎকৰ্ষ প্ৰতিষ্ঠান উজলি উঠে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ 350 অধিক শীৰ্ষস্থানৰ বিনিয়োগকাৰী সংস্থাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই ভ্ৰমণৰ আন এক উল্লেখযোগ্য ফলাফল হৈছে NSTI কানপুৰত বিমান পৰিবহণ আৰু সংশ্লিষ্ট খণ্ডৰ দক্ষতাৰ বাবে ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰাৰ বাবে সন্মতি প্ৰদান। উদ্ভাৱন আৰু প্ৰযুক্তিৰ বাহিৰেও নেতাদ্বয়ে প্ৰতিৰক্ষা, মহাকাশ, পাৰমাণৱিক শক্তি, সংযোগ আৰু বিশ্বজনীন বিষয়সমূহত সহযোগিতাৰ পৰ্যালোচনা কৰি ভৱিষ্যমুখী অংশীদাৰিত্বৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ এডমিট কাৰ্ড মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে NTAৰ ৱেবছাইট neet.nta.nic.in-ৰ পৰা তেওঁলোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। 21 দিনৰ 2 পৰা 5:15 পৰীক্ষা অনুষ্ঠিত হ'ব। NTAই পৰীক্ষাৰ্থীসকলক এডমিট কাৰ্ড ডাউনলোডৰ পূৰ্বে ৰিফাণ্ডৰ বাবে তেওঁলোকৰ বেংক একাউণ্টৰ তথ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107 যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয় যে আমেৰিকাই ইৰাণৰ বন্দৰত নৌসেনা অৱৰোধৰ অন্ত পেলাব। ছুইজাৰলেণ্ডত অহা 19 শান্তি চুক্তি স্বাক্ষৰ কৰা হ'ব। এই চুক্তি আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুকুৰবাৰে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব বুলি ট্ৰাম্পে প্ৰকাশ কৰে। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত 60 ভিতৰত ইৰাণৰ পাৰমাণৱিক শক্তি আৰু ইয়াৰ ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকীও শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানী, ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছৰ কমাণ্ডাৰ মহম্মদ পাকপৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰিয়াদে অন্যতম। জম্মু বিমানবন্দৰত আজি যাত্ৰীৰ সুবিধা তথা জনসচেতনতা বৃদ্ধি আৰু যাত্ৰীকেন্দ্ৰিক বিভিন্ন সেৱাৰ প্ৰদৰ্শনৰ লক্ষ্যৰে যাত্ৰী সুবিধা দিৱস পালন কৰা হ'ব। উল্লেখযোগ্য যে সমাগত শ্ৰী অমৰনাথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তীৰ্থযাত্ৰীসকলৰ বাবে এক সুবিধাজনক অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তদুপৰি তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ্থে হেল্প ডেস্ক, তথ্য কাউণ্টাৰ, অতিৰিক্ত কৰ্মচাৰী আৰু উন্নত যাত্ৰী ব্যৱস্থাপনাৰ সুবিধা স্থাপন কৰা হৈছে। বিমানবন্দৰ প্ৰশাসনেও যাত্ৰীসকলৰ নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে নিৰাপত্তা সংস্থাসমূহৰ সৈতে সমন্বয় শক্তিশালী কৰিছে। আমেৰিকাৰ মিছৰিত কালি স্কাইডাইভিঙৰ বাবে যাত্ৰী কঢ়িয়াই নিয়া এখন বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত 12 লোকৰ মৃত্যু হয়। মিছৰি হাইৱে পেট্ৰল ছাৰ্জেণ্ট জাষ্টিন ইউয়ঙে কয় যে দুৰ্ঘটনাগ্ৰস্ত বিমানখন সম্পূৰ্ণৰূপে জুয়ে আগুৰি ধৰে। কিছু সময়ৰ পাছতে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও এই দৃশ্য অতি হৃদয় বিদাৰক আছিল বুলি তেওঁ কয়। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা বাৰ্মিংহামৰ এছ ৱেষ্টনত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত পাকিস্তানক 64 পৰাস্ত কৰে। পাকিস্তানে 171 বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 106 কৰিবলৈ সমৰ্থ হয়। দীপ্তি শৰ্মাই 5 উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 170 সংগ্ৰহ কৰে। দলৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক 68 কৰে। দীপ্তি শৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ কালি আন এখন খেলত বাংলাদেশে নেডাৰলেণ্ডছক 6 পৰাস্ত কৰে। বাংলাদেশে নেডাৰলেণ্ডছে নিৰ্ধাৰণ কৰি দিয়া 138 লক্ষ্য 19 অভাৰ এটা বলত 4 উইকেটৰ বিনিময়ত অতিক্ৰম কৰে। দলৰ হৈ সৰ্বাধিক 50 কৰা জুৱাইৰা ফিৰডছক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত মাহজোৰা এই প্ৰতিযোগিতাৰ ফাইনেল অহা 5 লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবলৰ কালি চতুৰ্থ দিনা গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক 7-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গ'লত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিস্লাভাত দেশখনৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে আলোচনাত মিলিত হ'ব। 52 সংখ্যক G7 সন্মিলন আজিৰে পৰা ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি প্ৰৱেশ পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰ্মুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰিছে। আৰু মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা গ্ৰুপৰ এখন খেলত পাকিস্তানক 64 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত।
2: এফএমৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও নিবেদন কৰিছো সুপ্ৰভাত। আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে প্ৰশান্ত গোস্বামীয়ে।

0: শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ সুপ্ৰভাত অনুষ্ঠান। বেঞ্জামিন ফ্ৰেংকলিনে কৈছে, যি মানুহৰ ধৈৰ্য শক্তি আছে তেওঁৰ অসাধ্য একোৱে নাই। আজি সোমবাৰ, 1948 চনৰ জেঠ মাহৰ 31 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 15 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:34:50 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:11:05। আজি অমাৱস্যা তিথি। শ্বহীদ কুশল কোঁৱৰ। 1943 চনৰ আজিৰ এই 15 জুন তাৰিখে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। কুশল কোঁৱৰৰ স্মৃতিতেই আজিৰ এই 15 জুন তাৰিখটো সমগ্ৰ অসমত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিছে পুৰণি গুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মেঘালী দেৱীয়ে।
1: আজি 15 জুন শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু দিৱস। স্বাধীনতা সংগ্ৰামী শ্বহীদজনলৈ তেখেতৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভাৰতবৰ্ষক ব্ৰিটিছৰ পৰাধীনতাৰ পৰা মুক্ত কৰিবলৈ বহু লোকে অকালতে প্ৰাণ হেৰুৱাইছিল, তাৰ ভিতৰত অন্যতম আছিল কুশল কোঁৱৰ। শ্বহীদ কুশল কোঁৱৰৰ আত্মত্যাগ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক অবিস্মৰণীয় অধ্যায়। উল্লেখযোগ্য যে কুশল কোঁৱৰ হ'ল 600 বছৰীয়া আহোম ৰাজত্বকালত উল্লেখযোগ্য ভূমিকা পালন কৰা টুংখুঙীয়া ফৈদৰ সন্তান। 1905 চনৰ 21 মাৰ্চত অসমৰ গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাত কুশল কোঁৱৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল সোণাৰাম কোঁৱৰ আৰু মাতৃৰ নাম আছিল কনকেশ্বৰী কোঁৱৰ। কুশল কোঁৱৰে শিক্ষা জীৱন আৰম্ভ কৰিছিল গোলাঘাটৰ বালিজান প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰু তাৰ পাছত গোলাঘাটৰ চৰকাৰী হাইস্কুলত নামভৰ্তি কৰে। কুশল কোঁৱৰৰ 17 বছৰ বয়সমানত 1919 চনত জালিৱানৱালা বাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল আৰু ব্ৰিটিছৰ ৰাওলাট আইনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ প্ৰভাৱ অসমতো পৰিছিল। অসমৰ অনেক ডেকা গাভৰুৰ দৰে দেশ মাতৃক ৰক্ষা কৰিবলৈ কুশল কোঁৱৰেও আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। কিন্তু তাৰ সমান্তৰালভাৱে কুশলে পৰিয়ালৰ প্ৰতিও দায়িত্ব পালন কৰিছিল। খেতি বাতিৰ লগতে এখন দোকান দি নিজৰ পৰিয়ালটোক সকাহ দিবলৈ চেষ্টা কৰিছিল। পৰৱৰ্তী সময়ত ৰেংমা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে 2 বছৰ চাকৰি কৰি 1927 চনত বালিজান চাহবাগিচাত পৰিদৰ্শক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। কিন্তু বেছিদিন তেওঁ ব্ৰিটিছৰ চাকৰি কৰিব নোৱাৰিলে। স্বেচ্ছাই বাগিচা পৰিদৰ্শকৰ চাকৰি বাদ দি মহাত্মা গান্ধীৰ নেতৃত্বত আন্দোলনত জঁপিয়াই পৰিল। আচলতে কুশল কোঁৱৰ মহাত্মা গান্ধীৰ একান্ত অনুৰাগী আছিল। মহাত্মা গান্ধীৰ দৰেই কুশল কোঁৱৰ নিৰামিষ ভুজি হৈছিল, অহিংস নীতিক আদৰি লৈছিল, দৈনিক গীতা পাঠ কৰিছিল, বিদেশী বস্তু বৰ্জন কৰি স্বদেশী বস্তু গ্ৰহণ কৰিছিল, নিমখ বৰ্জন কৰিছিল। জীৱনৰ অন্তিম সময়লৈকে এই নীতিসমূহ কুশল কোঁৱৰে মানিছিল। স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰি আন্দোলনৰ কাৰ্যসূচীসমূহ অসমৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ কৰি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসহযোগ আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰি 1942 চনত শক্তিশালী ৰূপ লৈছিল আৰু 42ৰ এই আন্দোলনৰ মূল মন্ত্ৰ আছিল কৰিম নহয় মৰিম। ব্ৰিটিছৰ সাম্ৰাজ্যবাদী শোষণ নীতিৰ পৰা মুক্ত হ'বলৈ সকলোৰে লগত কুশল কোঁৱৰেও সক্ৰিয় অংশগ্ৰহণ কৰিছিল। কিন্তু লাহে লাহে এই আন্দোলন হিংসাৰ ফালে গতি কৰিছিল। ঠায়ে ঠায়ে ৰেলপথ বিচ্ছিন্ন কৰা, দলং ভাঙা, থানা জ্বলোৱা আদি হিংসাত্মক কাৰ্যসমূহ সংঘটিত হৈছিল। কিন্তু কুশল কোঁৱৰে কোনো ধৰণৰ হিংসাত্মক কাৰ্যত সহযোগিতা কৰা নাছিল। কুশল কোঁৱৰৰ বিৰোধিতা সত্ত্বেও কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মৃত্যু বাহিনীৰ বহু সদস্যই সৰু পথাৰত ব্ৰিটিছ সৈন্যবাহিনীয়ে কঢ়িওৱা এখন ৰেল বগৰাই দিলে, য'ত শ ইংৰাজে মৃত্যুবৰণ কৰিছিল। যদিও কুশল কোঁৱৰ এই ঘটনাৰ সৈতে জড়িত নাছিল, কুশল কোঁৱৰকে ৰেল দুৰ্ঘটনাৰ মূল অভিযুক্ত বুলি কাৰাগাৰলৈ প্ৰেৰণ কৰে। এক দীঘলীয়া সময় কাৰাবন্দী হৈ থকাৰ পাছত 1943 চনৰ 15 জুনত যোৰহাট জিলা কাৰাগাৰত কুশল কোঁৱৰক ফাঁচি দিয়া হয়। উল্লেখযোগ্য যে কুশল কোঁৱৰ আছিল 1923 43 চনত ফাঁচীৰ ৰায়দানেৰে দণ্ডিত হোৱা শেষৰজন অসমীয়া। সমগ্ৰ জীৱনকাল মহাত্মা গান্ধীৰ অহিংস নীতিৰ আদৰ্শ অনুকৰণ কৰি বিনা দোষত মৃত্যুবৰণ কৰিবলগীয়া হোৱা কুশল কোঁৱৰ জীৱনৰ শেষ সময়লৈকে স্থিতপ্ৰজ্ঞ, সততা, দেশভক্তি, নিয়মানুৱৰ্তিতা আদি গুণেৰে উজ্বলি থাকিল। ধন্যবাদ।
0: শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিলে পুৰণি গুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মেঘালী দেৱীয়ে। অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ লক্ষ্মীনন্দন বৰা। নগাঁও জিলাৰ হাতীচুং অঞ্চলৰ কুজিদাহ গাঁৱত 1932 চনত লক্ষ্মীনন্দন বৰাৰ জন্ম হয়। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা 1948 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয়ত নামভৰ্তি কৰে। 1952 চনত তেওঁ কটন মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 1954 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1955 চনত শ্বিলঙৰ ছেইণ্ট এণ্ঠনি কলেজত পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তাৰূপে লক্ষ্মীনন্দন বৰাই কৰ্মজীৱনৰ পাতনি মেলে। তাৰ পাছত জগন্নাথ বৰুৱা মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, কটন মহাবিদ্যালয় আদিত শিক্ষকতা কৰি 1958 চনত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত যোগদান কৰে। 1992 চনত তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰে। ৰামধেনু যুগত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰি তেওঁ পিছলৈ উপন্যাস ৰচনাতো মনোনিৱেশ কৰিছিল। লক্ষ্মীনন্দন বৰাই ৰামধেনুত গল্পকাৰৰূপে আত্মপ্ৰকাশ কৰে। তেওঁৰ গল্পসমূহ ৰামধেনু, নতুন অসমীয়া, অৰুণাচল আদিত প্ৰকাশ হৈছিল। সাংবাদিকতাৰ লগতো জড়িত বৰাৰ 12টি গল্প সংকলন আৰু 25খনৰো অধিক উপন্যাস প্ৰকাশ হৈছে। 1988 চনত তেওঁ পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা আৰু 2004 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। ডক্টৰ বৰা অসম সাহিত্য সভাৰ 1996 চনৰ বোকাখাট অধিৱেশনৰ সভাপতি হৈছিল। তেওঁ 2021 চনৰ জুন মাহলৈকে গৰিয়সী আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নিশাৰ পূৰবী হ'ল তেওঁৰ প্ৰথম উপন্যাস। কালবলুকাত খোজ তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থপঞ্জীৰ ভিতৰত গঙা চিলনীৰ পাখি, যাক এৰি নাহিকে উপাম, পাতাল ভৈৰৱী, বলুকাত বিজুলী, নায়ক অধিনায়ক, মৎস্যকন্যা, কায়কল্প, চতুৰংগ বিশেষভাৱে উল্লেখযোগ্য। দৃষ্টিৰূপা, সেই সুৰে উতলা, এই ৰূপ এই ছন্দ, দুষ্টৰ কাৰাগাৰ তেওঁৰ অন্যতম চুটি গল্প। জোৰা লগা জাৰ্মানীত সীমাৰ পৰিধি ভাঙি তেওঁৰ ভ্ৰমণ কাহিনী। সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য স্বীকৃতিস্বৰূপে 1988 চনত তেওঁ পাতাল ভৈৰৱীৰ বাবে সাহিত্য একাডেমী বঁটা, 2008 চনত কায়কল্পৰ বাবে সৰ্বভাৰতীয় সৰস্বতী সন্মান লাভ কৰে। 2015 চনত বৰালৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়। লক্ষ্মীনন্দন বৰাৰ জন্ম হয় আজিৰ তাৰিখত 1932 চনত। অসমৰ এগৰাকী কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী ৰবীন বৰুৱা। তেওঁ প্ৰায় 33 বছৰ জুৰি মৌচাক আৰু প্ৰান্তিক আলোচনীৰ পাতত ব্যাখ্যাচিত্ৰ অংকন কৰিছিল। যোৰহাট জিলাৰ চাৰিগাঁৱত 1957 চনত ৰবীন বৰুৱাৰ জন্ম হৈছিল। যোৰহাট বাহনা বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ চিত্ৰকলাৰ প্ৰতি থকা অসীম আগ্ৰহৰ বাবে অসম চাৰুকলা মহাবিদ্যালয়ত ছবিৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেওঁ শিশু সাহিত্যিক শান্তনু তামুলী সম্পাদিত শিশু আলোচনী মৌচাক আৰু ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সম্পাদিত সফুৰাত চিত্ৰশিল্পীৰূপে যোগদান কৰে। এইখিনি সময়তে তেওঁ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সান্নিধ্যলৈ আহে আৰু প্ৰান্তিক আলোচনীত 33 বছৰ কাম কৰে। বৰুৱা যোৰহাট ফাইন আৰ্ট ছ'চাইটিৰ প্ৰতিষ্ঠাপক সদস্য আছিল। নেশ্যনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়াই দিল্লী আৰু গুৱাহাটীত আয়োজন কৰা কেইবাখনো কৰ্মশালাত অংশগ্ৰহণ কৰি তেওঁ বহুকেইখন শিশু গ্ৰন্থৰ ব্যাখ্যাচিত্ৰ আৰু বেতুপাত অংকন কৰিছিল। তেওঁ অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰে। 2022 চনৰ 21 জুন তাৰিখে গুৱাহাটীত বৰুৱাৰ মৃত্যু হয়। ৰবীন বৰুৱাৰ জন্ম হয় আজিৰ 15 জুন তাৰিখে 1950 চনত। অসমৰ কোকৰাঝাৰ জিলাত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় কবি, ৰাজনীতিবিদ তথা ধৰ্মীয় পণ্ডিত ৰূপনাথ ব্ৰহ্ম। তেওঁ বড়ো ভাষাত সাহিত্য চৰ্চা কৰিছিল। ৰূপনাথ ব্ৰহ্মক বড়ো ব্ৰহ্ম ধৰ্মৰ প্ৰতিষ্ঠাপক ৰূপেও জনা যায়। কোকৰাঝাৰৰ তেতিয়াৰ দিনৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা ৰূপনাথ ব্ৰহ্মই প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰবৃত্তি লাভ কৰি উত্তীৰ্ণ হয়। ৰূপনাথ ব্ৰহ্মৰ পঢ়াৰ মাধ্যম বঙালী ভাষা আছিল। 1920 চনত কৃতিত্বৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰে। 1925 চনত কটন কলেজৰ পৰা স্নাতক হৈ কলিকতা বিশ্ববিদ্যালয়ত এম এ আৰু বি এল পঢ়িবলৈ যায়। শাৰীৰিক কাৰণত এম এ পঢ়া আধৰুৱা হৈ বি এল ডিগ্ৰী লৈ তেওঁ অসমলৈ ঘূৰি আহে আৰু ধুবুৰীৰ কোৰ্টত ওকালতি আৰম্ভ কৰে। ৰাজনীতিৰ জগতত প্ৰৱেশ কৰি তেওঁ অসমৰ সমাজত, বিশেষকৈ জনজাতি সমাজৰ বাবে বহুতো কাম কৰিছিল। 1886 চনৰ অসম ভূমি আৰু ৰাজনীতিৰ সংস্কাৰ কৰি 1947 চনত এটি নতুন অনুচ্ছেদ অন্তৰ্ভুক্তিৰে অনুসূচিত জাতি আৰু অনগ্ৰসৰ জাতিৰ সংৰক্ষণাৰ্থে ট্ৰাইবেল বেণ্ড এণ্ড বুক গঠন কৰা হয়। এই আইন প্ৰণয়নত ৰূপনাথ ব্ৰহ্মৰ যথেষ্ট অৱদান আছে। তেওঁৰ আশাসুধীয়া চেষ্টাত বড়ো ভাষাই প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰে। অসম সংগীত নাট্য একাডেমীৰ তেওঁ সদস্য আছিল। অসমৰ বিভিন্ন সংস্থা, সংঘ আদি অনুষ্ঠানৰ বিভিন্ন পদবীত তেওঁ নিয়োজিত হৈ আছিল। বড়ো ভাষা সাহিত্যৰ বিকাশত ৰূপনাথ ব্ৰহ্মৰ অৱদান অনেক। ছাত্ৰাৱস্থাতে অবিভক্ত গোৱালপাৰা জিলাৰ শিক্ষিত ছাত্ৰসকলৰ লগ লাগি বড়ো ছাত্ৰ সন্মিলনী এটি অনুষ্ঠানৰ জন্ম দিছিল। পিছত ই আসাম বড়ো ছাত্ৰ সন্মিলনী হিচাপে পৰিচিত হয়। এই অনুষ্ঠানৰ সম্পাদক আছিল ৰূপনাথ ব্ৰহ্ম। 1952 চনত বাসুগাঁৱত অনুষ্ঠিত বড়ো জাতীয় অভিৱৰ্তনৰ মুকলি অধিৱেশন উদ্বোধন কৰিছিল ৰূপনাথ ব্ৰহ্মই। এই অধিৱেশনতে 1952 চনৰ 16 নৱেম্বৰত বড়ো সাহিত্য সভাৰ জন্ম হয়। ৰূপনাথ ব্ৰহ্মৰ কবিতাবোৰৰ ভিতৰত কেইটামান হৈছে ঈশ্বৰণী নাম গৌদৈ, ঈশ্বৰৰ নাম মিঠা, মৌন হাঁচুজৈ অস্পৰ্শীয়, থৈনাচ খৌ মানৌ সৰৌ মৰণক কিয় দিয়ে, আহ্বান বঙালী ভাষাত লিখা, মিলন সংগীত অসমীয়া ভাষাত ৰচনা কৰা অন্যতম তেওঁৰ ৰচনাৰাজি। এইগৰাকী বিশিষ্ট কবি, সমাজকৰ্মী, ৰাজনীতিবিদৰ জন্ম হয় 1902 চনৰ আজিৰ তাৰিখত। ভাৰতৰ এগৰাকী বিশিষ্ট সমাজ সংস্কাৰক আন্না হাজাৰে। তেওঁৰ প্ৰকৃত নাম কিষাণ বাবুৰাও হাজাৰে। তেওঁ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ আহমেদনগৰ জিলাৰ ৰালগেন সিদ্ধি গাঁৱৰ উন্নয়ন কাৰ্যসূচীৰ কাৰণে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। আন্নাৰ কাৰণে এই গাঁওখনে এখন আদৰ্শ গাঁও হিচাপে পৰিচয় লাভ কৰিছিল। এই কামৰ স্বীকৃতিৰ বাবে তেওঁক 1992 চনত ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে। 2011 চনৰ 5 এপ্ৰিলৰ পৰা তেওঁ চৰকাৰী কাৰ্যালয়ত আৰু সমাজৰ পৰা দুৰ্নীতি নিৰ্মূল কৰিবৰ কাৰণে জন লোকপাল বিল আইনৰূপে বলবৎ কৰাৰ কাৰণে আমৰণ অন্বেষণ কাৰ্যসূচী আৰম্ভ কৰিছিল। আন্না হাজাৰে লাভ কৰা বিভিন্ন বঁটা আৰু পুৰস্কাৰসমূহৰ ভিতৰত 1986 চনত ইন্দিৰা প্ৰিয়দৰ্শিনী বৃক্ষমিত্ৰ পুৰস্কাৰ, কৃষিভূষণ পুৰস্কাৰ মহাৰাষ্ট্ৰ চৰকাৰৰ দ্বাৰা 1989 চনত, 1990 চনত ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী আৰু 1992 চনত পদ্মভূষণ সন্মান, অসামান্য জনসেৱাৰ কাৰণে বিশ্ব বেংক জিতগিল স্মৃতি পুৰস্কাৰ।

পুৰস্কাৰ লাভ কৰে 2008 চনত। এইগৰাকী বিশিষ্ট সমাজ সংস্কাৰক তথা সমাজকৰ্মীৰ জন্ম হয় আজিৰ এই 15 জুন তাৰিখে 1937 চনত। এইখিনিতে বিশ্বৰ ইতিহাসত আজিৰ দিনটোত ঘটা বিভিন্ন ঘটনা আজিৰ ওপৰত এবাৰ চকু ফুৰাই চাওঁ আহক। 1659 চনৰ আজিৰ তাৰিখত ঔৰংগজেবে আনুষ্ঠানিকভাৱে আগ্ৰাৰ সিংহাসনত আৰোহণ কৰিছিল। বজ্ৰপাত যে প্ৰকৃততে বিদ্যুৎ শক্তি সেই কথা বেঞ্জামিন ফ্ৰেংকলিনে প্ৰমাণ কৰিছিল 1752 চনৰ আজিৰ তাৰিখত। 1855 চনৰ আজিৰ এই 15 জুন তাৰিখে কলকাতাৰ প্ৰসিদ্ধ হিন্দু কলেজৰ নাম সলনি কৰি প্ৰেচিডেন্সি কলেজ কৰা হয়। ভাৰতীয় ভাস্কৰ চিত্ৰশিল্পী আৰু ললিত কলা একাডেমীৰ প্ৰতিষ্ঠাপক সভাপতি দেৱীপ্ৰসাদ ৰায়চৌধুৰীৰ জন্ম হৈছিল 1899 চনৰ আজিৰ এই 15 জুন তাৰিখে। প্ৰিয় শ্ৰোতা, আপোনাৰ আজিৰ দিনটো শুভ হওক এই কামনাৰেই মই প্ৰশান্ত গোস্বামীয়ে সুপ্ৰভাত অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

সুপ্রভাত। অনুষ্ঠানটি শুনিলে এফ এম বেণ্ডৰ 102.7 মেগাহার্টজত, এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো মূর্ছনা। আজিৰ অনুষ্ঠানত শ্রোতাই শুনিবলৈ পাব কেইটিমান অসমীয়া গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনক সমৰ হাজৰিকা আৰু মনীষা হাজৰিকাৰ কণ্ঠত উপপদ ফুলছবিৰ এই গীতটি।

0: জীৱনৰে পলা বাকত ভয়ত
1: জীৱনৰে সেউজীৰং আছে মাটিৰ বুকুত
0: ভলা বমা আছে তাতো পিছৰে খোজ খোজত

অনুষ্ঠানত সেয়া আছিল হেমন্ত গোস্বামীৰ গীতৰ কথাৰে মিতালী চৌধুৰী বোলছবি শ্ৰী শ্ৰী মা কামাখ্যা। অনুষ্ঠানত এইবাৰেয়া দীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্য বোলছবি মন আৰু মৰম।

শ্ৰোতাই মূৰ্চনা শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। সতীশ দাসৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰ জয়ন্ত হাজৰিকা।

অতুল চন্দ্র হাজৰিকাৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰ শুনক এটি সমবেত কণ্ঠৰ গীত।

মূৰ্চনা অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী নগাঁও খন্তেক পিছতেই 8 বজাত সমাচাৰ প্ৰভাত 8:15 মিনিটত।

0: ফজলুল কৰিমৰ গীতৰ কথাৰে সেয়া আছিল কুইন দাস।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: অনুষ্ঠানত এইবাৰ শুনোৱা হওক জ্যোতিৰ্ময় কাকতি আৰু গুণদা কৰৰ দ্বৈত কণ্ঠৰীতি গীত। গীতৰ কথা কেশৱ মহন্তৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: জ্যোতিৰ্ময় কাকতীয়া আৰু গুণদা কৰৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল কেশৱ মহন্তৰ, প্ৰযোজনা আছিল মুকুল বৰুৱাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক শিৱপ্ৰসাদ বৰুৱাৰ ৰচনাৰে অনিমা ভট্টাচাৰ্যৰ কণ্ঠৰ গীত, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

0: অনিমা ভট্টাচাৰ্যৰ কণ্ঠত শিৱপ্ৰসাদ বৰুৱা ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল জ্যোতিপ্ৰকাশ দাসৰ।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
1: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
2: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক বিজয় মহন্তৰ কণ্ঠত ডিম্বেশ্বৰ দাস ৰচিত এই গীতটি।

0: বিজয় মহন্তৰ কণ্ঠত ডিম্বেশ্বৰ দাসে লিখা গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনোৱা হওক শিখা বৰাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অৰুণিমা ভৰালীৰ, প্ৰযোজনা ৰমেন চৌধুৰী।

শিখা বৰাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল অৰুণিমা ভৰালীৰ, প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

এ আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ এৰূপ শুনিবলৈ পাব।

0: ভাৰতৰ 64 ৰাণত জয়লাভ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে কালি এই কথা সদৰি কৰি কয় যে সুলভ মূল্যত চেনী, দাইল আদিও আগষ্টৰ পৰাই জনসাধাৰণে লাভ কৰিব। এই সন্দৰ্ভত জুলাইত উত্থাপন হ'বলগীয়া পূৰ্ণাংগ বাজেটত সবিশেষ উল্লেখ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা আদি জনকল্যাণমূলক আঁচনিসমূহ অহা আগষ্টৰ পৰা পুনৰ নিয়মীয়াকৈ চলিব বুলি জানিবলৈ দিয়ে।
1: আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে আমি যিটো কম দামত চেনী বা দাইল দি আছিলো, সেই আঁচনি খনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰৱিচ্ছিন্নভাৱে পাই থাকিব।
0: ডঃ শৰ্মাই গুৱাহাটীৰ ৰিং ৰোড, কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ লগতে 18,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া নুমলীগড় আৰু গহপুৰৰ মাজৰ সুৰংগ কাম শীঘ্ৰেই আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। তদুপৰি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে 4টা লেনযুক্ত পথ, গুৱাহাটী বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ, শিলিগুৰিৰ পৰা শিলচৰ সংযোগী এক্সপ্ৰেছ হাইৱে আদিকে ধৰি বহুকেইটা নতুন প্ৰকল্পৰ কামো বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে 500 কোটি টকাৰ উন্নয়নমূলক পুঁজিত অনুমোদন জনোৱা হৈছে বুলি জানিবলৈ দিয়ে।
1: ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ঘোষণা কৰা হৈছিল। ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে আমাৰ কেবিনেটে 500 কোটি টকা ব্যয় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধায়ক প্ৰশান্ত ফুকনক এই আঁচনিখনৰ ছিলেকশ্যন বা কি কি কাম কৰিব লাগিব তাৰ কাৰণে তেখেতৰ নেতৃত্বত আমি 2nd Capital Development Authority এটা কৰিছো আৰু নিশ্চিতভাৱে অহা কিছুদিনত মই যেতিয়া ডিব্ৰুগড়লৈ যাম, এই আঁচনি বা এই 500 কোটি টকাৰে আমি কি কি কাম কৰিম তাৰ বিষয়ে ডিব্ৰুগড়ৰ ৰাইজৰ লগত কথা পতাৰ মই নিশ্চিতভাৱে সুযোগ গ্ৰহণ কৰিম।
0: ৰাজ্যৰ 4বিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে জিআই টেগ অৰ্থাৎ ভৌগোলিক সূচাংক লাভ কৰিছে। শেহতীয়াকৈ জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যনছ ৰেজিষ্ট্ৰীয়ে বিহু, পেঁপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰ্যপূৰ্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হৈ পৰিব। নতুনকৈ ভৌগোলিক সূচাংক লাভ কৰা এই 4বিধ সামগ্ৰীয়ে জনজাতীয় ঐতিহ্য, সংগীত, বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। এই স্বীকৃতি লাভৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ডৰ অসম শাখাই সহায় কৰিছে। নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধক লোকেন দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ লগতে কাৰুশিল্পীসকলৰ অৰ্থনৈতিক বহন ক্ষমতা নিশ্চিত কৰাৰ বাবে নাবাৰ্ডে ভৌগোলিক সূচাংকৰ প্ৰমাণ পত্ৰ লাভ প্ৰক্ৰিয়াক সক্ৰিয়ভাৱে সমৰ্থন যোগাই আহিছে। এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতা সুদৃঢ় কৰাই নহয় বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধকগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা 12টালৈ বৃদ্ধি পালে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰতীয়াগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰতীয়াগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল।

0: অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসীম দেশপ্ৰেম আৰু আত্মবলিদানৰ অজেয় প্ৰতীক শ্বহীদ কুশল কোঁৱৰৰ পুণ্যতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে মাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই কালি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হয়। তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্ৰীহাজৰিকাই নিৰ্দেশ দিয়ে। তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কাৰ্যালয়ত উপস্থিত হোৱাৰ লগতে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। 15 দিনৰ ভিতৰত সকলো জিলা বিষয়া কৃষক উৎপাদক কেন্দ্ৰসমূহলৈ যাব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি কৃষকক বীজ দেৰিকৈ দিয়া বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা 19 জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুকুৰবাৰে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব বুলি ট্ৰাম্পে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত ইৰাণৰ পৰমাণু সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যাধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিক আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকী শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানী, ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছৰ কামাণ্ডাৰ মহম্মদ পাকপুৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাজিৰ ছাদ অন্যতম। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 4 গৰাকী লোকৰ সাক্ষ্য গ্ৰহণৰ বাবে দিন ধাৰ্য কৰা হৈছে। আজিৰ দিনটোত সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, গৌতম ভট্টাচাৰ্য, ৰাজ গোস্বামী, দীপংকৰ ঠাকুৰীয়া আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে। অৱশ্যে যোৱা 12 জুনত অনুষ্ঠিত শুনানিৰ সময়ত অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা সাক্ষীসকলৰো আদালতে আজি সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰে যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া গ্ৰহণ কৰিছে। অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলক আদালতে সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। কবি, সমাজ সংস্কাৰক তথা বড়ো জাতিৰ অন্যতম পথ প্ৰদৰ্শক ৰূপনাথ ব্ৰহ্মৰ আজি উপজা দিন। বড়ো জাতিৰ স্বপ্নদ্ৰষ্টা ৰূপনাথ ব্ৰহ্ম আছিল অসমৰ প্ৰথমগৰাকী জনজাতীয় কেবিনেট মন্ত্ৰী। কোকৰাঝাৰ জিলাত জন্মগ্ৰহণ কৰা ব্ৰহ্মই স্বাধীনতাৰ পূৰ্বৰ তথা স্বাধীনতাৰ পাছতো অসমৰ ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁ বড়ো ব্ৰহ্ম ধৰ্মৰ প্ৰতিষ্ঠাপক ৰূপেও জনা যায়। বড়ো ভাষা সাহিত্যৰ বিকাশত বিশেষ অৱদান আগবঢ়োৱা ব্ৰহ্মই ভালেসংখ্যক কবিতাৰ লগতে বড়ো জাতিৰ পৰিচয় বড়ো কছাৰিজ এণ্ড ডিয়াৰ কালচাৰ নামৰ দুখন গ্ৰন্থ ৰচনা কৰিছিল। বড়ো জাতিৰ প্ৰবাদ পুৰুষ ৰূপনাথ ব্ৰহ্মৰ 1968 চনত দেহাৱসান ঘটে। বিশিষ্ট গল্পকাৰ ঔপন্যাসিক আৰু শিক্ষাবিদ লক্ষ্মীনন্দন বৰাৰাজী উপজাদিন ভালেসংখ্যক গ্ৰন্থৰে অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়োৱা লক্ষ্মীনন্দন বৰাই 1996 চনত অসম সাহিত্য সভাৰ বোকাখাত অধিৱেশনত সভাপতিৰ আসন শুৱনি কৰিছিল। 1988 চনত পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা বৰাক 2015 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। 2021 চনত মৃত্যু হোৱা এগৰাকী বৰণ্য সাহিত্যিকে অসম উপত্যকা সাহিত্য বঁটা সৰস্বতী সন্মান আদি লাভ কৰাৰ লগতে কায়কল্প জাকেৰি নাহিকে উপম আদি ভালেমান উচ্চস্তৰৰ গ্ৰন্থ ৰচনা কৰিছিল। আইচিচি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা বাৰ্মিংহামৰ এছবেষ্টনত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত পাকিস্তানক 64 ৰাণত পৰাস্ত কৰে। পাকিস্তানে 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 106 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দীপ্তি শৰ্মাই 5টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 170 ৰাণ কৰিবলৈ সক্ষম হয়। দলৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক 68 ৰাণ কৰে। দীপ্তি শৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। বিশ্বকাপ ফুটবলৰ কালি চতুৰ্থ দিনা গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক 7-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গলত ড্ৰ হয়। প্ৰতিযোগিতাত আজি ভাৰতীয় সময় অনুসৰি পুৱা 4:30 বজাত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত আইভৰী কষ্টে ইকুৱেডৰক 1-0 গলত ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ এফৰ এখন খেলত ছুইডেন টিউনিছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। বাতৰি অহাৰ পৰলৈ ছুইডেনৰ 3-1 গলৰ ব্যৱধানত আগবাঢ়ি আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: 17 জুনত ট্ৰাম্প মোদীৰ আলোচনা, আগষ্ট মাহৰ পৰা নিয়মীয়াকৈ অৰুণোদয় ধন, 1 জুলাইৰ পৰা 70% বাছ ভাড়া বৃদ্ধি, লোকপিয়লত নিজ নিজ জনগোষ্ঠী, ভাষা, ধৰ্মীয় বিশ্বাসক স্পষ্টকৈ জনাবলৈ জনজাতীয় ৰাইজলৈ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বান আদি ভিন ভিন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কৃষি বিভাগত জালিয়াতিৰে 683 কোটি টকা মোকলাই নিয়াৰ তথ্য ফাদিল হোৱাৰ বাতৰি এটা দৈনিক অসম কাকতখনে প্ৰথম পৃষ্ঠাত, জালত পৰিব দুৰ্নীতিগ্ৰস্ত 35 কৃষি বিষয়া, এই শিৰোনামেৰে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। শিলিগুৰি শিলচৰলৈ হ'ব এক্সপ্ৰেছ হাইৱে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে এইদৰে ঘোষণা কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ ভাৰত ভূটান সীমান্তত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা 9 বাংলাদেশী নাগৰিকক বাংলাদেশে গ্ৰহণ নকৰাত জিৰলেণ্ডতে আবদ্ধ হৈ থাকিবলগীয়া হোৱাৰ বাতৰি এটা অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নৱনিৰ্মিত ৰাম মন্দিৰত সংঘটিত বিত্তীয় কেলেংকাৰী তদন্তৰ বাবে যোগী চৰকাৰে SIT গঠন কৰাৰ বাতৰি আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কাৰ্বি আংলঙৰ হস্ততাঁত, বিহুৰ পেপা, বাঁহ শিল্প আৰু দেউৰী হস্ততাঁত সামগ্ৰীয়ে ভৌগোলিক সূচাংক লাভ কৰাৰ বাতৰি দৈনিক জনমভূমি, দি আছাম ট্ৰিবিউন আদি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমত চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি উদ্বেগজনকভাৱে হ্ৰাস পোৱাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে এবছৰতে 1.73 লাখ নামভৰ্তি হ্ৰাস, এই শিৰোনামেৰে তথ্য সহকাৰে প্ৰকাশ কৰিছে। যোৱা 5 বছৰত অসমত 2241 জন HIV আক্ৰান্ত লোকৰ মৃত্যু হোৱাৰ বাতৰি এটা দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ মৰমী কাশ্যপ। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যৰ 4বিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীৰ ভৌগোলিক সূচাংক লাভ। স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। আৰু মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 64 ৰাণত জয়লাভ।
2: পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলার রেহরু।
1: নমস্কাৰ। জিলাৰ ৰেহৰূপত আজি আমি যাওঁ আহক বাক্সা জিলালৈ। জিলাখনৰ সদৰ মুছলপুৰত আছে আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনত দীৰ্ঘদিন ধৰি পৰ্যটকক লৈ চাফাৰী কৰি অহা পূৰ্ণিমা আৰু প্ৰমিলাক উদ্যান কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে অৱসৰ দিয়াৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত এখন ঘাঁহনি নাৰ্চাৰী মুকলি কৰা হয়। এই সম্পৰ্কে বিস্তৃতভাৱে শুনোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
2: শুনিবলৈ অলপ আচুহোৱা যেন লাগিলেও এইবাৰ প্ৰথমবাৰৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যানত দুটাকৈ মাইকী হাতীক কামৰ পৰা অৱসৰ দিয়াৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনত অপতৃণে ঘাঁহনি ধ্বংস কৰি কাঠনিবাৰী সৃষ্টি কৰাৰ লক্ষ্য ৰাখি ঘাঁহনি অঞ্চল সুৰক্ষা দিয়াৰ স্বাৰ্থত এক ব্যতিক্ৰমী পদক্ষেপেৰে মুকলি কৰা হয় এখন ঘাঁহনি নাৰ্চাৰী। উল্লেখযোগ্য যে যোৱা 7 জুনত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে অৱসৰ প্ৰদান কৰা পূৰ্ণিমা নামৰ মাইকী হাতীটোৰ জন্ম হৈছিল 1963 চনৰ 3 নৱেম্বৰত আৰু প্ৰমিলা নামৰ মাইকী হাতীটোৰ জন্ম হৈছিল 1976 চনৰ 9 এপ্ৰিলত। বন বিভাগে এই দুয়োটাকৈ মাইকী হাতীক কামৰ পৰা অব্যাহতি দিয়ে যদিও ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ভৰণ পোষণৰ সম্পূৰ্ণ দায়িত্ব বহন কৰাৰ কথাও বিভাগে সদৰি কৰে। আনহাতে 2018 চনৰ 31 অক্টোবৰ জন্ম লাভ কৰা মনালিছা, 2019 চনৰ 17 আগষ্টত জন্ম লাভ কৰা ৰাজা, 2021 চনৰ 18 নৱেম্বৰত জন্ম লাভ কৰা বীৰ সিং, 2021 বৰ্ষৰ 12 আগষ্টত জন্ম লাভ কৰা বিজয় আৰু 2020 বৰ্ষৰ 20 এপ্ৰিলত জন্ম লাভ কৰা বাবুলক সেইদিনাৰ পৰাই নতুনকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ চাফাৰী কাৰ্যত নতুনকৈ আনুষ্ঠানিকভাৱে নিয়োজিত কৰা হয়। স্মৰণীয় যে নতুনকৈ কামত নিয়োজিত এই 5টাকৈ হাতীক ইতিমধ্যে সম্পূৰ্ণভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় প্ৰৱেশদ্বাৰত আয়োজিত এক আকৰ্ষণীয় অনুষ্ঠানৰ মাধ্যমেৰে হাতীসমূহক পেৰেড চালামিৰে অৱসৰৰ লগতে অভিবাদন জনোৱা হয়। আনহাতে এই আকৰ্ষণীয় অনুষ্ঠানত প্ৰেৰিত হাতীকে অসমীয়াৰ চাহিমানৰ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানত সেইদিনা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই হাতীৰ কৰ্মজীৱনৰ পৰা অব্যাহতি আৰু কৰ্মত আনুষ্ঠানিকভাৱে নিয়োজিত কাৰ্যক সকলো একমুখে শলাগিছে। অনুষ্ঠানত প্ৰধান মুখ্য বন সংৰক্ষক বিষয়া বিনয় গুপ্ত, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ডক্টৰ শ্ৰী ৰমেশকে আদি কৰি কেইবাগৰাকী উচ্চ বিষয়াই অংশগ্ৰহণ কৰে। আনহাতে তৃণভোজী প্ৰাণীসমূহৰ খাদ্যৰ অভাৱ দূৰ কৰাৰ লক্ষ্য আগত ৰাখি মানাহ ৰাষ্ট্ৰীয় উদ্যানত ঘাঁহনি সৃষ্টি কৰাৰ উদ্দেশ্যে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত যোৱা 7 জুনত আনুষ্ঠানিকভাৱে এখন ঘাঁহনি নাৰ্চাৰী মুকলি কৰে। প্ৰধান মুখ্য বন সংৰক্ষক বিনয় গুপ্তই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ডক্টৰ শ্ৰী ৰমেশৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰা এই ঘাঁহনি নাৰ্চাৰীৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানত ঘাঁহনিৰ সৃষ্টিৰে তৃণভোজী প্ৰাণীসমূহৰ খাদ্য যোগান ধৰাৰ এক লক্ষ্য স্থিৰ কৰা হৈছে। উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ঘাঁহনিৰ অঞ্চলত অপতৃণ আৱৰি ধৰি ঘাঁহনি অঞ্চল কমাই আনিছে। সেয়ে ঘাঁহনি ব্যৱস্থাপনাৰ বাবে অপতৃণ আঁতৰাই ঘাঁহৰ গুটি ৰোপণ কৰি বিস্তৃত এলেকাৰ এক ঘাঁহনি অঞ্চল সৃষ্টি কৰাৰ মানসেৰে এই ঘাঁহনি নাৰ্চাৰীখন মুকলি কৰা হয়।
1: বাক্সা জিলাৰ নিকিতা বসুমতাৰী নামৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে নিজৰ অধ্যয়নৰত বিদ্যালয়ত ফেন নথকাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ফেন বিচাৰি ককায়েকৰ জৰিয়তে সামাজিক মাধ্যমত এটি ভিডিঅ' আপলোড কৰাৰ 24 ঘণ্টাৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ তৎপৰতাত বিদ্যালয়ত ফেন যোগান পাই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আপ্লুত হৈ পৰে। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: আজি আমি ক'বলৈ ওলাইছো এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ সাহসিকতাৰ কথা। ছাত্ৰীগৰাকীৰ নাম নিকিতা বসুমতাৰী। যোৱা 3 জুনত সামাজিক মাধ্যমৰ প্ৰচণ্ড গৰমৰ কথা উল্লেখ কৰি ফেনৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৰা এটা অনুৰোধত মুখ্যমন্ত্ৰীৰ তত্বাৱধানত 24 ঘণ্টাৰ ভিতৰতে বিদ্যালয়ত 3খনকৈ ফেন লাভ কৰিবলৈ সক্ষম হয়। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গোবৰ্ধনস্থিত বড়োলেণ্ড একাডেমীৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী নিকিতাৰ বাবে মুখ্যমন্ত্ৰীৰ তৎপৰতাত বিদ্যালয়লৈ আহিল ফেন। প্ৰচণ্ড গৰমৰ ফলত বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে সন্মুখীন হোৱা সমস্যাৰ কথা জনাই ছাত্ৰী নিকিতাই সামাজিক মাধ্যমত এক ভিডিঅ' প্ৰেৰণ কৰিছিল। এই ভিডিঅ'টো নিকিতাৰ ককায়েকে সামাজিক মাধ্যমত আপলোড কৰিছিল। ভিডিঅ'টো ভাইৰেল হোৱাৰ 24 ঘণ্টা পাৰ নহওঁতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বাক্সা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জেহেৰুল ইছলামৰ জৰিয়তে বড়োলেণ্ড একাডেমীলৈ 3খনকৈ ফেন প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীৰ পৰা এই উপহাৰ লাভ কৰি ছাত্ৰী নিকিতা অত্যন্ত আনন্দিত। এই দ্ৰুত পদক্ষেপৰ বাবে নিকিতাই মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে।
1: আজিৰ জিলাৰ ৰেহৰূপৰ পৰা বিদায় লোৱাৰ সময় হ'ল। আপোনালোকক পুনৰ লগ পাম কাইলৈ এই একে সময়তে। তেতিয়ালৈ বিদায় লৈছো। নমস্কাৰ।

FMNৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা শুনিবলৈ পাব।

অনুষ্ঠানটিত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মত ৰচিত মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ। পাঠ ঝুনা কংকন ভূঞাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰো এটা সপোন আছে।

0: বহল চাংখনৰ কাষতে দীঘল টেবুলখন, চাৰিটা খুটা পুতি বাঁহেৰে বনোৱা টেবুলখন আচলতে এখন চাঙি। টেবুলৰ ওপৰত নিৰ্দিষ্ট স্থানত থাকে মোৰ বাইদেউ আৰু ককাইদেউৰ কিতাপ পত্ৰ, বহী। কণ আৰু মোন তেতিয়াও স্কুল যাবৰ হোৱাই নাই। সন্ধিয়া হলেই টেবুলৰ সন্মুখত ৰৈ আমি আটায়ে প্ৰাৰ্থনা জৰোঁ। কেতিয়াবা কণ আৰু মোনেও উলাহতে যোগ দিয়ে, কিন্তু সিহঁতে প্ৰাৰ্থনাৰ গাম্ভীৰ্য তেতিয়াও বুজা হোৱা নাই। সিহঁতৰ বাবে প্ৰাৰ্থনাত যোগ দিয়াটো আমোদৰ কাৰ্য। আমি কিমান মনঃপুত প্ৰাৰ্থনা গাইছো সেয়া পৰ্যবেক্ষণ কৰি থাকে দেউতাই, কেতিয়াবা কেতিয়াবা মায়েও। কণ আৰু মোনৰ উপদ্ৰৱ বাঢ়িলে সিহঁতক চুপচাপ উলিয়াই নিয়া হয় কোঠাটোৰ পৰা। ঘৰলৈ সেই সময়ত কোনোবা মানুহৰ আগমন ঘটিলে চোতালতে বহে মানুহ। আমাৰ প্ৰাৰ্থনা শেষ হোৱাৰ পিছত বাহিৰৰ পৰাই বিনোদৰ বৰ্তাই কয়,
1: বুজিছ, এই প্ৰাৰ্থনাটো সন্ধিয়া নেগায়, পুৱাহে গাব লাগে।
0: কোন সময়ত কি প্ৰাৰ্থনা গাব লাগে সেই সন্দৰ্ভত সাধাৰণতে দেউতাই সিদ্ধান্ত লয়, কাৰণ দেউতা গাঁৱৰ পাঠেকী। গাঁৱৰ সমাজত দেউতাই কীৰ্তন পঢ়ে, গতিকে দেউতাৰ প্ৰাৰ্থনা সন্দৰ্ভত জ্ঞান বহুত। কীৰ্তন নামঘোষাৰ আদি অন্ত দেউতাই কৈ যাব পাৰে, তাক লৈ দেউতাই অহংকাৰো কৰে।
2: এ, মোৰ দৰে কীৰ্তন পঢ়িব পৰা মানুহ গাঁওখনত দ্বিতীয় এটা ক'ত?
0: বেণুধৰ বৰ্তাই আকৌ কয়,
1: কৃষ্ণ আৰু বাপেৰে কীৰ্তন পঢ়ি ইফাল সিফাল কৰে, আৰু কোন ফাঁকি প্ৰাৰ্থনা কেতিয়া ধৰিব লাগে তাকেহে তহঁতক শিকাব নোৱাৰে।
0: সঁচা কথা ক'বলৈ দ্বিধা নাই, মই হলে অন্তঃকৰণেৰে একাগ্ৰতাৰে কেতিয়াও প্ৰাৰ্থনা নাগাইছিলো। মোৰ বাবে প্ৰাৰ্থনা আছিল কেৱল এক পুৱা গধূলিৰ গীত। পুৱা হলে যিদৰে বেলি ওলায় গধূলি মাৰ যায়, নতুবা পুৱা গোহালিৰ গৰু মেলি দিয়া হয় গধূলি আকৌ বান্ধি থোৱা হয়, ঠিক প্ৰাৰ্থনাও মোৰ বাবে পুৱা গধূলি পালন কৰা নিয়ম। প্ৰাৰ্থনা গাওঁতে মোৰ মনলৈ বাৰে ৰকমৰ ভাৱ আহি থাকে। দিনটোত হৈ যোৱা ঘটনাবোৰ, আইতাই মোক মেটেকা আনিবলৈ কৈছিল, মই পাহৰিলোঁ, এতিয়া আইতাই গালি দিব নেকি বাৰু মোক? বাইদেৱে মোক কালি চুলি জোকৰা দিছিল, মই হেনো প্ৰাৰ্থনা গাওঁতে চকু মেলি আছিলোঁ, কাৰণ তাই মোক দেখিছিল। তাই কেনেকৈ দেখিলে? তাৰ মানে তাইও চকু মেলি আছিল, আজিও তাই চকু মেলি আছে নেকি? মই প্ৰাৰ্থনা গাই থাকোঁতেই এবাৰ চকু মেলি তাইৰ ফালে চাওঁ, নাই, তাই এতিয়া চকু মেলা নাই। দেউতা ঘৰত নাছিল, এতিয়া আহিছে চাগে, বাহিৰত মাত শুনিছো। বেণুধৰ বৰ্তাই এতিয়াও বহি আছে, দেউতা আহিছে, দেউতাৰ লগত কথা পাতিছে। আমাৰ প্ৰাৰ্থনা শেষ হ'ল, শ্লোকো শেষ হ'ল। বেণুধৰ বৰ্তাক দেউতাই কৈছে,
2: ককাই, মই জানো দে কোন ফাঁকি প্ৰাৰ্থনা কেতিয়া গাব লাগে, মোক শিকাব নালাগে।
0: দেউতাৰ ফিতাহি মৰা কথা, বৰ্তাই কথাটো ভাল নাপালে, সেয়েহে উঠি গুচি গ'ল। আমাৰ সন্ধিয়াবোৰ এনেকৈ আৰম্ভ হয়। দীঘল বাঁহৰ টেবুলখনৰ এটা মূৰত মই বহি লওঁ আমি খোৱা চাংখনত। মোৰ কাষতে বহে ককাইদেউ, মই আৰু ককাইদেৱে একেটা চাকিৰ পোহৰতে পঢ়োঁ। বাইদেউ নীলগাই বহে, তাই নিজাববীয়াকৈ এটা চাকি লয়। আমি যিমান জোৰেৰে পাৰি সিমান জোৰেৰে চিঞৰি পঢ়োঁ। কেতিয়াবা দেউতাই ভুমুকি মাৰি চায়, কেতিয়াবা মায়েও। আইতা সাধাৰণতে এইটো কোঠালৈ নাহে, আহিলেও আইতাই কিতাপৰ ভুবা নাপায়। মায়ে বৰঘৰত ভাতৰ চৰুত ধৰেগৈ, আইতাই জুহালত বহে, দেউতাই ইফাল সিফাল কৰি থাকে। আমি যে মন পুতি পঢ়োঁ সেয়াও নহয়। বাইদেৱে হেনো লগৰ এজনীৰ পৰা বহী এখন আনিছে আৰু বহীখন চাই চাই নিজৰ বহীত কিবা লিখি আছে। এসময়ত তাই নিজৰ কিতাপ বহীৰ মাজত কিবা এটা খুচৰিছে। এনেদৰে খুচৰি থাকোঁতে কিতাপ এখন বাগৰি আহি চাকিত পৰিলহি, চাকি নুমাল, ভাগ্যে তেল নপৰিল। তাই আমাৰ কাষলৈ আহি চাকিটো আকৌ জ্বলালে। জ্বলাবলৈ আহোঁতে তাই দেখিলে যে ককাইদেৱে কাঠ পেঞ্চিলেৰে বহীত লিখি আছে। বাইদেৱে সুধিলে,
3: কলম কি কৰিলি?
4: কলম নাই, কলম হেৰাল।
3: হেৰাল? যোৱা সপ্তাহত কিনিছিলিহে, কেনেকৈ হেৰুৱালি?
4: নাজানো, স্কুলৰ পৰা আহোঁতে বাটত ক'ৰবাত পৰিল।
3: মোৰ উৎপাতটো বাঢ়িছে। ৰ মাক কম ৰ।
0: আচলতে আজি ককাইদেউ স্কুলৰ পৰা আহোঁতে বাটত তাক ল'ৰা কেইটামানে জোকাইছিল। তাৰ ভীষণ খং উঠিছিল, সি পিছে পিছে খেদি গৈছিল। এইদৰে দৌৰি যাওঁতেই ক'ত কলম পৰি থাকিল সি গমকে নাপায়। হলেও সিটো নিজৰ খাতিৰত কলম হেৰুৱা নাই, সি বাইদেউৰ খাতিৰতহে কলম হেৰুৱালে। অথচ এতিয়া তাই কৈছে
3: ৰ মাক কম।
0: কেতিয়াবা দেউতাই আহি ভুমুকি মাৰি চায়, কেতিয়াবা মায়েও চায়। মাহে কাঢ়া মাতেৰে কয়,
3: তহঁতে পঢ়িছনে নে নিপালি দি শুইছ?
0: মা আকৌ বৰঘৰলৈ গুচি যায়। অলপ পাছত ভাত খাবৰ হয়। মায়ে আহি মাতেহি,
3: ঐ ল'ৰাহঁত ভাত খাবি, আহ টোপনীয়া থাকিব নালাগে।
0: আমি কিতাপ বহী জপাই হাতত চাকি লৈ হুৰ হুৰকৈ ভাত খোৱা ঘৰলৈ দৌৰো। ভাত খোৱা কোঠাত আমি জোহালৰ কথা বুলিছিলো। জোহালৰ একাষে দেউতা বহি থাকে পীৰা এখনত, অন্য কাষত আইতা বহি থাকে ধৰা এখনত। মা বা সৰু পেহীয়ে খেৰৰ সোপা এটাৰে জোহালৰ মজিয়াখন সাৰে। পিতলৰ ঘটিত পানী এচলুৰে আইতা আৰু দেউতাই ভাত খাব লগা ঠাইখিনি মচি দিয়ে। তাৰ পাছত চাৰিওফালে পীৰা পাৰি দিয়ে। মায়ে কাঁহীত বঢ়া ভাত আগবঢ়াই দিয়ে, আমি আটায়ে খাওঁ। খাবৰ পৰত দেউতাই নীতি শিক্ষা দিয়ে,
2: ঐ খোৱাৰো এটা নিয়ম থাকে, খোৱাৰ সময়ত কথা ক'ব নাপায় আৰু ইমান খৰকৈ খোৱাটো বেয়া অভ্যাস।
0: আইতাই কয়,
5: ধীৰে সুস্থিৰে খাচোন, গোটেই ৰাতিটো পৰি আছে।
0: ৰাতিটো ক'ত ৰাতিটো আছে? আমাৰ টোপনি ধৰা নাই, কেতিয়াবা মোৰ খোৱাৰ তলিতে টোপনি ধৰে।
2: ঐ
0: দেউতাই জোৰেৰে এই ঐ বুলি চিঞৰি দিলে মোৰ টোপনি ভাগে। দেউতাই তেলেকাকৈ চায়। মায়ে পৰিস্থিতিটো পাতলাবলৈ কয়,
3: দিনটো দৌৰি ফুৰ সেয়েহে টোপনি ধৰিছে।
0: তাৰ পাছত আমাৰ ফালে লক্ষ্য কৰি কয়,
3: বেগাই খা আৰু শু গৈ যা।
0: শুমগৈ ক'ত শুম আজি? তেতিয়া আমাৰ ককাইৰ ভাইৰ মাজত হোৱা যুঁজসমূহৰ ভিতৰত শোৱাৰ যুদ্ধখনেই আছিল আটাইতকৈ স্মৰণীয়। কোনখন চাঙত কাৰ লগত কোন শুব সেইটো আছিল আমাৰ বাবে সৰ্বাধিক চিন্তনীয় বিষয়। কোনে আধিপত্য বিস্তাৰ কৰিব মাৰ চাঙত, কোন শুব আইতাৰ লগত, আৰু দেউতা আৰু মা যিদিনা একেলগে নুশুৱে, মা নোৱাৰা হলে তেতিয়া দেউতাৰ লগত কোন শুব? মায়ে যদি কয়,
3: তই সৰুটোৱে বাপেৰৰ লগত শু গৈ যা,
0: তেন্তে সেইদিনা মোৰ মৰণ। আৰু যদি কয়,
3: তই ডাঙৰটোৱে বাপেৰৰ লগত শু গৈ যা,
0: তেন্তে মোৰ আনন্দ। আচলতে আমি আটায়ে দেউতাক ভয় কৰিছিলো, সাংঘাতিক ভয়। ৰাতি ভূতৰ ভয় আৰু দেউতাৰ লগত শোৱাৰ ভয় সমান। সেই ভয়, সেই বিচ্ছিন্নতা আমাৰ সত্তাত আজীৱন থাকি গৈছিল। দেউতাৰ কঠোৰ মাতত আমাৰ বুকু দুৰু দুৰু কঁপিছিল। দেউতাৰ তীক্ষ্ণ চাউনিত আমাৰ অস্তিত্ব জ্বলি ছাই হোৱাৰ উপক্ৰম হৈছিল। দেউতাৰ মাত, দেউতাৰ সিদ্ধান্তই আছিল অন্তিম কথা, তাত আমি মাত মতাৰ সাহ নাছিল। সেয়েহে শুবৰ ওপৰত আমাৰ দৃষ্টি হয় আইতাৰ চাঙত, নহয় মাৰ চাঙত। এই চাংকেইখন যি আগেয়ে দখল কৰিব সিয়েই জয়ী। মাৰ চাঙত শুব পৰাটো আছিল এক অনন্য সোৱাদ। বহল চাংখনত বেৰৰ ফালে মূৰ গুজি গাত কথা এখন লৈ শোৱাৰ পিছমুহূৰ্ততে টোপনিয়ে হেঁচা মাৰি ধৰিছিল। ৰাতিৰ গভীৰতাত গম্ভীৰ হৈছিল টোপনি, যেন মনৰ কোঠালিয়ে কোঠালিয়ে জিৰাইছিল টোপনি।

মই যি ঠাইত যি পৰিয়ালত জন্ম লৈছিলোঁ সেই ঠাইত আধুনিক জ্ঞান বিজ্ঞান সভ্যতাৰ শিক্ষা লোৱাৰ সপোন দেখাটো প্ৰায় অবাস্তৱৰ দৰে আছিল। মোৰ জন্ম হৈছিল অসম অৰুণাচল সীমান্তৰ কৈলাশপুৰৰ টঙনা নগাঁও নামৰ গাঁৱত। মানুহে আমাৰ গাঁওখন বেতনী গাঁও বুলিছিল। মোৰ জন্মৰো আগতে আমাৰ ককা আইতাই সেই গাঁৱত কেনেকৈ খোপনি পুতিছিলগৈ সেয়া কৈ নল'লে মোৰ অথবা আমাৰ পৰিয়ালৰ সামগ্ৰিক কাহিনী আধৰুৱা হৈ ৰ'ব। আমাৰ পূৰ্বপুৰুষসকল আহোম ৰজাৰ দিনত হাতীৰখীয়া হোৱাৰ বাবেই আমাৰ উপাধি প্ৰথমতে হাতীচুঙ্গি আৰু ক্ৰমান্বয়ে মাউত হৈছিলগৈ। কিন্তু দূৰ অতীতত এই পূৰ্বপুৰুষসকলে ক'ত কেনেকৈ বাস কৰিছিল জনা নাযায়। শুনামতে আমাৰ আজোককা অৰ্থাৎ ককাৰ দেউতাকহঁত যোৰহাটৰ কোনোবা ঠাইৰ পৰা ডিব্ৰুগড়ৰ নাহৰকটীয়া অঞ্চললৈ উঠি আহিছিল। নাহৰকটীয়াৰ চাচনি অঞ্চলৰ শান্তিপুৰত আজোককাই মাটি ভাঙিছিলহি। আজোককাৰ পুতেক আছিল তিনিজন, আমাৰ ককা অকন্তি আৰু ককাৰ দুজন ককায়ে। কালৰ সোঁতত অকন্তিয়ে ডাঙৰ ককায়েক ফলঙৰ সৈতে নতুন ঠাই নতুন মাটি বিচাৰি পুনৰ প্ৰব্ৰজন কৰিছিল। ফলত ফলং আৰু অকন্তি আহি তিনিচুকীয়া জিলাত অৰ্থাৎ মোৰ উপজা ঠাই কৈলাশপুৰ পাইছিলহি। অটব্য অৰণ্য ভাঙি গাঁও পাতিবলৈ লগত আৰু বহু লোক আহিছিল। তেতিয়া এই গোটেই অঞ্চলটো আছিল গভীৰ অৰণ্য, দুৰ্গম ঠাই। কিন্তু ক্ৰমাৎ মানুহৰ প্ৰব্ৰজনৰ ফলত এই ঠাই থকাৰ উপযোগী হৈ উঠিছিল। অকন্তিৰ মাটিৰ দাগটো আছিল গাঁওখনৰ একেবাৰে সোমাজত। মানুহবোৰে কৈছিল আমাৰ ককা অকন্তি হেনো বৰ উদাৰ মনোভাৱৰ মানুহ আছিল, সেয়েহে নিজৰ মাটি আনক দান কৰিছিল তেওঁ। আৰু সেইকাৰণেই অকন্তিৰ ভাগত থাকিলগৈ গাঁওখনৰ ভিতৰতে আটাইতকৈ কম মাটি। তদুপৰি মাটি থাকিলেও খেতিৰ বাবে সকলো মাটি উপযোগী নাছিল। আচলতে অটব্য অৰণ্য ভাঙি লৈছিলহে, ইমান শতকাই এই গোটেই মাটিবোৰ খেতিপথাৰলৈ ৰূপান্তৰ কৰাটো সম্ভৱপৰ নাছিল। বেতনীত হাবি ভাঙি গাঁও পতাৰ কেইবছৰমান পিছতে অকন্তিৰ বিয়া হৈছিল। পিছে ককাৰ প্ৰথমখন বিয়া নিতিকিল, কাৰণ অকন্তিৰ ঘৈণীয়েকৰ প্ৰথমটো সন্তান জন্ম দিয়াৰ সময়ত প্ৰসৱজনিত ব্যাধিত মৃত্যু হৈছিল। মৃত্যু হৈছিল সন্তানটিৰো। প্ৰথমা পত্নীৰ মৃত্যুৰ পাছত গাঁৱৰ মানুহে অকন্তিক আকৌ বিয়া পাতিবলৈ উপদেশ দিছিল। গাঁৱৰ ধনীৰামেই ছোৱালী চাই দিছিল, ধনীৰামৰ সম্পৰ্কীয় ভনীয়েক এজনী, নাহৰকটীয়াৰ চাচনিত ঘৰ। ফলত অকন্তিৰ দ্বিতীয় বিবাহ হৈছিল পদ্মেশ্বৰীৰ লগত। পদ্মেশ্বৰীৰো আগেয়ে এবাৰ বিবাহ হৈছিল, কিন্তু সেই বিবাহ এবছৰো টিকা নাছিল। পদ্মেশ্বৰীৰ প্ৰথমটো গিৰিয়েকে হেনো তাইক অন্য পুৰুষৰে সম্পৰ্ক থকা বুলি সন্দেহ কৰিছিল, সেয়েহে সেই বিয়া বেছিদিন টিকা নাছিল। পদ্মেশ্বৰী অকন্তিলৈ বিয়া হৈ অহাৰ পাছতে আমাৰ দেউতা তিলেশ্বৰৰ জন্ম হৈছিল। তিলেশ্বৰৰ পাছতে আৰু এটি ল'ৰা আৰু তিনিজনী ছোৱালীৰ জন্ম হৈছিল। গতিকে দেউতাহঁতৰ মুঠ ককাই ভাই ভাই ভনী আছিল পাঁচটি। বালক তিলেশ্বৰক সেই সময়ত নতুনকৈ স্থাপন হোৱা কৈলাশপুৰৰ স্কুলত নাম লগাই দিয়া হৈছিল। তিলেশ্বৰৰ বয়স যেতিয়া

0: দহ বাৰমান হৈছিল তেতিয়াই দেউতাক অকন্তিৰ যক্ষ্মা ৰোগত মৃত্যু হৈছিল। অকন্তিৰ মৃত্যু হৈছিল ডিব্ৰুগড়ৰ হাস্পতালত, সেয়েহে অকন্তিৰ শটো ঘৰলৈ অনাটো সম্ভৱপৰ নাছিল। অকন্তিৰ মৃত্যুত পদ্মেশ্বৰী ভাগি পৰিছিল। এই এমাদিমা পাচুতি সন্তানক লৈ কেনেকৈ জীৱন আগুৱাব? কিন্তু পদ্মেশ্বৰীৰ দুখ ইয়াতে অন্ত পৰা নাছিল। অকন্তিৰ মৃত্যুৰ তিনি মাহৰ পাছত তিলেশ্বৰৰ ভায়েক দ্বিতীয়টি পুত্ৰ সন্তানৰো বিয়োগ হৈছিল। মানুহে কোৱাকৈ কৰিছিল, অকন্তিৰ আত্মাই নিজৰ লগৰীয়া কৰিবলৈকে পুতেকক ইপুৰীলৈ লৈ গৈছিল। তিলেশ্বৰৰ আৰু পঢ়া নহ'ল। পদ্মেশ্বৰীয়ে গিৰিয়েকৰ অকাল মৃত্যুত জীৱনৰ সমস্ত দায়িত্ব অকলে ল'ব লগা হ'ল। জীৱন নামৰ পদযাত্ৰাৰ সন্মুখত এক দীঘল প্ৰত্যাহ্বান। চাৰিটা ল'ৰা ছোৱালীক পোহপাল দিয়াৰ দায়িত্ব, নিজৰ বিধৱা দেহৰ দায়িত্ব, এই দুৰ্গম জংঘলহেন অঞ্চলত কেনেকৈ পালন কৰিব? এনে কণ কণ ল'ৰা ছোৱালীকেইটাক লৈ পদ্মেশ্বৰীয়ে নিজে খেতি খোলা কৰি জীৱন নিৰ্বাহ কৰিব পাৰিব জানো? অসম্ভৱ, অসম্ভৱ।
1: কথা শিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউত ৰচিত মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ প্ৰথম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে ঝুনা কংকন ভূঞাই। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে দেউতা ইন্দ্ৰজিৎ দাস, বেণুধৰ বৰ্তা ভাস্কৰ শইকীয়া, আইতা অনামিকা বৰদলৈ বৰুৱা, মা ৰুজি মুদৈ, বাইদেউ কৰিশ্মা পূজাৰী, ককাইদেউ কৃষাণু কাশ্যপ আৰু যুৱকৰ চৰিত্ৰত সুশান্ত দত্ত। শীৰ্ষগীতৰ কথা ইউৰেকা কাকতিৰ, সুৰ বৰষা বৰাৰ, কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ, সংগীত মনদীপ আৰু মনমিত মহন্তৰ। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।

কথাশিল্প অনুষ্ঠানত ৰুবুল মাউত ৰচিত মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ প্ৰথম খণ্ডটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছো শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰি। অনুষ্ঠানৰ আৰম্ভণিতে শুনক কেশৱ মহন্তৰ গীতৰ কথাৰে খগেন মহন্তৰ কণ্ঠৰ এই গীতটি। গীতটিৰ বাবে অনুৰোধ কৰিছে মৰিগাঁও গছবাৰীৰ পৰা ৰাজু বৰা মজুমদাৰে। আহকচোন আপোনাৰ অনুৰোধৰ গীতটি শুনক।

সামাজিক মাধ্যমযোগে গীত অনুরোধ কৰাৰ বাবে আপোনালৈ আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা ধন্যবাদ থাকিল। অনুষ্ঠানত এইবাৰ জয়ন্ত হাজৰিকা গীতটিৰ বাবে অনুৰোধ কৰিছে সুৰুজ ইংতিয়ে।

জাজৰীৰ মেলেশ্বৰ ডেকাৰণ ৰোধত শ্ৰোতাই শুনিলে আশা ভোচলেৰ কণ্ঠত ইজ্জত বুলছবিৰ গীতটি। সামাজিক মাধ্যমযোগে অনুৰোধ কৰাৰ বাবে আপোনালৈ আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা ধন্যবাদ থাকিল। অনুষ্ঠানৰ শেষত শুনক নিৰ্মল প্ৰভা বৰদলৈৰ গীতৰ কথাৰে বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ এই গীতটি। গীতটিৰ বাবে অনুৰোধ কৰিছে কপাহেৰা বামুণগাঁৱৰ পৰা, বামুণবাৰীৰ পৰা কল্পনা, পাহি আৰু কৃষ্ণাই। আহকচোন আপোনালোকৰ অনুৰোধৰ গীতটি শুনো।

0: সাতখৰি শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা শুনিবলৈ পাব।
1: অনুষ্ঠানৰ নিবেদন, প্ৰথম বিপ্লৱ।

0: মই এজোপা গছ, এক বৃহৎ বৃক্ষ। গছ মানেইতো জীৱনৰ প্ৰতীক, জীৱনে মুক্তি বিচাৰে। মই বিচাৰোঁ শাখা প্ৰশাখাৰে মুক্ত জীৱন, আকাশ আৱৰি এক উন্মুক্ত জীৱন। পোৱা নোপোৱাৰ হিচাপ নিকাচ তাতেই হয়, একো লিপিবদ্ধ নহয় ইতিহাসৰ পাতত। কোনোটো সৰি পৰে যেন শুকান পাত, হ'ব পাৰে শুকান পাত, হ'ব পাৰে কুঁহি সৰা ফুলৰ কৰণি, কিন্তু প্ৰতিটো জীৱনৰ নিজা কাহিনী আছে, মই তাৰেই সাক্ষী। সাক্ষী মই 1857 চাল, যাক আজিও মানুহে মনত পেলায়। এই ঘটনাসমূহৰ ভিতৰত এটি উল্লেখযোগ্য ঘটনা আছিল 1857 চনৰ বিপ্লৱ। এই বিদ্ৰোহৰ প্ৰথম জুইকুৰা জ্বলি উঠিছিল মীৰাটত। মাৰাঠা সৈনিকসকলৰ চাউনিৰ পৰা, আৰু সেই দিনটো আছিল 1857 চনৰ 10 মে'।
1: মই কৈছোঁ নহয়, এই কাম আগতেই কৰিব লাগিছিল। মনজিত, তুমি কি কোৱা?
2: এৰা, তুমি ঠিকেই কৈছা। মই সেইদিনাই বিদ্ৰোহ কৰিবলৈ সাজু হৈ আছিলোঁ, যিদিনা বেৰেকপুৰ চাউনীৰ পৰা খবৰ আহিছিল যে মংগল পাণ্ডেয়ে এজন ইংৰাজ অফিচাৰক হত্যা কৰিছে।
3: আমাৰ মাতৃভূমিৰ সৈতে খেলা কৰাসকলক এনেকুৱা শাস্তি দিব লাগে।
4: আমি এনফিল্ড ৰাইফল চলাবলৈ অস্বীকাৰ কৰি ভালেই কৰিছোঁ।
1: এৰা, ইংৰাজে আমাৰ দেশৰ কথা, আমাৰ ধৰ্মৰ কথা এক কোণা ভাবে।
2: ভালেই হৈছে, আজি আমি আটায়ে এক হৈছোঁ, নহ'লে ইংৰাজে আমাৰ মাজত বিভেদৰ বীজ সিঁচি দিলেহেঁতেন।
4: এতিয়া আমাৰ মাজত বিভেদৰ বীজ সিঁচিবলৈ নিদিম। আমি প্ৰথমে হিন্দুস্তানী, তাৰ পাছতহে হিন্দু মুছলমান।
5: তোমালোক সাজু হোৱা।
3: ৰাঘৱেন্দ্ৰ, আমাৰ আটাইখিনি চিপাহীয়ে বিদ্ৰোহ কৰিবলৈ সাজু হৈছেনে?
5: হৈছে, বৰ্তমান 80 জনতকৈ বেছি চিপাহী আমাৰ লগত আছে।
1: কিন্তু জেনেৰেল হেপিতে যদি গম পায়, তেওঁৰ লগত 2000তকৈ বেছি ইংৰাজ চিপাহী আছে।
2: দিলোৱাৰ, তুমি চিন্তা নকৰিবা, আমাৰ এজন চিপাহী ইংৰাজৰ 100জন চিপাহীৰ সমান।
4: কেতিয়া যাব লাগিব?
5: পোহৰ হোৱাৰ লগে লগে।
3: বোলা ভাইহত, বোলা সোনকালে গৈ সাজু হৈ লওঁ।
5: বোলা বোলা
3: বোলা বোলা বোলা বোলা।
6: হিন্দুস্তানী চিপাহীয়ে বিদ্ৰোহ কৰিছে ছাৰ।
1: বিদ্ৰোহ কৰিছে?
6: হয় ছাৰ।
1: আৰে তুমি কি কৈছে?
6: মই ঠিকেই কৈছো ছাৰ, সিহঁতে আমাৰ কিছুমান চিপাহীক হত্যা কৰিছে
1: ছাৰ।
6: সিহঁত একদম ধুমুহাৰ দৰে আহিছে, সিহঁতৰ চকুত প্ৰতিশোধৰ জুই জ্বলিছে। আমি আমি সিহঁতক কেনেকৈ বাধা দিম ছাৰ?
1: গুলি কৰিলে
3: ইংৰাজৰ 2000 চিপাহী
7: গাতত সোমাল, বুজিছা?

0: ৰাঘৱেন্দ্ৰ, আমি দিল্লী আহি পালোঁ, কিন্তু এতিয়া আমি কৰিম কি?
1: ইয়াত আমি বাহাদুৰ শ্বাহক সম্ৰাট বুলি ঘোষণা কৰিম।
2: তাৰমানে হিন্দুস্তানৰ সম্ৰাট?
1: এৰা, এতিয়া বোলা লালকিল্লাৰ অভিমুখে আগবাঢ়ো।

0: বাদশাহৰ জয় হওক। মাৰাঠাৰ পৰা কেইজনমান চিপাহী আপোনাক লগ পাবলৈ আহিছে।
1: মোক লগ পাবলৈ আহিছে? ঠিক আছে, সিহঁতক আহিবলৈ দিয়া।
2: হিন্দুস্তানৰ বাদশাহ বাহাদুৰ শ্বাহক আমাৰ চালাম জনাইছো।
1: কোৱাচোন, তোমালোক কিয় আহিলা?
3: বাদশাহ চালামত, আমি মাৰাঠা চিপাহী। এই ফিৰংগীসকলে আমাৰ হিন্দুস্তানৰ ওপৰত যি অত্যাচাৰ চলাইছে তাক আমি শেষ কৰিব খুজিছো।
1: তাৰ মানে ফিৰিঙীসকলক খেদি পঠিয়াব খুজিছা?
4: হয় বাদশাহ চালামত।
1: কিন্তু হেৰা, সিহঁত আমাতকৈ বেছি শক্তিশালী, বুজিছা? তোমালোকৰ কেইজনমান চিপাহীয়ে সিহঁতৰ লগত কেনেকৈ যুঁজিব?
2: নহয়, আমাৰ লগত দিল্লীৰ কিছুমান চিপাহীও আহি লগ লাগিছে। আপুনি চিন্তা নকৰিব, আমাৰ শক্তি আৰু বাঢ়িব।
1: বেছ, এতিয়া তোমালোকে মোৰ পৰা কি বিচাৰিছা?
3: বাদশাহ চালামত, মোগল শাসনক সমগ্ৰ হিন্দুস্তানে সন্মান কৰে, সেয়ে আমি আপোনাক হিন্দুস্তানৰ সম্ৰাট ঘোষণা কৰিব খুজিছো।
1: ঠিক আছে, ঠিক আছে, মই তোমালোকৰ লগত আছো।
0: হিন্দুস্তানৰ সম্ৰাটৰ জয় হওক!
5: হিন্দুস্তানৰ সম্ৰাটৰ জয় হওক!
0: আমি আটাই আপোনাৰ লগত আছো, আমি আটাই আপোনাৰ
3: হয় হয় আমি আটাই
2: হয় হয় আমি আটাই আপোনাৰ লগত আছো।
0: কিন্তু আগতে আমি লেফটেনেন্ট বিলুবিক পৰাজিত কৰিব লাগিব।
3: লেফটেনেন্ট বিলুবিক?
0: হয়, তেওঁ ইয়াৰ অস্ত্ৰাগাৰৰ অধিকাৰী।
4: বৰ ভাল কথা, তাৰ পৰা আমি বন্দুক বাৰুদ হাত কৰি ল'ব পাৰিম।
3: বলা তেনেহ'লে, বলা, তাকে কৰো, বলা,
2: বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা, বলা,

0: এই বিপ্লৱৰ ফিৰিঙতি বিভিন্ন ঠাইত বিয়পি পৰিছিল। তাৰ ভিতৰত এখন উল্লেখযোগ্য ঠাই আছিল কানপুৰ।
1: এনেকুৱা হ'ব বুলি জানিছিলোঁ। ইংৰাজে আমাক কমখন কৰিছেনে?
2: ভালেই হৈছে, এইখন খেল দিল্লীৰ পৰা আৰম্ভ হৈছে।
1: এৰা, মোগল সম্ৰাট আজিও আমাৰ বাবে সন্মানীয়, আমিও ইংৰাজৰ বিৰুদ্ধে একগোট হোৱাহে কথা।
2: তুমি ঠিকেই কৈছা। সৌ আছোৱা আজিমুল্লা, নানা চাহেবৰ সহায়ক। ছালাম ৱালেকুম আজিম চাহাব।
3: ৱালেকুম ছালাম।
1: কিবা এটা ভাল খবৰ দিয়ক।
3: এৰা, আমাৰ চিপাহী দিল্লীখন অধিকাৰ কৰিছে।
2: আপুনি কি ভাবিছে, নানা চাহেবেতো ইয়াতে আছে।
3: এৰা এৰা, তেওঁ ইতিমধ্যে খবৰ পাইছেই, ময়ো তালৈকে যাওঁ বুলি আহিছোঁ ৰবা। পাহাৰ উজুতি জ্বলা জুইত খিউকে অকণমান ঠালি দিওঁ কৈ
2: বলক বলক আমিও আপোনাৰ লগতে যাওঁ। বলক বলক
4: আজিম, মই তোমালোককে বাট চাই আছো।
3: আপুনি কি ভাবিছে নানা চাহেব?
4: দিল্লী আৰু মিৰাটত যি হৈছে আমাৰ ইয়াতো তাকেই হ'ব। আমাৰ বাহাদুৰ চিপাহীসকল কিন্তু সাজু হৈ আছে।
3: তেনেহ'লে পলম কৰি লাভ নাই, আমি আপোনাক আমাৰ বাদশ্বাহ বুলি ঘোষণা কৰিম।
4: সেইবোৰ যুদ্ধ জয় কৰাৰ পিছত কৰিবা। তান্তিয়াও কিন্তু ইয়ালৈ আহি আছে নহয়?
3: হয়, তেওঁ এতিয়া ক'ত আছে? নিশ্চয় তেওঁ চিপাহীসকলক আখৰা দি আছে।
4: সৌৱা, তান্তিয়াও আহি পালি। আৰে আহা তান্তিয়া, আহা আহা।
5: নানা চাহেব, সকলো প্ৰস্তুতি সম্পূৰ্ণ হ'লনে?
4: আমাৰ সকলো অভিপ্ৰায় অৱগত হোৱাৰ আগতেই ইংৰাজ কমাণ্ডাৰ হিউ হুইলাৰৰ ওপৰত আমি আক্ৰমণ চলাম।
5: ঠিক আছে, মই চিপাহীসকলক লৈ আহিছোঁ, আপোনালোক সাজু হওক।
4: ভাল বাৰু, অজিম বলা।

বৃক্ষৰ ডাল ঠাল ঠেঙুলি যেনেকৈ বাঢ়ি গৈ থাকে। 1857 চনৰ বিপ্লৱো লাহে লাহে ৰাজ্যৰ অন্যান্য ভাগত বিয়পি পৰিবলৈ আৰম্ভ কৰিলে। লক্ষ্ণৌ এই বিপ্লৱৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ পৰিল। ইয়াত বেগম হজৰত মহলে এই বিপ্লৱৰ নেতৃত্ব প্ৰদান কৰে।

0: আদাব বেগম চাহিবা,
1: কোৱা কি খবৰ আনিছা সালমা?
0: খবৰ ভালেই বেগম চাহিবা।
1: কি ভাল খবৰ, সোনকালে কোৱা।
0: দিল্লীত চিপাহীসকলে বিদ্রোহ আৰম্ভ কৰিছে, ভালেমান ইংৰাজক বেহেষ্টলৈকেও পঠিয়াইছে।
1: কি তুমি সঁচাই কৈছা?
0: সঁচাই কৈছো বেগম চাহিবা।
1: তেনেহলে আমিও লক্ষ্ণৌক ইংৰাজৰ হাতৰ পৰা মুক্ত কৰিম।
0: আল্লাই কৰক তেনেকুৱাই যেন হয়।
1: যোৱা সালমা, মীৰ বক্সিক খবৰ দিয়াগৈ, মই তেওঁক লগ পাব খুজিছো।
0: জীৱা আজ্ঞা বেগম চাহিবা।
2: আপুনি মোক মাতিছিল বেগম চাহিবা?
1: হয় মীৰ চাহিব।
2: আদেশ কৰক বেগম চাহিবা।
1: এতিয়াই ফিৰিঙীসকল উভতি যোৱাৰ সময় হৈছে।
2: আপুনি দিল্লীৰ খবৰ নিশ্চয় পাইছে?
1: অঁ পাইছোঁ। সেই দিল্লীত যি হৈছে সেয়া আমাৰ লক্ষ্ণৌতো হ'ব।
2: কিন্তু কেনেকৈ বেগম চাহিবা?
1: আমি ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰিম।
2: কি? কিন্তু আপুনি জানেনে?
1: মই সকলো জানো। আপুনি আমাৰ হিন্দু ভাইসকলক আমাৰ সৈন্য বাহিনীত ভৰ্তি কৰাই লওক আৰু এনেকুৱা এটা বাহিনী গঠন কৰক যাতে ফিৰিঙীসকলক আমি যুদ্ধত হৰুৱাব পাৰোঁ। যাওক, সিহঁতক প্ৰস্তুত কৰি তোলকগৈ।
2: জি বাজ্ঞা বেগম চাহিবা।
1: অবধ ফিৰিঙীহঁতৰ হাতত কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে। আমি যুদ্ধ কৰিম, আমি যুদ্ধ কৰিম, আমি জয়লাভ কৰিবই লাগিব। লাগিলে আমি জীৱনেই গুচি যাওঁ।

0: বেগম সাহিবা, আদাব।
1: আহক আহক মীর সাহেব, আমার সিপাহী সকল যুদ্ধৰ বাবে সাজু হৈছেনে?
0: অকল সাজু হোৱাই নহয় বেগম সাহিবা, সিহঁতে যুদ্ধও আৰম্ভ কৰি দিছে।
1: কি
0: হয় বেগম সাহিবা, আমি সিপাহীসকলে যেতিয়া গম পালোঁ যে দিল্লী আৰু কানপুৰত সিপাহীসকলে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে, তেতিয়া তেওঁলোক উৎসাহিত হৈ উঠে আৰু
1: আৰু
0: আৰু তেওঁলোকে অবধৰ ৰেচিডেণ্ট কেপ্টেইন লৰেঞ্চক হত্যা কৰে।
1: সঁচা? হে খুদা, তোমাক লাখ লাখ শুক্ৰিয়া।
0: এতিয়া আমি জেমছ আৰু হেনৰিক হত্যা কৰিব লাগে। শুনিছোঁ তেওঁলোক বেছ চতুৰ অফিচাৰ।
1: মীৰ চাহেব, আপুনি সিহঁতৰ সৈনিক শক্তি দুৰ্বল কৰাৰ আঁচনি প্ৰস্তুত কৰক। আমি বিচাৰোঁ সোনকালে অৱধখন ইংৰাজৰ হাতৰ পৰা মুক্ত কৰি আমাৰ হাতলৈ ঘূৰাই আনিব লাগে।
0: আপুনি নিশ্চিন্ত থাকক বেগম চাহিবা, আমাৰ গুপ্তচৰে তেওঁলোকৰ কাম কাজৰ ওপৰত চোকা দৃষ্টি ৰাখিছে।
1: ঠিক আছে ঠিক আছে, আপুনি যাওক, যুদ্ধৰ সকলো খা খবৰ মোক দি থাকিব।
0: জীৱাজ্ঞা বেগম চাহিবা, খুদা হাফিজ।
1: খুদা।

0: আদাব বেগম সাহিবা।
1: আদাব। লখনৌলৈ আপোনাক স্বাগতম বখত খান।
0: দিল্লীত মোগল শাসনৰ আকৌ ঢৌ উঠিছে, সেয়ে ভাবিলো বোলো ইয়ালৈ আহি আপোনাৰ সৈন্য সামন্তক সহায় কৰো।
1: বহুত বহুত শুক্ৰিয়া, আপুনি যে তেনেকৈ ভাবিছে ভালেই কৰিছে।
2: বেগম চাহিবা, আমি ইংৰাজসকলৰ বিষয়ে এটি গুপ্ত খবৰ পাইছোঁ।
1: কি খবৰ মীৰ চাহিব?
2: সিহঁতে আমাৰ সৈন্য বাহিনীত থকা হিন্দু চিপাহীসকলক মুছলমানসকলৰ বিৰুদ্ধে উচতাই দিবলৈ ষড়যন্ত্ৰ ৰচিছে।
1: দেখিছোঁ এই ফিৰিঙীহঁতৰ মইমতালি দিনক দিনে বাঢ়ি গৈছে।
0: আপুনি চিন্তা নকৰিব বেগম চাহিবা, আমি সিহঁতৰ ষড়যন্ত্ৰ কেতিয়াও সফল হ'বলৈ নিদিওঁ।
2: আমাৰ হিন্দু মুছলমান সকলোৱে সিহঁতৰ ষড়যন্ত্ৰ বুজি পাইছে, এতিয়া সিহঁতৰ ফুচলনিত কোনেও ভুল নাযায়।
0: মীৰ চাহেব, আমি সিহঁতক ষড়যন্ত্ৰ ৰচিবলৈ সময় নিদিয়াই ভাল।
1: আপুনি ঠিকেই কৈছে বখত খান, মই ক'বলৈ হ'লে আমি সোনকালে সিহঁতৰ শক্তি নিঃশেষ কৰি অৱধ আকৌ আমাৰ অধীনলৈ আনিব লাগে।
0: আপোনাৰ ইচ্ছাক সন্মান জনোৱা হ'ব বেগম চাহিবা, আমি অনতি পলমে সিহঁতক পৰাজিত কৰিম, আপুনি নিশ্চিন্ত থাকক।
1: ঠিক আছে ঠিক আছে, আপোনালোক যাওক আৰু বিজয় পতাকা উৰুৱাই ঘূৰি আহক। আল্লাই আপোনালোকৰ মংগল কৰক।
2: বেগম চাহিবা, আপুনি আপোনাৰ শ্বাহজাদা বিৰজিজ কাদিৰক নবাব পতাৰ বাবে সাজু হওক, আমি শীঘ্ৰেই কৃতকাৰ্য হৈ উভতি আহিম। খুদা হাফিজ।
1: খুদা হাফিজ।

1857 চনৰ চিপাহী বিদ্ৰোহ, ইংৰাজৰ বিৰুদ্ধে হিন্দুস্থানীসকলৰ ক্ষোভ সম্পূৰ্ণভাৱে প্ৰকাশ পায়। অন্য ঠাইসমূহৰ দৰে বেৰেলীতো ইয়াৰ ধ্বনি শুনিবলৈ পোৱা গৈছিল।

0: आदाब साहब अनाकान बहादुर
1: आहोक आहोक वजीर साहब
0: एटी ভাল খবৰ আছে
1: কওকচোন কি ভাল খবৰ
0: সিপাহী সকলে ফিৰিঙিহতৰ হাতৰ পৰা দিল্লী স্বাধীন কৰিলে
1: হে এ আপুনি কি কৈছে হসাই কৈছে নে
0: হসাই কৈছো জাহাপানা বাহাদুৰ সাহক হিন্দুস্তানৰ সম্ৰাট ঘোষণা কৰা হৈছে আৰু
1: আৰু আৰু কি ওজৰ সাহেব
0: বিদ্রোহৰ ফিৰিঙতি হিন্দুস্তানৰ অন্তৰাইটো বিয়পি পৰিছে
1: এইয়া দেখিছো হসাই ভাল খবৰ এই ফিৰিঙিহতে এনেকুৱাই শিক্ষা পাব লাগে কি নবাব খান বাহাদুৰ এই বেৰেলী আৰু ওচৰ পাজৰৰ ঠাইবোৰত ইমান নাম আছিল তেওঁক ইহঁতৰ কোম্পানীয়ে পেঞ্চন ভোগী এক সাধাৰণ ব্যক্তিত পৰিণত কৰিছে ভাতৰ পুতলা কৰিছে
0: এতিয়াও আপোনাৰ নাম আছে আপোনাৰ প্ৰভাৱ এতিয়াও কমা নাই নবাব চাহেব আপুনি মাত্ৰ আদেশ কৰক
1: ৰ'ব তাৰ আগতে মোক দুটা কাম কৰি ল'বলৈ দিয়ক
0: কি কাম খান চাহেব
1: প্ৰথমতে মোক নিজকে বেৰেলীৰ সম্ৰাট ঘোষণা কৰিবলৈ দিয়ক আৰু তাৰপিছত বিদ্ৰোহৰ বাবে সিপাহীসকলক প্ৰস্তুত কৰিবলৈ দিয়ক
0: জীৱা আজ্ঞা নবাব চাহেব মই এতিয়াই অন্তেশপুৰত ইয়াৰ আয়োজন কৰিম

0: দরবারত প্রবেশ করিছে।
1: ইয়াত উপস্থিত সমূহ জনসাধারণক মই জনাই দিব খুজিছো যে ইংরাজৰ বিৰুদ্ধে সমগ্র হিন্দুস্থানত বিদ্রোহ বিয়পি পৰিছে। আমি এই ফিরিঙ্গিহতক হিন্দুস্থানৰ পৰাই খেদি পঠিয়াব খুজো, আৰু ইয়াৰ আৰম্ভণি আমি এই বেরেলীৰ পৰাই কৰিম। আমাৰ লগত প্ৰায় 40,000 চিপাহী আছে, আমাৰ শক্তিৰ আগত ফিরিঙ্গিহত টিকিবই নোৱাৰিব, এই বিশ্বাস আমাৰ আছে।
0: আমি আপোনাৰ লগত আছো, আমি ফিরিঙ্গিহতক দেশৰ পৰা বাহিৰ কৰি দিম,
2: বাহিৰ কৰি দিম, বাহিৰ কৰি দিম।
1: ঠিক আছে, ঠিক আছে, তেনেহলে কাইলৈ ৰাতিপুৱাই যুদ্ধ আৰম্ভ কৰিব লাগিব।

1857 চনৰ বিপ্লৱৰ ধুমুহাই আটাইকে জোকাৰি গ'ল। এই বিপ্লৱৰ অইন এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল ফৈজাবাদ, আৰু ইয়াৰ নেতৃত্ব প্ৰদান কৰিছিল মৌলবী আহমদ উল্লাহ।

0: आदाब आदाब मौलवी साहेब
1: आहा हा रहमान कुआ की खबर
0: खबर भाल न होय मौलवी साहेब
1: क्या की होलनो
0: काली दुगरा की इंग्राज अफिसर आहिसि
1: इंग्राज अफिसर ओ हिहत यालको आहिसिल रबा
0: तार माने आपुनार पर हिहते खाजनानी बोलै आहिसि
1: एरा
0: मौलवी साहब
1: कुआ
0: हे फिरिबो कना होइसे निकि ইহতে দেখা নাপায় যোৱা বছৰ যে মুঠি বৰষুণ নহ'ল
1: এৰা
0: বৰষুণ নহ'লে খেতি হ'ব ক'ৰ পৰা আৰু খেতি নহ'লে আমি খাজনা দিম কেনেকৈ
1: তাকেইতো
0: খেতি পথাৰত ঘাঁহনিৰ বাহিৰে একোকেই নহ'ল
1: ময়ো তাকেই কৈছিলোঁ
0: তাৰপিছত
1: সিহঁতে ক'লে বোলে ঘাঁহো লাগতিয়াল বস্তুৱেই তাকে বেছি এই খাজনা দিয়ক
0: সিহঁতৰ মগজুৰ দেখিছোঁ বিকৃতি ঘটিছে মোৰ শক্তি থকা হ'লে সিহঁতক একেবাৰে হিন্দুস্থানৰ পৰাই বাহিৰ কৰি দিলোঁহেঁতেন
1: সিহঁতৰ অত্যাচাৰবোৰ দেখি দেখি মোৰ একেবাৰে অসহ্য হৈ গৈছে
2: মৌলবী চাহেব মৌলবী চাহেব
1: কি হৈছে ৰঘু এনেকৈ দৌৰি আহিছা দে
2: আপুনি শুনিছেনে মৌলবী চাহেব
1: ক'লেহে শুনিম
2: ইংৰাজৰ বিৰুদ্ধে গোটেই হিন্দুস্থানতে বিদ্ৰোহ হৈছে
1: কি
2: অঁ এই মাত্ৰ লক্ষ্ণৌৰ পৰা এজন মানুহ আহিছে তেওঁৱে খবৰ দিলে
1: হে খোদা শেষত বান্দাৰ মনৰ কথা শুনিলা ৰহমান ৰঘু
0: আদেশ কৰক মৌলবী চাহেব
1: যিমান সোনকালে পাৰি আমাৰ সৈন্য সামন্ত প্ৰস্তুত কৰি তুলিব লাগে
2: তাৰমানে ইয়াতো
1: এৰা ৰঘু আমাৰ ইয়াতো এই ফিৰিঙিহঁতক হিন্দুস্থানৰ পৰা বাহিৰ কৰিবলৈ হ'লে আমি এইখিনি আত্মত্যাগ কৰিবই লাগিব
0: আমি কুৰবানী দিবলৈ সাজু আছোঁ মৌলবী চাহেব
2: হিন্দু আৰু মুছলমান ভাইসকলৰ মাজত বিভেদৰ প্ৰাচীৰ সৃষ্টি কৰি ইংৰাজে আৰু বেছিদিন আমাক শাসন কৰিব নোৱাৰিব আমি সিহঁতৰ লগত যুঁজ দিবই লাগিব
0: ৰঘুৱে ঠিকেই কৈছে মৌলবী চাহেব আমাৰ ধৰ্ম বেলেগ হ'ব পাৰে কিন্তু শ শ বছৰ ধৰি আমি একেলগে ভাই ভাইৰ দৰে বাস কৰি আহিছোঁ ইজনে সিজনৰ সুখ দুখত সমভাগী হৈছোঁ ঈদেই হওক বা দিৱালীয়েই হওক আমি একেলগে মিলি পালন কৰি আহিছোঁ
1: মই তোমালোকৰ আদৰ্শক সন্মান জনাইছোঁ এতিয়া যোৱা আৰু সোনকালে চিপাহীসকলক বিপ্লৱৰ কাৰণে সাজু কৰাগৈ লোহা এতিয়াও গৰম হৈ আছে আৰু গৰম হৈ থাকোঁতে ইয়াক পিটিব লাগিব এয়াই উত্তম সময়

0: ভালে হৈছে কালি আমি ইংৰাজী অস্ত্ৰাগাৰ লুট কৰি ভালেই কৰিছো
1: ভালেই কৰিছো নহলে নহলে সিহঁতে বন্দুক কৰাৰ কথা আমি ঠিকে থাকিব পাৰিলোহেঁতেন নে
2: ফিৰিঙীহঁতে আমাৰ ওপৰত যি অত্যাচাৰে চলালে তাৰ প্ৰত্যুত্তৰ দিয়াৰ এয়াই উপযুক্ত সময়। আমি সিহঁতৰ কাৰ্যকলাপৰ পোতক ল'ম। আপোনালোক আটাইহে সাজু নে? আপোনালোকে যুদ্ধ কৰোঁতে এটা কথা মনত ৰাখিব যে ইংৰাজক পৰাজয় কৰাৰ লগতেই আমি তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰ সকলো লুট কৰি আনিম। ইয়াৰ পৰা অকণমান দূৰৈতে হোৱা ইংৰাজ চিপাহীৰ চাউনি এটা আছে, আমি সেই চাউনিৰ ওপৰতেই প্ৰথম আক্ৰমণ চলাম। এতিয়া বলক
3: বলক।

0: সময়ৰ লগে লগে মোৰ শাখা প্ৰশাখা বাঢ়িবলৈ ধৰিলে। 1857 চনৰ বিপ্লৱ নিজস্ব গতিৰে আগবাঢ়িল। ইয়াৰ ঢৌ গৈ জগদীশপুৰ পালেগৈ।
1: ৰাম ৰাম ৰাজা চাহেব।
2: কোননো?
1: মই ৰাজা চাহেব গজাধৰ।
2: আহা আহা গজাধৰ, ইয়াতে বহা।
1: ৰাজা চাহেব,
2: তোমালোকে মোক ৰাজা চাহেব বুলি মাতিবলৈ নেৰিলা। এতিয়া মই ৰজা নহওঁ, মোৰ আছেইনো কি?
1: ইহ, তেনেকৈ ক'লেই হ'বনে? আপুনি এই জগদীশপুৰৰ ৰজা আছিল আৰু এতিয়াও আপুনি আমাৰ ৰজা। আমি আপোনাক যি বুলি মাতি আহিছোঁ সেই বুলিয়েই মাতি।
2: ঠিক আছে ঠিক আছে। গজাধৰ, এয়া ঘোঁৰা চেকুৰোৱাৰ শব্দ নহয়নে? ফিৰিংগীহঁতে আকৌ কি বিচাৰিনো আহিছে?
1: কিনো ক'ম ৰজা চাহেব, আহিছে চাগে আৰু কাৰোবাৰ বুকুত কামোৰ মাৰিবলৈ।
2: কোনোবা গাঁৱলৈ খাজানা আদায় কৰিবলৈ আহিছে চাগে। আমাৰ সা সম্পত্তিবোৰতো নিলেই, এতিয়া কোনোবা জমিদাৰৰ মূৰ দৰে অৱস্থা কৰিব। কোনে মোৰ নাম কাঢ়ি মাতিছে?
1: ক'ব নোৱাৰো ৰাজা চাহেব। অঁ, এয়া আমাৰ গাঁৱৰে ৰামেশ্বৰ চিপাহী দেখোন।
2: কি হৈছে ৰামেশ্বৰ, ভালকৈ বহি পেলাই কোৱাচোন।
3: এয়া বহাৰ সময় নহয় ৰাজা চাহাব, এইমাত্ৰ আপোনালোকে কিছুমান অশ্বাৰোহী চিপাহী যোৱা দেখিছেই চাগে।
2: দেখা নাই, পিছে শুনিছোঁ। ৰ'বা, কি হৈছে কোৱাচোন।
3: সেইবোৰ আমাৰ হিন্দুস্তানী চিপাহী আছিল।
1: পিছে কেনি গ'লনো?
3: ইংৰাজ চাউনীলৈ।
2: হেৰৌ, চিপাহী চাউনীলৈ নগৈনো ক'লৈ যাব? ইয়াত ৰং কৰিবলগীয়া কিটোনো আছে?
3: ৰং কৰিবলগীয়া আছে ৰাজা চাহাব, আমাৰ চিপাহীসকলে ইংৰাজক এসেকা দিবলৈকেহে গৈছে।
2: ৰামেশ্বৰ, তাৰমানে তোমালোক আটাই চিপাহী বিদ্ৰোহত?
3: হয় হয় ৰাজা চাহেব, হয়, আপুনি ঠিকেই ধৰিছে।
2: কিন্তু এইবোৰ হঠাৎ?
3: হঠাৎ কোনো বিদ্ৰোহ নহয় ৰাজা চাহেব, এইবোৰ নিজৰ কথাই ভাবকচোন। আপুনি ইয়াৰ ৰজা, জমিদাৰ আছিল, গাঁও চুবুৰীয়া তাইৰ মানুহে আপোনাক সন্মান কৰিছিল, কিন্তু ইংৰাজে আপোনাৰ লগত কিখন কৰিলে দেখিছেনে?
2: জানো, মোৰ হাতত শক্তি থকা হ'লে এই ফিৰিংগীহঁতক আমাৰ হিন্দুস্তানৰ পৰাই বাহিৰ কৰি দিলোহেঁতেন। আৰু এতিয়া ইহঁতৰ কোনেও আমাৰ ধন সম্পত্তিৰ ওপৰত চকু দিব নোৱাৰিলে।
3: সেইকাৰণেই কৈছোঁ ৰাজা চাহেব, আমি আটাইবোৰ চিপাহী আপোনাৰ লগত আছো, আমাক কেৱল আপোনাৰ দৰে বীৰ সাহসী সেনাপতি এজন লাগে।
2: কিন্তু মোৰ যে বয়স যথেষ্ট হৈছে।
3: আপুনি কেৱল আদেশ কৰক, কেৱল আমাক ৰাস্তা দেখুৱাই দিয়ক।
2: তুমি ঠিকেই কৈছা, এয়াই উপযুক্ত সময়।
3: আৰু শুনক,
2: কি
3: ইতিমধ্যে হিন্দুস্তানৰ প্ৰায়বোৰ ঠাইতে এনেকুৱা এটি পৰিৱেশ সৃষ্টি হৈছে,
2: তেনেহ'লে আমিও পলম নকৰোঁ।
3: হয়
2: ব'লা, আমি প্ৰস্তুত হওঁগৈ। এই ফিৰিংগীহঁতক দেশৰ পৰা খেদিবলৈ যাওঁতে যদি প্ৰাণ দিবলগীয়া হয় তেনেহ'লে তাকো দিম।
1: তেনেহ'লে বলক
3: বলক,
1: আমিও আপোনাৰ লগতেই যাম।
3: বলক বলক বলক।

মোৰ প্ৰতিটো ডালেই ওঠৰশ সাতান্ন চনৰ বিপ্লৱৰ নায়কৰ কাহিনীৰ সাক্ষী। এই নায়কসকলে বিপ্লৱী জনগণক ইংৰাজৰ বিৰুদ্ধে নেতৃত্ব প্ৰদান কৰিছিল, আৰু তেওঁলোকৰ ভিতৰত এগৰাকী আছিল ঝাঁচীৰ ৰাণী লক্ষ্মীবাঈ।

0: রানী চাহিবা?
1: অহা জেঠাই,
0: এনেকৈ মনটো মাৰি থাকিলে জানো কাম চলিব?
1: তেনেহ'লে মই কি কৰোঁ জেঠাই? ভগৱানে মোৰ কপালৰ পৰা সুখখিনিও কাঢ়ি নিলে। এতিয়া জীৱনটো এটা বোজা যেন লগা হৈছে।
0: সেইবুলি তুমি পাহৰি নাযাবা লক্ষ্মীবাই, তোমাৰ ওপৰত এতিয়া বহুত দায়িত্ব আহি পৰিছে। ৰাজ্যখনৰ সকলো কাম কাজ তুমিয়ে চম্ভালিব লাগিব।
1: জানো, কিন্তু আমাৰ যে কোনো উত্তৰাধিকাৰী নাই, এই চিন্তাইহে মোক খুলি খুলি খাইছে।
0: তিৰোতা মানুহৰ কাৰণে ৰাজ্যখন চলোৱা কিমান যে টান কাম।
1: কিবা এটা উপায় দিয়াচোন জেঠাই।
0: তুমি সৰু ল'ৰা টিকেট এখন তুলি ল'ব পাৰা।
1: কি?
0: তেতিয়া ঝান্সীও এজন নতুন উত্তৰাধিকাৰী পাব আৰু তোমাৰ হাতত শাসনভাৰো সুৰক্ষিত হৈ থাকিব।
1: ঠিক আছে, ঝান্সীৰ কাৰণে যদি এয়াই প্ৰয়োজন তেনেহ'লে মই ইয়াকেই কৰিম। মই দামোদৰ ৰাওক তুলি ল'ম।
0: ঠিক আছে, মই ইয়াৰ বাবে যো জা কৰোঁগৈ। তুমি কোনোবা এজনক পঠিয়াই কোম্পানীৰ পৰা অনুমতি লোৱাৰ দিহা কৰা।
1: তাৰ বাবে ৰাজবীৰক মই এতিয়াই পঠিয়াই দিছোঁ জেঠাই।

0: মোৰ সোণ, মোৰ ৰজা পোপা, মোৰ ধন।
1: ৰাণীমা, ডাঙৰ হ'লে মই সঁচাই ৰজা হ'ম।
0: হ'বা মোৰ সোণ।
1: ৰজাই কি কৰে ৰাণীমা?
0: ৰজাই প্ৰজাক পালন কৰে। কোনোবা শত্ৰু বা অসাধু মানুহে সিহঁতক অত্যাচাৰ কৰিলে ৰজাই সিহঁতক ৰক্ষা কৰে।
1: ময়ো আমাৰ প্ৰজাক ৰক্ষা কৰিম।
0: ঠিক আছে ঠিক আছে, তাৰ আগতে নিজে বীৰ আৰু সাহসী হ'ব লাগিব।
1: সেয়াতো মই হওঁৱেই।
0: হোৱাটো জানো, কিন্তু আৰু হ'ব লাগিব।
2: প্ৰণাম ৰাণীমা।
0: আহা ৰাজবীৰ, দামোদৰ তুমি ৱজিৰ চাহাবৰ ওচৰলৈ যোৱাগৈ।
1: ঠিক আছে ৰাণীমা, মই আহিছোঁ।
0: ৰাজবীৰ, এতিয়া কোৱা।
2: ৰাণীমা।
0: কোৱা ৰাজবীৰ, কি হৈছে? কোম্পানীৰ অধিকাৰীয়ে কি ক'লে?
2: ইংৰাজ অধিকাৰীয়ে দামোদৰক ঝান্সী ৰজা নামানো বুলি কৈছে।
0: কি
2: কৈছে? ভাইচৰয় লৰ্ড ডেলহাউজে নিৰ্দেশ জাৰি কৰিছে যে কোনো ৰাজ্যৰ দত্তক পুত্ৰক ৰজা বুলি স্বীকাৰ কৰা নহ'ব।
0: ঝান্সী আমাৰ, ৰাজ্য আমাৰ, ইয়াৰ ভাগ্য নিৰ্ণয় কৰিবলৈ কোম্পানী কোন? এয়াই হ'ব নোৱাৰে, এয়া হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে।
3: ৰাণীমা, প্ৰণাম।
0: প্ৰণাম ৱজিৰ চাহাব। এয়া মই কি শুনিছোঁ, ইংৰাজ অধিকাৰীয়ে এগৰাকী বিধৱাই তুলি লোৱা দত্তপুত্ৰক স্বীকৃতি নিদিয়ে?
3: আপুনি ঠিকেই শুনিছে ৰাণীমা। এই অকণমান আগতেই ভাইচৰয়ে খবৰ পঠিয়াইছে যে স্বত্ববিলোক নীতিমতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ঝান্সীক ইংৰাজ সাম্ৰাজ্যৰ লগত চামিল কৰিব খুজিছে।
0: কি? তাৰমানে সিহঁতে বিচাৰিছে ঝান্সীৰ ৰাণী লক্ষ্মীবাই কোম্পানীৰ পদলেহন কৰি জীয়াই থাকক? নাই নাই, এয়া অসম্ভৱ, এয়া কেতিয়াও হ'ব নোৱাৰে।
3: এতিয়া এতিয়া আমি কি কৰিম ৰাণীমা?
0: আমি কোনো মূল্যৰ বিনিময়তে ঝান্সীক ইংৰাজৰ হাতত অৰ্পণ কৰোঁ। ইয়াৰ যদি সিহঁতে বিৰোধিতা কৰে তেনেহ'লে আমি তাৰ যোগ্য প্ৰত্যুত্তৰ দিম। প্ৰয়োজন হ'লে ৰাণীয়ে মৃত্যুবৰণ কৰিব, তথাপিও ইংৰাজৰ ওচৰত আঁঠু নলয়। ৱজিৰ চাহাব,
3: কওক ৰাণীমা।
0: আপুনি আমাৰ চিপাহী সন্তৰিক সকলোকে সাজু হৈ থাকিবলৈ কওক, যিকোনো সময়তে যুদ্ধ হ'ব পাৰে।
3: কিন্তু ৰাণীমা,
0: কওক ৱজিৰ চাহাব।
3: আমাৰ চিপাহীৰ সংখ্যা তেনেই কম, তাৰোপৰি ইংৰাজৰ হাতত আধুনিক অস্ত্ৰ শস্ত্ৰ থকাৰ উপৰিও সিহঁতৰ চিপাহীৰ সংখ্যা অনেক বেছি। এই যুদ্ধত আমি কেনেকৈ জিকিম?
0: চিন্তা নকৰিব, ঝান্সীৰ সকলো বীৰাংগনা আপোনাৰ লগত আছে, চাব জয় আমাৰেই হ'ব।
3: আপোনাৰ ধৈৰ্য আৰু সাহসক মই শলাগিছোঁ। ৰাণীমা, আপুনি নিশ্চিন্ত থাকক, মই এতিয়াই আমাৰ চিপাহীসকলক ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ প্ৰস্তুত কৰি তুলিম। আহিছোঁ ৰাণীমা।
0: ৰ'ব ৱজিৰ চাহাব, যাওঁতে জেঠাইক মই মতা বুলি ক'ব।
3: হ'ব ৰাণীমা।
4: ৰাণীমা, মোক মাতিছিলা?
0: অঁ জেঠাই।
4: ৰাণীমা, এয়া কি তুমি আ অলংকাৰবোৰ এনেকৈ কেলি খুলিছা?
0: এইবোৰৰ এতিয়া আৰু কোনো প্ৰয়োজন নাই।
4: কিন্তু ৰাণীমা, আ অলংকাৰ হৈছে নাৰীৰ ভূষণ।
0: তাতোতকৈ ডাঙৰ ভূষণ হৈছে নাৰীৰ কপালৰ সেন্দুৰ। তাৰ পৰাই যেতিয়া বঞ্চিত হৈছোঁ এইবোৰৰ কোনো অৰ্থ নাই।
4: কিন্তু তুমি ঝান্সীৰ মহাৰাণী, তোমাৰ আ অলংকাৰৰ কিছু প্ৰয়োজন আছে
0: জানো।
4: তথাপিও
0: অঁ তথাপিও তথাপিও, কাৰণ ঝান্সী সুৰক্ষিত হৈ থাকিলেহে ময়ো মহাৰাণী হৈ থাকিব পাৰিম। যদি ঝান্সী বাচি নাথাকে তেনেহ'লে এই আ অলংকাৰবোৰেৰে মই কি কৰিম?
4: তুমি কি ক'ব খুজিছা মই একো বুজা নাই।
0: শুনা, অইন ৰাজ্যবোৰৰ দৰে ঝান্সীকো ইংৰাজে নিজৰ ৰাজ্যৰ ভিতৰুৱা কৰি ল'ব খুজিছে।
4: কি?
0: কিন্তু মই জীয়াই থকালৈকে এনেকুৱা কেতিয়াও হ'বলৈ নিদিওঁ। এই আ অলংকাৰবোৰ বজাৰত বেছি যি টকা পইচা পাম তাৰে আমাৰ চিপাহীসকলৰ বাবে অন্তত কিছুমান নতুন অস্ত্ৰ শস্ত্ৰ কিনিব পাৰিম।
4: তুমি ঠিকেই কৈছা,
0: আমি নিজৰ চিপাহী দলত মহিলাসকলকো ভৰ্তি কৰাইলোঁ।
4: বৰ ভাল হ'ব
0: জেঠাই। এই গহনাখিনি তুমি বজাৰত বেচি থৈ আহাগৈ, আৰু ঝান্সীৰ সকলো ৰমণী আৰু গাভৰুকে কৈ দিয়াগৈ তেওঁলোকে যেন যুদ্ধৰ বাবে প্ৰস্তুত হয়।
4: ঠিক আছে ৰাণী, আটাইকে কৈ যামগৈ।

0: পানী আহি একল পালে ঠাকুৰচা, ইংৰাজৰ এনেকুৱা নীতি আৰু কিছুদিন চলিব লাগিলে আমাৰ ল'ৰা ছোৱালীবোৰৰ কি হ'ব? খাবলৈ নাপায় মৰিব দেখোন।
1: ইংৰাজৰ উৎপীড়ন আৰু সহ্য কৰিব নোৱাৰি দে। যোৱা বছৰ বৰষুণৰ অভাৱত খেতিয়েই কৰিব
0: নোৱাৰিলো,
1: তথাপিও খাজনা নিদিয়াকৈ থাকিব পাৰিলো নে? খাজনা দিব নোৱাৰাৰ কাৰণে নুনুৱাক কি কৰিলে গোটেই গাঁওখনে জানে দে।
0: তাৰে গোটেই মাটিখিনিকে কাঢ়ি লৈ গ'ল ঠাকুৰ চাহাব।
2: তাকে ভাবিছো, ইংৰাজৰ এই অত্যাচাৰৰ প্ৰত্যুত্তৰ কেনেকৈ দিয়া যায়।
3: ঠাকুৰ চাহাব, ঠাকুৰ চাহাব,
2: কি হ'ল নামধাৰী, এনেকৈ দৌৰি আহিছা যে?
3: সৰ্বনাশ ঠাকুৰ চাহাব, সৰ্বনাশ।
2: অহ, কিনো হৈছে খুলি নোকোৱা কিয়?
3: গোটেই হিন্দুস্থানতে এই ফিৰিঙীৰ বিৰুদ্ধে বিদ্ৰোহ হৈছে।
2: কি?
3: মই সঁচাই কৈছো ঠাকুৰ চাহাব, এই মাত্ৰ গোৱালিয়ৰৰ পৰা এজন চিপাহী আহিছিল, কৈছে তান্তিয়া টুপি আৰু ঝাঁচীৰ ৰাণীয়ে বোলে ইংৰাজৰ টোপনি হৰি নিছে। গোৱালিয়ৰৰ বেছিভাগ হিন্দুস্থানী চিপাহীয়ে বোলে তেওঁলোকৰ লগত যোগ দিছে। ইংৰাজে যথেষ্ট ভয় খাইছে, ভালেকেইজন ইংৰাজক বোলে হত্যাও কৰিছে।
2: তুমি সঁচাই কৈছানে নামধাৰী?
3: অঁ, মই সঁচাই কৈছো।
2: তেনেহ'লে ঠিক আছে, ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ ইয়াত এই ৰামপুৰতো বিদ্ৰোহ হ'ব। তুমি এতিয়াই আমাৰ চিপাহীসকলক সাজু হ'বলৈ কোৱাগৈ।
3: আজিয়েই?
2: অঁ, আজিয়েই, এয়া উপযুক্ত সময় নামধাৰী।
3: ঠিক আছে, মই এতিয়াই চিপাহীসকলক সাজু হ'বলৈ কৈছোঁ।

মোৰ জীৱনলৈ কিমান ধুমুহা আহিছিল নাজানো, কিন্তু সেই ধুমুহাৰ মাজত মই অলৰচৰ হৈ আছিলোঁ, কাৰণ মই এজোপা বৃক্ষ। মই হিন্দুস্থানৰ বুকুত সংঘটিত প্ৰতিটো ঘটনাই প্ৰত্যক্ষ কৰিছোঁ, প্ৰতিটো হাহাকাৰ ধ্বনি শুনিছোঁ। মোৰ থাল ঠেঙুলিবোৰৰ দৰে 1857 চনৰ বিদ্ৰোহ দেশৰ বিভিন্ন ঠাইত বিয়পি পৰিছিল। মাত্ৰ দক্ষিণ ভাৰত আৰু পশ্চিম ভাৰতক ই স্পৰ্শ কৰিব পৰা নাছিল। যদি দক্ষিণ আৰু পশ্চিম ভাৰততো ইংৰাজৰ বিৰুদ্ধে এই বিদ্ৰোহ একেলগে হ'লহেঁতেন, তেনেহ'লে হিন্দুস্থানৰ প্ৰতিচ্ছবিয়েই হয়তো সলনি হৈ গ'লহেঁতেন আৰু ভাৰতবৰ্ষৰ ইতিহাস অক্ষত হৈ থাকিলহেঁতেন। কিন্তু সেয়া নহ'ল। সেয়ে মই ঋতু পৰিৱৰ্তনৰ বাবে আশা পালি বাট চাই আছিলোঁ। মই এক প্ৰকাৰ পাতবিহীন নগ্ন বৃক্ষ হিচাপে থিয় দি আছিলোঁ বসন্ত ঋতুৰ আশাত। মোৰ পাতবিহীন নগ্ন দেহটো কুঁহিপাতেৰে ঢাক খাব, নতুন প্ৰভাত হ'ব। মোৰ এই আশা পূৰণ হ'বলৈ হিন্দুস্থানে স্বাধীনতা লাভ কৰা চাবলৈ তাৰ পিছত মই প্ৰায় 90 বছৰ কাল বাট চাই থাকিবলগীয়া হ'ল। 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হ'ল। এতিয়া চাৰিওফাল সেউজ হৈ উঠিছে, এতিয়া চাৰিওফালে বসন্ত। মই চিৰসেউজ হৈ আছোঁ, মোৰ মুখত হাঁহি আৰু হাঁহি।

0: প্ৰথম বিপ্লৱ নাটকখনি শুনিলে। মূল হিন্দী নাটৰ ৰচনা আছিল সঞ্জিত জয়সৱালৰ, অসমীয়া ৰূপান্তৰ হীৰেণ নাথৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে উপেন্দ্ৰজিৎ শৰ্মা, ননী মহন্ত, দীনেশ দাস, দীপজ্যোতি কাকতি, অনুপ হাজৰিকা, শ্যামল চমুৱা, মুকুল শৰ্মা, শান্তনু কুমাৰ গগৈ, হীৰেণ নাথ, মাণিক হাজৰিকা, হেমন্ত চৌধুৰী, কমল শৰ্মা, অৱনী বৰা, দীনেশ দাস, মৃণাল কুমাৰ বৰুৱা, অজয় খাউণ্ড, সঞ্জয় গোস্বামী, শাশ্বতী গোস্বামী, চয়নিকা শৰ্মা, মনোৰমা বৰঠাকুৰ, ৰুণু দেৱী আৰু শিশুশিল্পী অনুভৱ শংকৰ গোস্বামীয়ে। নাটখনিৰ প্ৰযোজনা আছিল নয়ন প্ৰসাদৰ।
1: প্ৰথম বিপ্লৱ নাটখনি শুনিলে। এফএমএনৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে জনাই থওঁ, ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026ৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰৰ তলৰ শিশুসকলে 31 জুলাই 2026ৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল https.award.gov.in-ৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব। খন্তেক পিছতেই 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি উত্তৰ পূব খণ্ডৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্বিলঙলৈ আহিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্বিলঙৰ মকাচিয়াঙৰ লাৰিটি পাৰফৰ্মেন্স কেন্দ্ৰত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী নেইনফ্ৰা উদ্বোধন কৰিব। তেওঁ লগতে সন্মিলনত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজবেলত অংশ ল'ব। নেইনফ্ৰাই নীতি নিৰ্ধাৰণকাৰী, ঔদ্যোগিক নেতা, বিনিয়োগকাৰী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অংশীদাৰীসকলক একেলগ কৰি আন্তঃগাঁথনিৰ উন্নয়ন, বিনিয়োগৰ সুযোগ আৰু আঞ্চলিক বিকাশৰ আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে সেৱা আগবঢ়াই আহিছে। দুদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই অংশগ্ৰহণ কৰিব। এই সন্মিলনত উত্তৰ পূব ভাৰতৰ আন্তঃগাঁথনিক লৈ সমবেত হোৱা সৰ্ববৃহৎ সন্মিলন হ'ব বুলি আশা কৰা হৈছে। শ্ৰীগাডকাৰীয়ে আজি মেঘালয়ত 3214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া 6টা ৰাষ্ট্ৰীয় ঘাইপথ

পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। 21 জুনত দিনৰ 2 বজাৰ পৰা 5:15 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব। NTAই পৰীক্ষাৰ্থীসকলক প্ৰৱেশ পত্ৰ ডাউনলোডৰ পূৰ্বে ৰিফাণ্ডৰ বাবে তেওঁলোকৰ বেংক একাউণ্টৰ তথ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰতীয় আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰতীয় আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসীম দেশপ্ৰেম আৰু আত্মবলিদানৰ অজেয় প্ৰতীক শ্বহীদ কুশল কোঁৱৰৰ পুণ্যতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 4 গৰাকী লোকৰ সাক্ষ্য গ্ৰহণৰ বাবে দিন ধাৰ্য কৰা হৈছে। আজিৰ দিনটোত সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, গৌতম ভট্টাচাৰ্য, ৰাজ গোস্বামী, দীপাংকৰ ঠাকুৰীয়া আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে। অৱশ্যে যোৱা 12 জুনত অনুষ্ঠিত শুনানিৰ সময়ত সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা সাক্ষীসকলৰো আদালতে আজি সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰে যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া গ্ৰহণ কৰিছে। অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলক আদালতে সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। ডিব্ৰুগড় আৰক্ষীয়ে কালি টাউন ৰেল ষ্টেচনৰ বিপৰীত দিশে থকা এটা আৱাসিক এলেকাত অভিযান চলাই মাদক দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত কেইবাজনো লোকক আটক কৰাৰ লগতে বহু লক্ষাধিক টকা জব্দ কৰে। আৰক্ষীয়ে অভিযানৰ সময়ত মাদক দ্ৰব্য সৰবৰাহৰ সন্দেহত কেইবাজনো লোকক জিম্মাত লৈ সোধা পোছা অব্যাহত ৰাখিছে। জিলাখনত চলি থকা মাদক দ্ৰব্যৰ বেহা সম্পূৰ্ণৰূপে উৎখাত কৰাৰ বাবে জিলা আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী মুক্তিযোদ্ধা, স্বাধীন চাৰিগাঁও ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰূপে খ্যাত লক্ষেশ্বৰ বৰুৱাৰ জীৱন আৰু কৃতি সম্বলিত 42ৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱা শীৰ্ষক এখন গ্ৰন্থ কালি উন্মোচন কৰা হয়। যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱাই গ্ৰন্থখন উন্মোচন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সাংসদ কামেখোৱা প্ৰসাদ তাছা, সাহিত্যিক ডঃ চেনিৰাম দত্ত, মুক্তিযুঁজাৰু সন্মিলনৰ গিৰিশ বৰদলৈ প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 বজাত শুনিবলৈ পাব।

0: আজিৰ দিনটোত সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, গৌতম ভট্টাচাৰ্য, ৰাজ গোস্বামী, দীপাংকৰ ঠাকুৰীয়াক আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে। অৱশ্যে যোৱা 12 জুনত অনুষ্ঠিত শুনানিত সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা সাক্ষীসকলৰো আদালতে আজি সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰে যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া গ্ৰহণ কৰিছে। অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলৰ আদালতে সাক্ষ্য ল'ব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107-দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা 19 জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতে অহা শুকুৰবাৰে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব বুলি ট্ৰাম্পে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্য শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত ইৰাণৰ পৰমাণু সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যাধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিক আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকীও শীৰ্ষ নেতাই প্ৰাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানী, ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰৰ কামাণ্ডাৰ মহম্মদ পাকপুৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাজিৰজাদে অন্যতম। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বটো আছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসীম দেশপ্ৰেম আৰু আত্মবলিদানৰ অজেয় প্ৰতীক শ্বহীদ কুশল কোঁৱৰৰ পুণ্যতিথিত তেওঁলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে দেশ মাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব। দৰং জিলাৰ দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত কালি বেছিমাৰীত চলোৱা এটা অভিযানত আৰক্ষীয়ে 42 কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে। এই সামগ্ৰীখিনি চোৰাং বজাৰত বিক্ৰীৰ উদ্দেশ্যে ওদালগুৰি জিলাৰ ৰৌতাৰ পৰা লখিমপুৰলৈ লৈ যোৱাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে আৰক্ষীয়ে দুজনকৈ অভিযুক্তক কৰায়ত্ত কৰে। এই দুয়োজন অভিযুক্ত বগীনদী অঞ্চল নিবাসী আছমত আলী আৰু উমেদ আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰাৰ লগতে দুয়োজনকে জেৰা অব্যাহত ৰাখিছে। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহমাৰী খেলপথাৰত অনুষ্ঠিত এদিনীয়া আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতাৰ কালি সামৰণি পৰে। এই প্ৰতিযোগিতাত বিশ্বনাথ ছিক্স ষ্টাৰ ক্লাব, গহপুৰ আৰু কে ভি চি, উদ্দীপ্ত চোৰা, অৰুণাচল প্ৰদেশৰ তাৰাচু, ৰামঘাট ভলীবল দলকে ধৰি কেইবাটাও আগশাৰীৰ দলে অংশগ্ৰহণ কৰে। ICC মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা বাৰ্মিংহামৰ এছবেষ্টনত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত পাকিস্তানক 64 ৰাণত পৰাস্ত কৰে। পাকিস্তানে 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 106 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দীপ্তি শৰ্মাই 5টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 170 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক 68 ৰাণ কৰে। দীপ্তি শৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ কালি আন এখন খেলত বাংলাদেশে নেডাৰলেণ্ডছক 6 উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত কাইলৈ গ্ৰুপ বিৰ এখন খেলত নিউজিলেণ্ড শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। নিশা 11 বজাত আৰম্ভ হ'বলগীয়া আন এখন খেলত ইংলেণ্ড আৰু আয়াৰলেণ্ড মুখামুখি হ'ব। ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত মাহজোৰা এই প্ৰতিযোগিতাৰ ফাইনেল অহা 5 জুলাইত লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি ভাৰতীয় সময় অনুসৰি পুৱা 4:30 বজাত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত আইভৰি কোষ্টে ইকুৱেডৰক 1-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কোৰাচাওক 7-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গ'লত ড্ৰ হয়। কবি, সমাজ সংস্কাৰক তথা বড়োজাতিৰ অন্যতম পথ প্ৰদৰ্শক ৰূপনাথ ব্ৰহ্মৰ আজি উপজাদিন। বড়োজাতিৰ স্বপ্নদ্ৰষ্টা ৰূপনাথ ব্ৰহ্ম আছিল অসমৰ প্ৰথমগৰাকী জনজাতীয় কেবিনেট মন্ত্ৰী। কোকৰাঝাৰ জিলাত জন্মগ্ৰহণ কৰা ব্ৰহ্মই স্বাধীনতাৰ পূৰ্বৰ তথা স্বাধীনতাৰ পাছতো অসমৰ ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁ বড়ো ব্ৰহ্মধৰ্মৰ প্ৰতিষ্ঠাপক ৰূপেও জনা যায়। বড়ো ভাষা সাহিত্যৰ বিকাশত বিশেষ অৱদান আগবঢ়োৱা ব্ৰহ্মই ভালেসংখ্যক কবিতাৰ লগতে বড়ো জাতিৰ পৰিচয় বড়ো কছাৰিজ এণ্ড দেয়াৰ কালচাৰ নামৰ দুখৰ গ্ৰন্থও ৰচনা কৰিছিল। বড়ো জাতিৰ প্ৰবাদ পুৰুষ ৰূপনাথ ব্ৰহ্মৰ 1968 চনত দেহাৱসান ঘটে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। উত্তৰ পূবৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ সম্পৰ্কীয় কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ আজি শ্বিলং ভ্ৰমণ। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ মুকলি। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 4 গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া। আৰু স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।
1: यादों की महफिल कार्यक्रम में वक्त है एक अंतराल का।

0: तो ये जो गीत था इसमें छोटे शब्द लिया गया था इबारत से। एक साथी ने लिखा है कि नेहा जी आप सवाल इस तरह से पूछें कि हम बिजी रहें, फिल्म का नाम पूछ सकती हैं, गीतकार पूछ सकती हैं, किस सन में ये फिल्म आई ये पूछ सकती हैं, हम बिजी रहेंगे। आपको लगता है इतने आसान सवाल हम पूछेंगे आपसे? क्योंकि ये सवाल तो कोई भी गूगल बाबा से देखकर, सोशल मीडिया की किसी भी साइट से देखकर जवाब दे सकता है। हमें वो बातें जानने में अच्छा लगता है जो हमें आपसे जानने को मिलती हैं, जो बातें यूनिक होती है आपके बारे में। जैसे कि देखिए, हमारे एक साथी ने कमेंट लिखा है कि हमारी जो मेड है वो भी आपका प्रोग्राम सुन रही है, उसे जो समझ आया आपका सवाल तो उसका जवाब सुनो। अभी कुछ दिन पहले घर से आते समय उसका मंगलसूत्र कहीं गिर गया, वो बहुत उदास हो गई, पर उसने सबका काम किया और वो वापस गई तो उसका वो मंगलसूत्र मिल गया। उसे जाते समय हमने कहा, एक तो आज तेरा फास्ट है और दूसरा तू हम सबका काम करके जा रही है और तीसरा तुमने किसी का कुछ गलत नहीं किया, तो पक्का तुम्हारी चीज़ तुम्हें मिल जाएगी। क्या बात है, हमें हमेशा ये लगता है कि देखिए जब भी हम कुछ अच्छा करते हैं तो हमारे साथ अच्छा ही होगा, और देखिए आपके साथ हुआ भी, मंगलसूत्र जैसी चीज।
1: एया आकाशवाणी বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে যুদ্ধৰ অৱসান ঘটাই হৰ্মুজ প্ৰণালী মুকলি কৰাৰ বাবে চুক্তি চূড়ান্ত কৰিছে। চুক্তি অনুসৰি অহা শুকুৰবাৰে হৰ্মুজ প্ৰণালী মুকলি কৰা হ'ব। দেশৰ মধ্যবিত্ত শ্ৰেণীৰ অভিলাষ পূৰণৰ বাবে কাম কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। উত্তৰ পূবৰ আন্তঃগাঁথনি আৰু যোগাযোগ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী শ্বিলঙলৈ আহিব। ফ্ৰান্সৰ এভিয়ানত আজিৰে পৰা হ'বলগীয়া 52 সংখ্যক G7 সন্মিলনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গ'লত পৰাস্ত কৰে। এতিয়া বিতং বাতৰি। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰ্মুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা 19 জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুকুৰবাৰে হৰ্মুজ প্ৰণালী মুকলি কৰা হ'ব বুলি ট্ৰাম্পে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত ইৰাণৰ পৰমাণু সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যাধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিকভাৱে আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকী শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনেই, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানী, ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কপ্ছৰ কমাণ্ডাৰ মহম্মদ পাকপুৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰ য়াদে অন্যতম। দেশৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত বিশেষভাৱে বৰঙণি যোগাইছে আৰু NDA চৰকাৰে এই লোকসকলৰ অভিলাষ পূৰণৰ বাবে কাম কৰিবলৈ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে বিগত দশকটোত প্ৰশাসনৰ কাম কাজ সাধাৰণ লোকৰ জীৱনৰ মান উন্নত কৰাৰ দিশত কেন্দ্ৰীভূত হৈছে। তেওঁ কয় যে চৰকাৰে জনসাধাৰণক সহজে সুযোগ সুবিধা প্ৰদান কৰাৰ লগতে উন্নত আন্তঃগাঁথনি, সুলভ জনসেৱা, ব্যয়সাধ্য চিকিৎসা সেৱা, গুণগত মানসম্পন্ন শিক্ষা, পৰিচ্ছন্ন মহানগৰ গঢ়ি তুলি জনসাধাৰণৰ দৈনন্দিন জীৱনৰ বোজা হ্ৰাস কৰিছে। কেন্দ্রীয় পথ পরিবহন আর ঘাইপথ মন্ত্রী নীতিন গাডকারী আজি উত্তর পূবর আন্তঃগাঁথনি উন্নয়ন আর যোগাযোগ সম্পর্কীয় কেইবাটাও গুরুত্বপূর্ণ কার্যসূচীত অংশগ্রহণ করার উদ্দেশ্যে শিলংলৈ আহিব। কেন্দ্রীয় মন্ত্রীগুলো শিলংর মকাশিয়াংর লারিটি পারফরমেন্স কেন্দ্রত উত্তর পূব ভারত আন্তঃগাঁথনি সম্মিলন আর প্রদর্শনী নেইনফ্রা উদ্বোধন করব। এই সম্মিলনত মুখ্য কার্যবাহী বিষয়াসকলের ঘূরণীয়া মেজমেলত অংশ লব। নেইনফ্রা নীতি নির্মাণকারী, ঔদ্যোগিক নেতা, বিনিয়োগকারী আর রাজ্যের বিভিন্ন প্রান্তর অংশীদারী সকলক একেলগ করে আন্তঃগাঁথনির উন্নয়ন, বিনিয়োগের সুযোগ আর আঞ্চলিক বিকাশের আলোচনার বাবে এখন গুরুত্বপূর্ণ মঞ্চ হিসাবে সেবা আগবায় আহিছে। দুদিনিয়াকৈ আয়োজন করা এই সম্মিলনত মেঘালয়ের মুখ্যমন্ত্রী কনরাড কে চাংমাই অংশগ্রহণ করব। এই সম্মিলন উত্তর পূব ভারতের আন্তঃগাঁথনিক সমবেত হওয়া সর্ববৃহৎ সম্মিলন হব বলে আশা করা হয়েছে। শ্রীগাডকারীয়ে আজি মেঘালয়ে 3,214 কোটি টাকা ব্যয় সাপেক্ষে নির্মাণ করবলগিয়া 6টা রাষ্ট্রীয় ঘাইপথ প্রকল্পর আধারশিলা স্থাপনের উদ্দেশ্যে আয়োজন করা এটা অনুষ্ঠানত ভাগ লব। এই প্রকল্পই পথ যোগাযোগ ব্যবস্থা উন্নত করার প্রান্তীয় অঞ্চললৈ যোগাযোগের সুবিধা তথা মেঘালয়কে ধরে উত্তর পূর্বাঞ্চলের আর্থ সামাজিক বিকাশত অরিহণা যোগাব বলে আশা করা হয়েছে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অযোধ্যার শ্রীরাম জন্মভূমি মন্দিরত অনুদান আর প্রসাদর ক্ষেত্র হওয়া অপপ্রয়োগ সন্দর্ভত রুজু হওয়া এজাহার আর ন্যায়ালয়ের নিরীক্ষণ তদন্ত ব্যবস্থার নির্দেশনা বিচারি উচ্চতম ন্যায়ালয়ত প্রতিনিধিত্ব দাখিল করা হয়েছে। উচ্চতম ন্যায়ালয়ের মুখ্য ন্যায়াধীশ সূর্যকান্তক উদ্দেশ্যে অধিবক্তা অনুপ্রকাশ অবস্থিয়ে এই প্রতিনিধিত্ব দাখিল করে। ইয়ার জড়িয়ে উচ্চতম ন্যায়ালয়ের প্রত্যক্ষ তত্ত্বাবধানত রাষ্ট্রীয় তদন্তকারী সংস্থা CBI দরে অগ্রণী সংস্থার দ্বারা স্বতন্ত্র তদন্তর নির্দেশ দিবলৈ আদালত আহ্বান জানায়। শ্রীরাম জন্মভূমি মন্দিরক শেহতীয়াভাবে উদ্ভব হওয়া ধনের অনিয়ম, অপব্যবহার বা হরলুকি হওয়ার বাতরিয়ে দেশ বিদেশের ভক্তসকলের মাজত উদ্বেগের সৃষ্টি করেছে আর এই বিষয়টি লাখ লাখ ভক্তর আস্থা আর বিশ্বাসের সঙ্গে জড়িত বলে প্রতিনিধিত্বত উল্লেখ করা হয়েছে। এই ঘটনার তদন্তর উত্তর প্রদেশ সরকারে ইতিমধ্যে বিশেষ তদন্তকারী দল গঠন করে দিছে, কিন্তু বিভিন্ন পক্ষ এই সন্দর্ভত প্রশ্ন উত্থাপন করেছে। প্রতিনিধিত্বই দাবি উত্থাপন করেছে যে এই ক্ষেত্রত SIT নিজেই পর্যাপ্ত নহয়। সাংবিধানিক আদালতের তত্ত্বাবধানত ইয়ার তদন্ত নহলে ভক্তিপ্রাণ রাইজর এটা বৃহৎ অংশর তদন্তর স্বাধীনতাক লৈ সন্দেহর অবকাশ থাকিব। সেয়েহে ন্যায়িক হস্তক্ষেপ বিচারি প্রতিনিধিত্বই উচ্চতম ন্যায়ালয়ের প্রত্যক্ষ নিরীক্ষণত CBIর তদন্তর নির্দেশ দিবলৈ আহ্বান জানায়। ইয়ার লগতে দান করা ধন সংরক্ষণ আর সুরক্ষার ব্যবস্থা, বিশেষ মন্দির কর্তৃপক্ষই লাভ করা ধন অনুদান সংগ্রহ আদির হিসাব নিকাশ, তত্ত্বাবধান পরিচালনা আর বিতরণের সঙ্গে জড়িত সকল দিক পরীক্ষা করবল আহ্বান জানাইছে। বিগত 12 বছর কেন্দ্রীয় সরকারে অর্থনৈতিক সুরক্ষা আর উন্নত সা সুবিধা প্রদানের জড়িয়ে ভারতের মধ্যবিত্ত শ্রেণীর সবলীকরণের প্রচেষ্টা অব্যাহত রাখিছে বলে বিজেপির রাষ্ট্রীয় সভাপতি নীতিন নবীনে প্রকাশ করেছে। সামাজিক মাধ্যমযোগে সভাপতিগৰাকীয়ে কয় যে আয়কর সংস্কারের মাধ্যমে কর ব্যবস্থাত স্বচ্ছতা অনার ফলত জনসাধারণক করর ক্ষেত্রত সকাহ দিয়াকে ধরে বিভিন্ন আঁচনির জড়িয়ে উন্নয়নের পথ প্রশস্ত করা হয়েছে। উজ্বলা যোজনা, জলজীবন মিশন আর স্বচ্ছ ভারত অভিযানে বুনিয়াদী জীবন ধারণের সা সুবিধাসমূহ নাগরিকর সহজলভ্য করে তুলিছে বলে তেওঁ কয়। তদুপরি প্রধানমন্ত্রী আবাস যোজনায় নাগরিকর নিজাক একটা গৃহ নির্মাণের সপোন বাস্তবায়িত করার আয়ুষ্মান ভারত যোজনায় স্বাস্থ্য সুরক্ষার ক্ষেত্র পরিবর্তন সাধন করেছে বলে উল্লেখ করে। বিজেপির রাষ্ট্রীয় সভাপতিগৰাকীয়ে কয় যে এনে ধরনের পদক্ষেপর জড়িয়ে সরকারে মধ্যবিত্ত শ্রেণীর লোকসকলের সবলীকরণ নিশ্চিত করে ভারতীয় অর্থনীতি বৃহৎ অরিহণা যোগাইছে আর বিকশিত তথা আত্মনির্ভর ভারতের যাত্রা শক্তিশালী করে তুলিছে। ফ্রান্সর এভিয়ানত আজিরে পৰা হবলগিয়া 52 সংখ্যক G7 সম্মিলনের প্রস্তুতি সম্পূর্ণ হয়েছে। আমেরিকা আর ইরানে 107 দিনিয়া যুদ্ধর অন্ত পেলার চুক্তি সম্পন্ন করার হরমুজ প্রণালী পুনের মুক্তি করার সিদ্ধান্ত লওয়ার সময়ত এই সম্মিলন গুরুত্বপূর্ণ হিসাবে বিবেচিত হয়েছে। G7ৰ সদস্য রাষ্ট্রসমূহে এই সিদ্ধান্তক আদরণি জনাইছে। এটা উমৈহতীয় বিবৃতিত ফ্রান্স, ব্রিটেইন, জার্মানি আর ইটালী নেতাসকলে কয় যে শর্তহীন আর কঠোর নীতি নির্দেশনা অবিহনে হরমুজ প্রণালী শীঘ্রে মুক্তি করা অত্যন্ত প্রয়োজনীয় হয়ে পড়েছে। উল্লেখযোগ্য যে তিনিদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত জি ছেভেন সদস্য ৰাষ্ট্ৰ কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু ইউৰোপীয় সংঘই অংশগ্ৰহণ কৰিব। এই সদস্য ৰাষ্ট্ৰসমূহৰ উপৰি ফ্ৰান্সে ভাৰত, ব্ৰাজিল, ইজিপ্ত, কেনিয়া, দক্ষিণ কোৰিয়া, কাটাৰ, ছৌদি আৰৱ, ছিৰিয়া, ইউক্ৰেইন আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰক আউটৰিচ অংশীদাৰ দেশ হিচাপে আমন্ত্ৰণ জনাইছে। ভাৰতে জি ছেভেন সন্মিলনত অংশীদাৰী দেশ হিচাপে এইবাৰ ত্ৰয়োদশবাৰৰ বাবে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ এই অনুষ্ঠানত অংশ ল'ব। জি ছেভেন সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণে গোলকীয় ভূ ৰাজনীতিত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকাকে সূচাইছে। অৰ্থনৈতিক শক্তি, উন্নয়নশীল বিশ্বৰ মাজত কূটনৈতিক সেতু আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডত কৌশলগত অংশীদাৰ হিচাপে জি ছেভেন ৰাষ্ট্ৰগোষ্ঠীৰ বাবে ভাৰত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক 7-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গ'লত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে যুদ্ধৰ অৱসান ঘটাই হৰ্মুজ প্ৰণালী মুকলি কৰাৰ বাবে চুক্তি চূড়ান্ত কৰিছে। চুক্তি অনুসৰি অহা শুকুৰবাৰে হৰ্মুজ প্ৰণালী মুকলি কৰা হ'ব। ফ্ৰান্সৰ এভিয়ানত আজিৰে পৰা হ'বলগীয়া 52 সংখ্যক জি ছেভেন সন্মিলনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গ'লত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি কিছু সময় পূৰ্বে শ্বিলঙত উত্তৰ পূবৰ আন্তঃগাঁথনি সন্মিলনত ভাষণ দিয়ে। তেওঁ লগতে উত্তৰ পূবৰ উন্নয়ন আৰু যোগাযোগ সম্পৰ্কীয় এখন প্ৰদৰ্শনী মুকলি কৰে। নিজৰ ভাষণত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত দিয়া গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। শ্ৰীগাডকাৰীয়ে এই সন্মিলনত অংশ লোৱাৰ লগতে মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলত অংশ ল'ব। এই সন্মিলনে নীতি নিৰ্মাতা, ঔদ্যোগিক নেতা, বিনিয়োগকাৰী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অংশীদাৰীসকলক একেলগ কৰি আন্তঃগাঁথনিৰ উন্নয়ন, বিনিয়োগৰ সুযোগ আৰু আঞ্চলিক বিকাশৰ আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে সেৱা আগবঢ়াই আহিছে। দুদিনীয়াকৈ আয়োজিত এই সন্মিলনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমায়ো অংশগ্ৰহণ কৰিছে। এই সন্মিলন উত্তৰ পূব ভাৰতৰ আন্তঃগাঁথনিক লৈ সমবেত হোৱা সৰ্ববৃহৎ সন্মিলন হ'ব বুলি আশা কৰা হৈছে। শ্ৰীগাডকাৰীয়ে আজি মেঘালয়ত 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানতো ভাগ ল'ব। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। আজি স্মৃতি দিৱস উপলক্ষে অসম মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত গুৱাহাটীৰ ৰূপনগৰত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত অসীম দেশপ্ৰেম আৰু আত্মবলিদানৰ অজয় প্ৰতীক শ্বহীদ কুশল কোঁৱৰৰ পুণ্যতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে দেশ মাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব। আনহাতে মহানগৰীৰ নেহৰু উদ্যানত আয়োজিত অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 4গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। আজিৰ দিনটোত সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, গৌতম ভট্টাচাৰ্য, ৰাজ গোস্বামী, দীপাংকৰ ঠাকুৰীয়া আদালতত উপস্থিত হৈছে। অৱশ্যে যোৱা 12 জুনত অনুষ্ঠিত শুনানিত সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা সাক্ষীসকলৰো আদালতে আজি সাক্ষ্য লোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰিছে। অহা 20 জুন পৰ্যন্ত এই এজাহাৰ দিয়া লোকসকলৰ আদালতে সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107-দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰ্মুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা 19 জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুকুৰবাৰে হৰ্মুজ প্ৰণালী মুকলি কৰা হ'ব বুলি ট্ৰাম্পে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। চুক্তিৰ অধীনত ইৰাণৰ পৰমাণু সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যাধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিক আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক

0: নমস্কাৰ যুৱ বন্ধু, সকলোলৈকে প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আপোনাৰ প্ৰিয় অনুষ্ঠান যুৱতৰংগ। আজিৰ যুৱতৰংগ অনুষ্ঠানটি উপস্থাপনৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছোঁ মই ৰাজ শৰ্মা। তেনেহ'লে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ অনুষ্ঠান। আজি বিশ্ব ৰক্তদাতা দিৱস। 14 জুনৰ দিনটোত সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ৰক্তদাতা দিৱস ৰূপে পালন কৰা হয়। 1868 চনৰ 14 জুনত জন্ম লাভ কৰা কাৰ্ল লেনষ্টেইনাৰৰ জন্মবাৰ্ষিকী হিচাপে প্ৰতি বছৰে এই দিনটোত বিশ্ব ৰক্তদাতা দিৱস হিচাপে উদযাপন কৰা হয়। 2004 চনত পোনপ্ৰথমবাৰৰ বাবে সুৰক্ষিত ৰক্তদানৰ প্ৰয়োজনীয়তা আৰু অবৈতনিক ৰূপত স্বেচ্ছাকৃতভাৱে শাৰীৰিকভাৱে সবল ব্যক্তিৰ দ্বাৰা ৰক্তদানৰ প্ৰতি সজাগতা সৃষ্টি কৰিবৰ বাবে এই দিৱস পালন কৰা হৈছিল। এই দিৱসত ৰক্তদাতাসকলে অভাৱগ্ৰস্ত লোকক ৰক্তদান কৰি জীৱনদান দি এক মুখ্য ভূমিকা পালন কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্যসেৱা সংগঠন ৰেড ক্ৰছ আৰু ৰেড ক্ৰেচেণ্ট সমাজে 2004 চনৰ 14 জুনৰ দিনা এই দিৱস প্ৰথমবাৰৰ বাবে পালন কৰিছিল আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে এই দিৱস পালন কৰি অহা হৈছে। যুৱবন্ধু, আজি বিশ্ব ৰক্তদাতা দিৱস সম্পৰ্কে কথা পাতিবলৈ আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ নগাঁও ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ৰ ৰক্তদান বিভাগৰ পৰামৰ্শদাতা শ্ৰীযুত ৰিকু দত্তক। নমস্কাৰ।
1: নমস্কাৰ।
0: পোনপ্ৰথমতে আপোনাক আমাৰ যুৱতৰংগ অনুষ্ঠানৰ মজিয়ালৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: যিহেতু আপুনি আজি আমাৰ অনুষ্ঠানৰ মূল বিষয় সম্পৰ্কে ইতিমধ্যে অৱগত হৈছে,
1: গম পাইছোঁ,
0: গতিকে সেই বিষয়বস্তুলৈ যোৱাৰ আগে আগে প্ৰথমতে আমি আপোনাৰ পৰিচয় পৰা আৰম্ভ কৰিছোঁ।
1: নমস্কাৰ, মোৰ নাম শ্ৰী ৰিকু দত্ত। মই বৰ্তমান অসম ৰাজ্যিক ৰক্ত সংৰক্ষণ পৰিষদৰ ফালৰ পৰা পৰামৰ্শদাতা হিচাপে নগাঁও চিভিল হস্পিটেলৰ ব্লাড চেণ্টাৰত মই কৰ্মৰত, আৰু মোৰ বিশেষকৈ ডোনাৰ কাউন্সিলিং, ডোনাৰ মটিভেশ্যন আৰু ৰক্তদানৰ যিখিনি আমাক প্ৰয়োজনীয়তা তাৰ ওপৰত মই সাধাৰণতে সজাগতা, এইখিনিৰ ওপৰত মোৰ নিজৰ যিখিনি কাম কৰিবলগীয়া আছে মই কৰোঁ।
0: হয়, যিহেতু আপুনি আজি আমাৰ মূল অনুষ্ঠানৰ বিষয়টো গম পাইছে, গতিকে আমি তালৈকে আহিছোঁ। প্ৰথমতে আপোনাৰ পৰা মই এটা কথা জানিব বিচাৰিছোঁ যে বৰ্তমান সময়ত বিশ্ব ৰক্তদাতা দিৱস নামেৰে এটি দিনৰ কিমান প্ৰয়োজন, আপুনি কিভাৱে?
1: বিশ্ব ৰক্তদাতা দিৱসটো আচলতে এইটোৰ এটা বৈশিষ্ট্যতা আছে, কাৰণ বিশ্ব ৰক্তদাতা দিৱসটো প্ৰত্যেক বছৰে গোটেই বিশ্বতে উদযাপন কৰা হয়। ইয়াৰ মূল যিটো কাৰণ হ'ল সেইটো হৈছে আমাৰ যিজন ABO ব্লাড গ্ৰুপিঙৰ যিজন ডিস্কভাৰাৰ, আমাৰ যিজন পায়নিয়াৰ আমি বুলি কওঁ, ডক্টৰ কাৰ্ল লেনষ্টেইনাৰ, তেখেতৰ আজিৰ দিনটোতে জন্ম হৈছিলে আৰু তেখেতে প্ৰথমবাৰৰ বাবে বিশ্বৰ আগত ABO ব্লাড গ্ৰুপিং ছিষ্টেমটো দাঙি ধৰিছিলে, যাৰ কাৰণে ব্লাড ট্ৰান্সফিউজন ছাৰ্ভিচেছটো সম্ভৱপৰ হ'ব পাৰিলে আৰু ৰক্তৰ যেতিয়া প্ৰয়োজনীয়তা হয় আমি যেনেকৈ গ্ৰুপ স্পেচিফাই কৰি পেলাই ব্লাড ডনেট কৰোঁ সেইমতে তেওঁলোকে তেওঁৰ যেতিয়া আমাক এই গ্ৰুপিং ছিষ্টেমটো উলিয়াই দিলে তেতিয়াৰ পৰা এই ট্ৰান্সফিউজন ছাৰ্ভিচেছৰ জন্ম হ'ল। আৰু 2004 চনত বিশ্ব স্বাস্থ্য সন্থা আৰু ইণ্ডিয়ান ফেডাৰেশ্যন অফ ব্লাড ডনাৰ্ছে আৰু ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ ব্লাড ডনাৰ্ছে যৌথভাৱে এই দিনটো উদযাপন কৰিছিলে আৰু 2004 চনৰ পৰা এইটো ভাৰতবৰ্ষতো উদযাপন কৰি অহা হৈছে। ইয়াৰ মূল কাৰণ কেইটামান এনেকুৱা যে এই দিনটোত আমি যিবিলাক আমাৰ ৰক্তদাতা থাকে তেওঁলোকক আমি এইটোৰ কাৰণে এটা সম্বৰ্ধনা জনাওঁ, যাতে তেওঁলোকে যিটো মানুহৰ জীৱন ৰক্ষা কৰিবলৈ বা জীৱনদান কৰিবৰ কাৰণে যিটো আগবাঢ়ি আহিছে বা যি ধৰণৰ তেওঁলোকে প্ৰচেষ্টা লৈছে সেইটো কাৰণে আমি তেওঁলোকক এটা ধন্যবাদ জনাওঁ। ইয়াৰ লগতে কিছুমান সজাগতা শিবিৰ, সজাগতা সভা আয়োজন কৰা হয় যাতে মানুহৰ যিবিলাক ব্লাড ডনেশ্যনৰ প্ৰতি যিবোৰ মানে যিবিলাক মিথছ আছে, যিবিলাক তেওঁলোকে ধৰি লওক তেওঁলোকৰ যিবিলাক ভুল ভ্ৰান্তি যিবিলাক আছে সেইবিলাক আঁতৰাবৰ কাৰণে এই দিনটো উদযাপন কৰা হয়। আৰু এনেকুৱা এটা দিনত সাধাৰণতে উদযাপন কৰাটো আমাৰ কাৰণে এইকাৰণেই প্ৰয়োজনীয়তা, কাৰণ আমি যদি ডনাৰবিলাকক, ব্লাড ডনাৰবিলাকক তেওঁলোকৰ যিটো বহুমূল্য তেজৰ বাবে তেওঁলোকে জীৱন ৰক্ষা কৰিছে তাৰ কাৰণে যদি আমি এপ্ৰিচিয়েট নকৰোঁ তেতিয়া তেওঁলোকৰো মনতো এটা ভাৱ আহিব যে আমি ইমান মানুহক মানে জীৱন ৰক্ষা কৰিছোঁ কিন্তু আমাক আজিলৈকে কোনো এটা দিন আমাৰ কাৰণে ধাৰ্য কৰা হোৱা নাই। সেইকাৰণে বিশ্ব ৰক্তদাতা দিৱসৰ দিনটো আচলতে এজ এ মানে ব্লাড ডোনাৰ হিৰো হিচাপেও চেলিব্ৰেট কৰা হয়।
0: হয় হয়, বিশেষকৈ মানে তেওঁলোকক কৃতজ্ঞতা
1: জনাব লাগে আৰু লগতে মানুহক সজাগ কৰিবৰ কাৰণে এই দিনটো উদযাপন কৰা হয়।
0: হয় হয়, আচলতে বৰ্তমান সমাজখনত এনেকুৱা হৈ যায় যে বহুতৰে কিছুমান মিছা ধাৰণা থাকে যে মই ৰক্তদান কৰিলে মোৰ কিবা শাৰীৰিক সমস্যা হ'ব পাৰে বা মই ৰক্তদান নকৰোঁ, আৰু এইখিনি সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা হ'ল যে মহিলাসকলে ৰক্তদান কৰাৰ পৰা কিছু আঁতৰি থাকে, নাই মই অকণমান শাৰীৰিকভাৱে দুৰ্বল, মই অকণমান কৰিব বিচৰা নাই এতিয়া,
2: ক্ৰিয়া মই কৰিলে মোৰ মূৰ ঘূৰাব পাৰে, মোৰ বিভিন্ন শাৰীৰিক সমস্যাৰ উদ্ভৱ হ'ব পাৰে। গতিকে এইখিনি সময়ত মই আপোনাক যদি সুধিব যাওঁ, আচলতে তেওঁলোকক কেনেদৰে অনুপ্ৰাণিত কৰিব পৰা যায় আৰু সঁচাই মহিলাসকলে ৰক্তদান কৰিলে তেওঁলোকৰ কিবা ছাইড এফেক্ট বা তেনেকুৱা কিবা হ'ব পাৰে নেকি?
1: এতিয়া কথাটো হ'ল যে ৰক্তদানটো হৈছে মহান দান, জীৱনদান, সেইকাৰণে ৰক্তদান কৰিলে কিন্তু তাৰ বেনিফিটছ বহুত। এতিয়া আমাৰ কি হয়, আমি যদি আমি বস্তুটো মেডিকেলি চাওঁ বা মানে বিজ্ঞানসন্মতভাৱে চাওঁ, তেতিয়াহ'লে আমাৰ প্ৰত্যেকজন সুস্থ সবল মানুহৰ শৰীৰত 6-7 লিটাৰ তেজ থাকে। প্ৰত্যেক 3 মাহৰ মূৰে মূৰে আমাৰ ৰেড ব্লাড চেলছবিলাক অট'মেটিকলি বডিত ডেষ্ট্ৰয় হয়। আপুনি সেইটো ব্লাডটো ডনেট কৰক নকৰক তাৰ কোনো কথা নাই,
2: সেইটো
1: নিজে নিজে বডিত ডেষ্ট্ৰয় হ'ব, নতুন ৰক্তকণিকাবিলাক উৎপন্ন হ'ব। কিন্তু সেই প্ৰত্যেক 3 মাহৰ মূৰে মূৰে যদি আপুনি ৰক্তটো দান কৰে, আপোনাৰ যিটো নষ্ট হোৱা, যিটো আপোনাৰ গাত দৰকাৰ নাই, সেইটোৱে কিন্তু 4টাকে জীৱন ৰক্ষা কৰিব পাৰে। কাৰণ তাত ব্লাডত 4টা কম্পনেণ্ট থাকে, যিটো আমি প্লাজমা বুলি এটা কয়, এটা আপোনাৰ ৰেড চেলছ বুলি এটা থাকে যিটো PRBC বুলি কোৱা হয়, এটা আপোনাৰ প্লেটলেটছ থাকে আৰু এটা ক্ৰায়'প্ৰেচিপিটেট থাকে। সেইটো আমাৰ ডায়গ্ন'চিছ অনুসৰি যি হিচাপে ট্ৰিটমেণ্ট দিব লাগে সেই হিচাপে ডক্টৰে যেতিয়া প্ৰেছক্ৰাইব কৰে, আমি সেইমতে সেইটো ট্ৰান্সফিউজনৰ কাৰণে দিওঁ। তাৰমানে কি, আপুনি এটা ইউনিটহে দিছে 300 ml, যিহেতু আপোনাৰ 4টা জীৱন ৰক্ষা কৰিব পাৰিছে। ইয়াৰ লগতে কি হয়, আপুনি যদি নিয়মীয়াভাৱে ৰক্তদান কৰে, তেতিয়া আপোনাৰ বডিত যিটো আমাৰ সাধাৰণতে যিবিলাক লিপিড প্ৰফাইল থাকে, সেই প্ৰফাইলবিলাক মেইনটেইন হৈ থাকে, আৰু লগতে যিটো আমাৰ কলেষ্ট্ৰলো গ্ৰাহ পায়। ইয়াৰ লগতে আপোনাৰ কি হয় যে আমি যিটো আপুনি ব্লাড ডনেট কৰিলে, কৰাৰ পিছত আপোনাৰ এটা নতুন ৰক্তকণিকা উৎপন্ন হ'ল, তাৰ কাৰণে আপোনাৰ বডিত আইৰণ যিটো লেভেল হয়, যিটোৱে হেমগ্ল'বিনটো ডিফাইন কৰে, সেইটো আপোনাৰ মানে উন্নত হ'বলৈ আৰম্ভ কৰে, আৰু কলেষ্ট্ৰল লেভেলটো নৰ্মেল এটা হেৰিলৈ গুচি মানে লেভেললৈ গুচি আহে। এতিয়া এটা সেইখিনি হৈছে যিটো ইণ্টাৰনেল বেনিফিট আপুনি ব্লাড ডনেট কৰিলেই পাব। এক্সটাৰনেল বেনিফিট হ'ল কি, আপোনাৰ ব্লাডটো লোৱাৰ পিছত ইয়াৰ 5টাকে TTI পৰীক্ষা কৰা হয়, যিটো ট্ৰান্সফিউজন ট্ৰান্সফিউজেবল ইনফেকশ্যন বুলি কোৱা হয়। TTIটো 1996 মহামান্য সুপ্ৰিম কোৰ্টে এটা ভাৰ্ডিক্ট দিছিলে, যিটো ট্ৰান্সফিউজন ছাৰ্ভিচেছৰ কাৰণে এটা ঐতিহাসিক ৰায়দান। কাৰণ তাৰ আগত কি হৈছিলে যে মেন টু মেন ডাইৰেক্ট ট্ৰান্সফিউজন হৈছিলে, দুজন পেচেণ্টক একেলগে খুৱাই দিয়ে, তেওঁলোকৰ যদি একে গ্ৰুপ হয় ডাইৰেক্টলি দি দিয়ে। তাৰ কাৰণে কি হ'ল যে এজন মানুহৰ গাত থকা 5টা ধৰণৰ TTI আন এজন মানুহলৈ বিয়পিবলৈ ল'লে। সেই TTIকেইটা হ'ল HIV, হেপেটাইটিছ বি, হেপেটাইটিছ চি, মেলেৰিয়া আৰু চিফিলিছ। কিন্তু 1996 যিটো ভাৰ্ডিক্ট আহিলে, তাৰ তেতিয়া সুপ্ৰিম কোৰ্টে এটা ৰায়দান দিলে যে ব্লাড বেংক হ'বই লাগিব আৰু লাইচেন্স ব্লাড বেংকত ৰক্তটো ৰাখি পেলাই তাৰ TTI পৰীক্ষাটো হ'ব লাগিব, যিটো আমি এলাইজা টেষ্ট বুলি কওঁ। এলাইজা টেষ্টত এনজাইম লিংক ইমিউনোছৰ্বেণ্ট এছে, যি এছেটোত আমাৰ টেষ্টিং হৈ যোৱাৰ পিছত সেই 5টা বেমাৰৰ পৰীক্ষা হোৱাৰ পাছতহে সেই ব্লাডটো ট্ৰান্সফিউজন কৰা হয়। আৰু তাত যদি কোনোবা এটা ইউনিট আমাৰ ডিটেক্ট হয়, তেতিয়া সেইটো আমি ট্ৰান্সফিউজন নকৰে পেচেণ্টক। আৰু লগতে সেই যিজন ডিটেক্ট হ'ল, তেখেতক ব্লাড বেংকে কনফিডেঞ্চিয়েলি মাতি আনে আৰু তেখেতৰ ট্ৰিটমেণ্টটো ফ্ৰী অফ কষ্ট কৰে। এতিয়া এই পৰীক্ষাবিলাক আপুনি যদি বাহিৰত বা বেলেগকে আপোনাৰ কৰাবলগীয়া হয়, তেতিয়া ইয়াৰ অলপমান খৰচা আহি যায়, যেনেকৈ 3-4 হাজাৰ টকা PCR টেষ্টত আহে। কিন্তু আপুনি যদি সেইটো নিয়মীয়াভাৱে ৰক্তদান কৰি থাকে আৰু আপুনি গমো পোৱা নাই যে মোৰ হেপেটাইটিছ বি বা চি বা মোৰ ধৰণৰ কিবা হৈ আছে, এটা প্ৰিমেচিয়'ৰ লেভেলত তাৰ ডায়গ্ন'চিছ হৈ গ'ল, আপুনি গম পাই গ'ল, আৰু তাৰ লগতে ট্ৰিটমেণ্টটো আপুনি ফুল মানে ফ্ৰী অফ কষ্ট পাই গ'ল। বৰ্তমান ভাৰত চৰকাৰৰ নেশ্যনেল ভাইৰেল হেপেটাইটিছ কণ্ট্ৰল প্ৰগ্ৰেমটো অল অভাৰ ইণ্ডিয়া চলি আছে, সেইটো কাৰণে যিমানকেইটা ব্লাড বেংক আছে চবৰ তাতে এটা এটা NVHCP চেণ্টাৰ লিংক হৈ আছে। সেই চেণ্টাৰত আমি পেচেণ্টখিনি পঠাই মানে ডনাৰকেইজন পঠাই দিওঁ, তেওঁলোকৰ ৰিটেষ্ট কৰা হয় আৰু ট্ৰিটমেণ্টটো তেওঁলোকে পাই যায়। তো সেইটো এটা বেনিফিট তেওঁলোকে পালে যে ফ্ৰী অফ কষ্ট টেষ্টিং, আৰু যদি ডায়গ্ন'চিছো হৈ যায়, ডিটেক্ট হৈ যায়, তাৰ ডায়গ্ন'চিছটো ফ্ৰী অফ কষ্ট পাই গ'ল। ইয়াৰ পাছতে কি হয় যে আপুনি যদি নিয়মীয়াভাৱে ৰক্তদান কৰি থাকে, সেইটো ইণ্ডিয়ান ছ'চাইটি ফৰ ব্লাড ট্ৰান্সফিউজন এণ্ড ইমিউনো হেমাটলজি, যিটো ISBTI বুলি কয়, তেওঁলোকৰ বহুত ধৰণৰ গৱেষণা হৈছে, ইভেন ৱৰ্ল্ড ব্লাড ডনাৰ ফেডাৰেশ্যনৰ বহুত গৱেষণা হৈছে, আৰু তাত দেখা গৈছে যে যিসকলে নিয়মীয়াভাৱে ৰক্তদান কৰে, তেওঁলোকৰ হৃদৰোগ, যিটো আমি মায়োকাৰ্ডিয়েল ইনফাৰ্কশ্যন বুলি কওঁ, সেইবিলাকৰ পৰা তেওঁলোকে হাত সাৰি থাকে। তাৰ কাৰণটো এটাই যে যদি আপুনি ৰেগুলাৰলি ব্লাড ডনেট কৰে, আপোনাৰ ব্লাডৰ ফ্ল'টো বডিত ভাল হৈ আহে, যাৰ কাৰণে হাৰ্টৰ পাম্পিং ছিষ্টেমটো ভাল হয়, যদি আমি সাধাৰণ ভাষাত ক'বলৈ যাওঁ। আৰু তেতিয়া কি হয় যে আপোনাৰ যদি হাৰ্টৰ প্ৰব্লেম, এইবিলাকৰ পৰা আপুনি পৰিত্ৰাণ পাই থাকে। ইয়াৰ লগতে বৰ্তমান সময়ত কিছুমান এনেকুৱা গৱেষণাও হৈছে য'ত দেখা গৈছে যে যিবিলাকে নিয়মীয়াভাৱে ৰক্তদান কৰে, তেওঁলোকৰ হাইপাৰটেনশ্যন, যিটো আমি BP বুলি কওঁ, মানে ৰক্ত উচ্চ ৰক্তচাপ বা তেনেকুৱা ধৰণৰ কথা, সেইবিলাকৰ পৰাও তেওঁলোকে পৰিত্ৰাণ পাই থাকে। তো সেইকাৰণে এটা নৰ্মেল কথা যে আপুনি ৰক্তদানটো যদি আমি প্ৰত্যেকজন মানুহে এটা হেবিট কৰি লওঁ, সেইটো সাধাৰণতে আমাৰ ভাৰতবৰ্ষত খুবেই কম। আমাৰ এতিয়া যদি আমি ভলেণ্টিয়াৰ ব্লাড ডনেশ্যনৰ পাৰ্চেণ্টেজটো চাওঁ, অসমত বৰ্তমান 41% ভলেণ্টিয়াৰ ব্লাড ডনেশ্যন, মানুহ আগবাঢ়ি নাহে ব্লাড দিবলৈ, এটাই ভয় কৰে যে দিলে অসুবিধা হ'ব বা তেনেকুৱা, তে সেইটোৰ পৰা তেওঁলোকে পৰিত্ৰাণ পায়। ইয়াৰ লগতে মহিলাসকলৰ ক্ষেত্ৰত কি হয় যে আমাৰ হেমগ্লোবিনটো আপোনাৰ আগতীয়াকৈ চোৱা হয়, আৰু যিটো আমাৰ ডাইৰেক্টৰ জেনেৰেল হেল্থ ছাৰ্ভিচেছৰ যিটো গাইডলাইনছ আছে, গাইডলাইনছ অনুসৰি আমাৰ যিটো হেমগ্লোবিনৰ পাৰ্চেণ্টেজ সেইটো 12.5 ফৰ বোথ মেল এণ্ড ফিমেল আমাৰ ৰখা হৈছে, আৰু প্ৰত্যেক 3 মাহৰ মূৰে মূৰে পুৰুষে আৰু প্ৰত্যেক 4 মাহৰ মূৰে মূৰে মহিলাই ব্যৱধানত ব্লাড ডনেট কৰিব পাৰে। যদি তেওঁলোকৰ হিমগ্লোবিন পাৰ্চেণ্টেজ ঠিকে থাকে তেতিয়াহ'লে তেওঁলোকে দিব পাৰে, ইয়াত কোনো অসুবিধা নাই যে দিলে মই উইক হৈ যাম বা তেনেকুৱা, আৰু যদি দিয়ে তেওঁলোকৰ কাৰণে ভাল, কাৰণ মহিলাসকলো একেই পুৰুষৰ সমানেই, তেওঁলোকো আগবাঢ়ি আহিব পাৰে। খালি ব্যৱধানটো হৈছে যে 4 মাহৰ পিছত তেওঁলোকে দিব পাৰে, যিহেতু তেওঁলোকৰ এটা মেনষ্ট্ৰুৱেল চাইকেল এটা চলে, য'ত তাৰ কাৰণে তেওঁলোকৰতো 4 মাহ কৰা হৈছে আৰু মেলৰ কাৰণে 3 মাহ কৰা হৈছে।
2: হয় হয়, আমি বহুখিনি কথা ইতিমধ্যে পাতিলোৱে, গতিকে এইখিনিতে এটি গীত শুনি লওঁ, আমি পুনৰ কথা বতৰা আগবঢ়াই লৈ যাম।

0: হয়, আমি পুনৰ ঘূৰি আহিছোঁ আমাৰ সাক্ষাৎকাৰৰ মজিয়ালৈ। আমাৰ লগত উপস্থিত আছে ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ৰ ৰক্তদান বিভাগৰ পৰামৰ্শদাতা ৰিকু দত্ত। যিহেতু আমি বহুখিনি সময় কথা পাতিলোঁ, আমি ৰক্তদানৰ গুৰুত্ব সম্পৰ্কে কথা পাতিলোঁ আৰু বিশেষকৈ মহিলাসকলৰ কথাটো পাতিলোঁ আমি, এইবাৰ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু আমি নগাঁৱৰ প্ৰেক্ষাপটত কথা পাতি আছোঁ, গতিকে নগাঁৱত কেনেকুৱা পাইছে সঁহাৰি?
1: নগাঁৱত যদি আমি আজিৰ পৰা 3-4 বছৰ আগৰ ষ্টেটিষ্টিক্সটো চাওঁ, তেতিয়াহ'লে ক'বলৈ গ'লে ইয়াত ভলেণ্টিয়াৰ ব্লাড ডনেশ্যনৰ প্ৰতি মানুহৰ বহুত ভুল ধাৰণা আছিলে। তাৰ পিছৰ পৰা লাহে লাহে এতিয়া সেইটো কমি আহিছে, কাৰণ বিভিন্ন ধৰণৰ স্বেচ্ছাসেৱী সংগঠনেই হওক বা কলেজবিলাকত NSS NCC গোটবিলাকেই হওক, তেওঁলোকে ব্লাড ডনেশ্যন কেম্পবিলাক পাতিছে বা তাত ধৰণৰ অৱেৰনেছ মিটিংছবোৰ হৈছে। তাৰ পাছতে যেতিয়া আমি সজাগ কৰিছোঁ বা সেনেকুৱা ষ্টুডেণ্টছ লেভেলত গৈ পেলাই জনাইছোঁ, তেতিয়া বহুতখিনি মানে আমি সঁহাৰি পাইছোঁ, মানুহ আগবাঢ়ি আহিছে। কিন্তু এতিয়াও যিবোৰ দুৰ্গম অঞ্চল আছে সেইবিলাকৰ পৰা যেতিয়া পেচেণ্ট আমাৰ তালৈ আহে, তেওঁলোকে ব্লাড যেতিয়া ডক্টৰে ব্লাড ট্ৰান্সফিউজনটো লিখে, তেতিয়া এনেকুৱা হয় যে ব্লাডটো দিবলৈ তেওঁলোকৰ নিজৰ মানুহে ইচ্ছা নকৰে আৰু তাৰ বিনিময়ত তেওঁলোকে ধৰি লওক বিভিন্ন ধৰণৰ মানুহ লৈ আহে যিবিলাকে ব্লাড দিয়াৰ বিনিময়ত মানে এটা পইচা বিচাৰে বা তেনেকুৱা ধৰণৰ, সেইবিলাক এটা সেইটো এটা ক্ৰাইম সঁচা কথা ক'বলৈ গ'লে। কাৰণ আমাৰ ভলেণ্টিয়াৰ ব্লাড ডনাৰটোক আমি VNRD বুলি কওঁ, ভলেণ্টিয়াৰ নন ৰিমিউনাৰেটেড ব্লাড ডনাৰ। ডেট মিনছ তেখেতে কিবা কেছৰ কাইণ্ড লৈ পেলাই যদি ব্লাড দিবলৈ আহিছে, ডেট ইজ এ ক্ৰিমিনেল অফেন্স। কাৰণ অলৰেডি যিখন আমাৰ নেশ্যনেল ব্লাড পলিচি আছে সেইখন নতুনকৈ ৰিভাইন কৰি পেলাইও 2017 এটা ভাৰ্ডিক্টে দিয়া আছে যে যদি তেনেকুৱা ধৰণৰ মানুহ আমি ধৰা পেলাওঁ বা ধৰে মানে আইনগতভাৱে দণ্ডনীয়, তো সেই বস্তুবিলাকৰ পৰা আঁতৰ হ'বলৈ নিজৰ ঘৰৰ মানুহজনে বস্তুটো প্ৰথম চেষ্টা কৰিব লাগিব। আৰু তাৰ কাৰণে কিছুমান সজাগতা আমাৰ দুৰ্গম অঞ্চলবিলাকত লাগে আৰু ইতিমধ্যে বৰ্তমান নগাঁও জিলাৰ আয়ুক্ত মহোদয়ে এইটোৰ ওপৰত বহুতখিনি তেওঁ সঁহাৰি জনাইছে। তেনেকুৱা ধৰণৰ তেওঁ বহুত ধৰণৰ আমাৰ লগত প্ৰগ্ৰেম তেওঁ অনুষ্ঠিত কৰিছে, যাৰ কাৰণে আমি সেইখিনি অলপ হ'লেও সম্ভৱ হ'ব পাৰিছে যে আমি মানুহৰ মাজত সজাগতাটো আনিব পাৰিছোঁ। আৰু যদি আপুনি চাই আমাৰ নগাঁও গোটেই চিনেৰিঅ'টোত আমাৰ গভৰ্ণমেণ্ট ব্লাড চেণ্টাৰ এটাই আছে, যিটো ভোগেশ্বৰী ফুকননি অসমীয়া চিকিৎসালয় ব্লাড চেণ্টাৰ। বৰ্তমান মেডিকেল কলেজখন হৈ গ'ল, কিন্তু তাত এতিয়ালৈকে ব্লাড বেংকটো হৈ উঠা নাই, তাৰ কাৰণে ব্লাড ট্ৰান্সফিউজনটো আমাৰ চিভিল হস্পিটেলৰ ব্লাড বেংক চেণ্টাৰটোৱে কৰি আছে। তো আমাৰ যিটো ভোগেশ্বৰী ফুকননি অসমীয়া চিকিৎসালয়ৰ ব্লাড চেণ্টাৰৰ যিটো মানে যিটো চাহিদা, যিটো ব্লাড আমাক দৰকাৰ হয়, সেইটো প্ৰত্যেক বছৰে আমাক প্ৰায় 10,000-11,000 ইউনিট লাগে আৰু মাহে আমি 600-700 ইউনিট চাব লাগিব। ইয়াৰ লগতে আমাৰ থেলাচিমিয়া বুলি এটা ৰোগ আছে, যিবিলাক সৰু সৰু বাচ্চা, সিহঁতক প্ৰত্যেক মাহে মাহে ব্লাড দি থাকিব লাগে। এটা ফেমিলিত কেতিয়াবা দুটালৈকে থেলাচিমিয়া ওলায়, এটা ফেমিলিত কেতিয়াবা কিছুমান ফেমিলিত 3টা বাচ্চাই থেলাচিমিয়া হয়। তো সিহঁতক কিন্তু তেহেঁতৰ বেলেগ একো ট্ৰিটমেণ্ট নাই, তেওঁলোকৰ কোনো বিকল্প নাই। তেওঁলোকে যদি আজি এইটো মাহত ব্লাড দিছে, অহা মাহত তেওঁলোকে ব্লাড দিব লাগিব। তো সেই পৰিয়ালবিলাকক আমাৰ দেখিলে বেয়া লাগে। এতিয়া বৰ্তমান আমাৰ তাত এনৰোল 172 পেচেণ্টছ আছে, নগাঁও ডিষ্ট্ৰিক্ট হুজাই চুজাই সব মিলাই পেলাই থেলাচিমিয়া পেচেণ্ট। তো তেওঁলোকক আমি ব্লাড দিবলৈ হ'লে কিন্তু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ এটা গাইডলাইনছ আছে যে আমাৰ এটা থেলাচিমিয়া ছাপৰ্ট স্কিম চলি আছে, যিটোত আমি এটা ফাইনেন্সিয়েল হেল্প তেওঁলোকক প্ৰদান কৰোঁ প্ৰত্যেক ছমাহৰ মূৰে মূৰে। কিন্তু ফাইনেন্সিয়েল হেল্প বুলিও তেওঁলোকক একো লাভ নাই, কাৰণ তেওঁলোকৰ মেইন হেল্পটো হৈছে ব্লাড, কাৰণ ব্লাডটো তেওঁলোকে পাই থাকিব লাগিব। আৰু আমি এতিয়া তেওঁলোকক উইদাউট ৰিপ্লেচমেণ্ট মানে মানুহ নোহোৱাকৈ আমি ব্লাড দিয়াটো সম্ভৱপৰ হৈ নুঠে, কাৰণ আমাৰ মান্থলি ভলেণ্টিয়াৰলি ইমানখিনি ব্লাড নাহে। তো সেইকাৰণে আজি মই এই আপোনাৰ মজিয়াৰ পৰাই সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে যদি আপোনালোকে এনেকুৱা ধৰণৰ ব্লাড ডনেশ্যন কেম্পবোৰ যিবিলাক স্বেচ্ছাসেৱী সংগঠনে যদি কথাবোৰ শুনি আছে, তেওঁলোক যদি আগবাঢ়ি আহে যে আমি প্ৰত্যেক 3 মাহ বা 6 মাহৰ মূৰে মূৰে এটা এটা ব্লাড ডনেশ্যন কেম্প কৰিম, সেইটোৱে কিন্তু এই পেচেণ্টখিনিক বহুত হেল্প কৰিব। কাৰণ তেওঁলোকক যিহেতু বহুতকেইটা ইউনিট লাগে, তো সেইকাৰণে তেওঁলোকক মই আহ্বান জনাম যে তেওঁলোক আগবাঢ়ি আহক। আৰু কলেজ লেভেলতো এটা বস্তু যে কলেজবিলাকৰ NSS NCC আৰু তেওঁলোকৰ এটা ৰেড ৰিবন ক্লাব থাকে। ৰেড ৰিবন ক্লাবৰ তেওঁলোকৰ মূল কামটোৱেই হৈছে যে ব্লাড ডনেশ্যন। তেওঁলোকে এই কামটো কিন্তু কৰিব পাৰে, কাৰণ বিভিন্ন ধৰণৰ এক্টিভিটি কলেজে কৰি থাকে, ষ্টুডেণ্ট ইউনিয়নেও কৰি থাকে। কিন্তু যদি এনেকুৱা ধৰণৰ কামবোৰ কৰিব পাৰে, ব্লাড ডনেশ্যন কেম্পবিলাক অৰ্গেনাইজ কৰিব পাৰে, এটাতো ল'ৰা ছোৱালীখিনিৰ লগতে এটা মেডিকেল চেকআপ হ'ল, টেষ্টিঙো হৈ গ'ল ফ্ৰী অফ কষ্ট, আৰু তেওঁলোকে এখন এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটো পালে ব্লাড দিয়াৰ কাৰণে, যিটো তেওঁলোকৰ পৰৱৰ্তী সময়ত বহুত কামত আহে। তো সেইকাৰণে সেই বস্তুটো তেওঁলোকে কৰিব পাৰে। আৰু লগতে আমাৰ ৰিকুৱাৰমেণ্ট অনুসৰি কিন্তু নগাঁৱত এতিয়াও কম হৈ আছে, আমাক যিমানখিনি ৰিকুৱাৰমেণ্ট হয় আমাৰ এতিয়াও ষ্টিল বহুত কম। তো সেইকাৰণে আমি যিমান পাৰোঁ এই বিশ্ব ৰক্তদাতা দিৱস বা বিশ্ব ৰক্ত মানে নেশ্যনেল ভলেণ্টিয়াৰ ব্লাড ডনেশ্যন ডে, যিটো 1 অক্টোবৰ উদযাপন কৰা হয়, কাৰণ ব্লাড ট্ৰান্সফিউজন ছাৰ্ভিচেছৰ দুটাই খুব মূল দিন, এটা 14 জুন আৰু এটা 1 অক্টোবৰ। তে এই দুটা দিনতে আমি সাধাৰণতে মানে এই অৱেৰনেছ এক্টিভিটিছবিলাক আমি যিমান পাৰোঁ মানে বেছিকৈ কৰিবলৈ চেষ্টা কৰোঁ।
0: হয় হয় নিশ্চয়কৈ, আচলতে আপুনি খুব ভালদৰে উল্লেখ কৰিলে কথাখিনি। মই আশা কৰিছোঁ যে যুৱক যুৱতীসকল নিশ্চয়কৈ এই বিষয়টোৰ প্ৰতি তেওঁলোকে চিন্তা চৰ্চা কৰিব, আৰু যিহেতু কলেজ লেভেলত আজিকালি হৈ থাকে, প্ৰায় হৈ থাকে, NSSৰ জৰিয়তে হওক বা ইউনিয়ন বডীৰ জৰিয়তে হওক, মই আশা কৰিছোঁ তেওঁলোক আগবাঢ়ি আহিব ব্লাড ডনেট কৰিবৰ কাৰণে, ৰক্তদান কৰিবৰ কাৰণে, কাৰণ ৰক্তদান জীৱনদান। আমি কথা পাতিলোঁ বহুখিনি সময় যিহেতু আজি বিশ্ব ৰক্তদাতা দিৱস, গতিকে কেনেকুৱা নগাঁৱত প্ৰস্তুতি, কি কি অনুষ্ঠান আছে?
1: এইবাৰ আমাৰ প্ৰস্তুতি মতে আমি এইবাৰ মাৰোৱাৰী ইভা মঞ্চ আৰু মাৰোৱাৰী সন্মিলন নগাঁও ব্ৰাঞ্চৰ লগত এবাৰ আমি যৌথভাৱে এই প্ৰগ্ৰেমটো কৰিছোঁ। বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী আছে। যোৱা বছৰ আমাৰ যিমানখিনি ব্লাড ডনৰ অৰ্গেনাইজেশ্যনে আমাক ব্লাড দিছিলে তেওঁলোকক এখন এখন মানপত্ৰ বিতৰণ, আৰু এই প্ৰগ্ৰেমত আমাৰ মাননীয় বিধায়ক মহোদয় থাকিব, জিলা আয়ুক্ত মহোদয় থাকিব, আৰু লগতে আমি সজাগতাৰ কাৰণে বিভিন্ন ধৰণৰ ব্লাড ডনেশ্যন কেম্প এটাও ৰাখিছোঁ। তো আৰু ব্লাড বেংকতো আজিৰ দিনটোত ব্লাড ডনেশ্যনৰ কাৰণে অ'পেন আছে, কোনোবাই ইচ্ছা কৰিলে তাতো আহি ব্লাড দিব পাৰে।
0: হয় নিশ্চয়কৈ, আচলতে আমি কথা পাতিলোঁ বহুখিনি সময়, আৰু আনৰ কাৰণে ব্লাড ডনেট কৰক পৰাপক্ষত, আৰু যদি আনৰ কাৰণে কৰিবলৈ ইচ্ছাও যোৱা নাই তেতিয়াহ'লে নিজৰ কাৰণে হ'লেও আপুনি ব্লাড ডনেট কৰিব পাৰে, কাৰণ বিপদৰ সময়ত সেই এক ইউনিট ব্লাডৰ মূল্যটো বা তেজৰ মূল্যটো সেইখিনি সময়ত সেই বিপদত পৰা ব্যক্তিজনহে অনুভৱ কৰিব নিশ্চয়কৈ। আৰু আশা কৰিছোঁ আমাৰ কথোপকথনৰ দ্বাৰা আমাৰ যুৱ বন্ধুসকল নিশ্চয়কৈ উপকৃত হ'ব, যিহেতু যুৱক যুৱতীসকল যদি ওলাই আহে গোটেই সমাজখন নিজে নিজে এই পাৰ্চেণ্টেজটো নিজে নিজে বাঢ়ি গৈ থাকিব। নিশ্চয় নিশ্চয়, ধন্যবাদ জনাইছোঁ আপোনাক ইমানখিনি সময় আমাক দিলে। আশা কৰিছোঁ আমাৰ যুৱ বন্ধুসকলো নিশ্চয়কৈ উপকৃত হ'ব আৰু তেওঁলোকো আগবাঢ়ি আহিব ৰক্তদান কৰিবৰ কাৰণে, আৰু বিশেষকৈ আজি যিহেতু 14 জুন বিশ্ব ৰক্তদাতা দিৱস, গতিকে তেওঁলোকে আজিৰ দিনটোতে যদি বিচাৰে আহিব পাৰে, ব্লাড ডনেট কৰিব পাৰে নিজৰ কাৰণে, সমাজখনৰ কাৰণে, কাৰণ ৰক্তদান মহান দান। ধন্যবাদ জনাইছোঁ আপোনাক।
1: ধন্যবাদ।
2: যুৱ বন্ধু, অনুষ্ঠানৰ শেষত শুনো আহক সক্ৰিয় ৰক্তদাতা হিমাঞ্চল দত্তৰ সৈতে হোৱা আমাৰ কিছু কথা বতৰা।
0: যুৱ বন্ধু, আমাৰ লগত উপস্থিত আছে এজন সক্ৰিয় ৰক্তদাতা। আমি পোনপ্ৰথমে আপোনালোকক তেওঁৰ সৈতে চিনাকি কৰাই দিবলৈ ওলাইছোঁ। নমস্কাৰ।
3: নমস্কাৰ।
0: পোনপ্ৰথমতে আপোনাক আমাৰ যুৱ তৰংগ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। যিহেতু আপুনি আজি গম পাইছেই আমাৰ অনুষ্ঠানৰ মূল বিষয়টো, যে বিশ্ব ৰক্তদাতা দিৱসৰ সম্পৰ্কে আমি কথা পাতি আছোঁ, আৰু যিহেতু আপুনি ৰক্তদান কৰি আহিছে, বিভিন্ন লোকক বিভিন্ন সময়ত আপুনি সহায় কৰি আহিছে, গতিকে এইখিনি সময়ত আমি সেই বিষয়ে কথা পাতিম, কিন্তু তাৰ আগতে প্ৰথমতে যদি আপোনাৰ পৰিচয়টো আপুনি দি দিয়ে।
3: নমস্কাৰ, মই হিমাঞ্চল দত্ত। মই বৰ্তমান সাংবাদিকতাৰ লগত জড়িত আৰু সময়ে সময়ে মই ৰক্তদান কৰিছোঁ। আচলতে মই ভাবোঁ যে যদি মোৰ এটোপাল তেজেৰে কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে, সেইটো মোৰ কাৰণে যথেষ্ট গৌৰৱৰ বিষয়, আৰু সেইকাৰণে আচলতে মই ৰক্তদানৰ লগত জড়িত হৈ থাকোঁ। আৰু আজি আপোনালোকে যিহেতু বিশ্ব ৰক্তদাতা দিৱসৰ লগত সংগতি ৰাখি আজি অনুষ্ঠানৰ আয়োজন কৰি মোক নিমন্ত্ৰণ জনালে, গতিকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি বিশ্ব ৰক্তদাতা দিৱসৰ লগত বাবে মই এটা ক'ব লাগিব যে বিশ্ব ৰক্তদাতা দিৱসটো কিয় পালন কৰা হয় সেয়াটো মই ক'ব লাগিব। প্ৰতি বছৰে 14 জুন তাৰিখে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়, কিয়নো যিটো ব্লাড গ্ৰুপছ থাকে মানুহৰ, এই ব্লাড গ্ৰুপছ আৱিষ্কাৰ কৰা যিজন বিজ্ঞানী আছিলে, বিজ্ঞানী কাৰ্ল লেনষ্টেইনাৰ, তেখেতৰ জন্মদিন হ'ল 14 জুন। তেখেতে 1868 চনৰ 14 জুন তাৰিখে জন্ম লাভ কৰিছিল, আৰু তেখেতৰ জন্মদিনটো সজীৱ কৰি ৰাখিবলৈ বা তেখেতৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ 2004 চনৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশত সমগ্ৰ বিশ্বতে 14 জুন তাৰিখটো বিশ্ব ৰক্তদাতা দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ উপৰিও এটা উল্লেখযোগ্য কথা আছে যে আমাৰ ভাৰতবৰ্ষত কিন্তু এটা বিশেষ দিন পালন কৰা হয়, 1 অক্টোবৰ তাৰিখটো ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস হিচাপে পালন কৰা হয়। এই দুটা দিৱসেই আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, 14 জুন বিশ্ব ৰক্তদাতা দিৱস, আৰু লগতে আমাৰ ভাৰতবৰ্ষত নিজাববীয়াকৈ 1 অক্টোবৰ তাৰিখটো ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস পালন কৰা
0: হয়। আমি বহুখিনি সময় আমি কথা পাতিলোৱে, গতিকে এতিয়া মই তোমাক যদি সুধিবলৈ যাওঁ, আচলতে ৰক্তদান সকলোৱে নকৰে বা সকলোৱে কৰিবলৈ অলপমান ভয় খায় কিছু কিছু লোকে, যে মোৰ অলপমান মই উইক হৈ আছোঁ বা অলপমান সবল হৈ থকা নাই, গতিকে মই ৰক্তদান নকৰোঁ। কিন্তু তেনে এক সময়তে তুমি ধৰা এতিয়া ৰক্তদান কৰিছা, তোমাৰ অভিজ্ঞতাৰ পৰা মই জানিব বিচাৰিছোঁ, ৰক্তদান কৰাৰ পিছত তেনেকুৱা ধৰণৰ কিবা শাৰীৰিক মানে অসুস্থতা তেনেকুৱা হয় নেকি, মানে মানুহে ভয় খাই থাকে এই বস্তুটোক লৈ পেলাই?
3: নাই, ৰক্তদান কৰাৰ বিষয়টোত ভয় থাকিব লাগে বুলি কোনো ধৰণৰ কথাই নাই। এটা এটা অতি এটা ভ্ৰান্ত ধাৰণা মানুহৰ সৃষ্টি হয় যে মই তেজ দিলে মই দুৰ্বল হৈ পৰিম নেকি, মোৰ কিবা আনুষংগিক কিবা অসুখ বিসুখ হ'ব নেকি, বা যাক মই ৰক্তদান কৰিম তেওঁৰ সংস্পৰ্শলৈ অহাৰ লগে লগে তেখেতৰ যিটো ৰোগ আছে সেই ৰোগ মোলৈ বিয়পি আহিব নেকি, বাট এনেকুৱা বিভিন্ন ধৰণৰ আচলতে মানুহৰ মনত ভ্ৰান্ত ধাৰণা সৃষ্টি হৈছে, কিন্তু ৰক্তদান কৰাৰ লগে লগে এই যিখিনি ধাৰণা আছে ধাৰণাখিনি যে ভুল আপুনি স্পষ্ট হৈ পৰিব। প্ৰথম কথা, ৰক্তদান কৰাৰ প্ৰাক মুহূৰ্তত আপোনাৰ স্বাস্থ্য এটা পৰীক্ষা কৰি লোৱা হয়, আপোনাৰ স্বাস্থ্যত কিবা আপোনাৰ বিসংগতি আছে নেকি, আপোনাৰ কিবা বেমাৰ আজাৰ আছে নেকি যাৰ কাৰণে আপুনি তেজ দিব পৰা অৱস্থাত নাই, বিভিন্ন ধৰণৰ ৰোগ আছে,
0: আচলতে নিজেও সজাগ হ'ব পাৰি,
3: সজাগ হ'ব পাৰে, লগতে বিভিন্ন ধৰণৰ ৰোগ আছে। অতি উল্লেখযোগ্যতা যদি কওঁ, যৌনক্ৰিয়াৰ ফলত সৃষ্টি হোৱা এইচ আই ভি ৰোগ, সেই এইচ আই ভি ৰোগ যাৰ আছে আচলতে তেখেতসকলক ব্লাড দিবলৈ দিয়া নহয়, বা আপুনি ৰক্তদান কৰিবলৈ যোৱাৰ প্ৰায় 12 ঘণ্টাৰ আগত আপুনি সুৰাপান কৰিছিল নেকি, বা বিভিন্ন ধৰণৰ মাদক দ্ৰব্য,
0: মানে ক'বলৈ গ'লে সেই ব্যক্তিজনো সম্পূৰ্ণভাৱে সুস্থ থাকিব লাগিব,
3: সুস্থ থাকিব লাগিব, সুস্থ থাকিলেহে তেখেতক মানে ৰক্তদান কৰাৰ কাৰণে অনুমতি প্ৰদান কৰে কৰ্তৃপক্ষই। আৰু এটা কথা, বহুতে আচলতে এই কথা আপুনি যেতিয়া সুধিছে যেতিয়া মই ক'ব লাগে, বহুতে আচলতে ৰক্তদান কৰিবলৈ যোৱাৰ আগতে ভয় কৰে যে যিহেতু আমি প্ৰত্যক্ষভাৱে ইজনে আনজনক তেজ দিম, গতিকে তেখেতৰ সংস্পৰ্শলৈ অহাৰ লগে লগে তেখেতৰ ৰোগটো মোলৈ বিয়পি আহিব নেকি। কিন্তু এইটো এটা ভ্ৰান্ত ধাৰণা। এনেকুৱা সুবিধা আছে যে আপুনি পোনপটীয়াকৈ কোনোজন লোকক প্ৰত্যক্ষ সংস্পৰ্শলৈ নহাকৈও আপুনি তেজ দিব পাৰিব। এনেকুৱা আমি বহুতবাৰ তেজ দিছোঁ যে আমি ৰোগীজন আমি দেখাই নাই, আমি ৰোগীজন নেদেখাকৈ আচলতে ৰোগীজনৰ কাৰণে আমি তেজ দি আহিছোঁ। আৰু এটা যিহেতু দুৰ্বল হোৱাৰ কথা কৈছে, আচলতে অতি এটা দুৰ্বলৰ কোনো কথা নাহে, আচলতে ৰক্ত আমি মই যিমানো জানো মোৰ অভিজ্ঞতাৰ ফালৰ পৰা, আমি যেতিয়া তেজ দিওঁ আমাৰ যিটো ৰক্তকোষ পুনৰ নতুন ৰক্তকোষ সৃষ্টি হ'বৰ কাৰণে চান্স পায় বা সুবিধা পায়, সেইকাৰণে আমাৰ কাৰণে ভালহে বুলি ডক্টৰে কয়। বিশেষ বিভিন্ন ধৰণৰ বৈজ্ঞানিক কথা বতৰা আছে যিখিনি আচলতে ময়ো অৱগত নহওঁ, কিন্তু মই মোৰ অভিজ্ঞতাৰ পৰা যদি ক'বলৈ যাওঁ, আজিলৈকে যিমানবাৰ ৰক্তদান কৰিছোঁ মই কোনো অসুবিধাৰ সৃষ্টি সন্মুখীন হোৱা নাই। কিন্তু ৰক্তদান কৰিবলৈ যোৱাৰ আগমুহূৰ্তত আৰু ৰক্তদান কৰাৰ পাঁচ মুহূৰ্ত, ৰক্তদান কৰি উঠি হোৱাৰ পাঁচ মুহূৰ্তত আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব, সেইখিনি কথাৰ প্ৰতি আমি গুৰুত্ব দিয়াটো দৰকাৰ।
0: আপুনি যিহেতু বহুকেইবাৰ আপুনি ৰক্তদান কৰিছে, অসমৰ বিভিন্ন ঠাইত আপুনি ৰক্ত দিছে বা বিভিন্ন লোকক আপুনি সহায় কৰিছে, গতিকে এইখিনি সময়ত আপোনাৰ পৰা এটা কথা মই জানিব বিচাৰিম, তেনেকুৱা কোনো বিশেষ অভিজ্ঞতা আছে নেকি ক'ৰবাত ৰক্তদান কৰিব যাওঁতে বা হোৱা?
3: ৰক্তদান এনেকুৱা এটা আমাক কোৱা হয় যে ৰক্তদান মহান দান। আপুনি যদি আপোনাৰ এটোপাল তেজ দি কাৰোবাৰ এটা গতি মূল্যৱান জীৱন বচাব পাৰিছে, সেইটোৱে আচলতে বিশেষ। গতিকে এটা বিশেষ ঘটনা নাই, আমি যিমানবাৰ তেজ দিবলৈ গৈছোঁ প্ৰতিটো দিনে, প্ৰতিটো দিনেই আমাৰ কাৰণে বিশেষ, কাৰণ আমি যোৱাৰ আগমুহূৰ্তত মই এতিয়া সকলোৱে যিসকলে তেজ দিব বিচাৰিব তেওঁলোকে ভাল পাব শুনি, যে যোনে তেজ দিবলৈ যাব যিগৰাকী ৰোগীৰ আত্মীয় আছে তেওঁলোক আমাৰ কাৰণে কিমান মানে অধীৰ আগ্ৰহেৰে থাকে যে এখেত আহিব আমাৰ ৰোগীজনক তেজ দিব, আমাৰ ৰোগীজন নিৰ্মূল হ'ব, সুস্থ হ'ব, তেওঁলোকে যিটো আশা লৈ আচলতে আমাক আশাৰ এটা আমাক দেখাৰ লগে লগে তেওঁলোকে মনত বা হৃদয়ত যেতিয়া আশাৰ সঞ্চাৰ হয় সেই বস্তুটো আচলতে আমাক যিখন সুখ দিয়ে, সেই প্ৰতিটো সুখেই আচলতে আমি যিমানবাৰ তেজ দিছোঁ প্ৰতিটো সুখেই আমাৰ কাৰণে বিশেষ হৈ পৰে।
0: নিশ্চয় নিশ্চয়, সকলোৰে কাৰণে আচলতে আমাৰো ঘৰতো মোৰো এইটো ব্যক্তিগতভাৱে অভিজ্ঞতা বহুকেইবাৰ হৈছে যে ঘৰৰ কাৰোবাৰ অসুখ হৈ আছে বা তেজ দিব লগা পৰিস্থিতি হৈছে, তেনে সময়ত মই যেতিয়া তেজ দিবলৈ অহা যেতিয়া ডোনাৰজনক মই দেখোঁ, দেখিলে মোৰেই ভাল লাগি যায় যে তেওঁ আজি মোৰ ফেমিলিৰ মানুহজনক বা তেজ দিব বচাব। গতিকে সকলোৱে আচলতে সেনেকেই ভাবে। যিহেতু আজি বিশ্ব ৰক্তদাতা দিৱস, আমি আপোনাৰ লগত কথাখিনি পাতিলোঁ বিশ্ব ৰক্তদাতা দিৱসৰ ওপৰত, যিহেতু আপুনি এজন সক্ৰিয়ভাৱে ৰক্তদান কৰি আছে এতিয়াও, আৰু ৰক্তদান আচলতে আমি এইটো কাৰণেই কৰিব লাগে, আপুনি খুব মাজতে এটা ভাল কথা এটা উল্লেখ কৰিলে যে ৰক্ত আচলতে আমি দান কৰিলেহে আমাৰ বডিত আকৌ নতুনকৈ সেই তেজটো আমাৰ সৃষ্টি হয়, গতিকে এইটো এটা স্বাস্থ্যসন্মত এটা কথাই ডক্টৰে বিভিন্নজন চিকিৎসকে বহু লোককে এইটো কোৱা পৰিলক্ষিত হয়। গতিকে ধন্যবাদ জনাইছোঁ আপোনাক, আপুনি খুব ধুনীয়াকৈ কথাখিনি ক'লে, আশা কৰিছোঁ আমাৰ এই কথোপকথনৰ দ্বাৰা আমাৰ যুৱবন্ধুসকল নিশ্চয় উপকৃত হ'ব।
2: হিমাঞ্চল দত্তৰ সৈতে হোৱা কথা বতৰাখিনি শুনিলে
0: যুৱবন্ধু, চাওঁতে চাওঁতে আজি অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ সময় আহি পৰিল। আশা কৰিছোঁ আজিৰ অনুষ্ঠানটি শুনি আপোনালোক নিশ্চয় উপকৃত হ'ল। পুনৰ এটি নতুন দিনত এটি নতুন অনুষ্ঠানৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ৰাজ শৰ্মাই বিদায় লৈছোঁ। নমস্কাৰ।

যুবতৰংগ শ্ৰোতাই ইমান পৰে যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে।

প্ৰিয় শ্ৰোতা, আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও আপোনালোকে গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্টতো জনাব পাৰে।

গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি, ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ কাৰ্যসূচী, ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীলৈ জি আই টেগৰ স্বীকৃতি আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি তিনিগৰাকী লোকৰ সাক্ষ্য প্ৰদান। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰে। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মেঘালয়ৰ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব।

0: আশা কৰা হৈছে। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকাশ ক্ষেত্ৰত দিয়া গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। শ্ৰীগাডকাৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ, আঞ্চলিক সংহতি সুদৃঢ়কৰণ আৰু যুৱ প্ৰজন্ম তথা স্থানীয় প্ৰতিষ্ঠানসমূহৰ বাবে সুযোগ সৃষ্টিৰ উদ্দেশ্যে যোগাযোগ আৰু স্থায়ী আন্তঃগাঁথনি প্ৰসাৰৰ লগতে বিনিয়োগকেন্দ্ৰিক বিকাশত গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দূৰদৰ্শী নেতৃত্বত দ্ৰুত আৰু নিৰাপদ যাত্ৰা সুনিশ্চিত কৰাৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বিশ্বমানৰ ঘাইপথ আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলিও তেওঁ মন্তব্য কৰে। শ্ৰীগাডকাৰীয়ে এই সন্মিলনত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ কথা। এই সন্মিলনে নীতি নিৰ্মাতা, ঔদ্যোগিক নেতা, বিনিয়োগকাৰী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অংশীদাৰীসকলক একেলগ কৰি আন্তঃগাঁথনিৰ উন্নয়ন, বিনিয়োগৰ সুযোগ আৰু আঞ্চলিক বিকাশৰ আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে সেৱা আগবঢ়াই আহিছে। দুদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅৰিঅই অংশগ্ৰহণ কৰে। এই সন্মিলন উত্তৰ পূব ভাৰতৰ আন্তঃগাঁথনিক লৈ সমবেত হোৱা সৰ্ববৃহৎ সন্মিলন হ'ব বুলি আশা কৰা হৈছে। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হয়। ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংসা নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বটো আছিল বুলি আজি স্মৃতি দিৱস উপলক্ষে অসম মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত গুৱাহাটীৰ ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্বহীদ কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়েই নহয় বৰং দেশপ্ৰেম, ত্যাগ আৰু অপৰিসীম সাহসৰ জীৱন্ত প্ৰতীক আছিল। তেওঁৰ জীৱনগাথাই আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য অনুপ্ৰেৰণা যোগাই আহিছে। তেওঁ কয় যে দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব।
1: হাঁহি মুখে আত্মবলিদান কৰি দেশৰ স্বাধীনতা আন্দোলনক এক নতুন মাত্ৰা আৰু শক্তি প্ৰদান কৰিছিল। কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়ে নাছিল, বৰঞ্চ তেওঁ আছিল দেশপ্ৰেম, ত্যাগ আৰু অপৰিসীম সাহসৰ এক জীৱন্ত প্ৰতীক, যিয়ে আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য প্ৰেৰণা যোগাই আহিছে। 1905 চনৰ 21 মাৰ্চ তাৰিখে তেতিয়াৰ শিৱসাগৰ জিলা, বৰ্তমানৰ গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ অন্তৰ্গত চাওদাং চাৰিআলিৰ এটা মধ্যবিত্ত পৰিয়ালত এইগৰাকী মহান দেশপ্ৰেমিকৰ জন্ম হৈছিল। পিতৃ সোণাৰাম কোঁৱৰ, মাতৃ কনকেশ্বৰী কোঁৱৰৰ 5ম সন্তান কুশল কোঁৱৰ আছিল আহোম ৰাজবংশৰ বিখ্যাত টুংখঙীয়া ফৈদৰ বংশধৰ।
0: শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে গুৱাহাটী মহানগৰীৰ নেহৰু উদ্যানত আয়োজিত অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। ৰাজ্যৰ 4বিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে জিআই টেগ অৰ্থাৎ ভৌগোলিক সূচ্যাংক লাভ কৰিছে। শেহতীয়াকৈ ভৌগোলিক সূচ্যাংক পঞ্জীয়ে মহৰ শিঙৰ পেপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰ্যপূৰ্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হ'ব। নতুনকৈ ভৌগোলিক সূচ্যাংক লাভ কৰা এই 4বিধ সামগ্ৰীয়ে জনজাতি ঐতিহ্য, সংগীত বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। এই স্বীকৃতি লাভৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ডৰ অসম শাখাই সহায় কৰিছে। নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধক লোকেন দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ লগতে কাৰুশিল্পীসকলৰ অৰ্থনৈতিক বহন ক্ষমতা নিশ্চিত কৰাৰ বাবে নাবাৰ্ডে ভৌগোলিক সূচ্যাংক প্ৰমাণপত্ৰ লাভ প্ৰক্ৰিয়াক সক্ৰিয়ভাৱে সমৰ্থন যোগাই আহিছে। এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতা সুদৃঢ় কৰাই নহয় বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধকগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচ্যাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা 12লৈ বৃদ্ধি পালে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা দিব পৰা যাব। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 3গৰাকী লোকে সাক্ষ্য প্ৰদান কৰে। আজি সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, ৰাজ গোস্বামী, দীপাংকৰ ঠাকুৰীয়া আদালতত উপস্থিত হয়। এই গোচৰৰ প্ৰথমে এজাহাৰকাৰীসকলক সাক্ষ্য গ্ৰহণৰ বাবে মতা হৈছে বুলি চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে মন্তব্য কৰে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত চিকিৎসা বিভাগৰ সাক্ষীসকলক মতা হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ সাক্ষ্য লোৱা হ'ব বুলি তেওঁ কয়। এই সন্দৰ্ভত সাংবাদিকসকলৰ আগত অধিবক্তাগৰাকীয়ে এইদৰে কয়।
2: আজি আমাৰ চাৰিজন মাতিছোঁ, তিনিজন এতিয়া সাক্ষাৎদান চলি আছে, থাৰ্ড নম্বৰজন আজি ৰাতিপুৱা আমি আৰম্ভ কৰিছিলোঁ দীপাংকৰ, যাৰ কোৰ্টৰ সাক্ষী নম্বৰ 13 আছিল আৰু 14 নম্বৰ আছিল ৰাহুল গোস্বামী, তেওঁ যোৰহাটৰ বাৰ এছ'চিয়েশ্যনৰ লয়াৰ হয়। এতিয়া ৰাজ গোস্বামী বোলা সাক্ষীজন চলি আছে, চ' সেইটো কাৰণে এতিয়া ৰাহুল গোস্বামীয়ে যিজন উকিল আছিল তেওঁ যথেষ্টখিনি ভাল সাক্ষী দি গৈছে আৰু চব প্ৰশ্নৰ সঠিক উত্তৰ দিছে। এটা কেছ এটা এষ্টাব্লিছ কৰিব হ'লে প্ৰথমে এজাহাৰকাৰীৰ ভাৰ্চনখিনি সদায় আগে আহি যাব লাগে, কোনো বান্ধা নিয়ম নাই। এইটো আমাৰ প্ৰসিকিউশ্যনটো আমাৰ এটা ষ্ট্ৰেটেজিক মুভমেণ্ট হিচাপে আমি মেপ এখন ড্ৰ কৰি লৈছোঁ।
0: উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন থানাত ভালে সংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰে যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰিছে। অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলৰ আদালতে সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতে অহা শুকুৰবাৰে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা 19 জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত ইৰাণৰ পৰমাণু সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিক আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকীও শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লৰিজানি, ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰৰ কামাণ্ডাৰ মহম্মদ পাকপুৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰজাদে অন্যতম। ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত বৰপেটা সমষ্টিত বিধায়ক দীপক কুমাৰ দাসে আজি 17টা পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। ইয়াৰে প্ৰথম কাৰ্যসূচী হিচাপে তেওঁ বৰপেটা চহৰৰ ৰাখালথান আৰু ৰামৰায় ষ্টেডিয়াম সংযোগী দুটা পথৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে। এই 17টা পথৰ নিৰ্মাণৰ বাবে সৰ্বমুঠ 8,60,00,000 টকা ধাৰ্য কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি। ভাৰতীয় আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ কাৰ্যসূচী। ৰাজ্যৰ 4বিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীলৈ GI টেগৰ স্বীকৃতি। আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 3গৰাকী লোকৰ সাক্ষ্য প্ৰদান। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও শ্ৰোতালৈ নিবেদন কৰিছোঁ আমৈ।

0: এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো আমৈ। আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে বিশ্বজিৎ কাকতিয়ে।
1: নমস্কাৰ, মোৰ নাম শ্ৰী সুদীপ্তা ডেকা বৰা। মোৰ ঘৰ চুতহৈবৰ, নগাঁও।
2: হয়, আপুনি বিভিন্ন কলা সংস্কৃতিৰ লগত জড়িত, আপুনি কবিতাও লিখে, বিশেষকৈ যোগাসনৰ লগত জড়িত। আপুনি বিভিন্ন ল'ৰা ছোৱালীক সৰুৰ পৰা যোগাসনৰ প্ৰশিক্ষণ দি পেলাই তেওঁলোকক প্ৰতিযোগী হিচাপে গঢ়ি তোলে, এই বিষয়ে কওকচোন, আপুনি যোগাসন কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে বাৰু?
1: একচুৱেলি ক'বলৈ গ'লে মোৰ ল'ৰাই মোৰ যোগগুৰু বুলি ক'ম, যিহেতু ল'ৰাই মোক যোগাসন শিকাইছিলে প্ৰথম, আৰু সেই অনুপাতে মই অনুপ্ৰাণিত হৈ যোগাসনক আঁকোৱালি লৈছিলোঁ। আৰু 2015 চনত মই শংকৰদেৱ ইউনিভাৰ্চিটিৰ পৰা 1 ইয়াৰ ডিপ্ল'মা কমপ্লিট কৰিছিলোঁ। তাৰপিছতে মই 2017 চনত যোগবিজ্ঞান মহাবিদ্যালয় গুৱাহাটীৰ ইউনিভাৰ্চিটি এফিলিয়েটত মই 1 ইয়াৰ PG ডিপ্ল'মা কোৰ্ছ কমপ্লিট কৰিছিলোঁ।
2: আপোনাৰ গুৰু আপোনাৰ ল'ৰা, সচৰাচৰ মাক বাপেকে ল'ৰা ছোৱালী শিকায়, এই বিষয়ে অকণমান খুলি কওকচোন।
1: এই বিষয়ে মানে মই কি ক'ম, মোৰ ল'ৰাটো যেতিয়া 4 বছৰ বয়স আছিলে আৰু ল'ৰাটোৰ অকণমান মানে কাহ চৰ্দিৰ হৈ থাকে, তাৰ কাৰণে মই আমাৰ যোগগুৰু শংকৰদেৱনাথ ছাৰ তেখেতক লগ পাইছিলোঁ। আৰু তেখেতে মোক কৈছিলে যে বাইদেউ, আপুনি ল'ৰাটোক যোগ স্কুলত দি দিয়ক, শনিবাৰে আৰু দেওবাৰে আমাৰ যোগাসন শিকোৱা হয়। তো মই তেতিয়া ল'ৰাটোক সেই স্কুললৈ লৈ গৈছিলোঁ। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে যেতিয়া যোগাসন কৰি আছিলে, তেতিয়া মই খিৰিকীৰে সেই ল'ৰা ছোৱালীবিলাকক চাই আছিলোঁ, আৰু বাকী অভিভাৱকসকলে কথা পাতি আছিলে, কিন্তু তেওঁলোকৰ লগত মই বৰ বিশেষ তেনেকুৱা ধৰণৰ কথা পতা নাছিলোঁ, যিহেতু মই যোগাসন বস্তুটো খুব আকৰ্ষিত হৈছিলোঁ। গতিকে মই খিৰিকীৰে চাই শিকি আছিলোঁ তেওঁলোকৰ পৰা। আৰু মোক তেতিয়া সেই ছাৰে মোক এদিন সুধিছিলে, বাইদেউ আপুনি বাৰু যোগাসনৰ প্ৰতি আকৃষ্ট নেকি, এনেকৈ সুধিলে। তেতিয়া মই কৈছিলোঁ, হয় ছাৰ, মই খুব ভাল পাওঁ বস্তুটো, মই শিকিব বিচাৰোঁ। তেতিয়া ছাৰে ক'লে, ঠিক আছে, মই কোৰ্চটো নগাঁৱত আনিছোঁ, আপুনি কৰিব নেকি, আপুনি পঢ়া শুনা কিমান কৰা? তেতিয়া মই ক'লোঁ যে মই গ্ৰেজুৱেট হয়। কৈছে, আচ্ছা ঠিক আছে, আমাৰ নগাঁৱত প্ৰথম বেটছটো আপোনালোকেই হ'ব, যদি আপুনি আৰু কেইগৰাকীমানক যদি গোটাব পাৰে তেতিয়াহ'লে মই বেটছটো মানে আৰম্ভ কৰিব পাৰোঁ। ছাৰে মোক তেনেকৈ ক'লে, তেতিয়া মই ক'লোঁ, নিশ্চয় মই পাৰিম ছাৰ, এনেকৈ ক'লোঁ। আৰু মই লগৰ যিমানখিনি আছিলে চবকে ফোন কৰিলোঁ, আৰু তাৰে ভিতৰত 12 ওলালে। আমি 12 শংকৰদেৱ ইউনিভাৰ্চিটিৰ পৰা 2015 চনত 1 ইয়াৰ ডিপ্ল'মা কৰিছোঁ।
2: যিহেতু আপোনাৰ আগ্ৰহ আছিল, সেই গতিকে আপুনি অতি সোনকালে বস্তুখিনি আয়ত্ত কৰি ল'লে। এতিয়া কওকচোন, এতিয়া আপুনি কেনেদৰে চলাই আছে?
1: ইয়াৰ পিছতে মই 2017 চনত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পূৰ্বাঞ্চল মহাবিজ্ঞানৰ পৰা PG ডিপ্ল'মা কোৰ্চটো কৰিছোঁ যোগ এণ্ড নেচাৰোপেথিত। আৰু বৰ্তমান মই আয়ুষ মিছনৰ আণ্ডাৰত কৰ্মৰত হৈ আছোঁ।
2: এই আয়ুষ মিছন, তাৰ বিষয়ে অকণমান থুলমূলকৈ কওকচোন আমাৰ শ্ৰোতাসকলৰ বাবে।
1: আয়ুষ মিছন আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা ডিপাৰ্টমেণ্ট হয়, আৰু ইয়াতে আমাৰ যিবিলাক ব্লকত ডিস্পেঞ্চৰীবোৰ আছে তাতে আপোনাৰ আৰোগ্য মন্দিৰ বুলি এটা মানে বিভাগ আছে, তাতে আমি যোগ ইনষ্ট্ৰাক্টৰ হিচাপে কৰ্মৰত হৈ আছোঁ। আৰু আমি মাহত 30 দিনৰ ভিতৰত 10 দিন যাব লাগে তাতে, আৰু 1 ঘণ্টাৰ আমাৰ ক্লাছ থাকে, আৰু সেই ক্লাছটো আমি সৰুৰ পৰা ধৰি বয়সস্থৰলৈকে সকলোকে আমি যোগাসন, প্ৰাণায়াম, মুদ্ৰা এইবোৰ শিকাব লাগে।
2: আপোনাৰ চেণ্টাৰকেইটা কওকচোন ক'ত ক'ত আছে?
1: বৰ্তমান মই কঠিয়াতলী ৰাঙলু গ্ৰান্তত আছোঁ আৰু ঝুমৰ মূৰত আছোঁ।
2: এই যোগাসনৰ দ্বাৰা আমি জানো যে আমাৰ বিভিন্ন শাৰীৰিক মানে যিবোৰ সমস্যা আছে, সমস্যাবিলাক আমি নাইকিয়া কৰিব পাৰোঁ ন, গতিকে আপোনালোকে আয়ুষ মন্ত্ৰণালয়ৰ যোগেদি আপোনালোকে যিবোৰ যোগাসন চেণ্টাৰবিলাকত যোগ প্ৰশিক্ষণ দি আছে, গতিকে আপোনালোকে তাত কেনেকুৱা ধৰণৰ ৰোগীবিলাক পায় বাৰু?
1: বিশেষকৈ আমি সৰু সৰু ল'ৰা ছোৱালীবিলাকক পাওঁ, আৰু প্ৰেগনেঞ্চি যিসকল মহিলা আছে তেওঁলোকক বেছিকৈ পাওঁ। আৰু আমাৰ বুধবাৰে ভেকচিনেশ্যন দিনটো থাকে, সেইদিনা আমি মাছ বি যাবই লাগে। আৰু সৰু ল'ৰা ছোৱালীখিনিক বিশেষকৈ আমি পঢ়া শুনাৰ ক্ষেত্ৰত বা ফিজিকেলৰ ক্ষেত্ৰত আমি যোগাসন শিকাব লাগে, কোনটো আসন কৰিলে ব্ৰেইন ডেভেলপমেণ্ট হয়, কোনটো আসন কৰিলে টোপনি ভাল হয়, কোনটো আসন কৰিলে ধৰি লওক মেমৰি ষ্ট্ৰং হয়, সেইটোৰ ওপৰত দিওঁ। আৰু যিসকল প্ৰেগনেঞ্চি লেডি আছে তেওঁলোকক আমি কিছুমান ধৰি লওক কৰিব নলগা যিখিনি আসন সেইখিনি আমি নিদিওঁ, আৰু যিখিনি তেওঁলোকে কৰিব পাৰে, যিখিনি কৰিলে তেওঁলোকৰ উপকাৰ হয়, উপকৃত হয় বা নৰ্মেল ডেলিভাৰী হয় তেওঁলোকৰ, সেইখিনি দিওঁ। আৰু বৃদ্ধসকলক আমি বিশেষকৈ সুস্থ হৈ থাকিবৰ কাৰণে প্ৰাণায়াম দিওঁ, লগতে 2 সৰু সুৰা মানে ধৰি লওক তেনেকুৱা আসন প্ৰাণায়াম আমি মিক্স কৰি পেলাই দিওঁ।
2: খুব সুন্দৰকৈ আপুনি বুজাই দিছে। আমাৰ ৰাইজৰ সঁহাৰিবিলাক কেনেকুৱা বাৰু?
1: ৰাইজৰ সঁহাৰি খুবেই সুন্দৰ।
2: আপোনালোকে যে এই যিকেইটা চেণ্টাৰৰ কথা ক'লে, এই চেণ্টাৰত যে আপোনালোকে যি ৰাইজক উপকৃত হোৱাকৈ যিখিনি যোগাসন শিকায়, তাত কেনেধৰণে শিকায়, কোৰ্চ হিচাপে কিবা আছে নেকি?
1: এইটো আমাৰ যিহেতু এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মানে এটা জব হয়, গতিকে তাত কোৰ্চ হিচাপে নাথাকে, তাত আমি অফিচিয়েল হিচাপে যাব লাগে। যেনেকৈ চি এইচ অ' আছে বা এ এন এম নাৰ্ছ আছে, তেওঁলোকৰ যেনেকুৱা ধৰণৰ ডিউটি, আমাৰো ঠিক তেনেকুৱা ধৰণৰে ডিউটি থাকে। আমি গৈ পেলাই আমি এঘণ্টা প্ৰশিক্ষণ দিব লাগে, কাৰ কি সমস্যা আছে, কাৰ কি ৰোগ আছে, সেইখিনি আমি প্ৰথমতে বুজি লওঁ, জানি লওঁ, সেইটোৰ ওপৰত বেছ কৰি পেলাই আমি তেওঁলোকক যোগাসন শিকাওঁ। ইয়াৰ লগতে আমাৰ নেচাৰপেথিও আছে, প্ৰাকৃতিক চিকিৎসা আৰু মেডিটেশ্যন আছে। যিসকলৰ ধৰি লওক মনটো বেয়া হৈ থাকে, চিন্তাৰে ভাৰাক্ৰান্ত হৈ থাকে, বিভিন্ন ধৰণৰ সমস্যাৰে তেওঁলোক আগ্ৰাসন হৈ থাকে, তেওঁলোকক আমি মাইণ্ডটো মানে নৰ্মেল কৰিবৰ কাৰণে প্ৰাণায়াম দিওঁ, যেনেকৈ অনুলোম বিলোম বা মেডিটেশ্যনৰ ভিতৰত যেনেকৈ ধৰি লওক আপোনাৰ ওম পৰে, ওমটো যদি আমি 108 বাৰ তেওঁলোকক কৰাব পাৰোঁ, খুবেই মানে এটা ভাল ফলাফল পোৱা যায় তাৰ পৰা। ঠিক তেনেকৈ কিছুমানৰ যদি গেছৰ সমস্যা থাকে, তেতিয়া আমি কপাল ভাতি কৰাওঁ। কিছুমানৰ যদি উশাহ নিশাহত প্ৰব্লেম থাকে, তেতিয়া আমি অনুলোম বিলোম কৰাওঁ। অনুলোম বিলোমৰ আন এটা নাম হৈছে নাড়ী শোধন প্ৰাণায়াম। যিহেতু আমাৰ শৰীৰত নাড়ীবোৰ আছে, সেই নাড়ীবোৰৰ ক'ৰবাত যদি এডাল নাড়ী আমাৰ ব্লকেজ হৈ থাকে, সেইখিনি খোল খাবৰ কাৰণে আমি নাড়ীবিলাকক জাগ্ৰত কৰিবৰ কাৰণে আমি সেই অনুলোম বিলোম প্ৰাণায়ামটো কৰোঁ আৰু নাড়ীবোৰ আমাৰ তেতিয়া শুদ্ধ হয়। সেইকাৰণে এই প্ৰাণায়ামটোৰ নাম নাড়ী শোধন প্ৰাণায়াম দিয়া হৈছে। লগতে আমি ভামৰি প্ৰাণায়াম ল'ৰা ছোৱালীবিলাকক বেছিকৈ দিওঁ, যিহেতু ভামৰি প্ৰাণায়ামে ল'ৰা ছোৱালীবিলাকৰ মাইগ্ৰেইনটো নাইকিয়া কৰে, লগতে মেমৰিটো ষ্ট্ৰং কৰে। মানে পঢ়াৰ যিটো পদ্ধতি, মনত ৰাখিবলগীয়া যিটো পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে চৰ্চা, সেইটোৰ ওপৰত আমি বেছ কৰি পেলাই ভামৰি প্ৰাণায়ামটো ষ্টুডেণ্টবিলাকক বেছিকৈ কৰাওঁ আমি।
2: আজি আমি অনুষ্ঠানটোত আপুনি খুব সুন্দৰভাৱে আমাৰ যিসকল মহিলা প্ৰেগনেঞ্চি মহিলা হওক বা আপুনি শিশুসকলৰ যোগাসনৰ যোগেদি কেনেধৰণে তেনেকুৱা সমস্যাবিলাক সমাধান কৰিব পাৰে খুব ধুনীয়াকৈ বুজাই দিছে। আমি জানিব পাৰিছোঁ আপুনি যোগাসনৰ ৰেফৰিও, এই বিষয়ে কওকচোন।
1: মই 2017 চনত মই নেশ্যনেল খেলিছিলোঁ গাজিয়াবাদত, আৰু তাতে মই 5th পজিশ্যন পাবলৈ সক্ষম হৈছিলোঁ। আৰু 2018 চনত মই তামিলনাডু গৈছিলোঁ আৰু তাতে মই যোগাসনৰ নেশ্যনেল ৰেফাৰীৰ কাৰণে এক্সাম দিছিলোঁ আৰু মই নেশ্যনেল ৰেফাৰী এচিভ কৰিছিলোঁ।
2: বৰ্তমান আপুনি নেশ্যনেল ৰেফাৰী নেকি?
1: হয়, বৰ্তমান মই নেশ্যনেল ৰেফাৰী। মই ষ্টেটৰ খেলখিনি চলাওঁ আৰু ডিষ্ট্ৰিক্টৰ খেলখিনিও চলাওঁ। লগতে কোনোবাই যদি তেনেকুৱা অনুষ্ঠানৰ কাৰণে মোক নিমন্ত্ৰণ দিয়ে মই যাওঁ। আৰু লগতে মই নেশ্যনেল খেলো চলাইছোঁ, বাহিৰত বহুতবাৰ গৈছোঁ। স্কুল গেমছো মই চলাইছোঁ, দিল্লীত চলাইছোঁ, ছত্তীশগড়ত চলাইছোঁ, পঞ্জাৱত গৈছোঁ, হাৰিয়ানাত গৈছোঁ, এনেকৈ বিভিন্ন ধৰণৰ মই ষ্টেটৰ পৰা মানে কোচ হিচাপেও গৈছোঁ। এইখিনি
2: আমি জানিব পাৰিছোঁ আপুনি কবিতাও লিখে।
1: কবিতাটো অৱশ্যে মই ক'বলৈ গ'লে মই কলেজত পঢ়ি থকাৰ দিনৰ পৰাই লিখোঁ। কিছুমান যেতিয়া সমস্যাৰে ভাৰাক্ৰান্ত হওঁ, তেতিয়া মনলৈ আহে, নদীখন চাই পেলাই মনত আহে, আকাশখন চাই মনত আহে, চৰাই চিৰিকটিক চাই মনত আহে, নিজৰ ফেমিলিক লৈ মনত আহে, নিজৰ দেউতা মাক ককা আইতা ল'ৰা ছোৱালী এই সকলোবিলাকক লৈও মনত আহে, কবিতা এটা লিখোঁ নেকি। তেতিয়াই অৱশ্যে মনত কবিতাৰ ভাৱটো জাগ্ৰত হয় আৰু মই লগে লগে মানে ডায়েৰীখন লৈ মই লিখিয়েই দিওঁ, যিটো মনলৈ আহে সেইটো লিখি দিওঁ, কবিতা আকাৰত লিখোঁ। কিন্তু কবিতা হয়নে নহয় মই একচুৱেলি নাজানো।
2: আমি শুনিব পাৰিম নেকি?
1: শুনিব পাৰে। মই যোৱা মাহত এটা কবিতা লিখিছিলোঁ। কিবা এটা অনুভৱ হৈছিলে মোৰ মা দেউতাক লৈ পেলাই, যিহেতু সমাজত আমি এতিয়া দেখি আছোঁ কিছুমান সমস্যা, যেনেকৈ ধৰি লওক আজিৰ যুগৰ সন্তানে মা দেউতাক বৃদ্ধ বয়সত নাচায়, ঘৰৰ পৰা উলিয়াই দিয়ে, ফুটপাথত থাকিব লগা হয়, বৃদ্ধাশ্ৰমত থাকিব লগা হয়, এই যিটো আমাৰ সমাজ ব্যৱস্থাত এই সমস্যাটো হৈ আছে, সেই সমস্যাটো মানে ৰাস্তাত আমি যেতিয়া কৰ্ম কৰিবৰ কাৰণে যাওঁ, অহা যোৱা কৰোঁ, গন্তব্যস্থানত যাওঁ, তেতিয়া আমি প্ৰায় বৃদ্ধসকলক দেখা পাওঁ ৰাস্তাত। যিহেতু মই এখন মৰিকলঙত তেনেকৈ এগৰাকী বৃদ্ধাক লগ পাইছিলোঁ, মোৰ খুবেই দুখ লাগিছিলে তেওঁক দেখি। প্ৰায় তেওঁ 70-80 বছৰ বৃদ্ধা হ'ব, তেতিয়া মানে মোৰ মনলৈ তেনেকুৱা কিছুমান ভাৱ আহিছিল আৰু মই তেওঁলোকক লৈ পেলাই এটা মানে কবিতা লিখিছিলোঁ। সেই কবিতাটো মই অকণ পাঠ কৰি দিবলৈ ওলাইছোঁ। পুত্ৰ পুত্ৰী অৰ্থাৎ ল'ৰা ছোৱালী, পুত্ৰ পুত্ৰী বুলি পিতৃ মাতৃ বলিয়া নকৰিবা আশা ভৰসা সিহঁতৰ পৰা। পুত্ৰ পুত্ৰীৰ ব্যৱহাৰত পিতৃ মাতৃৰ মনত আঘাত, কৈ থৈছোঁ আই বোপাই আজিৰ দিনত, খেদি দিয়ে ঘৰৰ পৰা ফুটপাথত আশ্ৰয়, শেষত জীৱনটো বৃদ্ধাশ্ৰমত, দহ মাহ দহ দিন গৰ্ভত ৰাখি কি পালা আই বোপাই সন্তানৰ পৰা। জুবিন দাৰ কাৰণে মই এটি কবিতা লিখিছিলোঁ, মোৰ মনৰ ভাৱ প্ৰকাশ কৰিছিলোঁ। কবিতাটোৰ নাম হৈছে ঈশ্বৰৰ পুত্ৰ জুবিন দা। তুমি নথকাৰ অনুভৱ যিদিনাখনৰ পৰা হৈছে, সেইদিনাৰ পৰাই প্ৰকৃতিৰ দুচকুৰে নিগৰি আছে অশ্ৰু ধোপাল। তুমি গুচি গ'লা যি বাটেৰে, সেই বাটেৰে বাট চাই ৰ'লোঁ ঈশ্বৰৰ পুত্ৰ আহিব বুলি। কিন্তু তেওঁ চিৰদিনলৈ শুই পৰিল বহল সেই নীৰৱ নিস্তব্ধ সাগৰৰ কোলাত। তুমি যে স্বৰ্ণ, তুমি যে মুকুতা, আৰু তুমি যে হীৰাৰ টুকুৰা, সেই যে মৃত্যু শব্দৰ ন্যায় বিচাৰি ফুৰা মানুহজাকৰ তুমি হিয়াৰ আমঠু জুবিন দা। ধন্যবাদ।
2: এতিয়া তাৰ বাদেও আপুনি ঘৰক চাগে কাম কাজখিনি কৰে, কওকচোন এই বিষয়ে অকণমান।
1: মই ৰাতিপুৱা হয় পৰিয়াল, মানে মোৰ পৰিয়ালত বিশেষকৈ দেউতা স্বৰ্গগামী হৈছে আৰু মা আছে। মা প্ৰায় 80 বছৰ বয়স হৈছে, তেখেত সুস্থই হৈ আছে আৰু মই সদায় সুস্থ হৈ থকাটো বিচাৰোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু লগতে মোৰ হাজবেণ্ড আছে, মোৰ ল'ৰা আছে জ্যোতিময় বৰা, তেওঁ নগাঁও কলেজত পঢ়ি আছে, ছ'চিয়লজি ডিপাৰ্টমেণ্ট। প্ৰথম ল'ৰাই 4 বছৰ বয়সত যোগাসন শিকিছিলে আৰু তেওঁ যোগাসন বৰ্তমান যোগাসনটো এৰাৰ নিচিনাই হৈছে, কিন্তু তেওঁ এতিয়া গীটাৰ বজায় আৰু মিউজিক কম্প'জ কৰে, লগতে তেওঁ জিম কৰি আছে আৰু পঢ়াটো সমানে তেওঁ চলাই নিছে।
2: বৰ্তমান এটা ভয়াৱহ ৰোগ বুলি চিহ্নিত হৈছে ডায়েবেটিছ। এই যিহেতু আপুনি যোগাসন শিকায়, গতিকে ডায়েবেটিছ নহ'বৰ কাৰণে, ভৱিষ্যতে ধৰক ডায়েবেটিছক আমি প্ৰতিৰোধ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ আসন কৰিলে বেছি ভাল হয় বাৰু?
1: চাওক, আমি ডায়েবেটিছ নহ'বৰ কাৰণে প্ৰথমতে আমি শৰীৰটো ফ্লেক্সিবল কৰিব লাগিব। লগতে আমি যিখিনি ৱাৰ্ম আপ আছে, হাত ভৰি লৰচৰ কৰা বা শৰীৰটো শিথিল কৰা, সেই আসনখিনি প্ৰথমতে কৰিব লাগিব। লগত আমি সূৰ্য প্ৰণাম বুলি আছে 12টা ষ্টেপ, সেই 12টা ষ্টেপ যদি আমি ৰেগুলাৰ কৰিব পাৰোঁ, লগত মন্ত্ৰখিনি যদি আমি মাতিব পাৰোঁ, লগতে প্ৰাণায়াম মেডিটেশ্যন এইখিনি যদি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সদায় সুস্থ হৈ থাকিম আৰু কেতিয়াও আমাৰ শৰীৰলৈ ৰোগ ব্যাধি নাহিব।
2: কথা পাতি ভাল লাগিলে। আমাৰ যিহেতু সময় প্ৰায় শেষ হৈ আহিছে, গতিকে শেষত আপোনাৰ পৰা এটা কথা সোধোঁ, আপোনাৰ প্ৰিয় গায়ক কোন বাৰু?
1: প্ৰিয় গায়ক বুলি ক'বলৈ অকণমান মানে দিগদাৰে হয়। ভূপেন হাজৰিকা তেখেতকো ভাল পাওঁ বহুত, আৰু খগেন মহন্ত, লগতে দীপেন দা আছে আমাৰ, লগতে আমাৰ জুবিন দা আছে, এই সকলোৰে গীতবোৰ ভাল পাওঁ শুনি।
2: মই যদি আপোনাক এটা গীত শুনাওঁ বুলি ভাবোঁ, আপুনি কাৰ গীত শুনিবলৈ বিচাৰিব?
1: বৰ্তমানতো এতিয়া জুবিন দাৰ গীতেই শুনিবলৈ সকলোৱে বিচাৰে আৰু সদায় জুবিন দাৰ গীতেই চাৰিওফালে বাজি আছে, অন্তৰত বাজি আছে, গতিকে জুবিন দাক প্ৰথমতেই এতিয়া গীতটো শুনিম বুলি আশা কৰোঁ।
2: ঠিক আছে, আপোনাক এটি জুবিন দাৰ গীত শুনাইছোঁ আৰু আমি অনুষ্ঠানটি সামৰি মাৰিছোঁ। ধন্যবাদ।
1: হয়, খুব সুন্দৰ, আপোনাকো ধন্যবাদ।

আমৈ অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত শ্ৰোতাই যোগাসনৰ এগৰাকী প্ৰশিক্ষক, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী ৰেফাৰী সুদীপ্তা ডেকাবৰৰ সৈতে হোৱা কথা বতৰা শুনিলে। অনুষ্ঠানটি আগবঢ়ালে বিশ্বজিৎ কাকতিয়ে।

আমৈ শ্ৰোতাই ইমানপৰে অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে বিদ্যাৰ্থীৰ অনুষ্ঠান আৰু 6 বজাত অসমীয়া আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

0: নৱমানৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজি অনুষ্ঠান মুকলি কৰিছো। আজি আমি লৈছো তোমালোকৰ পাঠ্যপুথিৰ এটি কবিতা, দ্য ৰোড নট টেকেন। এই কবিতাৰ আলোচনা আগবঢ়াবলৈ আহিছে অৰুণিমা দেৱী।
1: I shall discuss the poem The Road Not Taken by Robert Frost. The poem which we shall be discussing is a well-known poem of Robert Frost. Robert Frost is an American poet who has a

0: Grassy meadow. Wanted where? Line number 8. Had not been used. The passing there. Line number 9. People who passed by that way. Trodden. Line number 12. To walk. Somewhere ages and ages hence. Line 18. This refers to a point of time in the distant future. Less traveled. Line 19. The path which was not been used frequently. And that has made all the difference. Line 20. The fact that the poet had to make a choice and choose a road less traveled made all the difference to him. So these are only a few of the difficult words which I thought you may need to understand. Now, let us look at stanza 1 or the first 5 lines of the poem again. Shall I read it for you? Yes. Two roads diverged in a yellow wood, and sorry I could not travel both, and be one traveler, long I stood, and looked down one as far as I could, to where it bent in the undergrowth. Now in these 5 lines of the poem, we find that a traveler was at a place in a wood where the leaves of the trees have turned yellow as it was the autumn season. And he had to choose between two roads which were going in different directions. He was a lone traveler, and so it was not possible for him to take both the roads at the same time. He stood there for a long time, finding it difficult to make a choice. The first road has been frequently used. He looked at it as far as he could until it bent and disappeared in the dense undergrowth of plants and shrubs. Now, you must be wondering which road did the traveler choose. Let us find out from the next stanza of the poem. Then took the other, just as fair, and having perhaps the better claim, because it was grassy and wanted wear. Though as for that, the passing there had warned them really about the same. After lingering for some time, the poet chooses the second road. The first road had a better claim, as it was well trodden by the travelers, and the impression of the footsteps made the surface of the road black. But the second road was covered by intense grasses, suggesting that the road was less frequently used. And the traveler chooses this road. At this point, what do you think did the traveler feel? Did he have any doubts about his choice? Did he feel that he had made a wrong decision? Let us read the next stanza to find out. And both that morning equally lay in leaves, no step had trodden black. Oh, I kept the first for another day, yet knowing how way leads on to way, I doubted if I should ever come back. So here we find in the third stanza, the traveler on that particular morning made his choice to travel on the road which was not frequented. The leaves lying on this road have not turned black with the footsteps of many travelers. He left the first road for some other time. The traveler was quite aware of his choice. He knew that in his life he could never change the choice he made. After he made his choice, did the traveler have any regrets? The last stanza of the poem will tell us. Let me read it for you. I shall be telling this with a sigh, somewhere, ages and ages hence, two roads diverged in a wood, and I took the one less traveled by, and that has made all the difference. So, in this last stanza, we realized that after making his choice, the traveler's intuition told him that a day would come in the distant future when he would look back and feel proud of the choice he made. He had chosen the road which was less traveled, and this made all the difference to him. Now, dear students, by now you should be able to find the answers to the questions I had asked you before reading the poem. Let us discuss the questions again. The first one, where does the traveler find himself? The answer is, the traveler finds himself in a place where he faces two roads going in two opposite directions. The second one, what problem does he face? His greatest problem at that moment was to make a choice of the road through which he would travel. The third one, is there any difference between the two roads? Yes, the first road was much traveled. Its surface was blackened by the footsteps of the many travelers which had taken the road. The second road was grassy. The fallen leaves on the road had not turned black, as travelers have not trodden on them. So which part did the traveler take? The traveler took the second path, which was less frequented by travelers. Why did he take this path? This path was not used often. So he took this path, for he felt that in some distant future, it would make a difference to his life. Looking back, does the poet regret his choice? Well, after looking back, the poet has no regret for his choice, because taking the second path brought a difference to his life. The poet has used the phrase yellow wood in the first line of the poem. Does it tell you something about the time of the year? Well, yellow wood clearly hints at the autumn season. In autumn, the green leaves turn yellow before falling off the branches. This makes the wood look yellow, hinting at the autumn season. Another phrase, it was grassy and wanted bare. You can find it in line number 8 of the poem. We have discussed this earlier. It gives a clear description of the second road. The second road was less frequented by travelers. So, there was a thick growth of grass. As there were few travelers on this road, the grass had not worn out. Now, you can look at the poem again. Try and identify the lines where the poet describes the difference between the two roads. What do you think the last two lines of the poet mean? Does the poet regret his choice or accept it? We will end our lesson here.
1: Satra Satri Hokol Iman Pore Tumaloke, The Road Not Taken. E Kobitatir Alusona Hunila, Tumalukor Babe Kobitatir Alusona Agborhale, Orunima Depie. আজিলে আমাৰ সময় হলহি পুনৰ প্ৰীতি শুভেচ্ছা জনাই অনুষ্ঠান ইমানতে সামৰিছো।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত শিৱসাগৰত চৰাইদেউ আৰু শিৱসাগৰ জিলা বিজেপিৰ বিশেষ সাংগঠনিক সভা, ভাৰতীয়াক আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ কাৰ্যসূচী, ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে ঘৰ সাজি বাস কৰি থকা কেইবাটাও পৰিয়ালৰ বাসগৃহত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি তিনিগৰাকী লোকৰ সাক্ষ্য প্ৰদান। বিজেপিৰ ৰাজ্য সভাপতি দিলীপ শইকীয়াই আজি শিৱসাগৰত চৰাইদেউ আৰু শিৱসাগৰ জিলা বিজেপিৰ বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি দলৰ ভৱিষ্যৎ কাৰ্যসূচীৰ ৰূপৰেখা দাঙি ধৰে। নিৰ্বাচনত লাভ কৰা জনাদেশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিকৰ পৰা বুথ পৰ্যায়লৈকে কাৰ্যকৰ্তাসকলোৰে সৈতে মত বিনিময় কৰা হৈছে বুলি তেওঁ সভাত প্ৰকাশ কৰে। দলীয় কাৰ্যকৰ্তাসকলক অধিক সক্ৰিয় কৰাৰ উদ্দেশ্যে দলটোৱে মণ্ডল আৰু জিলা পৰ্যায়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব বুলি তেওঁ কয়। সাংগঠনিক সভাৰ পাছত ৰাজ্যিক সভাপতিগৰাকীয়ে শিৱসাগৰ নগৰৰ কালীপ্ৰসাদ সোঁৱৰণী সভাগৃহত এখন সংবাদমেল সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীৰ 12 বছৰীয়া কাৰ্যকাল উপলক্ষে 10 জুলাইৰ পৰা এলানি কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি তেওঁ সংবাদমেলত প্ৰকাশ কৰে। এই কাৰ্যসূচীসমূহৰ ভিতৰত গছপুলি ৰোপণ, যোগ দিৱস পালন আৰু ৰাইজৰ সৈতে ব্যাপক সংযোগ অভিযান অন্তৰ্ভুক্ত হ'ব বুলি তেওঁ কয়।
3: আমি বিগত বিধানসভা নিৰ্বাচনৰ পাছত অসমৰ জনগণে যি জনাদেশ দিলে বা ব্যাপক জনাদেশ দিলে, ঐতিহাসিক যি আমাৰ সফলতা, সেই সফলতাৰ পিছত আমি আমাৰ দলীয় সংগঠন তৃণমূল পৰ্যায়ত বুথৰ পৰা আৰম্ভ কৰি ৰাজ্যিক স্তৰলৈকে আৰু অধিক জনমুখী শক্তিশালী কৰাৰ বাবে আমি জিলাই জিলাই বা 2-3 জিলাক সামৰি একোখন বিশেষ সাংগঠনিক বৈঠকৰ আমি আয়োজন কৰিছো। আৰু এই সাংগঠনিক বৈঠকৰ যি আৰম্ভণি আমি উজনি অসমৰ পৰা আৰম্ভ কৰিছো।
2: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰি বা পেঞ্চন লাভ নকৰা মুক্তি যুঁজাৰুসকলৰ পৰিয়ালবৰ্গলৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে। কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে অসম মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত আজি গুৱাহাটীৰ ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশ্বাস দিয়ে। ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্বহীদ কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়েই নহয়, বৰং দেশপ্ৰেম, ত্যাগ আৰু অপৰিসীম সাহসৰ জীৱন্ত প্ৰতীক আছিল। তেওঁৰ জীৱনগাথাই আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য অনুপ্ৰেৰণা যোগাই আহিছে। তেওঁ কয় যে দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব। ইপিনে মহানগৰীৰ নেহৰু উদ্যানত আয়োজিত অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰতীয় আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰতীয় আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানী গৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা প্ৰশাসনসমূহে অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। ডিব্ৰুগড় জিলা প্ৰশাসনে আজি ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে ঘৰ সাজি বাস কৰি থকা কেইবাটাও পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলায়। এই অভিযানৰ ফলত অঞ্চলবোৰত সঘনাই সংঘটিত হৈ থকা অসামাজিক কাৰ্যকলাপ আৰু মাদক দ্ৰব্যৰ প্ৰচলন ৰোধ হ'ব বুলি স্থানীয় লোকসকলে আশা প্ৰকাশ কৰিছে। গুৱাহাটী মহানগৰীৰ বৰঝাৰ বিমানবন্দৰৰ সমীপতো আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। প্ৰশাসনে চৰকাৰী ভূমিত অবৈধভাৱে গঢ়ি উঠা প্ৰায় 50খন ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 3 গৰাকী লোকে সাক্ষ্য প্ৰদান কৰে। আজি সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, ৰাজ গোস্বামী, দীপাংকৰ ঠাকুৰীয়া আদালতত উপস্থিত হয়। এই গোচৰত প্ৰথমে এজাহাৰকাৰীসকলক সাক্ষ্য গ্ৰহণৰ বাবে মতা হৈছে বুলি চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে মন্তব্য কৰে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত চিকিৎসা বিভাগৰ সাক্ষীসকলক মতা হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ সাক্ষ্য লোৱা হ'ব বুলিও তেওঁ কয়। এই সন্দৰ্ভত সাংবাদিকসকলৰ আগত অধিবক্তাগৰাকীয়ে এইদৰে কয়।
4: আজি আমাৰ 4জন মাতিছোঁ, 3জন এতিয়া সাক্ষাৎদান চলি আছে, 3rd নম্বৰজন আজি ৰাতিপুৱা আমি আৰম্ভ কৰিছিলোঁ দীপাংকৰ, যাৰ কোৰ্টৰ সাক্ষী নম্বৰ 13 আছিল, আৰু 14 নম্বৰ আছিল ৰাহুল গোস্বামী, তেওঁ যোৰহাটৰ বাৰ এছ'চিয়েশ্যনৰ লয়াৰ হয়। এতিয়া ৰাজ গোস্বামী বোলা সাক্ষীজন চলি আছে, চ' সেইটো কাৰণে এতিয়া ৰাহুল গোস্বামীয়ে যিজন উকিল আছিল তেওঁ যথেষ্টখিনি ভাল সাক্ষী দি গৈছে আৰু চব প্ৰশ্নৰ সঠিক উত্তৰ দিছে। এটা কেছ এটা এষ্টাব্লিছ কৰিব হ'লে প্ৰথমে এজাহাৰকাৰীৰ ভাৰ্চনখিনি সদায় আগে আহি যাব লাগে, কোনো বান্ধা নিয়ম নাই। এইটো আমাৰ প্ৰসিকিউচনটো আমাৰ এটা ষ্ট্ৰেটেজিক মুভমেণ্ট হিচাপে আমি মেপ এখন ড্ৰ কৰি লৈছোঁ।
2: উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন থানাত ভালেসংখ্যক এজাহাৰ দাখিল কৰা হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰে যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰি আহিছে। অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলৰ আদালতে সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে জিআই টেগ অৰ্থাৎ ভৌগোলিক সূচাংক লাভ কৰিছে। শেহতীয়াকৈ ভৌগোলিক সূচক পঞ্জীয়ে মহৰ শিঙৰ পেপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক

আছে। এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতা সুদৃঢ় কৰাই নহয় বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধকগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা 12লৈ বৃদ্ধি পালে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব। কামৰূপ মহানগৰ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে ইতিপূৰ্বে ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰা 366টা স্থানৰ বাসিন্দাসকলৰ বাবে জৰুৰী সতৰ্কবাণী জাৰি কৰিছে। প্ৰাধিকৰণে এনে স্থানৰ নাগৰিকসকলক আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰাৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তে পাহাৰীয়া অঞ্চলৰ জনসাধাৰণক আহ্বান জনাইছে। বিশেষকৈ নৰকাহুৰ পাহাৰক অন্যতম স্পৰ্শকাতৰ স্থান হিচাপে চিহ্নিত কৰি তাৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। দুৰ্যোগ প্ৰশমন বিভাগে চিনাক্ত কৰা অঞ্চলভিত্তিক ভূমিস্খলন প্ৰৱণ স্থানসমূহৰ ভিতৰত ফতাহিলৰ 5টা স্থান, গড়ভাংগাৰ 9টা, গোটানগৰৰ 6টা, হেঙৰাবাৰীৰ 30টা, জালুকবাৰী লংকেশ্বৰৰ 2টা, কাহিলিপাৰাৰ 25টা, কালাপাহাৰৰ 7টা, কামাখ্যা নীলাচলৰ 5টা, খানাপাৰাৰ 30টা, খাৰখুলিৰ 37টা, কইনাধৰৰ 5টা, মালিগাঁৱৰ 8টা, নৱগ্ৰহৰ 6টা, নৰকাহুৰৰ 14টা, নাৰেংগীৰ 31টা, নুনমাটিৰ 40টা, শান্তিপুৰৰ 20টা, শৰণীয়াৰ 5টা, শুক্ৰেশ্বৰৰ 1টা আৰু সোণচালিৰ 77টা স্থান আছে। যিকোনো জৰুৰীকালীন পৰিস্থিতি বা ভূমিস্খলনৰ খবৰ দিবলৈ জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ বিনামূলীয়া নম্বৰ 1077-ত পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ কোৱা হৈছে। প্ৰশাসনে যিকোনো পৰিস্থিতিৰ মুখামুখি হবলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলসমূহক সাজু কৰি ৰাখিছে। শোণিতপুৰ জিলা আৰু ছেছন আদালতে আজি দুটাকৈ গোচৰৰ গুৰুত্বপূৰ্ণ ৰায়দান কৰে। ন্যায়াধীশ কৌশিক হাজৰিকাই হত্যাৰ গোচৰত মিলন কৰ্মকাৰ নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। আনহাতে ধৰ্ষণৰ গোচৰত জিতেন কুমাৰক 4 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। অসম প্ৰশাসনিক সেৱাৰ বিষয়া দামোদৰ বৰ্মনে আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে যোগদান কৰে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ সভাগৃহত আয়োজিত এটি অনুষ্ঠানত উপাচাৰ্যসহ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পঞ্জীয়কগৰাকীক শুভেচ্ছা জনায়। ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত বৰপেটা সমষ্টিত বিধায়ক দীপক কুমাৰ দাসে আজি 17টা পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। ইয়াৰে প্ৰথম কাৰ্যসূচী হিচাপে তেওঁ বৰপেটা চহৰৰ ৰাখালথান আৰু ৰামৰাই ষ্টেডিয়াম সংযোগী 2টা পথৰ নিৰ্মাণ কাৰ্যৰ উদ্বোধন কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত শিৱসাগৰত চৰাইদেউ আৰু শিৱসাগৰ জিলা বিজেপিৰ বিশেষ সাংগঠনিক সভা। ভাৰতীয়াক আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ কাৰ্যসূচী। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে ঘৰ সাজি বাস কৰি থকা কেইবাটাও পৰিয়ালৰ বাসগৃহত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 3গৰাকী লোকৰ সাক্ষ্য প্ৰদান। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 নমস্কাৰ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ কৃষকসকলৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠান কৃষকবাণীৰ পুনৰ প্ৰচাৰ।

শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ কৃষক বাণী। মাংসৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কুকুৰা পালন কৰাটো আজিৰ দিনত প্ৰয়োজনীয় হৈ উঠিছে। নগাঁও কুজিদাহৰ এগৰাকী কৃষক মুকুট হাজৰিকাৰ লগত সেই বিষয়ত হোৱা কিছু কথা বতৰা আজি আপোনালোকক শুনাবলৈ লৈছোঁ। কৃষিৰ জগতখনত আগবাঢ়িবলৈ হ'লে আমি কৃষি বিষয়ক যিবোৰ অভিজ্ঞতা আছে সেইবোৰ জনাটো খুবেই প্ৰয়োজনীয়। কোনটো কাম কৰোঁতে কাৰ কিমান ভাল হ'ল বা কাৰ কিমান বেয়া হ'ল আৰু সেইটোক পৰ্যালোচনা কৰি যদি আমি শিকি গৈ থাকোঁ তেতিয়াহ'লে আমাৰ কামখিনি উন্নততৰ হ'বলৈ সহজ হয়। সেয়েহে আমি আমাৰ কৃষকসকলৰ মাজৰ পৰা একো একোজনক নিৰ্বাচন কৰি তেখেতসকলৰ মনৰ কথা, তেখেতসকলৰ যি কাম

0: যে সেই কামৰ ধাৰণা, এই সকলোখিনি কথা আমি বুজ লওঁ আৰু আমাৰ কৃষকসকললৈ, আমাৰ শ্ৰোতাবন্ধুসকললৈ আগবঢ়াই দিওঁ। আজি আমি তেনে এজন কৃষককে আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ। তেখেত হ'ল কুজিদাহৰ মুকুট হাজৰিকা। নমস্কাৰ।
1: নমস্কাৰ।
0: পোনপ্ৰথমেই মই আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু মই ইতিমধ্যেই আপোনাক কৈছোঁৱেই যে আমাৰ এই অনুষ্ঠানটোৰ কথাটোৱেই হ'ল জনাসকলৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি বাটোৱাৰা কৰা, যাতে নজনাসকলে সেইটো জানিব পাৰে আৰু যিসকলে সেই বিষয়ক জানিব খুজি আছে তেওঁলোকৰ জ্ঞান যাতে বৃদ্ধি হয়। এতিয়া আমি জনামতে আপুনিও বহুদিনৰ পৰাই কৃষিকৰ্মৰ লগত জড়িত হৈ আছে। আপুনি কৃষি ভাল পায় বা সেই ধৰণেৰে আপুনি এই কামত নিয়োজিত হৈ আছে। পোনপ্ৰথমেই মই জানি লওঁ যে এই কৃষিকৰ্মৰ বাহিৰে আপুনি আৰু কিবা কামত ব্যস্ত নেকি?
1: কৃষিকৰ্মৰ বাহিৰে আৰু বেলেগ তেনেকুৱা হেৰিয়াত জড়িত নাই।
0: হয়,
1: ধৰক কৃষিয়ে মোৰ কেইবা হেৰিয়াতো কৰোঁ,
0: ধৰণতে কৰে,
1: ধৰণতো কৰোঁ, ধান খেতিও কৰোঁ, মুৰ্গী পালন কৰোঁ, মাছ পালন কৰোঁ, ইয়াতেই মোৰ হেৰি সময়
0: গুচি যায়। আৰু আপোনাৰ যিটো জীৱন জীৱিকা, সেইটো আপুনি এই কৃষিকৰ্মৰ জৰিয়তে পাই আছে?
1: হয় হয়,
0: নহয়নে বাৰু? গতিকে আমি এই ধৰণৰ কৃষকসকলক সঁচাকৈয়ে আমি ধন্যবাদ জনাব লাগিব, তেখেতসকলক কৃতজ্ঞতা জনাব লাগিব, কিয়নো তেওঁলোকে আমাৰ পৃথিৱীখন ধুনীয়া কৰাৰ লগতে, সেউজীয়া কৰাৰ লগতে আমাৰ সমূহ মানৱ জাতিক খাদ্য দিছে বা দিয়াৰ প্ৰয়াস কৰি আছে। যে আপুনি কৈছে যে আপুনি মুৰ্গী পালনৰ লগতো জড়িত, মীন পালনৰ লগতো জড়িত আৰু অন্যান্য যিবিলাক কৃষিকৰ্ম আছে সেইবোৰৰ লগতো জড়িত, হয়তো কোনোবাটোত বেছিকৈ বা কোনোবাটোত কমাই। বহু মানুহে কিন্তু আজিৰ তাৰিখত মুৰ্গী পালন কৰিছে আৰু মুৰ্গীৰ ভিতৰত আমি দেখিছোঁ যে আমাৰ যিবোৰ আগৰ থলুৱা কুকুৰা আছিলে সেইবোৰতকৈ এতিয়া নতুন নতুন ধৰণৰ যিবোৰ কুকুৰা আহিছে, যেনেকৈ কিছুমান সোণালী বুলি কয়, কিছুমান কয়লাৰ বুলি কয়, কিছুমান ব্ৰইলাৰ বুলি কয়, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ জাত আহিছে আৰু সেইবোৰ কৰি পেলাই নিজৰ জীৱিকা অৰ্জন কৰি আছে। আৰু এটা কথা আমি দেখিছোঁ যে এই যিটো ব্যৱস্থা, মানে আপোনাৰ কুকুৰা পালনৰ যিটো ব্যৱস্থা, সেইটোত কিছুমান সংস্থায়ো বা কিছুমান বাণিজ্যিক সংস্থা, আচলতে কিছুমান প্ৰতিষ্ঠানেও বিশেষ মানে উদ্যোগ লৈ আছে। তেওঁলোকে হয়তো কোনোবাই কি কৰিছে, পোৱালি দি দিছে, দি পেলাই সেই পোৱালিবোৰ খালি মানে আমাৰ কৃষকজনে ডাঙৰহে কৰিব লাগে, সকলো
1: নহয় দানা, মেডিচিন
0: গোটেই বস্তুখিনি তেওঁলোকে যোগাৰ ধৰে আৰু আনকি ইয়াৰ যিটো বজাৰ ব্যৱস্থা সেইটোও তেওঁলোকে নিয়ন্ত্ৰণ কৰে,
1: সেইটো বজাৰ কোম্পানীয়ে নিজেই উঠাই লৈ গৈ
0: বিক্ৰী কৰে। গতিকে আমাৰ কৃষকসকলে সেই ক্ষেত্ৰত খুব কম মূলধনতে এই কামটো কৰিব পাৰে আৰু ইয়াত বিপণনৰ ক্ষেত্ৰতো যিহেতু আমাৰ কোনো বিশেষ অসুবিধা নাথাকে, গতিকে এই কামটো অকণমান কমকৈ জানিলেও কিন্তু কৰিব পাৰি। কিন্তু তথাপিও মই দেখিছোঁ কিছু কিছু কৃষকে কিন্তু সেই ব্যৱস্থাটোৰ মাজেৰে নাযায়, তেওঁলোকে নিজাকৈ কৰে। এতিয়া আপুনিও যিহেতু এজন অভিজ্ঞ কৃষক, গতিকে মই আপোনাক সেই দুইটাৰ পাৰ্থক্যটো, আচলতে আমি তেনেকুৱা এটা প্ৰতিষ্ঠান বা যিবোৰ আমি কোম্পানী বুলি কওঁ, সেই কোম্পানীৰ জৰিয়তে মুৰ্গী পালন কৰাটো ভাল বা সেইটো লাভজনক নে নিজাকৈ কৰাটো লাভজনক?
1: এতিয়া কথা হ'ল কোম্পানীৰ জৰিয়তে কৰিলে প্ৰথম কথা ফাৰ্ম নিজেই বনাই ল'ব লাগিব,
0: হয়,
1: এটা এমাউণ্ট আপোনাক লাগিবই, জিৰ' এমাউণ্টত সেইটো হেৰি নহয়,
0: কৰিব নোৱাৰি।
1: এতিয়া কোম্পানী কিছুমান হেৰি থাকে, হা, যিবিলাকৰ মাজেদি আমি ব্ৰইলাৰে হওক বা আন মুৰ্গীয়ে হওক পুহিবলৈ গ'লে আমাৰ প্ৰফিটটো খুব কমি যায়। আমি আচলতে যিমান কষ্ট কৰি হয় পোৱালি দিয়ে, দানা দিয়ে বা মেডিচিন দিয়ে, সেইটোৱেই আচলতে পৰ্যাপ্ত নহয়। কেতিয়াবা এনেকুৱা হয় পোৱালিৰ কোৱালিটিটো খুব বেয়া, যিটো কোম্পানীৰ ৰুল মতে আমি খুৱাই বোৱাইও তাক এটা নিৰ্দিষ্ট সময়ত এটা হেৰিয়ালৈ ওজনৰ হেৰিয়ালৈ আমি আনিব নোৱাৰোঁ। আৰু সেই ক্ষেত্ৰত হয় কোম্পেনীৰ লোকচান একো নহয়, কোম্পেনীয়ে যি হয় পাব, হা দুটকা কম পাব কিন্তু কোম্পেনীয়ে পাব, কিন্তু ফাৰ্মাৰজনৰ মূৰত কঁঠাল ভাঙিব, তাৰমানে ফাৰ্মাৰক এক পইচাও নিদিয়ে,
0: মানে তেওঁৰ কষ্টটো
1: অথলে যাব। গতিকে এতিয়া বহু ক্ষেত্ৰত দেখা গৈছে ফাৰ্মবিলাক আগতে যেনেকেই হৈছিল এতিয়া ফাৰ্মবিলাক নাই, হা বন্ধ হৈ হৈ গৈছে। আৰু তাৰ মাজতেই কিছুৱে ধৰক নিজাকৈ কমকৈ হ'লেও নিজাকৈ কিছু ফাৰ্ম আৰম্ভ কৰিছে এতিয়া, হা আৰু তাৰ ভিতৰত ময়ো এজন, ময়ো তেনেকৈ আজি 4 বছৰমানৰ পৰা
0: নিজাকৈ
1: কৰিবলৈ আৰম্ভ কৰিছোঁ। এই ক্ষেত্ৰত হয় কি আমি স্বাধীনভাৱে কৰিব পাৰোঁ, সময়ৰ কোনো ধৰা বন্ধা হেৰি নাই, হা বা আজি বোলে দানা 1 কেজি খুৱাব লাগে আমি 0.5 কেজি খুৱাইও ৰখাব পাৰোঁ, হা আৰু আমাৰ যিটো হেৰি স্বাধীনতা সেইটো থাকিয়ে যায়। প্লাছ আপুনি ইচ্ছা কৰিলে
0: তাৰ পৰা মুৰ্গী এটা বেচিব পাৰে,
1: বেচিবও পাৰোঁ, বোলে আজি মোৰ দানা আনিবলগীয়া হৈছে পইচা নাই, বোলে আজি 20 কেজি মই বেচিও দিলোঁ, তাৰে মই দানাও আনিলোঁ, হা মই চলাই থাকিব পাৰোঁ, হা আৰু এটা এমাউণ্ট আমাৰ হাতলৈ আহে, আমি কেতিয়াও মাইনাছ নাখাওঁ, হা খুব লাভ নহ'লেও আমাৰ লোকচান কেতিয়াও নহয়, কিন্তু কোম্পেনীৰ ক্ষেত্ৰত আমাৰ লোকচানেই হয়। প্ৰথম অৱস্থাত কিছু লাভ দেখা যায় কিন্তু পিছৰ ফাললৈ মোৰ যিটো অভিজ্ঞতা আজি 8-9 বছৰৰ অভিজ্ঞতা, সেই অভিজ্ঞতা মানে পিছৰ ফাললৈ প্ৰায় ফাৰ্মাৰে, এতিয়া মই ক'বলৈ বেয়া লাগে, যদি চুৰ নকৰে তেতিয়াহ'লে 1 পইচাও নাপায়, সেইটো অৱস্থা। আৰু সেইবিলাক হেৰি ৰাখিয়ে এতিয়া মই নিজাকে হেৰি কৰিছোঁ, খুব বেছি লাভ নহ'লেও লোকচান নহয় বা পৰিয়ালটো পোহপাল
0: চলি থাকিব পৰা এটা অৱস্থা থাকে
1: থাকে।
0: এইখিনিতে আৰু এটা কথা আছে যে এই মুৰ্গী হওক বা এনেকুৱা তেনেকুৱাকৈ হাঁহো পুহিব পাৰি নহয়নে বাৰু?
1: পাৰি
0: পাৰি। গতিকে এই ব্যৱস্থাটোত আপুনি যিটো কৈছে সেই মুৰ্গী পালনটো মূলতঃ মাংসৰ কাৰণে কৰা হয়,
1: মাংসৰ কাৰণে,
0: যে নিৰ্দিষ্ট সময় এটাত আমি সিহঁতক মাংসটো যাতে বৃদ্ধি কৰিব পাৰোঁ সেই ধৰণৰ ব্যৱস্থা এটাৰে আমি লৈ যাওঁ। এতিয়া কথা হ'ল ইহঁতক কিন্তু কণীৰ দৃষ্টিও চাব পাৰোঁ, চাব পাৰি, কিয়নো যে আমাৰ অসমত কিন্তু এই কণীৰ যিটো চাহিদা সেইটো খুব বেছি, তাৰমানে ইয়াৰ
1: উৎপাদন নাই,
0: সেইকাৰণে আমি ইয়াক তেনেধৰণেও কৰিব পাৰোঁ। আৰু মই ভাবোঁ যে সেইধৰণে কৰিলে অকণমান প্ৰথম ক্ষেত্ৰত সময় লাগে, কণী পাৰালৈকে ৰ'ব লাগে,
1: 5.5 মাহ লাগে
0: ৰ'ব লাগে, কিন্তু তাত হয়তো লাভটো অকণমান বাঢ়ে, কিয়নো
1: ভালেই বাঢ়ে,
0: কাৰণ তাত কণীটোও পায় আৰু পিছত যেতিয়া এটা সময়ৰ পিছত কণী পাৰাৰ পৰিমাণটো কমি যায় সেই সময়ত যদি আমি ভাবোঁ যে মুৰ্গীটো বিক্ৰী কৰোঁ তেতিয়াহ'লেও সেইটো এটা বোনাছ পইণ্ট আমি পাই যাওঁ, নাইনে বাৰু? এই ক্ষেত্ৰতো আপুনি কওকচোন বস্তুটো কেনেকৈ কৰোঁ কি কৰোঁ।
1: এতিয়া মানে ঘটনা হ'ল ময়ো নেভাবা নহয়, হ্যাঁ ফাৰ্মখন এতিয়া আৰু অলপ ডাঙৰ কৰাৰ মই
0: পৰিকল্পনা
1: কৰিছোঁ, মাটি চাটি উঠাইছোঁ, হ্যাঁ তাৰমানে এতিয়া মই দুইটাকে একেলগে কৰিব লাগিব, কাৰণ ইফালে মোৰ মূলধনটো আহিব লাগিব, কাৰণ মই 5.5 মাহ কণীৰ কাৰণে ৰ'ব লাগিব,
0: ৰৈ থাকিব নোৱাৰিম।
1: গতিকে মই আৰু এটা পাৰ্ট বনাইছোঁ সেইটো লেয়াৰ মুৰ্গীৰ কাৰণে যিটো কণী দিয়া, আৰু তাত 5.5 মাহ যাব। গতিকে ইমিডিয়েট মই আৰম্ভ কৰিব পৰা নাই, কিন্তু মোৰ পৰিকল্পনা আছে, সেইমতে মই ইতিমধ্যেই
0: ব্যৱস্থা লৈছোঁ।
1: আৰু ধৰক 100 যদি মই হেৰি পুহোঁ লেয়াৰ, 100 কণী পাৰিব, 100 কণীৰ দাম কিমান ডেইলি তাকো, সেইটো
0: ডেইলি আজিৰ দিনত 700 টকা ধৰক,
1: 700 টকা, গতিকে ডেইলি 700কে ইনকম এটা হৈ থাকিব। কিন্তু তাৰ আগতে মই ধৰক মানে ক্ষুদ্ৰ কৃষক বুলিয়ে ক'ব পাৰি, মাটি বাৰী খুব বেছিও নাই, হা গতিকে মই সেই মূলধনটো গোটাবলৈ হ'লে মই এইটো চলাব লাগিব,
0: হয়,

0: প্ৰথম মাংসৰ বেপাৰটো কৰি তাৰপিছত, কাৰণ তাৰপিছত নহয় একেলগতে মানে লগে লগে সিটো আৰম্ভ কৰিব লাগিব, তেতিয়া ইটোৰ ধনেৰে আকৌ সিটো মই চলাই থাকিব পাৰিম।
1: আচলতে যিকোনো এটা কাম কৰোঁতেই সেইটো এটা পৰিকল্পনা থাকিব লাগিব, সি নতুনকৈ আৰম্ভ কৰাই হওক বা আমি পৰিসৰ বৃদ্ধি কৰাই হওক থাকিব লাগিব। আৰু আপোনাৰ যিহেতু এটা 7-8 বছৰীয়া এটা অভিজ্ঞতা আছে, আপুনি হয়তো তাত ভুল নকৰিব, গতিকে সেইটো আমি আশা কৰিছোঁ। আৰু আপোনাৰ যিটো চিন্তাধাৰা, সেই চিন্তাধাৰাটোৰে যদি আগুৱাই যোৱা যায় তেতিয়াহ'লে মানে পিছৰ খোজটো দিয়াৰ আগতে আগৰ খোজটো হতকাই এৰি নিদিয়ে। তাৰমানে আমি এটা উদাহৰণ আমি দেখিছোঁ, এই জোকৰ কথাটো বহুতে কয় যে জোকে সদায় কি কৰে, নেক্সট ষ্টেপটো দিয়াৰ আগতে কিন্তু সি বহুত সময় ভাবি চিন্তি চাইহে পেলাইহে এৰি দিয়ে। গতিকে এই যিটো ধাৰণা, সেইটো যদি আমাৰো মন মগজুত আমি স্থিতি লোৱাব পাৰোঁ, যদি আমি সেইধৰণে আগুৱাই যাব পাৰোঁ, তেতিয়াহ'লে নিশ্চয়কৈ ভাল হ'ব। এটা কথা আপোনাৰ পৰা বুজিব পাৰিলোঁ যে যদিহে আমি কণী পৰা মুৰ্গীয়ে হওক বা হাঁহে হওক সেই কামটো কৰোঁ, তেতিয়াহ'লে তাত খৰচটো বেছি, কাৰণ তাত যিবিলাক আন্তঃগাঁথনিৰ প্ৰয়োজন আছে, ঘৰকে আদি কৰি বা সিহঁতৰ যিবিলাক কেজ আছে, যিবিলাক কেজ থাকে সেই কেজবিলাকত কিন্তু খৰচ আছে, কাৰণ সেইবিলাক ৰেডিমেড ধৰণেৰে আহে আৰু নিজাকে বনালেও খৰচ যথেষ্ট হ'ব। গতিকে
0: মানে মই নিজাকেও কিছু বনোৱাৰ হেৰি
1: চিন্তা কৰিছে, হয় হয়
0: পৰিকল্পনা কিছু কৰিছোঁ। প্ৰথম অৱস্থাত বাঁহেৰেও
1: কৰিব পাৰি,
0: মানে কৰিব পৰা যায়, বাঁহ যিহেতু আছে ঘৰতে এভেইলেবল, গতিকে সেই পৰিকল্পনাটো কৰি লৈছোঁ, কিন্তু যথেষ্ট পইচাৰ প্ৰয়োজন হ'ব।
1: হয়, গতিকে সেই যিহেতু যথেষ্ট পইচাৰ প্ৰয়োজন হয়, সেইটো আৰম্ভ কৰিবলৈ অকণমান এটা সময় লাগে
0: বা
1: অকণমান কঠিন,
0: কঠিন মানে ছমাহ এটা টাৰ্গেট লৈ লৈছোঁ।
1: গতিকে আমাৰ কোনো এজন কৃষকে যদি ভাবে যে তেওঁলোকে সেই দুই ধৰণৰ কুকুৰা বা হাঁহ পোহাৰ ভিতৰত কোনটোক বাছি ল'ব, তেতিয়াহ'লে তেওঁলোকৰ হাতত যদি মূলধন আছে, তেওঁলোকে সেইটো লাভজনক যদি কামটো কৰিব বিচাৰে, তেতিয়াহ'লে লেয়াৰ মুৰ্গীলৈ বা লেয়াৰ হাঁহলৈ যাব পাৰে। আৰু যদিহে তেওঁলোকৰ হাতত মূলধন কম আছে বা প্ৰথমতে শিকি ল'ব খোজে, তেতিয়াহ'লে কিন্তু মাংসৰ কাৰণে কৰা যিটো মুৰ্গী পালন বা হাঁহ পালন সেইটোক প্ৰথমতে কৰিব পাৰে, সেইটো কৰি প্ৰথমতে শিকি লওক। আৰু কাৰণ তাত যিহেতু মাংসৰ কাৰণে কৰিছে, সি ডাঙৰ হওক বা নহওক বা যেনেকুৱাই হওক তাক বেচি দিলে বিক্ৰী হ'ব, খালি তাক কেনেকৈ জীয়াই ৰাখিব লাগে সেই কথাখিনি জানি বুজি ল'ব পৰা যাব। আৰু তেতিয়া যিটো আচলতে আমাক ঘৰ লাগে, সেই ঘৰটোৰো মানে যিটো প্ৰথম বনোৱা যিটো খৰচ, সেই খৰচটো কম হয় হাঁহৰ বা মুৰ্গীৰ মানে মাংসৰ ক্ষেত্ৰত, নহয়নে বাৰু? কিন্তু যদি কণী পৰাটো কৰোঁ তেতিয়াহ'লে আমাৰ খৰচটো অলপ বাঢ়ে, কিন্তু সেইটো অলপ দীঘলদিনীয়া উপাৰ্জন দি থাকিব পাৰে, নহয়নে? 5 বছৰমানলৈকে পাৰে নেকি?
0: 5 বছৰ নহয়গৈ, তথাপিও মোটামুটি 5 বছৰ ধৰক,
1: সিমানখিনি মানলৈকে পাৰে
0: পাৰে,
1: গতিকে
0: অলপ কমে
1: হয়,
0: কিন্তু 5 বছৰমানলৈকে চলি
1: পাৰে পাৰে। গতিকে এই দুয়োটা ধৰণেৰে আমি সেই কামখিনি কৰিব পাৰোঁ। এতিয়া কথা হ'ল, আমি যদি কৰোঁ তেতিয়াহ'লে হাঁহ কৰিম নে কুকুৰা কৰিম, কোনটোত বেছি লাভ?
0: লাভ আচলতে কুকুৰাটোতে বেছি লাভ। মানে আৰু এটা কথা হয়, মানে মাৰ্কেটো আমি চাব লাগিব। মুৰ্গী কুকুৰাৰ কণীটো যেনেকৈ বিক্ৰী হয়, হাঁহৰ কণীটো কিন্তু তেনেকৈ বিক্ৰী নহয়,
1: কম পৰিমাণে
0: বিক্ৰী হয়। গতিকে আমি হিউজ টাইপত যদি আমি হাঁহৰ
1: কৰিব
0: বিচাৰোঁ, উৎপাদন কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি বেলেগ হেৰি মাৰ্কেট বিচাৰিব লাগিব। আমাৰ থলুৱা মাৰ্কেটত সেইটো আমাৰ
1: সহজ নহ'ব।
0: হা, যেনেকৈ মই কৈছোঁ, মানে যেনেকৈ আমি যে কয়লাৰটো, কয়লাৰো পুহিছিলোঁ, কয়লাৰ 700-800 ওপৰ হ'লেই মাৰ্কেট আমি বিচাৰি নাপাওঁ,
1: মানে 700-800 গ্ৰাম,
0: 700-800 গ্ৰামৰ ওপৰত যদি যায়, মানে মেক্সিমাম 1 কেজিৰ ওপৰত যদি কেনেবাকৈ যায়, সেয়া
1: বিক্ৰী
0: কৰিবলৈ আমাৰ অসুবিধা হৈ যায়। আৰু বহুত কম ৰেটত বিক্ৰী কৰিলেও বহুত কম মাৰ্কেটৰ সেই মানে সেই সময়ৰ মাৰ্কেট ৰেটতকৈ বহুত কমত দিবলগীয়া হয়। সেইটো এটা মোৰ অভিজ্ঞতা,
1: মানে সেইটো জাত সম্পৰ্কে যিটো মানুহৰ জানিবলগীয়া

0: কৰিবলগীয়া আছে।
1: সেইটো কথা
0: হয়, কয়লাৰটো হেৰি সেইটো, কিন্তু সোণালীটো তেনেকুৱা নহয়, 1 কেজি 1200 বা 1.5 কেজি হ'লেও সোণালীত মানে হেৰিটো মাৰ্কেটৰ হেৰিটোত নপৰে,
1: অসুবিধাটো নপৰে,
0: প্ৰভাৱ নপৰে। হ্যাঁ, তাৰমানে প্ৰায় অলমষ্ট লোকেল হেৰি যিটো আমাৰ হেৰি সেই টাইপেই হয়। হ্যাঁ,
1: আৰু এই ক্ষেত্ৰত আপুনি পোৱালিবিলাক ক'ৰ পৰা আনে?
0: পোৱালিবিলাক আমি 2 এবাৰ হাতচাৰিৰ পৰা ডাইৰেক্ট আমি লৈছিলোঁ।
1: সেই এইবিলাক কাম আচলতে অভিজ্ঞতাই শিকায় মানুহক,
0: অভিজ্ঞতাই। আৰু মই এইবিলাক অভিজ্ঞতা লৈ, মই কিতাপ পঢ়ি হেৰি কৰা নাই,
1: নিজে
0: কৰি যিটো পাইছোঁ, ক'ৰবাত ভুলো হ'ব পাৰে, মোৰ
1: ভুলো হ'ব পাৰে, কিন্তু সেইটো আকৌ আমি জানি বুজি শিকি সংশোধন কৰিব লাগিব, আৰু সেইধৰণে যদি আমি আগুৱাই গৈ থাকোঁ
0: তেতিয়াহ'লে
1: পৰিয়ালটো চলাই থাকিব পাৰিব
0: ধুনীয়াকৈ।
1: আৰু আপুনি ইতিমধ্যে কৈছে যে আপুনি ঘৰখন তেনেকৈ ধুনীয়াকৈ চলাই আছে, আৰু আপুনি যিহেতু নিজেই সুখী বা আপোনাৰ কামটোত যিহেতু আপুনি কৰি ভাল পাই আছে, গতিকে সেইটোত আৰু বেলেগ অসুবিধা একো নাই। ভাল লাগিল, আপুনি বিভিন্ন ধৰণৰ কাম কৰিছে, যেনেকৈ আপুনি ধৰক এখন ফাৰ্ম চলাই আছে, তাৰোপৰি আপুনি মীন পালন কৰি আছে, তাৰ লগতে আপুনি ধান খেতি বা অন্যান্য শাক পাচলি সকলো খেতি।
0: ধানৰ ক্ষেত্ৰতো এটা কওঁ, মই মানে যিকোনো হেৰি ধান নকৰোঁ,
1: হয়
0: মই যিটো সুগন্ধি জহাটো, কুলা জহাটো, সেই জহা ধানটোহে মই কৰোঁ।
1: আপোনাৰ গোটেইখিনি মাটি তেনেকুৱাই
0: ন মাটি মই উপযুক্ত মানে জহা ধানৰ কাৰণে,
1: জহা ধানৰ কাৰণে হয়।
0: মই সেই জহা ধানটো মানে মই ধান হিচাপে নেবেচোঁ, চাউল কৰি
1: তেনেকৈ বেচে।
0: এমোনত ধৰক 26-28 কেজিলৈকে চাউল ওলায়
1: ওলাই যায়, হয়।
0: 100 টকাকৈ বেচিলেও
1: 27-28 টকা আপুনি পায়,
0: 100 টকাই এতিয়া মই বেচি আছোঁ। গতিকে 100 টকাকৈ বেচিলেও 2600-2700 বা 26 ধৰি ল'লোঁ, কিন্তু এনেকুৱা এই ধানা দি সেয়াটোত হেৰি নাপায়তো,
1: নাপাব নাপাব, এইটো
0: 40-45 টকা কেজি
1: পাব, হয়। গতিকে সেই যিবিলাক আচলতে কথা, যি কোনখিনি কৰিলে আমি ফল এটা পাব পাৰোঁ বা আমাৰ কষ্টটো সাৰ্থক হয়, সেই কথাখিনি আমি জানিব লাগিব, আৰু সেই কথাখিনি জানি বুজিবলৈ কাৰণে আমাৰ অভিজ্ঞতাৰ প্ৰয়োজন আছে, জ্ঞানৰ প্ৰয়োজন আছে। কোনোবাই হয়তো ট্ৰেইনিং লৈ পেলাই সেই কথাখিনি শিকিছে, আপুনি কামটো কৰি কৰি শিকিছে, কৰি কৰি শিকিছে, গতিকে যাৰ যি ধৰণৰ প্ৰয়োজন আছে সেই ধৰণেৰে কথাখিনি আগুৱাই গৈ আছে। ভাল লাগিল আপুনি আহিলে আমাৰ ইয়ালৈ, গোটেই কামখিনি কৰি আছে নিয়াৰিকৈ, আৰু কৰি পেলাই আপুনি আগুৱাইও গৈ আছে। আমি আশা ৰাখিছোঁ যে অহা সময়খিনিতো আপুনি এই ধৰণৰ কাম কৰি থাকক, আপোনাৰ স্বাস্থ্য ভালে থাকক, কেতিয়াবা আকৌ আপোনাৰ ব্যৱসায় পাতিৰ লগত আকৌ এনেকুৱা ধৰণৰ কেতিয়াবা আলোচনা কৰিম বা যদি সুযোগ মিলে আশা কৰিছোঁ। গতিকে আজিলৈ আমি কথা বতৰাখিনিতে সামৰণি মাৰিছোঁ। নমস্কাৰ,
0: নমস্কাৰ।
1: শ্ৰোতাই কুকুৰা পালন সম্পৰ্কে কৰা কথা বতৰা শুনিলে। প্ৰিয় শ্ৰোতা, বহু উদীয়মান কৃষকেই আজিৰ দিনত ভাল কাম কৰি আছে, আজি শুনো আহক তেনে দুজন কৃষকৰ লগত হোৱা কথা বতৰা। দুয়োজনকে মই পোনপ্ৰথমে আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ, আৰু আপোনালোক দুয়োকে ধন্যবাদো জনাইছোঁ যে আপোনালোকে কামৰ মাজতে আমাৰ ইয়ালৈ আহিছে আৰু আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। প্ৰথম প্ৰথম মই ক'ব খুজিছোঁ যে গাহৰিটো সকলোৱে পালন কৰে, গাহৰি পালনৰ ক্ষেত্ৰত মানিবলগীয়া প্ৰধান কথাকেইটা কি কি?
2: নমস্কাৰ। গাহৰি পালনত মানে মানিবলগীয়া মেইন কথাখিনি হ'ল, আমাৰ এইটো আমাৰ পৰম্পৰাগতভাৱে আমাৰ পূৰ্বপুৰুষৰ পৰা আমি গাহৰি পালন কৰি আছোঁ, কিন্তু যদিও বৰ্তমান সময়ত ইয়াক কমাৰ্চিয়েলি হিচাপত আমাৰ কিছু আমি নতুন প্ৰজন্মই আঁকোৱালিহে লৈছোঁ, কিন্তু ইয়াত মেইন পইণ্টকেইটা হৈছে, আমি ঠাইখিনি আমি প্ৰথম পৰ্যায়ত চাব লাগে, যাতায়াতৰ ব্যৱস্থাটো চাব লাগে, আৰু গাহৰিকেইটাক ৰাখিবৰ কাৰণে আমি ভালকৈ ৰাখিব পৰা এটা ঘৰ ব্যৱস্থা বাসস্থান, এইখিনি হৈ যোৱা পিছত আৰু যাতে সেই গঁৰালত পানী যাতে সোমাব নোৱাৰে তাৰ কাৰণে আমি এটা নিৰ্দিষ্ট দৃষ্টিগোচৰ ৰাখিব লাগিব, যাতে বানপানী হ'লে গাহৰিখিনি গঁৰালত যাতে পানী সোমাব নোৱাৰে, তেনেকুৱা এটা জেগা যদি আমি বাছি ল'ব পাৰোঁ তেতিয়াহ'লে আমি গাহৰি ফাৰ্মখন প্ৰথম পৰ্যায়টোৰ কাৰণে আমি এইখিনি সুকলমে আগবঢ়াই লৈ যাব পাৰিম।
1: হয়, গতিকে আমাৰ প্ৰথম কথাটোৱেই হ'ব যে আমি এটা এনেকুৱা এটা ঠাই বাছি ল'ব লাগিব যে অলপ য'ত ৰ'দ ঘাই, হয়নে বাৰু?
2: হয়।
1: আৰু ঘৰটো এনেকুৱাকৈ কৰিব লাগিব যাতে বায়ু চলাচল কৰিব পাৰে, আৰু যাতে আমি পা পরিষ্কারকৈ ৰাখিব পৰাৰ এটা সুবিধা থাকে আৰু যাতায়াতটো যাতে আমাৰ ভাল হয়, কিয়নো যাতে আমি
2: ব্যৱসায়টো
1: বা ব্যৱসায়ৰ
2: গাড়ী অহা যোৱা কৰিব পাৰোঁ,
1: যাতে আমি ধুনীয়াকৈ কৰিব পাৰোঁ। ইয়াৰ লগে লগে যে আমাৰ আৰু এটা কথা মনলৈ আহে যে যেতিয়া আমি কোনো এটা জীৱ পালন কৰোঁ বা যিকোনো এটা ব্যৱসায় যেতিয়া কৰোঁ, তাৰ প্ৰথম প্ৰথম কথাটো আহে আমি আৰম্ভণি কৰোঁতে আমাৰ এটা সঁচৰ কথা থাকে, সঁচবিলাক কেনে হোৱা উচিত বা কোনবোৰ সঁচে আমাক বেছি লাভ দিব পাৰে।
3: সঁচৰ ওপৰত ধৰি লওক আমাৰ যিটো আগত থলুৱা যিখিনি আমি থলুৱাভাৱে পালন কৰি আহিছিলোঁ, আমাৰ ককা দেউতাহঁত বা আমাৰ আগৰ যিখিনি আমাৰ ফালকে পালন কৰিছিল, সেই তেতিয়া যিটো আমাৰ প্ৰজাতি আছিলে সেই প্ৰজাতিখিনি আমাৰ মানে কি গতানুগতিকভাৱে চলি অহা, তাৰ মানে কোনো মানে এটা মানে নিৰ্ধাৰিত নাম মই নকওঁ কিহৰ কাৰণে, তাৰ মানে যিকোনো এটা ব্ৰিডৰ ইনব্ৰিডিং হৈ হৈ তাৰ এটা মানে সাংঘাতিক এটা বেলেগ এটা ব্ৰিড হয়, যেনেকে আপুনি প্ৰজাতি বুলি কেনে মানে প্ৰতিটো ইটো প্ৰজাতিৰ লগত সিটো প্ৰজাতি ইনব্ৰিডিং হৈছে তেনেকুৱা ধৰণৰ। কিন্তু আমাৰ হাতত বৰ্তমান এতিয়া ধৰি লওক এটা ব্ৰিড বুলি ক'বৰ কাৰণে আমাৰ হাতত আহিছে, থলুৱা ব্ৰিড হওক আপোনাৰ বাহিৰৰ ব্ৰিড হওক, যিসকল আমাৰ ধৰি লওক বাহিৰৰ ব্যৱসায়ৰ লগত আমি কথা বতৰা পাতি যিমানখিনি আমাৰ আধুনিক ব্ৰিড আহিছে ধৰি লওক এই ব্ৰিডখিনিৰ পৰা আমি লাভৱান হ'ব বুলি ভাবোঁ। এতিয়া আমাৰ থলুৱা ব্ৰিডৰ আমাৰ যিটো মানে আমাৰ খোৱা কষ্ট এইটো ধৰি লওক ঘৰত যদি আপোনাৰ এটা দুটা এনে ঘৰুৱাভাৱে পালন কৰা হয়, ঘৰৰ আপোনাৰ পেলনীয়া ভাত কিবা এনেকৈ ধৰি লওক চব্জি তেনেকৈ খোৱালে আপোনাৰ প্ৰফিটটো থাকিব। কিন্তু ধৰি লওক যদি আমি উন্নত মানদণ্ডৰ ফিড বা উন্নত মানদণ্ডৰ জাত আনি পালন কৰোঁ তেতিয়াহ'লে আমাৰ হেৰি থাকে, প্ৰফিটটো আমাৰ বেছি হয়। তাৰ ভিতৰত ধৰি লওক আমাৰ এতিয়া ইয়কচাইড, ইউৰক, আপোনাৰ তাৰপৰা লেণ্ডেজ, এনেকৈ আপোনাৰ নানান ধৰণৰ এতিয়া উন্নত হেমচাই আহিছে,
2: লোকেল টিবিট এটা আছে আপোনাৰ HDK-75
1: ৰাজা
2: নহয় আপোনাৰ আমাৰ ৰাণী ধৰি লওক আপোনাৰ প্ৰজাতিটো আপডেট দিছে আমাৰ অসমৰ ৰাণীতে, অঁ ৰাণীতে দিছে হেমচে আৰু ডুম গাহৰি, আমাৰ যিটো অসমৰ লোকেল গাহৰি বুলি কওঁ সেইটো
3: আমাৰ
2: ডুম গাহৰি হয়, আমাৰ লোকেল বিটটো আমাৰ অসমৰ লোকেল বিটটো নাম হ'ল ডুম, তাৰ লগত হেমচেটো ক্ৰছ কৰি তাৰ এটা উন্নত বিট মানে কৰিছিলে, জাত কৰিছে যিটো আমাৰ ধৰি লওক এতিয়া অসমতে আছে HDK-75 বুলি কয়,
1: HDK-75
2: আপোনাৰ ভেটেনী খানাৰ পৰাই কৰিছে।
1: গতিকে আমি কিন্তু সেই কথাকেইটা ভালকৈ ভাবি চাব লাগিব যে আমি যেতিয়া গাহৰি ফাৰ্ম এখন কৰিম তেতিয়াহ'লে আমাৰ যিবিলাক থলুৱা জাত আছে সেই থলুৱা জাতবিলাকৰ কিছুমান সমস্যা আছে বুলি আপুনি কৈছে যে বিভিন্ন ধৰণৰ ইনব্ৰিডিং হৈ পেলাই সিহঁতৰ কেতিয়াবা জাতটো অলপ খেলি মেলি হয়, খেলি মেলি হোৱাৰ অৰ্থটো এইটো যে সিহঁতৰ উৎপাদনটো অলপ কমি যাব পাৰে, মানে সিহঁতৰ হয়তো যিমানটো পোৱালি জন্ম দিব লাগিছিলে বা বাঢ়ন ক্ষমতা যিটো থাকিব
3: লাগিছিলে,
1: ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কথা থাকে, গতিকে এই গোটেই কথাখিনি যদি আমি চালি জাৰি চাওঁ তেতিয়াহ'লে দেখিম যে ব্যৱসায়িকভাৱে সফল হ'বলৈ হ'লে কিন্তু আমি উন্নত যিবোৰ জাত আছে সেই জাতবিলাকক আমি আঁকোৱালি ল'ব লাগে, সেই কথাটো আমি প্ৰথমে মনোযোগ দিব লাগিব। খাদ্যৰ কথা আপুনি কি ক'ব?
3: গাহৰি আমি পালন কৰোঁ দুই ধৰণে, ফেটেনিং আৰু ব্ৰিডিং, মাংসৰ কাৰণে আৰু পোৱালিৰ কাৰণে। আপুনি বেছিভাগ মই দেখিছোঁ কমাৰ্চিয়েল ভিতৰত আমাৰ পোৱালিৰ কাৰণে যিখিনি গাহৰি পোহোঁ সেইখিনিত আমাৰ মানে সহায়ক হয়,
1: লাভটো
3: বেছি হয়, কিয়নো তেতিয়া আমাৰ গাহৰিখিনি অলপ বেমাৰ আজাৰ কম থাকে। আমাৰ ঘৰুৱাভাৱে যদিও আমি কিছুমান ধৰি লওক দানা দিওঁ তাত আমাৰ অলপ মানে বেমাৰ আজাৰ বা তাত আমাৰ যিবিলাক ভিটামিনৰ পৰা আদি কৰি যিখিনি থাকিব খনিজ লৱণখিনি তাত মানে কম বেছি হয়, কিন্তু যিখিনি ধৰি লওক আপোনাৰ কমাৰ্চিয়েল ফিডত আহে সেইখিনি আমি সম্পূৰ্ণভাৱে জানো যে ইমানখিনি পাব লাগে আমি ইমানখিনি দিছোঁ। সেইটো কাৰণে যদি আপোনাৰ ব্ৰিডিং প্ৰপ'জত থকা যায় তেতিয়াহ'লে কমাৰ্চিয়েল ফিডত কৰিলে লাভৱানটো হোৱা যায়, আৰু যদি ফেটেনিং প্ৰপ'জত পোৱা যায় তেতিয়াহ'লে আমাৰ থলুৱা ৱেষ্টেজ হওক আপোনাৰ কষ্টিংটো কমাবৰ কাৰণে ৱেষ্টেজৰ পৰা আদি কৰি ঘৰুৱাভাৱে যিখিনি আমি কম খৰচত আমি কৰিব পাৰোঁ যোগাৰ কৰিব পাৰোঁ তেনেকুৱাকৈ কৰিলে মাংসৰ কাৰণে কৰাখিনিত তেনেকুৱাকৈ লাভ হয়।
1: গতিকে সেই কথাটো কিন্তু প্ৰথমতে আমি নিৰ্ধাৰণ কৰি ল'ব লাগিব যে আমি কোনটো কৰিম,
3: কোনটো
1: মাংসৰ বাবে কৰিম নে পোৱালিৰ কাৰণে কৰিম। যদি পোৱালিৰ কাৰণে কৰোঁ তেতিয়াহ'লে আমাৰ যিবিলাক ক'বলৈ গ'লে বিদেশী জাত আৰু নহয়নে বাৰু, আমাৰ ইয়াত স্থানীয় নহয় যিটো, সেই জাতবিলাক আমি কৰিব লাগে। আৰু যদিহে আমি মাংসৰ কাৰণে কৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ জাতবিলাক কৰিলেই ঠিকেই আছে,
3: হয়নে?
1: আৰু যিবিলাক স্থানীয় জাত আছে সেইবিলাক ইয়াত যথেষ্ট ধৰণৰ পৰিমাণে পোৱা যায় আচলতে। যে খাদ্যৰ কথাটো মই বুজিলোঁ, আৰু খাদ্যৰ কথাটো কিন্তু জাত অনুপাতে বা আমি কি কৰিম সেইটোৰ অনুপাতে কিন্তু অলপ বেলেগ বেলেগ হ'ব পাৰে, হয়নে? তাৰ লগে লগে এটা আহিব যে এই জীৱবিলাকৰ বেমাৰ আজাৰৰ কথা কিছুমান ভয় কিছুমান নিশ্চয়কৈ থাকে, হয়নে? সাধাৰণতে ইহঁতৰ বেমাৰ কোনবিলাক হ'ব পাৰে, কি কি বেমাৰ ইয়াৰ মানে খুব বিশেষ ভয় লগা ধৰণৰ বেমাৰ কোনবিলাক?
2: বেমাৰৰ প্ৰসংগত ক'ব গ'লে আমাৰ গাহৰি ধৰি লওক আপোনাৰ এফ এম ডি, তাৰপিছত এফ এম ডিটো আমাৰ অলপ মাৰাত্মক হয়, তাৰ কাৰণে ভেকচিনেশ্যনো আছে তাৰ,
1: যিটো আমাৰ গৰু
3: চৰুৰ
2: তাৰ কাৰণে ধৰি লওক আপোনাৰ সেইটো ভেকচিনেশ্যন আছেই অসমত। আৰু চি এছ এফটো অলপ আমাৰ মহামাৰী হয়, তাৰো বৰ্তমান হেৰি আপোনাৰ ভেকচিনেশ্যন আছে, কিন্তু মাৰাত্মক আমাৰ যিটো এটা ভেকচিনেশ্যন নাই সেইটো হৈছে আমাৰ এ এছ এফ। আমাৰ এ এছ এফটোৱে হ'ল আপোনাৰ
1: আফ্ৰিকান
2: চুৱাইন
1: ফিভাৰ,
2: আৰু যিটো আমাৰ চি এছ এফ হয় সেইটো ক্লাছিকেল চুৱাইন ফিভাৰ বুলি কয়। এ এছ এফ যদি হয় কিন্তু ইয়াত আপোনাৰ চিম্পুল টেষ্ট কৰাৰ পিছত যদি পজিটিভ হয় ইয়াত মানে কোনো পৰ্যায়ত তাক ৰিকভাৰী নহয় এ এছ এফত, আৰু তাৰে এটা গাইডলাইন হিচাপত তাক কালিন কৰা যায়, যিটো মানে মহামাৰীটো যাতে চাৰিওফালে অঞ্চলটোত বিয়পি নাযায় তাৰ কাৰণে যিখন ফাৰ্মত বা যোনটো গাহৰিক এ এছ এফ ধৰাত পৰে সেইটো প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা কৰি তাক মাৰি এটা নিৰ্দিষ্ট জেগা তাক পুতি তাৰ সেই ঠাইটো চিল কৰি দিয়া যায়, যাতে সেই স্থানটোৰ পৰা বেমাৰটো বেলেগলৈ নাযায়, কাৰণ যিহেতু এইটো ট্ৰিটমেণ্ট নাই। তাৰ পৰা বাচিবলগীয়া দুটামান কথা মাজতে কৈ দিছোঁ, মানে ধৰি লওক আপোনাৰ এ এছ এফৰ পৰা বাচিবলগীয়া হ'লে আমি জৈৱ সুৰক্ষাটোৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগিব।
1: হয় হয়। শ্ৰোতাই গাহৰি পালন সম্পৰ্কে কৰা কথা বতৰা শুনিলে। প্ৰিয় কৃষক শ্ৰোতা, ইমান পৰে ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ সৌজন্যত প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী শুনিলে। আজিলৈ আমাৰ সময়ো হৈ আহিল, সেয়েহে সমূহ শ্ৰোতালৈ ধন্যবাদ জ্ঞাপন কৰি মই ডম্বৰুধৰ গোস্বামীয়ে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

কৃষক বাণী শ্ৰোতাই ইমান পৰে কৃষকসকলৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে।

এয়া আকাশবাণী নগাঁও খন্তেক পিছতে ক্ৰীড়া বাৰ্তা অনুষ্ঠানটি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: ক্ৰীড়া বাৰ্তা।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তাৰ সৈতে মই প্ৰজন্মা চহৰীয়া। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি ভাৰতীয় সময় অনুসৰি পুৱা 4:30 বজাত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত আইভৰি কষ্টে ইকুৱেডৰক 1-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক 7-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গ'লত ড্ৰ হয়। ICC মহিলা টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা বাৰ্মিংহামৰ এছবেষ্টনত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত পাকিস্তানক 64 ৰাণত পৰাস্ত কৰে। পাকিস্তানে 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 106 ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 170 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক 68 ৰাণ কৰে। 5টা উইকেট দখল কৰা দীপ্তি শৰ্মাক প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ কালি আন এখন খেলত বাংলাদেশে নেডাৰলেণ্ডছক 6 উইকেটত পৰাস্ত কৰে। বাংলাদেশে নেডাৰলেণ্ডছে নিৰ্ধাৰণ কৰি দিয়া 138 ৰাণৰ লক্ষ্য 19 অভাৰ 1 বলত 4 উইকেটৰ বিনিময়ত অতিক্ৰম কৰে। দলৰ হৈ সৰ্বাধিক 50 ৰাণ কৰা জুৱাইৰিয়া ফিৰডোছক প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত কাইলৈ গ্ৰুপ বিৰ এখন খেলত নিউজিলেণ্ড শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 7 বজাত আৰম্ভ হ'ব। নিশা 11 বজাত আৰম্ভ হ'বলগীয়া আন এখন খেলত ইংলেণ্ড আৰু আয়াৰলেণ্ড মুখামুখি হ'ব। ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত মাহজোৰা এই প্ৰতিযোগিতাৰ ফাইনেল অহা 5 জুলাইত লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। অসমৰ ঈশাৰাণী বৰুৱাই এছিয়ান গেমছৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ জাপানত হ'বলগীয়া প্ৰতিযোগিতাখনত ৰাজ্যৰ একমাত্ৰ খেলুৱৈ হিচাপে স্থান লাভ কৰিছে। দেশৰ আগশাৰীৰ বেডমিণ্টন খেলুৱৈ PV সিন্ধু আৰু সাত্বিক সাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটিটোৱে প্ৰতিযোগিতাত ভাৰতীয় দলক নেতৃত্ব দিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তা শুনিলে। যুগুতালে প্ৰজন্মা চহৰীয়াই প্ৰযোজনা কৰিলে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ একে সময়তে। নমস্কাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: মোৰ এজন জেডি চুবুৰী আছে। গোটেই চুবুৰীটোৱে চলাৰ পেনেল লগাই ললে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হ'ব পাৰে। মই কলো, বোপা, আঁচনিখনৰ নামেই হ'ল PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা। তাৰপিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়া কলে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ.gov.in-ত।
4: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
5: আৰে বাইদেউ, বেংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই। পাই গলো, এতিয়াই কল কৰো বাইদেউ।
4: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
5: তেন্তে সঠিক নম্বৰটো
4: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত।
5: আপুনিতো বচাই দিলে বাইদেউ।
4: কামৰ পৰা নহয়,
6: RBI কয়
4: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, চৰকাৰী চাকৰি অথবা পেঞ্চন লাভ নকৰা মুক্তিযুঁজাৰুসকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি মুখ্যমন্ত্ৰীৰ আশ্বাস, ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীলৈ জিআই টেগ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ শ্বিলঙত 3,214 কোটি টকা ব্যয় সাপেক্ষ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 3গৰাকী লোকৰ সাক্ষ্য প্ৰদান, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত টিউনিছিয়াৰ বিৰুদ্ধে ছুইডেনৰ 5-1 গোলত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰি অথবা পেঞ্চন লাভ নকৰা মুক্তিযুঁজাৰুসকলৰ পৰিয়ালবৰ্গলৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি আশ্বাস দিছে। শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে অসম মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত আজি গুৱাহাটীৰ ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশ্বাস দিয়ে। তেওঁ কয় যে শ্বহীদসকলৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সহায় আগবঢ়োৱাৰ বিষয়টো লৈ নিৰন্তৰ আলোচনা অব্যাহত আছে। ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্বহীদ কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়ে নহয় বৰং দেশপ্ৰেম, ত্যাগ আৰু অপৰিসীম সাহসৰ জীৱন্ত প্ৰতীক আছিল। তেওঁৰ জীৱনগাথাই আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য অনুপ্ৰেৰণা যোগাই আহিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব বুলি তেওঁ মন্তব্য কৰে। শ্বহীদসকলৰ আদৰ্শৰাজি বৰ্তাই ৰাখিবলৈ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে বৰ অসমৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকৰ ঐতিহ্য আৰু অৱদানৰ সংৰক্ষণে ৰাষ্ট্ৰৰ স্বাধীনতাৰ হকে প্ৰাণাহুতি দিয়াসকলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব।
1: হাঁহিমুখে আত্মবলিদান কৰি দেশৰ স্বাধীনতা আন্দোলনক এক নতুন মাত্ৰা আৰু শক্তি প্ৰদান কৰিছিল। কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়ে নাছিল, বৰঞ্চ তেওঁ আছিল দেশপ্ৰেম, ত্যাগ আৰু অপৰিসীম সাহসৰ এক জীৱন্ত প্ৰতীক, যিয়ে আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য প্ৰেৰণা যোগাই আহিছে। 1905 চনৰ 21 মাৰ্চ তাৰিখে তেতিয়াৰ শিৱসাগৰ জিলা, বৰ্তমানৰ গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ অন্তৰ্গত চাওদাং চাৰিআলিৰ এটা মধ্যবিত্ত পৰিয়ালত এইগৰাকী মহান দেশপ্ৰেমিকৰ জন্ম হৈছিল। পিতৃ সোণাৰাম কোঁৱৰ, মাতৃ কনকেশ্বৰী কোঁৱৰৰ 5ম সন্তান কুশল কোঁৱৰ আছিল আহোম ৰাজবংশৰ বিখ্যাত টুংখুঙীয়া ফৈদৰ বংশধৰ।
0: কুশল কোঁৱৰৰ পুণ্য স্মৃতি দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মহানগৰীৰ নেহৰু উদ্যানত আয়োজিত অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে কুশল কোঁৱৰৰ আত্মবলিদানে সকলোকে অতুলনীয় স্বদেশপ্ৰেমৰ প্ৰেৰণা দিয়ে। স্বাধীনতা সংগ্ৰামীসকলৰ আত্মবলিদানৰ বাবে আমি স্বাধীন ভাৰতত আত্মমৰ্যাদাৰে জীয়াই আছো বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কুশল কোঁৱৰৰ দৰে স্বাধীনতা সংগ্ৰামীসকলে যিধৰণে সজাব বিচাৰিছিল সেইধৰণে দেশক আগবঢ়াই নিয়াৰ বাবে সকলোৱে সংকল্পবদ্ধ হোৱা উচিত। উল্লেখযোগ্য যে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে জিআই টেগ অৰ্থাৎ ভৌগোলিক সূচ্যাংক লাভ কৰিছে। শেহতীয়াকৈ ভৌগোলিক সূচক পঞ্জীয়ে মহৰ শিঙৰ পেপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰপূৰ্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হ'ব। নতুনকৈ ভৌগোলিক সূচ্যাংক লাভ কৰা এই চাৰিবিধ সামগ্ৰীয়ে জনজাতীয় ঐতিহ্য, সংগীত, বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। স্বীকৃতি লাভৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ডৰ অসম শাখাই সহায় কৰিছে। নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধক লোকেন দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ লগতে কাৰুশিল্পীসকলৰ অৰ্থনৈতিক বহন ক্ষমতা নিশ্চিত কৰাৰ বাবে নাবাৰ্ডে ভৌগোলিক সূচ্যাংক প্ৰমাণ পত্ৰ লাভ প্ৰক্ৰিয়াক সক্ৰিয়ভাৱে সমৰ্থন যোগাই আহিছে। এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতাক সুদৃঢ় কৰাই নহয় বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচ্যাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা 12লৈ বৃদ্ধি পাইছে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। মেলাৰ বাবে ইতিমধ্যে কামাখ্যা মন্দিৰলৈ দেশৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসীসকলৰ আগমন হৈছে। মন্দিৰৰ মুখ্য দলয় কবীন্দ্ৰ প্ৰসাদ শৰ্মাই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে পৰম্পৰা অনুসৰি 3 দিনৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ ৰখা হ'ব। 26 জুনৰ পুৱা পূজা দেৱী স্নানৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰি দিয়া হ'ব। ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰলৈ পৰিবহণৰ কোনো ব্যৱস্থা নাথাকিব বুলি মুখ্য দলৈগৰাকীয়ে অৱগত কৰে। ভক্তসকলে নাৰ্চাৰী পইণ্টত জোতা চেণ্ডেল থৈ পদপথে কামাখ্যা মন্দিৰলৈ যাব পাৰিব। স্বচ্ছতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নীলাচল পাহাৰত ভক্তৰ বাবে কোনো থকা খোৱাৰ ব্যৱস্থা নাথাকিব। ইয়াৰ বিপৰীতে প্ৰশাসনে ভক্তসকলৰ বাবে মালিগাঁও, পাণ্ডু, বৰিপাৰা আদি অঞ্চলত থকা খোৱাৰ ব্যৱস্থা কৰা বুলি দলৈগৰাকীয়ে জানিবলৈ দিয়ে।
2: মহাযোগৰ 2026 বৰ্ষৰ অতি সোনকালে আমাৰ 22 জুন তাৰিখে ৰাতি 9:08:42 যোৱাত প্ৰবৃত্তি হ'ব আৰু সেই সময়ৰ পৰা মাৰ দুৱাৰ বন্ধ হ'ব। আমাৰ পৰম্পৰা অনুযায়ী 3 দিন মন্দিৰ দুৱাৰ বন্ধ থাকে আৰু চতুৰ্থ দিনা অৰ্থাৎ এইবুলি 26 তাৰিখে ৰাতিপুৱাই আমাৰ দেৱী নিত্য পূজা স্নান আদি কৰাৰ পিছত মন্দিৰৰ দুৱাৰ আমি তীৰ্থযাত্ৰীৰ কাৰণে খুলি দিম আৰু কামাখ্যা মন্দিৰ পৰিচালনা কমিটি আৰু মেলা পৰিচালনা কমিটিৰ সহযোগত আমি যিসকল যাত্ৰী ভক্ত মা কামাখ্যাৰ দুৱাৰলৈকে সেই সময়ছোৱাত আহিব তেওঁলোকৰ অহা যোৱা ব্যৱস্থা আমি সুন্দৰ নিয়াৰিকৈ যাতে পৰিচালনা কৰিব পাৰোঁ সেই উদ্দেশ্যে আঁতৰত ৰাখি আমি মেলা পৰিচালনা কমিটিখনে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। অহা যোৱা ৰাস্তাত খোৱা পানীৰ ব্যৱস্থা, চিকিৎসাৰ ব্যৱস্থা।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
3: কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰে। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মেঘালয়ৰ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। সন্মিলনত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত দিয়া গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। শ্ৰীগাডকাৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ, আঞ্চলিক সংহতি সুদৃঢ়কৰণ আৰু যুৱ প্ৰজন্ম তথা স্থানীয় প্ৰতিষ্ঠানসমূহৰ বাবে সুযোগ সৃষ্টিৰ উদ্দেশ্যে যোগাযোগ আৰু স্থায়ী আন্তঃগাঁথনিৰ প্ৰসাৰৰ লগতে বিনিয়োগ কেন্দ্ৰিক বিকাশত গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দ্ৰুত আৰু নিৰাপদ যাত্ৰা সুনিশ্চিত কৰাৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বিশ্বমানৰ ঘাই পথ আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত 3গৰাকী লোক ক্ৰমে ৰাহুল গোস্বামী, ৰাজ গোস্বামী আৰু দীপাংকৰ ঠাকুৰীয়াই সাক্ষ্য প্ৰদান কৰে। অৱশ্যে আদালতে চমন জাৰি কৰাৰ পাছতো গৌতম ভট্টাচাৰ্য নামৰ সাক্ষীগৰাকী সাক্ষ্য প্ৰদানৰ বাবে আদালতত উপস্থিত নহল। এই গোচৰত প্ৰথমে এজাহাৰকাৰীসকলক সাক্ষ্য গ্ৰহণ কৰাৰ বাবে মতা হৈছে বুলি চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে মন্তব্য কৰে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত চিকিৎসা বিভাগৰ সাক্ষীসকলক মতা হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া সকলৰ সাক্ষ্য লোৱা হ'ব বুলি তেওঁ কয়। এই সন্দৰ্ভত সাংবাদিকসকলৰ আগত অধিবক্তাগৰাকীয়ে এইদৰে কয়।
4: আজি আমাৰ 4জন মাতিছোঁ, 3জন এতিয়া সাক্ষাৎদান চলি আছে, 3ৰ্ড নম্বৰজন। আজি ৰাতিপুৱা আমি আৰম্ভ কৰিছিলোঁ দীপাংকৰ, যাৰ কোৰ্টৰ সাক্ষী নম্বৰ 13 আছিল আৰু 14 নম্বৰ আছিল ৰাহুল গোস্বামী, তেওঁ যোৰহাটৰ বাৰ এছ'চিয়েশ্যনৰ লয়াৰ হয়। এতিয়া ৰাজ গোস্বামী বোলা সাক্ষীজন চলি আছে, চ' সেইটো কাৰণে এতিয়া ৰাহুল গোস্বামীয়ে যিজন উকিল আছিল তেওঁ যথেষ্টখিনি ভাল সাক্ষী দি গৈছে আৰু চব প্ৰশ্নৰ সঠিক উত্তৰ দিছে।
3: উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰিছে। আদালতে অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলৰ সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394জন। কামৰূপ মহানগৰ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে ইতিপূৰ্বে ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰা 366টা স্থানৰ বাসিন্দাসকলৰ বাবে জৰুৰী সতৰ্কবাণী জাৰি কৰিছে। প্ৰাধিকৰণে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰাৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তে পাহাৰীয়া অঞ্চলৰ জনসাধাৰণক আহ্বান জনাইছে। বিশেষকৈ নৰকাহুৰ পাহাৰক অন্যতম স্পৰ্শকাতৰ স্থান হিচাপে চিহ্নিত কৰি ইয়াৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। দুৰ্যোগ প্ৰশমন বিভাগে চিনাক্ত কৰা অঞ্চলভিত্তিক ভূমিস্খলন প্ৰৱণ স্থানসমূহৰ ভিতৰত ফটাহিলৰ 5টা স্থান, গৰভাংগাৰ 9টা, গোটানগৰৰ 6টা, হেঙেৰাবাৰীৰ 30টা, জালুকবাৰীৰ লংকেশ্বৰৰ 2টা, কাহিলিপাৰাৰ 25টা, কালাপাহাৰৰ 7টা, কামাখ্যা নীলাচলৰ 5টা, খানাপাৰাৰ 30টা, খাৰগুলিৰ 37টা, কইনাধাৰাৰ 5টা, মালিগাঁৱৰ 8টা, নৱগ্ৰহৰ 6টা, নৰকাহুৰৰ 14টা, নাৰেংগীৰ 31টা, নুনমাটিৰ 40টা, শান্তিপুৰৰ 20টা, হৰণীয়াৰ 5টা, শুক্ৰেশ্বৰৰ 1টা আৰু সোণচালিৰ 77টা স্থান আছে। যিকোনো জৰুৰীকালীন পৰিস্থিতি বা ভূমিস্খলনৰ খবৰ দিবলৈ জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ বিনামূলীয়া নম্বৰ 1077ত পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ কোৱা হৈছে। প্ৰশাসনে যিকোনো পৰিস্থিতিৰ মুখামুখি হবলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলসমূহক সাজু কৰি ৰাখিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতে অহা শুকুৰবাৰে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা শুকুৰবাৰে শান্তি চুক্তি স্বাক্ষৰ কৰা হ'ব। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত ইৰাণৰ পৰমাণুৰ সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিক আৰু স্থায়ীভাৱে যুদ্ধ বিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকী শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনী, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানি, ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰৰ কামাণ্ডাৰ মহম্মদ পাকপুৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰজাদে অন্যতম। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
0: মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটীত চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ অধীনস্থ বিভিন্ন প্ৰতিষ্ঠান, সংস্থা আৰু সঞ্চালকালয়সমূহৰ কাম কাজৰ অগ্ৰগতি, চলি থকা প্ৰকল্পসমূহৰ ৰূপায়ণ আৰু ভৱিষ্যৎ কৰ্মপন্থা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰীক্ষা আৰু গৱেষণামূলক কাৰ্যকলাপ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। ইয়াৰ লগতে চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ অধীনৰ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত চলি থকা আন্তঃগাঁথনি উন্নয়ন, শিক্ষক কৰ্মচাৰী নিয়োগ আৰু চিকিৎসা শিক্ষাৰ মান উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰা হয়। অটল অমৃত অভিযান ছচাইটিৰ পৰ্যালোচনাৰ সময়ত স্বাস্থ্য বীমা আঁচনিৰ সুবিধা হিতাধিকাৰীৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ ৰূপায়ণ অধিক গতিশীল আৰু স্বচ্ছ কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশ দিয়ে। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ দ্বাৰা ৰাজ্যজুৰি কৰ্কট ৰোগৰ চিকিৎসা সেৱা সম্প্ৰসাৰণ আৰু ৰোগীসকলক উন্নত চিকিৎসা সুবিধা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি ভাৰতীয় সময় অনুসৰি পুৱা 4:30 বজাত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত আইভৰি কোষ্টে ইকুৱেডৰক 1-0 ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক 7-1 ব্যৱধানত পৰাস্ত কৰে। ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। চৰকাৰী চাকৰি অথবা পেঞ্চন লাভ নকৰা মুক্তিযুঁজাৰুসকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি মুখ্যমন্ত্ৰীৰ আশ্বাস। ৰাজ্যৰ 4 বিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীলৈ GI Tag। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ শ্বিলঙত 3,214 কোটি টকা ব্যয় সাপেক্ষ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 3 লোকৰ সাক্ষ্য প্ৰদান। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত টিউনিছিয়াৰ বিৰুদ্ধে ছুইডেনৰ 5-1 জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

এয়া আকাশবাণী নগাঁও। এইখিনিতে শুনক আমাৰ কেন্দ্ৰৰ পৰা কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিচিতি।

কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:55ৰ পৰা। 6:00 হিন্দী আৰু 6:05 ইংৰাজী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 6:15 ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা, 6:30 কৃষি আলোচনা আৰু ইয়াৰ পিছতে শুনিবলৈ পাব গান্ধী প্ৰসংগ, 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব, 7:15 নিবেদন কৰা হ'ব সুপ্ৰভাত, 7:30 মূৰ্চনা, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব, 8:30 গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলা ৰেহৰূপ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শ্ৰোতাই শুনিবলৈ পাব, 9:20 নিবেদন কৰা হ'ব ফোন ইন আপুনি বিচৰা গীত, 10:00 এটি বিশেষ সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান

আৰু ইয়াৰ পিছতে শ্ৰোতাই গীত শুনিবলৈ পাব। দিনৰ 11 বজাৰ পৰা বিয়লি 4:30 বজালৈকে শ্ৰোতাই আকাশবাণী গুৱাহাটী, আকাশবাণী মুম্বাই আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰৰ যোগেদি শুনিবলৈ পাব।

কাইলৈ বিয়লি 4:30 বজাত নিবেদন কৰা হ'ব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠান যুৱ তৰংগ। 5:00 বজাত হিন্দীত বাতৰি, 5:05 বিবিধ ভাৰতীয় অনুষ্ঠান আৰু 5:15 অসমীয়া আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 5:25 নিবেদন কৰা হ'ব আমৈ, 5:45 শ্ৰোতাই নাম শুনিবলৈ পাব। 6:00 বজাত অসমীয়া আঞ্চলিক বাতৰি, 6:10 শ্ৰোতাই কৃষকবাণী অনুষ্ঠানটি শুনিবলৈ পাব। 6:44 আগবঢ়োৱা হ'ব আঞ্চলিক বাতৰি।

7:05 আগবঢ়োৱা হ'ব এটি বৃন্দগীত। 7:10 চৰকাৰৰ 12 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ উপলক্ষে বিভিন্ন বিষয়বস্তুৰ ওপৰত বিশেষ ধাৰাবাহিক কাৰ্যসূচীৰ সম্প্ৰচাৰ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:45 নিবেদন কৰা হ'ব হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰ লহৰী। 8:00 অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম। 8:02 ৰাইজৰ পদূলিত আকাশবাণী, আৰু ইয়াৰ পিছতে গীত শুনিবলৈ পাব। 8:45 সমাচাৰ সন্ধিয়া আৰু 9:00 News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:15 পুৰণি অসমীয়া গীতৰ অনুষ্ঠান। 9:25 নিশাৰ আঞ্চলিক বাতৰি। 9:30 আগবঢ়োৱা হ'ব IOT-ৰ পুনৰ প্ৰচাৰ। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি।

শ্ৰোতাক এইখিনিতে জনাই থওঁ যে কাইলৈ 16 জুন মঙলবাৰে নিশা 8:02 ৰাইজৰ পদূলিত আকাশবাণী অনুষ্ঠানত মৰিগাঁও জিলাৰ জাজৰিৰ ফুকনৰ খাটগাঁৱৰ কথা বতৰা প্ৰচাৰ কৰা হ'ব।

এয়া আকাশবাণী নগাঁও। শ্ৰোতালৈ আগবঢ়াইছো তফজ্জল আলীৰ ৰচনাৰে এটি বৃন্দগীত।

ইমান পৰে শ্ৰোতাই তফজ্জল আলীৰ ৰচনাৰে বৃন্দগীতটি শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই চৰকাৰৰ 12 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ উপলক্ষে বিভিন্ন বিষয়বস্তুৰ ওপৰত বিশেষ ধাৰাবাহিক কাৰ্যসূচীৰ সম্প্ৰচাৰ শুনিবলৈ পাব।

0: निशुल्क कानूनी सहायता टेलीलॉ के ऐप वेबसाइट www.tele-law.in या टोल फ्री नंबर 14454 से प्राप्त की जा सकती है।
1: हेलो
2: राजेश डांगोरिया, पुलिस थानार पर कोई सु
1: आको
2: आपुनाक डिजिटल अरेस्ट करा होइसे অন্য এটা কথালৈ যাওক, অকলে আপোনাৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে, কেছ দীঘল হ'ব।
3: 10 লাখ দিয়ক, বাচি যাব।
4: ছাৰ ইমান ক'ত পাম?
3: এটা লিংক পঠিয়াইছোঁ, এতিয়া প্ৰচেছিঙৰ বাবে 2 লাখ দিয়ক, বাকীখিনি পিছত।
4: ছাৰ 2 লাখ
5: কি হ'ল দেউতা?
4: মাজনী এখেতে কৈছে যে মোৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে।
2: আৰে
4: কাটি দিলে?
5: ভয় নাখাব দেউতা, ডিজিটেল এৰেষ্ট বুলি একো নাই, এইবোৰ হৈছে প্ৰবঞ্চনা।
4: প্ৰবঞ্চনা?
5: পুলিচ, বেংক, RBI ইত্যাদিৰ নাম লৈ আহিব পৰা চাইবাৰ অপৰাধীৰ ফোন বা ভিডিঅ' কলৰ পৰা সাৱধানে থাকিব। তেওঁলোকলৈ কোনো পইচা নপঠিয়াব আৰু ততালিকে পুলিচক জনাব। যদিহে টেঙৰামি নেদেখুওৱা
4: তেন্তে পইচা হেৰুৱাবা।
6: RBI কয়
7: জানি লওক, সতৰ্ক হৈ ৰওক।
8: FM-ৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুলহৰি। আজিৰ সুলহৰি অনুষ্ঠানত শ্ৰোতালৈ লৈ আহিছোঁ বেটা বোলছবিত অনুৰাধা পাৰোৱাল আৰু সংগীসকলৰ কণ্ঠত গীত। তেনেহ'লে প্ৰিয় শ্ৰোতা, আহকচোন প্ৰথমটি গীতৰ মাজলৈ যাওঁ।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে। কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে অসম মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত আজি গুৱাহাটীৰ ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি শিৱসাগৰত চৰাইদেউ আৰু শিৱসাগৰ জিলা বিজেপিৰ বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি দলৰ ভৱিষ্যৎ কাৰ্যসূচীৰ ৰূপৰেখা দাঙি ধৰে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰে। ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্প সামগ্ৰীক্ৰমে মহৰ শিঙৰ পেপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পই জিআই টেগ অৰ্থাৎ ভৌগোলিক সূচ্যাংক লাভ কৰিছে। কামৰূপ মহানগৰ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে ইতিপূৰ্বে ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰা 366টা স্থানৰ বাসিন্দাসকলৰ বাবে জৰুৰী সতৰ্কবাণী জাৰি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107-দিনীয়া যুদ্ধ অৱসান ঘটাই হৰ্মুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুক্ৰবাৰে হৰ্মুজ প্ৰণালী মুকলি কৰা হ'ব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 3গৰাকী লোকে সাক্ষ্য প্ৰদান কৰে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ স্বাস্থ্যৰ শিতান আমাৰ স্বাস্থ্য।
1: নমস্কাৰ নগাঁও, নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক য'তেই আছে নিশ্চয় কুশলে আছে আৰু শান্তিৰে আছে, লগতে শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান মাহেকীয়া স্বাস্থ্য বিষয়ক শিতান আমাৰ স্বাস্থ্যৰ সৈতে। ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত এয়া মই হিৰণ্যপ্ৰভা দিহিঙীয়া। প্ৰতিমাহে আপোনালোকৰ বাবে আমি স্বাস্থ্য সম্বন্ধীয় বিভিন্ন বিষয় আপোনালোকৰ বাবে লৈ আহোঁ আৰু আমাৰ মাজত থাকে একো একোজন বিশেষজ্ঞ চিকিৎসক। আৰু আজিৰ অনুষ্ঠানত আমি কথা পাতিম শৰীৰৰ বিভিন্ন বিষ, ইয়াৰ চিকিৎসা সেৱা, লগতে বিশেষকৈ ফিজিঅ'থেৰাপিষ্টে কিদৰে আমাৰ শৰীৰৰ বিভিন্ন বিষসমূহ নিৰাময় কৰাত সহযোগিতা আগবঢ়ায়, লগতে ফিজিঅ'থেৰাপি চিকিৎসা পদ্ধতি সম্পৰ্কে কিছু কথা। আৰু তাৰ বাবে আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ফিজিঅ'থেৰাপিষ্ট ডাক্টৰ বেদান্ত মাধৱ গোস্বামী। আহক আমি তেখেতৰ সৈতে চিনাকি হওঁ। নমস্কাৰ।
2: নমস্কাৰ,
1: আকাশবাণী নগাঁৱলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
1: ভালে আছে নিশ্চয়?
2: বহুত ভাল, আপোনালোকৰ ঠিকে আছে?
1: ভাল ভাল। আমি পলম নকৰি বিষয়টোৰ মাজলৈ যাওঁ। আমি এলোপেথিক, হোমিঅ'পেথিক বিভিন্ন চিকিৎসা পদ্ধতিৰ বিষয়ে জানো, বিশেষকৈ ফিজিঅ'থেৰাপি এনেকুৱা এটা চিকিৎসা পদ্ধতি প্ৰায় দৰৱ নিদিয়াকৈ, দৰৱ নোহোৱাকৈ এজন ৰোগীক সুস্থ কৰিবৰ বাবে যত্ন কৰা হয় আৰু ই সম্পূৰ্ণ বিজ্ঞানসন্মত। গতিকে প্ৰথমে আমি ফিজিঅ'থেৰাপি চিকিৎসা পদ্ধতিৰ বিষয়ে কিছু কথা জানি লওঁ।
2: ধন্যবাদ মোক আজি মাতিয়াৰ কাৰণে, মই ধন্যবাদ জনাইছোঁ। আচলতে ফিজিঅ'থেৰাপি হৈছে চিকিৎসা বিজ্ঞানৰ এটা ভাগ হয় য'ত মানে আমি আপুনি কোৱাৰ দৰে মেডিচিন ঔষধ নিদিয়াকৈ আমি ভৌতিকভাৱে এজন ৰোগীক আমি সুস্থ সবল কৰি তোলোঁ। ফিজিঅ' মানে আমাৰ ফিজিকটো, বডিটো, এণ্ড থেৰাপি মানে হৈছে কাইণ্ড অফ ট্ৰিটমেণ্ট। চ' আমি গোটেই বডিটোৰ ওপৰত থ্ৰু মুভমেণ্ট আমি পেচেণ্টজনক ট্ৰিটমেণ্ট কৰাওঁ। ইয়াতে কোনো ধৰণৰ ঔষধ বা এনেকুৱা মেডিচিন আমি ইউজ নকৰোঁ। পেচেণ্টজনৰ যিখিনি অসুবিধা হৈছে, কিছুমানৰ বিষ থাকে, কিছুমানৰ নাৰ্ভৰ ইছ্যু থাকে, কিছুমান সৰু বাচ্চাৰো কিছুমান ইছ্যু থাকে, তো এইখিনিৰ ওপৰত আমি থ্ৰু মুভমেণ্ট, থ্ৰু আমাৰ যিখিনি এডভান্স আমাৰ ষ্টাডি হৈছে সেইখিনিৰ ওপৰত বেছ কৰি আমি ট্ৰিটমেণ্ট আগবঢ়াওঁ আৰু এইদৰে আমি ৰোগীসকলক মানে স্বাস্থ্য উন্নত কৰিবলৈ আমি চেষ্টা চলাওঁ।
1: হয়, আৰু আমি যদি একদম পুৰণা দিনৰ পৰা চাওঁ, তেতিয়াও ফিজিঅ'থেৰাপি আছিল আৰু এতিয়াও আছে। তেতিয়াৰ পৰা এতিয়া যিটো ফিজিঅ'থেৰাপিৰ ধাৰণা সেইটো কিন্তু উন্নত হৈ হৈ গৈ আছে। গতিকে বৰ্তমান যিটো পৰ্যায়ত ফিজিঅ'থেৰাপিষ্টসকলে কাম কৰে সেই বিষয়টোৰ বিষয়ে অকণমান কওকচোন বৰ্তমান সময়খিনিত।
2: হয়, এতিয়া মইতো একদম নতুন হয়, গতিকে আমি বহুত আগৰ পৰাও আমি বস্তুখিনি ইমান দেখা নাই, কিন্তু আমি দেখিছোঁ যে লাহে লাহে লাহে লাহে মানুহৰ এৱাৰনেছটো বাঢ়িছে, মানুহে ফিজিঅ'থেৰাপি খুব বিচৰা হৈছে। আগতে কি হয়, এতিয়া এটা অসুখ, মই অসুখ বুলিয়ে কৈছোঁ, এটা অসুখ আপোনাৰ ধৰক নৰ্মেল বিষ এটা হৈছে, কঁকালৰ বিষ বা এনেকুৱা বিষ হৈছে, আগতে আমাৰ মানুহে কি কৰে, অকল ঔষধ খায় বা তেনেকুৱা ফিজিঅ'থেৰাপিৰ আগতে এৱাৰনেছটো নাই বা উপলব্ধও নহয় সেইখিনি সুবিধা। ঔষধ খালে দুদিনমানৰ কাৰণে ভাল হয় বিষটো, কিন্তু আকৌ এটা সময়ৰ পিছত আকৌ হৈ যায়। কিন্তু ফিজিঅ'থেৰাপি কৰিলে কি হয়, আপুনি বস্তুটোক মেইনটেইন কৰিব শিকে, এলং উইথ ট্ৰিটমেণ্ট। ট্ৰিটমেণ্ট আপুনি মেডিচিন লৈছে, মেডিচিন ল'বই লাগিব, কিন্তু তাৰ জৰিয়তে আপুনি নিজৰ ফিজিকটোকো মেইনটেইন কৰি ৰাখিব লাগিব, কোনখিনি কাৰণে আপোনাৰ বিষটো আৰম্ভ হৈছে বা কি কৰিলে বিষটো নাইকিয়া হ'ব সেই বস্তুখিনি আপুনি জানিব লাগিব। তো সেই বস্তুখিনি আমাৰ ফিজিঅ'থেৰাপিয়ে প্ৰভাইড কৰে।
1: হয়,
2: এজন মানুহৰ লাইফটো মেইনটেইন কৰাত ফিজিঅ'থেৰাপি বেছি হেল্প কৰে মোৰ হিচাপত। হয়,
1: যিকোনো বিষ যেতিয়া আৰম্ভ হয়, কঁকালৰ বিষ হওক, ভৰিৰ বিষ হওক, আমি পুনতেই এলোপেথিক চিকিৎসকৰ ওচৰত যাওঁ, তেওঁলোকে ৰেফাৰ কৰাৰ পাছতহে আমি ফিজিঅ'থেৰাপিষ্টৰ ওচৰলৈ যাওঁ, বা দৰৱে যেতিয়া কাম নিদিয়ে, দৰৱ খাই খাই যেতিয়া মানুহৰ আমনি লাগে, একেবাৰে শেষত মানুহে ফিজিঅ'থেৰাপি ল'ব খোজে। গতিকে এই প্ৰসংগত আপুনি কি ক'ব?
2: হয়, সেইটো এটা ধাৰণা আমাৰ আছে, আগৰপৰাও আছে, ধৰক এতিয়াও বহুত বহুত জেগাত এতিয়াও আছে। কিন্তু আমাৰ ৰিচেণ্টলি যোনখন কাউন্সিল ফৰ্ম হৈছে, কাউন্সিলখনৰ নাম মই ক'ব খুজিছোঁ, নেশ্যনেল কমিশ্যন ফৰ এলাইড হেল্থ কেয়াৰ প্ৰফেশ্যন, এইখন নতুনকৈ কাউন্সিল ফৰ্ম হৈছে, য'ত ফিজিঅ'থেৰাপিক আগতে পেৰামেডিকেল ষ্টাফ বুলি কোৱা হৈছিলে, পেৰামেডিকেল ষ্টাফ বুলি কোৱা হৈছিল, এতিয়া সেই পেৰামেডিকেলটো কাটি এতিয়া এলাইড হেল্থ কেয়াৰত আমাক অন্তৰ্ভুক্ত কৰিছে। তাৰমানে আমি নিজাববীয়াকৈ আমাৰ মানে ইণ্ডিপেণ্ডেণ্টলি আমি প্ৰেক্টিছ কৰিব পাৰোঁ। এটা ডিজিজ, এটা ইভালুৱেশ্যন, এছেছমেণ্ট, ডায়েগনচিছ, এই তিনিটা বস্তুৰ জৰিয়তে আমি এটা মানে ডিজিজ ডায়েগনচিছ কৰোঁ, ফাৰ্ষ্ট ইভালুৱেট কৰোঁ, দেন এছেছমেণ্ট কৰোঁ, তাৰপিছত আমি ট্ৰিটমেণ্ট আগবঢ়াওঁ। গতিকে এই বস্তুখিনি পেৰামেডিকেল ষ্টাফ এজনে নোৱাৰে, কিন্তু এলাইড হেল্থ কেয়াৰ যিহেতু এটা মানে ইণ্ডিপেণ্ডেণ্ট প্ৰেক্টিছ কৰিব পাৰি, গতিকে আমি এতিয়া ইণ্ডিপেণ্ডেণ্টলি প্ৰেক্টিছ কৰোঁ। এতিয়া ৰোগী এজনে আগৰ নিয়মমতে কি আছিলে, তেওঁ ডক্টৰৰ ওচৰলৈ যায়, প্ৰেছক্ৰিপশ্যন লিখে, তেখেতসকলে ৰেফাৰ কৰে, অঁ ৰেফাৰ কৰে, তাৰপিছত ফিজিঅ'লৈ আহে। কিন্তু এতিয়া পোনপটীয়াকৈ আহিব পাৰে, এইটো অলৰেডি বহুত জেগাত মানে আৰম্ভ হৈছে, গুৱাহাটীত বা এনেকুৱা বাহিৰৰ জেগাবোৰত ডাইৰেক্ট ফিজিঅ'থেৰাপী ওচৰলৈ আহে, পোনপটীয়াকৈ ফিজিঅ'থেৰাপী ওচৰলৈ আহে, আহি পেলাই ট্ৰিটমেণ্ট লৈ উপশম পায়। আৰু আচলতে কি হয়, পেচেণ্টৰ ৰেফাৰত পেচেণ্ট আহে, এজন পেচেণ্ট আহিলে তেখেতে ভাল পালে, তেখেতে পৰিয়ালত ক'লে, পৰিয়ালৰ মানুহে ভাল পালে, কোনোবা ষ্টাফত ক'লে, তেনেকৈ পেচেণ্টৰ ৰেফাৰত পেচেণ্ট আহে আৰু আহে, আমি তেনেকৈ চাওঁ, কিছুমান পেচেণ্ট ডাইৰেক্ট আহে, কিছুমান ৰেফাৰত আহে।

0: হওক, সেইখিনিক হওক, তেওঁলোকৰো বিশেষ বিশেষ কিছুমান ইঞ্জুৰি, পাৰ্টিকুলাৰ পাৰ্টিকুলাৰ কিছুমান ইঞ্জুৰি হয়, তো সেইখিনিৰ কাৰণে ফিজিঅ'থেৰাপি আটাইতকৈ উত্তম, মানে
1: হয়
0: আটাইতকৈ উত্তম। কাৰণ এজন খেলুৱৈক আপুনি চব লাগিব, নো ডাউট, অকল ফিজিঅ'থেৰাপি এনেকুৱা নহয়, কিবা এটা ইঞ্জুৰি হৈছে, চাৰ্জাৰী লগা হ'ব পাৰে বা মেডিচিনছ লগা হ'ব পাৰে, সেইখিনিৰ পিছত সেই প্লেয়াৰজনক বিচনাৰ পৰা উঠাই আনি আকৌ ট্ৰেকত আনিবলৈ, তেওঁ যিয়ে নেখেলে, যদি দৌৰিছে ৰানিং ট্ৰেকত হওক, যদি বেডমিণ্টন খেলে বেডমিণ্টন কৰ্টত হওক, তাত আনিবলৈ সেই গোটেই জাৰ্ণিটোত ফিজিঅ'থেৰাপিজনে হেল্প কৰে।
1: হয়,
0: তো এজ এ কেটালিষ্ট হিচাপে কাম কৰে, যোনে মানে ৰিয়েকশ্যনটোৰ স্পীডটো বঢ়াই দিয়ে। গতিকে সেইখিনি লাগিবই। আৰু তাৰ উপৰিও ধৰক আপোনাৰ যিখিনি আমাৰ নাৰ্ভৰ যিখিনি সমস্যা বুলি মই কৈছোঁ, যেনে ষ্ট্ৰ'ক হৈ যাওক, পাৰ্কিনছন হৈ যাওক, তাৰপিছতে আপোনাৰ স্পাইনেল কৰ ইঞ্জুৰি, যোনখিনি মানে পেৰেলাইজ হৈ যায় বডিৰ এটা অংশৰ পৰা তলৰ অংশখিনি পেৰেলাইজ হৈ যায়, তো সেইখিনি ক্ষেত্ৰত ফিজিঅ'থেৰাপি বহুত, মই ভাবোঁ, বহুত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াই আহিছে বৰ্তমান সমাজত।
1: হয়, আৰু আমাৰ শৰীৰত যেতিয়া কিবা এটা বিষ আৰম্ভ হয়, সেই বিষটো ভিতৰত আমাৰ যদি হাড়ৰ ভিতৰত বা আমাৰ শৰীৰৰ ভিতৰত একো হৈ নাথাকে, ধৰি লওক এক্সিডেণ্ট হৈছে, কোনো ধৰণৰ মানে ভঙা হাড়ি ভঙা নাই বা তেনেকুৱা হোৱা নাই, বেঁকা হোৱা নাই, কিন্তু বিষ আছে, তেতিয়া আমি দৰৱৰ জৰিয়তে ভাল কৰা উচিত নে থেৰাপীৰ জৰিয়তে ভাল কৰা উচিত?
0: এইটো ভাল কুৱেশ্যন সুধিছে আপুনি। এইটো কুৱেশ্যন মানে একজেক্ট এনচাৰটো মই আপোনাৰ য'ত ইণ্টাৰ্ণশ্বিপ কৰিব গৈছিলোঁ, স্বামী বিবেকানন্দ নেশ্যনেল ৰিহেবিলিটেশ্যন অফ এছ ভি নিটাৰ বুলি কয়, তাত এগৰাকী মেমে আমাক এই পাৰ্টিকুলাৰ বস্তুটোৰ ওপৰত খুব ধুনীয়া কথা এটা কৈছিলে, যে এটা অসুখ হওক বা বেমাৰ হওক, ডিজিজ হওক, অকল ব্যায়াম বা অকল মেডিচিন এই এনেকৈ ভাল নহয়, আপোনাক মেডিচিনো লাগিব, আপোনাক ব্যায়ামো লাগিব, অনুপাতটো দুয়োটাৰে
1: সমান
0: হ'ব লাগিব। এতিয়া প্ৰতিজন মানুহৰ বডিৰ এটা পাৰ্টিকুলাৰ হিলিং টাইম থাকে, ডিজিজ অনুসৰি এটা হিলিং টাইম থাকে, কাৰোবাৰ অকণমান বেছি হ'ব পাৰে, কাৰোবাৰ কম হ'ব পাৰে, ডিপেণ্ডছ অন ইমিউনিটি এণ্ড আদাৰ ছিষ্টেম। এতিয়া যেনেকুৱা এটা ধৰক কাৰোবাৰ মানে ধৰি লৈছোঁ কঁকালৰ বিষ এটা হৈছে, আপুনি যিটো ক'লে যে এক্সিডেণ্ট হৈছে, ভাঙা নাই, দুখ পাইছে, মাচেলত দুখ পাইছে, তাৰ কাৰণে প্ৰথম কেইদিনত আমাক মেডিচিনছ লাগিব, এনেকুৱা নহয় যে মেডিচিনছ নালাগে,
1: কিন্তু
0: হয় বিষটোৰ ইণ্টেনচিটিৰ ওপৰতো ডিপেণ্ড কৰিব, যদি অত্যাধিক বিষ তেতিয়া আমি প্ৰথমতে মেডিচিন আমি খাবই লাগিব। তাৰ পাছত লাহে লাহে যেতিয়া দেখিছোঁ যে বিষটো কমিছে কিন্তু মোৰ মাচেলটো দুৰ্বল হৈ আছে, দুখ পোৱাৰ কাৰণে মাচেলটো দুৰ্বল হৈ গৈছে, মই হাতখন আগতে যদি উঠাব পাৰিছিলোঁ এতিয়া উঠাব পৰা নাই, সেইখিনিত আমি ফিজিঅ'থেৰাপি ল'ব লাগিব। আৰু আমাৰো দুটা ভাগ আছে, এটা ইলেক্ট্ৰ'থেৰাপি আছে, এটা এক্সাৰচাইজ থেৰাপি আছে। এই ইলেক্ট্ৰ'থেৰাপিৰ জৰিয়তে আমি বিষখিনি কমাই লওঁ প্ৰথম পেচেণ্টৰ।
1: হয়,
0: আপুনি যদি ধৰি লওক আউট অফ 10, 8 আহিছে, বিষৰ পাৰ্চেণ্টেজ আপোনাৰ 8 আছে ধৰক আউট অফ 10, তো আমি প্ৰথমতে সেই বিষটোক থ্ৰ' মডেলিটিছ কমাই লওঁ, কাৰণ আপুনি বিষত আপুনি কোনো ধৰণৰ এক্সাৰচাইজ কৰিব নোৱাৰে, বিষত ধৰক পেইনটো তাৰ পৰা 8-7 মানলৈ 6-5 মানলৈ আহিল, তেতিয়া আমি মুভমেণ্টছ ষ্টাৰ্ট কৰিম, যে প্ৰথমতে লাহে ধীৰে লাহে লাহে মুভমেণ্টছ ষ্টাৰ্ট কৰিম, তাৰপিছত আমি অলপ ৱেইট বঢ়াম, ৰেজিষ্টেঞ্চ বঢ়াম, এনেকৈ মুভমেণ্ট বঢ়াই পাই আমি মাচলটোক শিকাম, মানে তোমাৰ আগৰ মুভমেণ্টটো কেনেকুৱা আছিলে সেই মুভমেণ্টটোক আকৌ মাচলটোক শিকাম। তো তেনেকৈ লাহে লাহে পেচেণ্টজনৰো ইম্প্ৰুভমেণ্ট গম পায়। আৰু কথা হ'ল কি, মই যে কৈছিলোঁ পেচেণ্টৰ ৰেফাৰত পেচেণ্ট আহে, পেচেণ্টজনে নিজে অনুভৱ কৰে যে মোৰ আগতকৈ এনেকুৱা হৈছিলে, এতিয়া মই ইমানখিনি কৰিব পৰা হৈছোঁ। কিন্তু কথাটো হ'ল কি, ইয়াত মানে ধৈৰ্যৰ প্ৰয়োজন আচলতে, পেচেণ্টে আমাক সময় দিব লাগিব,
1: দুদিনতে
0: ভাল নহয়, হয় দুদিনতে ভাল নহয়, কাৰণ এইটো মেডিচিনছ নহয়, যিহেতু ধৰক ভিতৰত গৈ পেলাই খুব কম সময়ৰ ভিতৰতে ৰিয়েকশ্যনছ কৰিব এনেকুৱা নহয়, যিহেতু মুভমেণ্টছৰ জৰিয়তে বস্তুটো আমি ভাল কৰোঁ, গতিকে আমাক সময়ৰ প্ৰয়োজন হয়, আমাকো প্ৰয়োজন আৰু পেচেণ্টজনেও সেইখিনি ধৈৰ্য ৰাখিব লাগিব।
1: হয়, উদাহৰণস্বৰূপে মই জানিব খুজিছোঁ যে কেতিয়াবা আমাৰ হাতৰ বাহু লক হৈ যায়, ফ্ৰ'জেন শ্বল্ডাৰ বুলি যিটো কয়, সেইটোতো চাৰ্জাৰীৰ বিশেষ প্ৰয়োজন নাথাকে, গতিকে সেই ক্ষেত্ৰত ফিজিঅ'থেৰাপিয়ে সহায় কৰিব
0: পাৰে। হয় হয় হয়, ফ্ৰ'জেন শ্বল্ডাৰো আপোনাৰ ষ্টেজ আছে, 3টা ষ্টেজ আছে আচলতে। ফ্ৰ'জেন শ্বল্ডাৰটো এটা এজৰ পিছত হোৱা দেখা যায়, আৰু ফ্ৰ'জেন শ্বল্ডাৰটো এনেকুৱা এটা সমস্যা যোনটো আপোনাৰ হয়ও আকৌ এটা চাইকেলত নিজে ভালো হৈ যায়, কিন্তু সেই চাইকেলটো কিছুমানৰ ক্ষেত্ৰত খুব দীঘলীয়া হয়, কিছুমানৰ ক্ষেত্ৰত খুব চুটি হয়, কিছুমানৰ ক্ষেত্ৰত খুব দীঘলীয়া হয়, আৰু ফিজিঅ'থেৰাপিয়ে কি কৰে, সেই চাইকেলটো কমপ্লিট হোৱাত সহায় কৰে, কমপ্লিট সোনকালে যাতে হৈ যায়, কাৰণ আপুনি এটা চাইকেলত সোমোৱাৰ লগে লগে কমপ্লিট কৰিবই লাগিব আপুনি, তো তাতে মেডিচিনছো হওক আৰু ফিজিঅ'থেৰাপি হওক দুইটাই লাগিব। ফিজিঅ'থেৰাপিয়ে কি কৰিব, মই আগতে যিটো ক'লোঁ আপোনাক, মাচলছটো বিষ আছে মানে মাচলটো দুৰ্বল, দুৰ্বল আৰু বিষ এই দুইটা বস্তু সমানে একেলগে গৈ থাকে, যেতিয়া আমি বিষটো কমাম লাহে লাহে লাহে লাহে মুভমেণ্টছ আহিব। আৰু ফ্ৰ'জেন শ্বল্ডাৰত কি হয়, এডহেচিভ কেপচুলাইটিছ বুলি কওঁ, মানে আমাৰ কেপচুলটো এডহেচন হৈ যায়, তাৰমানে ষ্টিফ হৈ যায়, তো আমি সেই উইথ মেডিকেল ট্ৰিটমেণ্ট ফিজিঅ'থেৰাপি সেই এডহেচনটো কমোৱাত হেল্প কৰে।
1: হয়, আৰু এটা, বহুতৰ ডিঙিত বিষ খুব থাকে, ডিঙি বহু লোকে আমি দেখো যে ডিঙি ঘূৰাব নোৱাৰা
0: ঘূৰাব নোৱাৰা হৈ যায়,
1: আৰু দৰৱ খাই খাইও আমনি লগাত দৰৱ
0: এৰি দিয়ে,
1: মানে তেওঁ আধা ঘূৰুৱাকে কথা পাতি থাকে, তেনেকুৱা বহুত আছে, গতিকে সেই ক্ষেত্ৰত ফিজিঅ'থেৰাপি কেনেকুৱা ধৰণে সহায় কৰিব?
0: এতিয়া ডিঙিৰ বিষটো আপোনাৰ বহুত কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰে, আমাৰ একদম সচৰাচৰ দেখি থকাটো হৈছে স্পণ্ডাইলছিছ, মানুহে

0: দেখিবই আপুনি এডাল কলাৰ মাৰি পেলাই
1: মাৰি
0: ঘূৰি ফুৰে,
1: থাকে
0: বা আজি
1: খুব,
0: খুব ডিঙি লাগিলে বা হাতলৈকে যোনদিনাই, খুব
1: সেইটো খুব বেছি হৈ গৈছে।
0: ফিমেলছৰ খুব বেছি হয় এইটো, মেলছৰ হয়, ফিমেলছৰ খুব বেছিকৈ দেখা যায়। কাৰণ তেওঁলোকে গৃহিণীসকলে কি কৰে, খুব ওপৰৰ পৰা ইটো নমোৱা সিটো নমোৱা বা ওপৰত বস্তু থোৱা, তো এনি টাইম আমাৰ ডিঙিত মুভমেণ্টছ হৈ থাকে। এতিয়া কথা আহিলে আপোনাৰ মেডিচিনছৰ কথা যদি মই ক'বলৈ যাওঁ, মেডিচিনছে পেইন কমাব ন' ডাউট, কিন্তু যদি সেই তাত নাৰ্ভটো কম্প্ৰেছ হৈ আছে বা সেই নাৰ্ভটো এনেকৈ কিবা মুভমেণ্ট কৰিলে যদি হাতলৈ জিনজিননি আহি আছে, সেই বস্তুটোক আপুনি চেপা খোৱা বস্তুটোক আপুনি খুলিব লাগিব। তাৰ কাৰণে আপুনি ফিজিঅ'থেৰাপিৰ যিখিনি আমাৰ মডেলিটিজ হওক, পেইন কমোৱা মডেলিটিজ হওক, আমি সেই গেপটো, যোনখিনি গেপ কমি গৈছে সেই গেপটো ইনক্ৰিজ কৰিবলৈ আমি এটা স্পেচিয়েল মেচিন ইউজ কৰোঁ, সেই মেচিনটোৰ ট্ৰিটমেণ্ট লোৱা যায় বা আমি মেনুৱেলিও দিওঁ, মানে বিভিন্ন ধৰণৰ, তাতে এক্সাৰচাইজ থেৰাপি, ইলেক্ট্ৰথেৰাপিৰ কম্বিনেশ্যন ট্ৰিটমেণ্ট প্লেন এটা থাকে। তো সেইখিনি ল'লেহে মানে সেই পেচেণ্টজনৰ বিষটো কমাৰ লগতে আকৌ যাতে নহয় সেইখিনিক আমি কৰিব পাৰিম।
1: হয়, আৰু মই যিহেতু কৈছোঁৱেই প্ৰথমে যে ফিজিঅ'থেৰাপি এনেকুৱা এটা পদ্ধতি য'ত দৰৱ নোহোৱাকৈ ৰোগীজনক সুস্থ কৰিবলৈ যত্ন কৰা হয়, গতিকে দৰৱ নোহোৱাকৈ যিহেতু কৰিবলৈ যত্ন কৰা হয়, গতিকে এই প্ৰচেছটো দীঘলীয়া হ'ব
0: দীঘলীয়া
1: নিশ্চয়কৈ। গতিকে এই ক্ষেত্ৰত মই ৰোগীসকলক আপোনাক জনাবলৈ অনুৰোধ জনাইছো যে বহুতে ইমান দিন কৰি থাকিব লাগে যে ইমান দীঘলীয়া আমনি পাই যায়,
0: আমনি পাই যায়।
1: গতিকে এই ক্ষেত্ৰত আপুনি তেওঁলোকক,
0: মই মানে পেচেণ্টক সেইটোৱে কওঁ যে আপুনি ধৈৰ্য ৰাখক, পেচেণ্টক এনেকে কওঁ যাতে আপুনি প্ৰথম 15 দিন লৈ চাওক, আপুনি নিজেই গম পাব প্ৰথম 15 দিনত, কাৰণ চবৰে এটা হিলিং টাইম থাকে, মই আপোনাক আগতেও কৈছিলোঁ। সেইখিনি আমি বডিটোক দিবই লাগিব, সেইখিনি আমি বডিটোক দিবই লাগিব। 10-15 দিনৰ ভিতৰত আপুনি এটা সৰু মাইলষ্টোন এটা এচিভ কৰিব। আগতে যদি মোৰ ইমানখিনি হৈছিল, কঁকালটো দাঙিব পৰা নাছিলোঁ, এতিয়া মই দাঙিব পৰা হৈছোঁ,
1: সেইখিনি সময়ত যদি এৰি দিয়ে,
0: সেইখিনি সময়ত এৰি দিলে কিন্তু আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিব। তো সেইখিনি সময়ত পেচেণ্টজনেও ধৈৰ্য ৰাখিব লাগিব আৰু থেৰাপিষ্টজনেও ধৈৰ্য ধৰি কামটো কৰিব লাগিব, যে যিখিনি কৰি আছে তেওঁ মানে যিখিনি পঢ়ি আহিছে তাৰ মানে এপ্লাই কৰি পেলাই ধৈৰ্য ধৰি কামখিনি কৰিব লাগিব। এনেকুৱা নহয় যে দুদিনতে মোক ৰিজাল্ট লাগিব, দুদিনতে মই পাম, সেনেকুৱা নহয়।
1: দুদিনতেতো আৰু বেকা হাড় এডাল চিধা কৰি দিব নোৱাৰি, কথাটো তেনেকুৱা হয়। হয়, আমি বহুত বিষৰ কথা পাতি আছো আৰু বৰ্তমান সময়ত আটাইতকৈ বেছি হৈছে কঁকালৰ বিষ, বিশেষকৈ খুব সৰু বয়সৰ পৰাই আজিকালি মহিলাসকলৰ কঁকালৰ বিষ হ'বলৈ ধৰিছে। গতিকে ইয়াৰ কাৰণ আপোনাৰ দৃষ্টিত কোনবিলাক বাৰু?
0: হয়, কঁকালৰ বিষ ল' বেক পেইন বুলি কয়। ল' বেক পেইন এটা বহুত ডাঙৰ ভাষ্ট মানে এটা চেপ্টাৰ বুলিয়ে ক'ম মই। ইয়াতে বিভিন্ন ধৰণৰ কাৰণ থাকে, আমাৰ শুনিছে চাগে স্লিপ ডিস্ক, স্লিপ ডিস্কৰ পৰা আৰম্ভ কৰি আপোনাৰ গধুৰ বস্তু দাঙি পটককৈ খিৰিক লাগি যোৱা বুলি আমি যিটো কওঁ, তাৰলৈকে বিভিন্ন ধৰণৰ কাৰণ ইনভল্ভ হৈ থাকিব পাৰে ইয়াতে। আৰু গৃহিণীসকলৰ বা পুৰুষসকলৰো হয় আজিকালি। প্ৰথম কথাটো হ'ল মানে আপোনাৰ অবেচিটি, অবেচিটি এটা বহুত ডাঙৰ কাৰণ, সেইটোৰ কাৰণে হয়। তাৰপিছত আপোনাৰ ছেকেণ্ড কাৰণটো হ'ল আপোনাৰ অকুপেশ্যনেল, যিখিনি হয় আমাৰ অকুপেশ্যনেল কজ, যেনে আপুনি ধৰক একেলগে 8 ঘণ্টা বহি কাম কৰিছে, এইখিনি বেংকাৰ্ছখিনিৰ বা কম্পিউটাৰ জব যোনে বেছিকৈ কৰে সেইখিনিৰ ক্ষেত্ৰত আমি দেখা পাওঁ, অফিচত গৈ দিনটো বহি থাকিব লাগে। হয়, এইটো এটা প্ৰথম প্ৰধান কাৰণ। আপোনাৰ কঁকালৰ বিষো হয়, তাৰ কাৰণে ডিঙিৰ বিষো হয়, কিন্তু যোনে মানে কম্পিউটাৰ জব কৰে তেওঁলোকৰ ডিঙিৰ বিষো হোৱা যায়। ছেকেণ্ডটো আহিলে আপোনাৰ পুলিচখিনি হওক, ট্ৰেফিক পুলিচৰ পৰা আৰম্ভ কৰি যোনখিনি খুব দীঘল বেছি সময়ৰ কাৰণে থিয় হৈ থাকে, যোনখিনি বেছি সময়ৰ কাৰণে থিয় হৈ থাকে। কিছুমান আছে আপোনাৰ খুব ৰাইড কৰি থাকে, হয় বাছ ড্ৰাইভাৰে হওক, মানে আপোনাৰ কোনোবা চালকসকল, কোনোবা বাইকেই চলায়, কোনোবাই বাছেই চলায়,
1: অফিচলৈ বাইক গাড়ী,
0: হয় হয়, বহুত কাৰণ থাকে। তাৰ উপৰিও আপোনাৰ দেখা পোৱা যায় বেড পোষ্টাৰ্ছ, বেড পোষ্টাৰ্ছ, এইখিনি বেড পোষ্টাৰ্ছ আচলতে ইয়াৰে ইয়াতে সোমাই যায়, মই যিখিনি ক'লোঁ সেইখিনিতে সোমাই যায়। আৰু ষ্টুডেণ্টছৰ ক্ষেত্ৰত হোৱা কথাটো হ'ল তেওঁলোকে স্কুলত বহি থাকিব লাগে, মানে ধৰক স্কুল মানে আপোনাৰ ক্লাছ টেনলৈকে এইবোৰ ইমান নাথাকে, তাৰ পাছত হায়াৰ ছেকেণ্ডেৰী বা তাৰ ওপৰত, কাৰণ ষ্টুডেণ্টছখিনিয়ে পঢ়াত বেছিকৈ সময় ইনভল্ভ কৰিব লগা হৈ যায়, দিনটোত 8-10 ঘণ্টা কিছুমানে পঢ়িব লগা হৈ যায়। তো তেওঁলোকে এনি টাইম এটা পাৰ্টিকুলাৰ পোষ্টাৰত বহি থাকে, গতিকে এটা পাৰ্টিকুলাৰ জেগাত যেতিয়া বহি থাকিব, আমাৰ যিটো আমাৰ মেৰুদণ্ড আছে, মেৰুদণ্ডৰ কাষৰ যোনখিনি মাছলছ থাকে, সেই মাছলছখিনি আমাৰ বেকটোৰ ষ্ট্ৰেংথটো মেইনটেইন কৰে। কনষ্টেণ্ট এটা জেগাত প্ৰেছাৰ পৰি থকাৰ লগে লগে লগে লগে সেই ৰাজহাড়ৰ ভিতৰতো কিছুমান চেঞ্জেছ হয়, আৰু তাৰ জৰিয়তে তাৰ লগতে ছাইডৰ মাছলছখিনিতো বহুত ধৰণৰ প্ৰভাৱ পৰে। তো সেইকাৰণে আপুনি চাব, মানুহ এটা আজিকালি চব প্ৰতি মানুহে কোৱা হৈছে যে মোৰ খুব কঁকালটো বিষাই থাকে আজিকালি, ৰাতিপুৱা শুৱা পা উঠাৰ পিছতে অলপ বিষায়, তাৰপিছত আকৌ কাম চাম কৰিলে ভাল হয়। তো এইটো মানে ইয়াত ফিজিঅ'থেৰাপি বহুত বহুত মানে আপোনাৰ অৱদান আছে, ফিজিঅ'থেৰাপি মানে ভাল কৰিব পৰা বহুত স্ক'প আছে ইয়াতে। আৰু ইয়াতে আমি কি কৰোঁ পেচেণ্টক, বিশেষকৈ যোনখিনি ধৰক একদম নৰ্মেল পেইন লৈ আহিছে, তেখেতসকলক আমি পেইনটো ভাল কৰোঁ, আমাৰ থেৰাপিৰ জৰিয়তে আমি পেইনটো ভাল কৰোঁ। তাৰ উপৰি আমি পেচেণ্টক শিকাই দিওঁ যে আপুনি এইখিনি এইখিনি ব্যায়াম কৰক, ঘৰত এনেকৈ এনেকৈ মেইনটেইন কৰক, অফিচত কেনেকৈ বহিব লাগে, ডেস্ক আপোনাৰ কম্পিউটাৰ হাইটৰ পৰা আৰম্ভ কৰি কেনেকৈ কেনেকৈ ইউজ কৰিব লাগে, সেই গোটেই কথাখিনি আমি শিকোৱা যায়, যিখিনি আমাৰ পোষ্টাৰেল এডভাইচ বুলি কওঁ আমি আজিকালি। মানে সেইটোৱে ল' বেক পেইনটো ইমানেই বাঢ়ি গৈছে চবৰে ক্ষেত্ৰত, মানে এটা ডাঙৰ চিন্তনীয় বিষয় হৈ পৰিছে বৰ্তমানৰ কাৰণে।
1: হয়, আৰু এই যিবিলাক অকণমান মাইনৰ পেইন থাকে, খুব বেছি বিষ নহয়, সেইবিলাক দৰৱ নোহোৱাকৈ ভাল কৰিব পৰা যায় নেকি? কাৰণ আজিকালি দৰৱৰ যিবিলাক ছাইড ইফেক্ট থাকে তাৰ কাৰণে অন্য এটা ৰোগৰ সৃষ্টি হৈ যায়, গতিকে খুব বেছি দৰৱ খোৱাটো ইমান ভাল কথা নহয়, গতিকে দৰৱ নোহোৱাকৈ ভাল কৰিব পৰা যায় নে?
0: পাৰি পাৰি। এতিয়া ধৰি লওক আপুনি হঠাৎ ক'ৰবাত দুখ পালে, মানে কিবা এটা লাগি গ'ল বা ক'ৰবাত মুচুকা খালে, তো আমি কি কৰোঁ, যদি বিষটো আপুনি সহ্য কৰিব পাৰি আছে তেতিয়াহ'লে আপুনি ঔষধ নোখোৱাকৈ বিষটো ভাল কৰিব পাৰে। ধৰক বৰফ লগালে, তাৰপিছতে ধৰক গৰম পানী সেক দিলে, তাৰপাছতে অলপ ষ্ট্ৰেচিং কৰি থাকিব লাগে, ৰেগুলাৰ এটা ষ্ট্ৰেচিং খুব দৰকাৰ মানুহক। ষ্ট্ৰেচিংটো মানে ষ্ট্ৰেচিং মই আপোনাক এনেকৈ ক'ম, ষ্ট্ৰেচিং ইমানেই দৰকাৰ, আপুনি বিষৰ বহুতখিনি মানে 60% to 60% আপুনি থ্ৰু ষ্ট্ৰেচিং, ষ্ট্ৰেচিং এটা আমাৰ পাৰ্টিকুলাৰ মানে এক্সাৰচাইজ হয়, তাৰ জৰিয়তে আপুনি কমাই ৰাখিব পাৰে।
1: হয়,
0: কঁকালৰ বিষ হওক, ডিঙিৰ বিষ হওক, ভৰি বিষ হওক, ষ্ট্ৰেচিংটো বহুত ইম্পৰ্টেণ্ট বস্তু।
1: হয়, আৰু বিশেষকৈ প্ৰেগনেণ্ট লেডি এগৰাকীৰ কেতিয়াবা ক'ৰবাত বিষ হ'ব পাৰে, তেওঁতো দৰৱ খাব নোৱাৰে, তেওঁ বিষটো সহ্য কৰিয়ে থাকে বহুতে, গতিকে এই ক্ষেত্ৰতো ফিজিঅ'থেৰাপীৰ ডাঙৰ ফিজিঅ'থেৰাপীৰ
0: বহুত ভূমিকা আছে। হয়, প্ৰেগনেণ্ট লেডিৰ ক্ষেত্ৰত এইটো খুব ভাল কথা সুধিছে আপুনি। প্ৰেগনেণ্ট লেডিৰ ক্ষেত্ৰতো আমি ফিজিঅ'থেৰাপী শিকাওঁ, মানে তেখেতক এক্সাৰচাইজখিনি শিকাওঁ কেনেকৈ কৰিব লাগে, বিশেষকৈ ধৰক স্কোৱাটিংছ শিকোৱা যায়, মিনি মানে ছাপৰ্টিভ স্কোৱাট, বিছনাখনত বহা উঠা এইবোৰ শিকোৱা যায় যাতে তেখেতৰ পিছত ডেলিভাৰীৰ সময়ত কোনো ধৰণৰ অসুবিধা নাপায়। আৰু বেক পেইনৰ কাৰণেও আমাৰ ফিজিঅ'থেৰাপী মডেলিটিছ ইউজ কৰিব পাৰি, আৰু আমি কৰিছোঁ, য'ত আমি ইণ্টাৰ্ণশ্বিপ কৰিছোঁ বা য'ত আমি প্ৰেক্টিছ কৰিছোঁ তাত দেখিছোঁ আমি কৰা, খুব খুব ভাল হয় ইয়াতে।
1: হয়, আৰু মূৰ বিষ হয় আজিকালি খুব বহুতৰ, স্ক্ৰীন টাইম মানুহৰ বাঢ়ি গৈছে, বাহিৰত প্ৰদূষণ বাঢ়ি গৈছে, গতিকে মূৰ বিষ, মানুহৰ মাইগ্ৰেইন খুব বেছি হোৱা দেখা গৈছে, গতিকে এইবিলাকতো ফিজিঅ'থেৰাপীয়ে সহায় কৰিব পাৰেনে?
0: সহায় কৰে। হয়, মাইগ্ৰেইনৰ কাৰণে আমাৰ এটা স্পেচিফিক টেকনিক্স আছে, মানে এক্সাৰচাইজ প্ৰট'কলছ আছে, সেইটোৰ জৰিয়তে আমি মাইগ্ৰেইন থকা ৰোগীসকলক আমি মানে শিকাওঁ যে আপুনি এনেকৈ এনেকৈ কৰক, যিটোক আমি ভাৰ্টিগো বুলিও কওঁ, নিউৰজেনিক ভাৰ্টিগো বুলি কওঁ, সেই এক্সাৰচাইজ কৰিলে বহুতখিনি উপশম পোৱা যায়। আৰু মূৰৰ বিষৰ আৰু এটা কাৰণ হৈছে, মানে আপুনি এইটো ভাবিব নোৱাৰিব যে এইটো কাৰণে সেই মূৰৰ বিষ হ'ব পাৰে, আমাৰ ডিঙিৰ কাষৰ যোনখিনি মাছলছ আছে সেই মাছলখিনিত টাইট হৈ যায়, ষ্ট্ৰেছ মানে কি বুলি কয় ষ্টিফ হৈ যায়, ষ্টিফৰ কাৰণে আপোনাৰ কেতিয়াবা পিছফালৰ পৰা এনেকৈ মূৰটো ইয়ালৈকে আপোনাৰ টানি থাকিব
1: পাৰে,
0: টানি ধৰিব পাৰে। তো এইটো আপুনি কিয় হয় চাব গ'লে, আপোনাৰ ধৰক খুব বেছিকৈ স্ক্ৰীণ টাইম এইটো পজিশ্যনত ইউজ কৰা, খুব বেছি তললৈ চাই মোবাইল চোৱা, খুব বেছি সময় একেটা পজিশ্যনতে কিতাপ পঢ়ি থকা, বিভিন্ন কাৰণ হ'ব পাৰে, খুব বেছিকৈ আপুনি লেপটপ ইউজ কৰা, কীবৰ্ড ইউজ কৰা, বিষটো আৰম্ভ হ'ব ইয়াত, কিন্তু আপোনাৰ
1: এফেক্ট
0: কান্ধত, হয় কান্ধত, কিন্তু আপোনাৰ এফেক্ট হ'ব আপোনাৰ মূৰত, মূৰলৈকে আপোনাৰ বিষটো টানিব কিছুমানৰ, সেইটো সেইটো মানে পেচেণ্ট এছেচমেণ্ট আৰু ইভালুৱেশ্যনৰ পিছতহে আমি গম পাওঁ যে একজেক্ট কজটো কি হৈছে।
1: হয় হয়, আমি বিভিন্ন ক্ষেত্ৰত ফিজিঅ'থেৰাপীৰ ভূমিকাৰ বিষয়ে পাতি আছোঁ, আৰু এইখিনিতে মই জানিব খুজিছোঁ, ফিজিঅ'থেৰাপী বুলি ক'লে এটা মানুহৰ ভুল ধাৰণা আছে বহু ঠাইত, সেয়া আমাৰ প্ৰচাৰৰ অভাৱ হ'ব পাৰে বা সজাগতাৰ অভাৱৰ কাৰণে, যে কেৱল মালিচ বা দুখন হাতেৰে দিয়া এটা থেৰাপী তেনেকুৱা ধৰণৰ বুলি ভাবে, গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব?
0: আচলতে এইটো মানে বহুত এটা ভাল কথা সুধিছে, আমি আচলতে মানুহক বুজাওঁ যে বাহিৰৰ পৰা যদিও বস্তুটো দেখিবলৈ তেনেকুৱা হয় কিন্তু এইটো সম্পূৰ্ণ তাতকৈ বেলেগ,
1: কাৰণ য়োগা ট্ৰেইনাৰ এজন কেতিয়াও ফিজিঅ'থেৰাপিষ্ট
0: হ'ব নোৱাৰে, য়োগা ট্ৰেইনাৰ ফিজিঅ'থেৰাপিষ্ট হ'ব নোৱাৰে, জিম ট্ৰেইনাৰ ফিজিঅ'থেৰাপিষ্ট হ'ব নোৱাৰে, আৰু যোনখিনি মাছাজ ট্ৰেইনাৰ সেইখিনিও ফিজিঅ'থেৰাপিষ্ট নহয়, কাৰণ আমাৰ বস্তুটো হৈছে আমাৰ কমপ্লিটলি ৰিচাৰ্চ বেজ।
1: হয়, আৰু যিবিলাক পাৰ্লাৰত বডি মাছাজ থাকে সেইটোও সম্পূৰ্ণ পৃথক,
0: কোনো কাৰণ নহয়, কোনো কাৰণ নহয়, আমি এটা স্পেচিফিক ডিজিজৰ কাৰণে দিওঁ, এটা স্পেচিফিক ডিজিজৰ কাৰণে দিওঁ, তাৰ যাৰ ওপৰত আমাৰ 4 বছৰীয়া কোৰ্চ আছে, 4 বছৰ আমি পঢ়োঁ, মেডিকেল ছায়েন্স পঢ়োঁ, এনাটমি ফিজিঅলজিৰ পৰা আৰম্ভ কৰি এক্সাৰচাইজ থেৰাপি, ইলেক্ট্ৰথেৰাপি, অৰ্থ, নিউৰো, গোটেইখিনি ছাবজেক্ট আমি পঢ়োঁ, পঢ়ি পেলাই আমাৰ তাৰ ওপৰত আমাৰ যোনখিনি প্ৰট'কলছ সেই প্ৰট'কলছখিনি আমি ইউজ কৰোঁ, আমাৰ ন' ডাউট আমাৰ চিলেবাছত থেৰাপিউটিক মাছাজ আছে, কিন্তু সেই বস্তুটো আমি অকল পাৰ্টিকুলাৰ কোনোবা এটা ডিজিজতহে আমি এপ্লাই কৰোঁ, এনেকুৱা নহয় যে আমি প্ৰতিটোতে ইউজ কৰোঁ, সেইটো কথাটো
1: নিশ্চয়কৈ। আপুনি যদি দৈনন্দিন য়োগা কৰিব বিচাৰিছে তেতিয়াহ'লে নিশ্চয় আপুনি য়োগা মাষ্টাৰৰ ওচৰত
0: যাব লাগিব,
1: কিন্তু যদিহে আপুনি বিষৰ পৰা উপশম পাব বিচাৰিছে তেতিয়া কিন্তু য়োগা মাষ্টাৰ এজনৰ ওচৰত যোৱাতকৈ আপুনি
0: ফিজিঅ'থেৰাপিষ্টৰ ওচৰত যাব লাগিব।
1: হয়, এই কথাবিলাক আচলতে
0: এইটো সজাগতাৰ অভাৱ আচলতে মানুহৰ, আমাৰ মানুহবোৰে মানে ধাৰণা কৰি লয় যে এইটো এনেকুৱাই হ'ব চাগে, কিন্তু তাতকে যদি সুধি লয় কথাটো যে এনেকুৱা হয় নে তেনেকুৱা হয়, তো মোৰ মতে নিশ্চয় মানুহে বুজি পাব।
1: হয়, ফিজিঅ'থেৰাপী মানে কেৱল মালিচ নহয়, এই কথাটো সকলোৱে জনাটো উচিত,
0: আৰু মই কৈছো নহয় যেতিয়া এজন মানুহে ট্ৰিটমেণ্ট লৈ পেলাই যেতিয়া উপশম পায় ভাল হয় তাৰ পাছতহে মানুহজনে বুজি পায় যে তেখেতে মানে কেনেকুৱা এটা ফেজত আছিলে বৰ্তমান কেনেকুৱা ধৰণৰ তেখেতৰ হৈছে।
1: হয় মই এইখিনিতে আৰু এটা প্ৰসংগ আনিব খুজিছোঁ। খুব ডাঙৰ এক্সিডেণ্ট হৈ যায়, এক্সিডেণ্ট হোৱাৰ মানুহৰ হাত ভৰি ভঙাৰ পাছত মানুহৰ এটা চিকিৎসা চলি থাকে, দৰৱ খাই থাকে, তাৰ সমান্তৰালকৈ সোনকালে ভাল পাবৰ কাৰণে ফিজিঅ'থেৰাপিষ্টৰ ভূমিকা কেনেকুৱা?
0: হয়, এক্সিডেণ্টৰ পিছত আপোনাৰ মানুহ পেচেণ্টজনৰ কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব দেই। কিছুমান পেচেণ্টৰ আপুনি কৈছে হাড় ভঙা,
1: হয়
0: ফ্ৰেকচাৰৰ কথা কৈছে, হয় ফ্ৰেকচাৰ মেনেজমেণ্টো এটা বহুত ডাঙৰ চেপ্টাৰ আকৌ এটা। এইটো আপোনাৰ হাতৰ ফ্ৰেকচাৰ হ'ব পাৰে, ভৰিৰ ফ্ৰেকচাৰ হ'ব পাৰে, কঁকালৰো হ'ব পাৰে, বিভিন্ন জেগাৰ ফ্ৰেকচাৰ হ'ব পাৰে আৰু বিভিন্ন জেগাৰ ফ্ৰেকচাৰৰ লগত আমাৰ প্ৰট'কলছবোৰ বেলেগ বেলেগ হয়। ফ্ৰেকচাৰ হৈছে নো ডাউট প্লাষ্টাৰ কৰিবই লাগিব, মেডিচিন যোনখিনি আছে সেইখিনি ল'বই লাগিব, যোনখিনি এচেঞ্চিয়েলছ হয় সেইখিনিতো ল'বই লাগিব। কিন্তু তাৰ পাছত মানুহজনক সেই বিচনাখনৰ পৰা আকৌ উঠাই আনি খোজ, যদি মানুহজনে অফিচত কৰে অফিচলৈ যোৱা, যদি যি চাকৰি মানে যি কৰে সেই কামলৈ উভতাই আনিবলৈ ফিজিঅ'থেৰাপি কৰিবই লাগিব। কাৰণ আপুনি প্লাষ্টাৰ কৰাৰ পিছত এটা অংগ আপোনাৰ কমপ্লিট 21 দিন বা তাতকৈ বেছি দিনৰ কাৰণেও হয়তো থাকি যায়, এটা এটা পজিশ্যনতে থাকি যায়। থকাৰ লগে লগে কি হয়, মাছলছখিনিও দুৰ্বল হৈ যায়, সেই পাৰ্টিকুলাৰ ফাংচনটোও কমপ্লিটলি নাহে। কিছুমানৰ মাল এলাইনমেণ্ট বুলি এটা টাৰ্মছ আছে, মানে এলাইন ভালকৈ নহয়, যদি এনেকৈ এলাইন জোৰা হ'ব লাগিছিল এনেকৈ জোৰা হৈ যায়। তো সেইবোৰ ক্ষেত্ৰত মুভমেণ্টছ কিছুমানত ৰেষ্ট্ৰিকশ্যন আহে। যদি আপোনাৰ হাতখন আগতে 140 ডিগ্ৰীমান গৈছিলে, এতিয়া ধৰক হাতখন আপোনাৰ 90 ডিগ্ৰীহে আহে, গতিকে মুভমেণ্টছটো লেকিং হৈ যায় ন, আৰু মুভমেণ্টছটো লেকিং হ'লে সেইটো আপুনি হ'লেহে গম পাব কিমান অসুবিধা হয়। এতিয়া আমি একো আমাৰ অসুবিধা নাই কাৰণে আমি চব সময়ত ধুনীয়াকৈ ইউজ কৰি আছো।
1: হয়, এনেকুৱা দেখিছোঁ আমি যে ডাঙৰ এক্সিডেণ্ট এটা হোৱাৰ পিছত,
0: হয়
1: এই মোৰ এইটো এক্সিডেণ্ট হোৱাৰ পিছত হাতখন বেকা হৈ থাকিলে,
0: বেকা হৈ থাকিলে, হয়
1: এইটো হয়,
0: হয় আৰু যাৰ হয় তেওঁহে বুজি পায়, কাৰণ এক্টিভিটিজবোৰত তেখেতে গম পায় আগতে মই এইটো কৰিব পাৰিছিলোঁ, আজিকালি মই কৰিব নোৱাৰা হৈ গ'লো। তো সেইখিনি ফিজিঅ'থেৰাপি বহুত বহুত আপোনাৰ ভূমিকা গ্ৰহণ কৰে,
1: সেই নোৱাৰাটো কৰিব পৰা হ'ব ফিজিঅ'থেৰাপিৰ জৰিয়তে, আপোনাক দৰৱে ভাল কৰিব, এইটো সঁচা কথা, কিন্তু পুনৰ আপোনাক সেই আগৰ অৱস্থা।
0: আৰু সেইকাৰণে আমাৰ ফিজিঅ'থেৰাপিষ্টখিনিক মুভমেণ্ট স্পেচিয়েলিষ্ট বা পেইন স্পেচিয়েলিষ্ট বুলি কোৱা যায়।
1: হয় হয়, মানে পুনৰ আগৰ অৱস্থালৈ ঘূৰি
0: আহিবলৈ
1: ফিজিঅ'থেৰাপিষ্ট লাগিব।
0: লাগিব,
1: হয়। আমি শিশুসকলৰ কথালৈ যাব খুজিছোঁ। শিশু এটি জন্ম হোৱাৰ পাছত লাহে লাহে এদিন দুদিনকৈ ডাঙৰ হ'বলৈ আৰম্ভ কৰে আৰু সেই সময়খিনিত বহুতে শিশুটিক খেলাই ভাল পায়, কেতিয়াবা ওপৰলৈ দাঙি দিয়ে, কেতিয়াবা বেকাকৈ লয়। গতিকে এই যে আমি বেলেগ বেলেগ ধৰণে লওঁ, দাঙি দিওঁ, জোকাৰি দিওঁ, সেই শিশুটিক মাংসপেশীবিলাক বৃদ্ধি হোৱাত বাধা জন্মায় নেকি এই কাৰণবিলাকে?
0: আচলতে আপুনি মানে শিশুসকলৰ ফিজিঅ'থেৰাপিৰ কথাটো ক'ব খুজিছে ন, মই অভাৰঅল ধুনীয়াকৈ কথাটো কৈ দিছোঁ। কিছুমানৰ ধৰক চেৰিবেল পালচি হোৱা দেখা যায়, চিপি চাইল্ড শুনিছে চাগে আপুনিও,
1: কেনেকুৱা ধৰণৰ হয় শ্ৰোতাসকলক অকণমান বুজাই দিব।
0: হয়, চিপি চাইল্ড যোনখিনি মানে মাইলষ্টোনবোৰ ধৰক 3 মাহত যদি বাচ্চাটো বাগৰিব লাগিছিল সেইটো ডিলে
1: হয়,
0: গ্ৰ'থটো ডিলে হয়, কিছুমানে যদি 8 মাহত বহিব লাগিছিল সেইটো হোৱা নাই, কিছুমানে যদি 1 বছৰত খোজকাঢ়িব লাগিছিল অকণ অকণকৈ সেইটো কৰিব পৰা নাই। তো সেইখিনি বাচ্চাক মানে চিপি চাইল্ডে সেইখিনি ফিচাৰ্ছ দেখায়, তেওঁলোকৰ মাইলষ্টোনবোৰ ডিলে হয়। তাৰপিছত আপোনাৰ অটিজিম বাচ্চা থাকে, কিছুমানৰ আপোনাৰ ADHD থাকে, খুব হাইপাৰ হয় বাচ্চাবোৰ, এনেকুৱা থাকে, তাতে আপোনাৰ ফিজিঅ'থেৰাপিয়ে যথেষ্ট হেল্প কৰে। আৰু পাৰ্টিকুলাৰ চিপিৰ কথাটো কৈছোঁ, চিপি হ'লে আপোনাৰ বাচ্চা এটাৰ এক্টিভিটিজবোৰ বহুত ডিলে হৈ যায়। ধৰক তাৰ বয়সৰ ল'ৰা ছোৱালীয়ে স্কুল যায়, সি ধৰক বহিবলৈ শিকেহে, তেনেকুৱা হৈ যায়, তেতিয়া কি হয় মানে এইটো আপোনাৰ কমপ্লিট নিউৰো এণ্ড মাস্কুলাৰ এটা সমস্যা হয়, নাৰ্ভৰো হয় আৰু মাছলো হয়, গ্ৰ'থটো ভালকৈ নহয়। গতিকে তাৰ জৰিয়তে আমি এক্সাৰচাইজ কৰাই কৰাই কৰাই কৰাই বাচ্চাটোক মানে সেই মাইলষ্টোনবোৰ ৰিচিভ কৰিবলৈ ট্ৰাই কৰোঁ, যাতে বাচ্চাটো এটলিষ্ট খোজ কাঢ়ক।
1: হয়
0: হয়, মই য'ত আপোনাৰ ইণ্টাৰ্ণশ্বিপ কৰিব গৈছিলোঁ, SV নিটাৰৰ কথা কৈছোঁ, আমি তাতে দেখিছোঁ বাচ্চাবোৰ বহুত ডাঙৰ হৈ যায়, মানে সিহঁতৰ কাৰণে মাকৰ কাৰণে সেই বাচ্চাটো যাতে খোজ কাঢ়িছে সেইটোৱে তেওঁলোকৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট, সেইটোৱে বহুত ডাঙৰ এচিভমেণ্ট। আৰু খুব ভাল লাগে, এটা বাচ্চা যেতিয়া আহে সি যেতিয়া শুই থাকে, আমি তাক শিকাই শিকাই শিকাই শিকাই প্ৰেক্টিচ কৰাই কৰাই আমি তাক এটলিষ্ট থিয় কৰাব পাৰিছোঁ। ধৰক সেইটো বহুত সময় লাগে দেই, এইটো এনেকুৱা নহয় যে আপোনাৰ 10-15 দিনৰ ভিতৰত হৈ যাব, এইটো বছৰ লাগি যায়। বাচ্চা এটাক খোৱাৰ পৰা তাক বাগৰাবলৈও আমাক বহুত সময় প্ৰয়োজন হয়, সেইটো মানে বাচ্চাটোৰ ওপৰত ডিপেণ্ড কৰিব, সি কিমানখিনি কৰিব পাৰিছে কিমানখিনি কৰিব নোৱাৰে।
1: হয়, আৰু এটা কথা মই এইখিনিতে মোৰ মনলৈ আহিছে, শিশু এটি জন্ম হোৱাৰ ঠিক 5-6 দিনৰ পাছত আমি আমাৰ গাঁওসমূহত বা আমি বহু ঠাইত দেখোঁ যে এগৰাকী ধাইৰ জৰিয়তে খুব মালিচ দিয়া
0: হয়,
1: তেল মালিচ দিয়া হয়, খুব ল'ৰাটিক ইফাল ইফাল কৰি মানে শকত হওক, সুস্বাস্থ্য হওক, মানে স্বাস্থ্য ভালে থাকক, সেইটো কাৰণে খুব মালিচ দিয়া হয়। গতিকে এইটো কিমান বিজ্ঞানসন্মত বাৰু?
0: মানে বাচ্চাটোক অকণমান গ্ৰ'থটো হ'বলৈ দিব লাগে। তেল মালিচ কৰাটো কিমান বিজ্ঞানসন্মত সেইটো মই পটককৈ ভালকৈ ক'ব নোৱাৰিম আপোনাক, কিন্তু বাচ্চাটোক তার গ্রোথটো কেনেকুৱা হৈছে চাই লব লাগে। মই কৈছো না আগতে সেই চিপি চাইল্ডৰ কথাটো কলো, হয়তো যদি দেখিছে যে পিছত বাচ্চাটোৱে একো কৰিব পৰা নাই, হয়তো সি তেনেকুৱা হবও পাৰে, চিকিৎসকক দেখাই লওক যে বাচ্চাটোক একো কৰিব পৰা নাই, খুব মালিচ কৰিছে, থিয় হৈছে, কিটো কৰিছে, সিটো কৰিছে, সেনেকুৱা নহয়, আপুনি চিকিৎসকৰ সহায় লওক।
1: মানে মই সেইটোৱে জানিব খুজিছো যে মালিচ বুলি ক'লে আমি সিধা এগৰাকী ইমান ট্ৰেইন নহয় যি ফিজিঅ'থেৰাপিষ্টৰ ওচৰত নিনি পেলাই এগৰাকী অপ্ৰশিক্ষণপ্ৰাপ্ত মহিলাৰ ওচৰত আমি মালিচ কৰোৱাটো উচিত জানো?
0: সেইটো একদম বিজ্ঞানসন্মত নহয়, বিজ্ঞানসন্মত নহয়। সেইটো আপুনি ঘৰতে যদি বোলে বাচ্চাটোক অকণমান সময়ৰ কাৰণে কৰাইছে, সেইটো আপোনাৰ
1: বেলেগ কথা,
0: বেলেগ কথা। কিন্তু যদি আপুনি কিবা এটা উদ্দেশ্যলৈ কৰাই আছে যে বাচ্চাটোক মোৰ আজি বহিব পৰা নাই, তাক মই খুব মালিচ কৰাইছো বা কিবা কৰিব পৰা নাই মালিচ কৰিছো, সেইটো বিজ্ঞানসন্মত নহয়। আপুনি ডক্টৰৰ ওচৰত যাওক, ভালকে ডিছকাশ্যন কৰক, কি হৈছে ইভালুৱেট কৰক, তাৰপিছত ফিজিঅ'থেৰাপিষ্টৰ ওচৰত যাওক।
1: মই সেইটোৱে ক'ব খুজিছো, এই কথাবিলাক আচলতে প্ৰচাৰ হোৱাটো খুব
0: গুৰুত্বপূৰ্ণ।
1: আমি প্ৰায় গোটেইখিনি কথা পাতিছোৱে, একেবাৰে শেষত মই যদিও স্বাস্থ্য বিষয়ক কথা নহয় তথাপি মই সুধিব বিচাৰিছো যে ফিজিঅ'থেৰাপি বৰ্তমান সময়ত খুব এটা ডিমাণ্ডিং আৰু খুব এটা ভাল কেৰিয়াৰ, গতিকে এই ক্ষেত্ৰত আমি আপুনি আমাৰ উঠি অহা প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী আছে যিসকলে কেৱল চিকিৎসক হ'ব নোখোজেও মানে মেডিকেলৰ লাইন
0: আগতে যেনেকুৱা আছিল তাতকে এতিয়াৰ অৱস্থাটো আপোনাৰ বহুত ভাল, আৰু এতিয়াও যোনখিনি মানে ইয়াৰ লগত জড়িত যোনখিনি আমাৰ ছিনিয়ৰ হওক তেওঁলোকে খুব যত্ন কৰিছে যে ইয়াক আৰু কেনেকে ওপৰ লেভেললৈ লৈ যাব পাৰি। দিনে দিনে নতুন নতুন ষ্টাডিজ আহি আছে, আৰু সবতকে ভাল কথাটো হ'ল এতিয়া আমাৰ কাউন্সিল ফৰ্ম হৈছে, এলাইড হেলথ ছায়েন্সৰ যোনখন কাউন্সিল ফৰ্ম হৈছে, তাৰ জৰিয়তে আমি ফিজিঅ'থেৰাপিষ্টে ডক্টৰ ইউজ কৰিব পাৰোঁ, এজ এ চাব প্ৰেফিক্স নামৰ আগত ডক্টৰ ইউজ কৰিব পাৰোঁ, আৰু বেকেটত আমি নামৰ পিছত আমি ফিজিঅ'থেৰাপিষ্ট মেনশ্যন কৰিব লাগিব, সেইটো এটা কথা। দ্বিতীয়টো হৈছে আমি নিজৰ ক্লিনিক ইণ্ডিপেণ্ডেণ্টলি চলাব পাৰোঁ, নিজে পেচেণ্টক ডায়েগনচিছ কৰিব পাৰোঁ, ট্ৰিটমেণ্ট কৰিব পাৰোঁ, সেইটো এটা ছেকেণ্ড হেৰি। তাৰপিছতে আমি নিজৰ আই পি ডি ছেটআপ খুলিব পাৰোঁ, যোনখিনি আমি ৰিহেবিলিটেশ্যন চেণ্টাৰ বুলি কওঁ। এজন ধৰক ৰোগী ষ্ট্ৰক হ'ল, তেখেতক ষ্ট্ৰক হৈ পেৰালাইচিছ হোৱাৰ পিছত তেওঁ 10 দিনৰ ভিতৰত তেওঁ খোজকাঢ়িব নোৱাৰে, তেওঁক কিছুমানক ছমাহ লাগে, কিছুমানক এবছৰ লাগে, বেছিকৈ লাগে। পেচেণ্টজন যাতে থাকি পেলাই চিকিৎসা ল'ব পাৰে, ইন পেচেণ্ট যোনটো আমি হস্পিটেলত দেখোঁ, তেনেকুৱা ধৰণৰ ছেটআপ খুলিও আমি ৰোগীসকলক চিকিৎসা আগবঢ়াব পাৰোঁ।
1: হয়,
0: তাৰপিছত আপোনাৰ একাডেমিক যোনটো ছেক্টৰ, একাডেমিক ছেক্টৰটোতো আজিকালি ভাল গ্ৰ'থ কৰিব পাৰি। মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত আপুনি পি এইচ ডি লেভেলতো আপুনি কৰিব পাৰে, নিজৰ কিবা ৰিচাৰ্চ পেপাৰৰ ওপৰত কাম কৰিব পাৰে, নি কোনোবা এটা সৰু টপিকৰ ওপৰত আপুনি ডিপ ষ্টাডি কৰিব পাৰে, গতিকে এইটো যথেষ্ট আপোনাৰ এখন বহল পৰিসৰ, বহল পৃথিৱী। হয় হয়,
1: ধন্যবাদ।
0: আৰু আৰু এটা কথা মই ইয়াতে জনাব খুজিছোঁ, এইবাৰৰ পৰা বৰ্তমান ফিজিঅ'থেৰাপিষ্টটোৰ যিটো মানে এডমিশ্যন প্ৰচেছ, এইটো আণ্ডাৰ নীট আহি গৈছে, নীটৰ জৰিয়তেহে এতিয়া এডমিশ্যন আপুনি ল'ব লাগিব।
1: হয় নেকি?
0: হয়, এইটো খুব ভাল খবৰ এইটো মানে। তো গতিকে কি হৈছে, এটা মানে ষ্টুডেণ্টছখিনিৰ মাজতো এটা এৱাৰনেছ আহিছে আৰু এটা কম্পিটিশ্যন ভাইবছ এটাও আহিছে, গতিকে আগতে ধৰক এডমিশ্যন পাই যায়, আজিকালি এটলিষ্ট এটা মানে আহিছে যে আপুনি নীট দিব লাগিব, এটা ষ্টেণ্ডাৰ্ড মাৰ্ক ছেট হৈছে, নীট দিব লাগিব, নীট দিয়াৰ পিছত আপুনি ইয়াতে জড়িত হ'ব পাৰিব।
1: এই কথাটোৱে প্ৰমাণ কৰে যে বাকী চিকিৎসা পদ্ধতিৰ দৰে আমাৰ যিখিনি অন্যান্য চিকিৎসা পদ্ধতি আছে তাৰ লগত ফিজিঅ'থেৰাপি কিন্তু একে আৰু সমানে
0: সমানে হয়।
1: গতিকে ধন্যবাদ জনাইছোঁ ইমানখিনি আপুনি আমাক জনালে, আৰু দৈনন্দিন জীৱনত আপুনি এজন ফিজিঅ'থেৰাপিষ্ট হিচাপে দৈনিক ব্যায়াম, য়োগা, ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে একেবাৰে শেষত সৰুকৈ অকণমান কওক।
0: চাওক, মুভমেণ্টছ আমাক চবকে লাগে, আমি কোনো জঠৰ হৈ থাকিব নোখোজোঁ। এদিন আপোনাক যদি কওঁ মই আপুনি এসপ্তাহৰ কাৰণে বিচনাখনত পৰি থাকক, আমি শুই ভাল পাওঁ যদিও আমি কোনেও সেই কামটো কৰিব নোৱাৰোঁ, আমি মুভমেণ্টছ ভাল পাওঁ। গতিকে ফিজিঅ'থেৰাপিয়ে সেই মুভমেণ্টছটো হোৱাত সহায় কৰে। আপোনাৰ যদি কিবা এটা অসুবিধা হৈছে আপুনি কৰিব পৰা নাই, আপুনি সেই কৰিব পৰাৰ জাৰ্ণিটোত আমি হেল্প কৰোঁ। গতিকে ফিজিঅ'থেৰাপি মানে বহুত ইম্পৰ্টেণ্ট এইটোৰ কাৰণে, আৰু ডেইলি লাইফ এটা মেইনটেইন কৰিবলৈ আপুনি য়োগা কৰক, ফিজিঅ' কৰক, জিম কৰক, এইখিনি হ'ল আপোনাৰ দৈনন্দিন কাম মানে আপোনাৰ মেইনটেইন কৰি ৰাখিবলৈ। কিন্তু ফিজিঅ'থেৰাপি যিহেতু এটা মেডিকেল এটা বিভাগ, গতিকে আপুনি তাৰপৰা এই কামখিনি কৰাৰ পিছত যেতিয়া কিবা এটা অসুবিধা পাইছে তেতিয়া আমি হেল্প কৰিম। আপুনি নৰ্মেল উঠা নমা ঘূৰা ফুৰা কৰিবলৈ আপুনি জিম কৰিছে ঠিক আছে, য়োগা কৰিছে ঠিক আছে, ৰাতিপুৱা খোজকাঢ়িছে, ৱাকিং কৰিছে ঠিক আছে, কিন্তু তাৰ জৰিয়তে ধৰক আপোনাৰ কিবা এটা অসুখ হৈছে, কিবা এটা ডিজিজ হৈছে, অসুবিধা হৈছে, সেইটো ঠিক কৰিবলৈ আমি এজ এ মেডিকেল প্ৰেক্টিচনাৰ আমি কাম কৰিম।
1: হয়, ধন্যবাদ জনাইছোঁ, খুব সুন্দৰকৈ আপুনি আটাইকেইটি বিষয় উপস্থাপন কৰিলে। প্ৰিয় শ্ৰোতা, আমাৰ স্বাস্থ্য অনুষ্ঠানত ইমান পৰে আমি ফিজিঅ'থেৰাপি চিকিৎসা পদ্ধতি সম্পৰ্কে কথা পাতিলোঁ, আৰু আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে ডক্টৰ বেদান্ত মাধৱ গোস্বামীয়ে। আমি আপোনাক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ, ধন্যবাদ মোৰ ফালৰ পৰা।
1: আজিলৈ সময় হ'ল। ইমানতে অনুষ্ঠান সামৰি মই হিৰণ্যপ্ৰভাই বিদায় লৈছোঁ। নমস্কাৰ, কুশলে থাকক, শান্তিৰে থাকক।
2: আমাৰ স্বাস্থ্য শ্ৰোতাই ইমান পৰে অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও শ্ৰোতালৈ এবাৰ আগবঢ়াইছোঁ লোক সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতালৈ আগবঢ়াইছোঁ হেমকান্ত হাজৰিকাৰ কণ্ঠত লোকগীত।

আজিৰ লোকসংগীতৰ অনুষ্ঠানত শ্ৰোতাই ইমান পৰে হেমকান্ত হাজৰিকাৰ কণ্ঠত লোকগীত শুনিলে।

0: बेकार है, काम आए किसी के घर तभी ये गुलजार है। हाथ बढ़ा के तो देखो, रक्तदान करके तो देखो, बुझती जीवन की लो को रक्तदान से जला के तो देखो।
1: रक्तदान महादान, आपका एक यूनिट ब्लड 3 जिंदगियां बचा सकता है। आइए हम रक्तदान करें और इस महान कार्य में अपनी भागीदारी सुनिश्चित करें। रक्तदान सेवाएं स्वास्थ्य सेवा महानिदेशालय, स्वास्थ्य एवं परिवार कल्याण मंत्रालय, भारत सरकार द्वारा जनहित में जारी।
2: हेलो,
3: राजेश डांगोरिया, पुलिस थाना पर कोइसु।
2: आको
3: आपुनाक डिजिटल अरेस्ट करा होइसे। অন্য এটা কোঠালৈ যাওক। অকলে আপোনাৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে। কেছ দীঘল হ'ব।
4: 10 লাখ দিয়ক, বাচি যাব।
5: স্যার, ইমান কত পাম?
4: এটা লিংক পঠিয়াইছো, এতিয়া প্ৰচেছিংৰ বাবে 2 লাখ দিয়ক, বাকীখিনি পিছত।
5: স্যার, 2 লাখ
6: কি হ'ল এটা?
5: মাজনী এখেতে কৈছে যে মোৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে।
3: আরে
5: কাটি দিলে,
6: ভয় নাখাব দেউতা। ডিজিটেল এৰেষ্ট বুলি একো নাই, এইবোৰ হৈছে প্ৰবঞ্চনা।
5: প্ৰবঞ্চনা?
6: পুলিচ, বেংক, RBI ইত্যাদিৰ নাম লৈ আহিব পৰা চাইবাৰ অপৰাধীৰ ফোন বা ভিডিঅ' কলৰ পৰা সাৱধানে থাকিব। তেওঁলোকলৈ কোনো পইচা নপঠিয়াব আৰু ততালিকে পুলিচক জনাব। যদিহে টেঙৰ আমি নেদেখুওৱা,
5: তেন্তে পইচা হেৰুৱাবা।
7: RBI কয়,
8: জানি লওক, সতৰ্ক হৈ ৰওক।

শ্ৰোতাক এইখিনিতে জনাই থওঁ যে কাইলৈ দিনৰ 10 বজাত বিশেষ সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠানত শ্ৰোতাই শুনিবলৈ পাব বিছমিল্লাহ খান যুৱ বঁটা বিজয়ী বিদ্যুৎ কুমাৰ নাথৰ সৈতে হোৱা কথা বতৰা। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে সমাচাৰ সন্ধ্যা আৰু 9 বজাত নিউজ@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ জে উইল থিফ বুল ছবিত লতা মংগেশকাৰ, ভূপিন্দৰ আৰু সংগীতবৃন্দই পৰিৱেশন কৰা এই গীতটি।

শ্ৰোতাই ইমান পৰে হিন্দী বোলছবি গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: মই ঋতুস্মিতা তামুলী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে চাকৰি অথবা পেঞ্চন লাভ নকৰা মুক্তি যুঁজাৰুসকলৰ পৰিয়ালবৰ্গলৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে। কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে অসম মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত আজি গুৱাহাটী ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশ্বাস দিয়ে। তেওঁ কয় যে শ্বহীদসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সহায় আগবঢ়োৱাৰ বিষয়টো লৈ নিৰন্তৰ আলোচনা অব্যাহত আছে। ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে জিআই টেগ অৰ্থাৎ ভৌগোলিক সূচ্যাংক লাভ কৰিছে। শেহতীয়াকৈ ভৌগোলিক সূচক পঞ্জীয়ে মোহৰ শিঙৰ পেপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰ্যপূৰ্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হৈ পৰিব। নতুনকৈ ভৌগোলিক সূচ্যাংক লাভ কৰা এই চাৰিবিধ সামগ্ৰীয়ে জনজাতীয় ঐতিহ্য, সংগীত বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। এই স্বীকৃতি লাভৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ডৰ অসম শাখাই সহায় কৰিছে। নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধক লোকেন দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ লগতে কাৰুশিল্পীসকলৰ অৰ্থনৈতিক বহন ক্ষমতা নিশ্চিত কৰাৰ বাবে নাবাৰ্ডে ভৌগোলিক সূচাংক প্ৰমাণ পত্ৰ লাভ প্ৰক্ৰিয়াক সক্ৰিয়ভাৱে সমৰ্থন যোগাই আহিছে। এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতাক সুদৃঢ় কৰাই নহয় বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধকগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা 12লৈ বৃদ্ধি পালে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব। ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি গুৱাহাটী কৰভৱনত আয়োজিত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত নিয়মিত কৰদাতাসকলৰ অসুবিধা নোহোৱাকৈ উন্নত প্ৰযুক্তি আৰু প্ৰশাসনিক দক্ষতাৰ জৰিয়তে ৰাজহ সংগ্ৰহ বৃদ্ধি কৰাৰ কৌশল সন্দৰ্ভত আলোচনা কৰে। বৈঠকত বিভিন্ন ঠাইৰ কৰ বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা প্ৰশাসনসমূহে অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। ডিব্ৰুগড় জিলা প্ৰশাসনে আজি ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে ঘৰ সাজি বাস কৰি থকা কেইবাটাও পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলায়। এই অভিযানৰ ফলত অঞ্চলবোৰত সঘনাই সংঘটিত হৈ থকা অসামাজিক কাৰ্যকলাপ আৰু মাদক দ্ৰব্যৰ প্ৰচলন ৰোধ হ'ব বুলি স্থানীয় লোকসকলে আশা প্ৰকাশ কৰিছে। আনহাতে গুৱাহাটী মহানগৰীৰ বৰজাৰ বিমানবন্দৰৰ সমীপতো আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। প্ৰশাসনে চৰকাৰী ভূমিত অবৈধভাৱে গঢ়ি উঠা প্ৰায় 50খন ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰে। ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ উন্নত পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসে আজি 17টা পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। ইয়াৰে প্ৰথম কাৰ্যসূচী হিচাপে তেওঁ বৰপেটা চহৰৰ ৰাখান থান আৰু ৰামৰায় ষ্টেডিয়াম সংযোগী দুটা পথৰ নিৰ্মাণ কাৰ্য উদ্বোধন কৰে। এই 17টা পথৰ নিৰ্মাণৰ বাবে সৰ্বমুঠ 8,60,00,000 টকা ধাৰ্য কৰা হৈছে। পথবোৰৰ নিৰ্মাণ কাৰ্য অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি বিধায়কগৰাকীয়ে প্ৰকাশ কৰে। অসম প্ৰশাসনিক সেৱাৰ বিষয়া দামোদৰ বৰ্মনে আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জক হিচাপে যোগদান কৰে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ সভাগৃহত আয়োজিত এটি অনুষ্ঠানত উপাচাৰ্যসহ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পঞ্জকগৰাকীক শুভেচ্ছা জনায়। শোণিতপুৰ জিলা আৰু ছেছন আদালতে আজি দুটা গোচৰৰ গুৰুত্বপূৰ্ণ ৰায়দান কৰে। ন্যায়াধীশ কৌশিক হাজৰিকাই মিলন কৰ্মকাৰ নামৰ এজন লোকক হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। আনহাতে ধৰ্ষণৰ গোচৰত জিতেন কুমাৰক 4 বছৰ সশ্ৰম কাৰাদণ্ড বিহে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি শিৱসাগৰত চৰাইদেউ আৰু শিৱসাগৰ জিলা বিজেপিৰ বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি দলৰ ভৱিষ্যৎ কাৰ্যসূচীৰ ৰূপৰেখা দাঙি ধৰে। নিৰ্বাচনত লাভ কৰা জনাদেশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিকৰ পৰা বুথ পৰ্যায়লৈকে কাৰ্যকৰ্তাসকলোৰে সৈতে মত বিনিময় কৰা হৈছে বুলি তেওঁ সভাত প্ৰকাশ কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও নিবেদন কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ উস্তাদ গোলাম মুস্তাফা খানে পৰিৱেশন কৰা খেয়াল ৰাগ হংসধ্বনি।

ಬಬ್ಬ ನಿ ಗರ ಪರ

ইমান পৰে শ্ৰোতাই শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিত উস্তাদ গোলাম মুস্তাফা খানে পৰিৱেশন কৰা খেয়াল আৰু পণ্ডিত ভজন চপৰীয়ে পৰিৱেশন কৰা সন্তুৰ বাদন শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগে আমাৰ আজিৰ অনুষ্ঠানৰো ইমানতে অন্ত পৰিল। পুনৰ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 এই একে বেণ্ডতে। আজিৰ অনুষ্ঠান প্ৰচাৰত কাৰ্যকক্ষৰ পৰা সহায় কৰিলে গীতামণি শৰ্মাই আৰু নিয়ন্ত্ৰণ কক্ষৰ পৰা সহায় কৰিলে আশীষ মজুমদাৰ আৰু বিবেক যাদৱে। আজিৰ অনুষ্ঠান ইমানতে সামৰি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই চিত্ৰলেখা বৰুৱাই বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।